FM বেণ্ডৰ 102.7 MHz আকাশবাণী নগাঁও। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত পুৱা 5:55 যোৱাৰ লগে লগেই শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আজিৰ অনুষ্ঠান প্ৰচাৰ আৰম্ভ কৰা হৈছে। কৰ্তব্যকক্ষত হিৰণময় গোস্বামী আৰু নিয়ন্ত্ৰণ কক্ষত হিমশিখৰ বৰুৱাৰ সৈতে ষ্টুডিঅ'ত মই দিব্যজ্যোতি বৰুৱা। আজি 1948 চনৰ জেঠ মাহৰ 5 তাৰিখ আৰু ইংৰাজী 2026 চনৰ মে' মাহৰ 18 তাৰিখ। আজি সোমবাৰ। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক।

এইখিনিতে আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে জনাইছোঁ। এতিয়াৰ পৰা কিছু সময়ৰ পিছতেই অৰ্থাৎ 6:15 আগবঢ়োৱা হ'ব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30

কৃষি আলোচনা, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়োগ বাতৰি আৰু অসমীয়া বাতৰি শুনিবলৈ পাব ক্ৰমে 7 বজাত আৰু 7:05। সুপ্ৰভাত, অনুষ্ঠানটি প্ৰচাৰৰ সময় 7:15। 7:30 বজাত গীতৰ অনুষ্ঠান মূৰ্ছনা। আকাশবাণী দিল্লী কেন্দ্ৰৰ সমাচাৰ প্ৰভাত আৰু মৰ্ণিং নিউজ শুনিবলৈ পাব ক্ৰমে 8 বজাত আৰু 7:15। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিমালিকা পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব ক্ৰমে 8:30, 9 বজাত আৰু 9:15। 9:40 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰি। দিনৰ 10 বজাত শুনিবলৈ পাব এখনি আলক্ষ্য ফাট বিহুৰ পম খেদি। আজি আলক্ষ্যখনিৰ 9ম খণ্ডটি আগবঢ়োৱা হ'ব। 11 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি। 11:05 পৰা বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ শ্ৰোতাই আমাৰ কেন্দ্ৰযোগে শুনিবলৈ পাব। ইয়াৰ মাজতে দিনৰ 12 বজাত হিন্দী বাতৰি, ক্ৰমে 12:05, 1:40 আৰু 3 বজাত অসমীয়া বাতৰি, ক্ৰমে 2 বজাত আৰু 2:15 মিড ডে নিউজ ইন ইংলিছ আৰু মিড ডে নিউজ ইন হিন্দী আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 4:30 বজাত যুৱতৰংগ, সন্ধ্যা 5 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি প্ৰচাৰ কৰা হ'ব। পুনৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি শুনিবলৈ পাব ক্ৰমে 5:15, 6 বজাত, 6:45, 7:10 আৰু নিশা 9:25। 5:25 মহিলাসকলৰ বাবে প্ৰস্তুত কৰা বিশেষ অনুষ্ঠান আমৈ। 5:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিদ্যাৰ্থী অনুষ্ঠান কৃষকবাণী অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব সন্ধ্যা 6 বজাত। 6:40 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ক্ৰীড়া আলোচনীৰ অনুষ্ঠান আমাৰ কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব। 7:20 আধুনিক গীতৰ অনুষ্ঠানটি ৰূপায়িত কৰিব ৰশ্মিমালা বৰাই। 7:30 বজাত হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰ লহৰী। নিশা 8:02 প্ৰচাৰ কৰা হ'ব আমাৰ স্বাস্থ্য। 8:32 আগবঢ়োৱা হ'ব লোকসংগীতৰ অনুষ্ঠান। আকাশবাণী দিল্লী কেন্দ্ৰৰ সমাচাৰ সন্ধ্যা আৰু নিউজ এট 9 শুনিবলৈ পাব ক্ৰমে 8:45 আৰু 9 বজাত। নিশা 9:15 কেইটিমান হিন্দী বোলছবিৰ গীত আগবঢ়োৱা হ'ব। 9:30 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত উস্তাদ আমজাদ আলী খাঁৰ চৰুদ বাদন আৰু পণ্ডিত ৰাম নাৰায়ণে পৰিৱেশন কৰা সাৰেংগী বাদন শুনিবলৈ পাব আৰু নিশা 10 বজাৰ লগে লগেই আমাৰ কেন্দ্ৰৰ আজিৰ অনুষ্ঠান প্ৰচাৰৰ অন্ত পৰিব।

0: ইমান পৰে উপাসনা অনুষ্ঠানত শ্ৰোতাইক্ৰমে সমবেত কণ্ঠৰ বৰগীত, স্নেহলতা দাসে পৰিৱেশন কৰা লোকগীত আৰু শেষত এম এছ শুভালক্ষ্মীৰ কণ্ঠৰ ভজন শুনিলে। এইখিনিতে জনাইছোঁ আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা প্ৰচাৰিত ৰাইজৰ পদূলিত আকাশবাণী এই অনুষ্ঠানত কাইলৈ মঙলবাৰে মৰিগাঁও জিলাৰ থেকেৰাগুৰি মধ্য ইংৰাজী বিদ্যালয় আৰু থেকেৰাগুৰি প্ৰাথমিক বিদ্যালয়ত হোৱা কথা বতৰা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটি আগবঢ়াব কিৰণ চন্দ্ৰ নাথে। এয়া আকাশবাণী নগাঁও। আগবঢ়াইছোঁ কৃষি আলোচনা।
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। আৰম্ভ কৰিছোঁ কৃষি আলোচনা।
2: আমি আজি আলোচনা কৰিম শালি ধানৰ কঠীয়াতলি প্ৰস্তুতকৰণ। এই বিষয়ে কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'লৈ আজি আমন্ত্ৰণ কৰি আনিছোঁ শ্বিলঙনিৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ পথাৰ শস্য বিজ্ঞানী ডক্টৰ জ্যোতিৰেখা হাজৰিকা বাইদেউ। নমস্কাৰ বাইদেউ।
3: নমস্কাৰ।
2: হয়,
3: কঠীয়াতলিখন প্ৰস্তুত কৰাৰ

0: মাটি হাল বোৱা কাম আৰম্ভ কৰিব লাগে। গতিকে মই ভাবোঁ এতিয়াৰ পৰাও যদি আমি হাল বোৱা কাম আৰম্ভ কৰোঁ তেনেহ'লে আমি জেঠৰ 10-15 তাৰিখমানলৈ আমি কঠীয়া সিঁচিব পাৰিম আৰু আশা কৰোঁ তেতিয়া কৃষকসকলে সময়মতে কঠীয়াখিনি পাব বা ৰুব পাৰিব। এতিয়া তাৰ কাৰণে আমি মাটি প্ৰস্তুত কেনেধৰণৰ আমি মাটি নিৰ্বাচন কৰিম কথাটো এনেকুৱা, সাধাৰণতে কৃষকসকলে ওখ মাটিয়ে নিৰ্বাচন কৰে বাৰু, ওখ মাটিয়ে নিৰ্বাচন কৰে। তাৰ কাৰণে আমাৰ ৰ'দ পৰা বাম মাটি হ'ব লাগে, আচলতে ৰ'দ পৰিব লাগে উপযুক্তভাৱে আৰু বাম মাটি হ'ব লাগে। আৰু সেই মাটিডৰা আমি যিহেতু আজিকালি মানে গৰুৰ হাল নাই, ট্ৰেক্টৰেহে পাব, গতিকে মানে 10 প্ৰায় আপোনাৰ ৰোটাভেটৰ লগাই প্ৰথমতে এবাৰ হাল বাই মাটি মিহি কৰি সমান কৰি থৈ দিব লাগে। আচলতে প্ৰথমতে এবাৰ 1-15 দিনৰ আগতে মাটিখিনি হাল বাই থৈ দিব লাগে। তেতিয়া কি হয়, তেতিয়া তাত থকা বন বাদবিলাক মানে মৰিবলৈ সুবিধা হয় বা কঠীয়া যেতিয়া সিঁচিব তেতিয়া বনৰ উৎপাতটো অকণমান
1: বেছি হয়,
0: কমিব যদি আমি আগতীয়াকৈ হালটো মাৰি থৈ দিওঁ। সেইটো কাৰণে আমি আগতীয়াকৈ মানে প্ৰচেষ্টা ল'ব লাগে। আৰু আমি তাৰ বাবে কি কৰিব লাগিব, মাটিখিনি ৰেডি কৰাৰ পিছত যেতিয়া আমি হাল বাই হেৰি কৰি মিহি কৰি আমি ৰেডি কৰি ল'লোঁ, তাৰপিছতে আমি কৃষকসকলে যদিও সমানেই মানে এডৰা মাটিত চিতা হিচাপ নকৰি এনেই মানে ভেটি নকৰাকৈ এনেও সিঁচি দিয়ে যদিও আচল মানে প্ৰযুক্তি অনুসৰি আমি অনুমোদিত প্ৰযুক্তি হৈছে কি, আমি 1.5 মিটাৰ বহল আৰু সুবিধা অনুসৰি দীঘল বা 10 মিটাৰ বা তাতকৈ কম বেছি হ'ব পাৰে তেনেকুৱা আকাৰৰ মানে 1.5 আৰু 10 মিটাৰ দীঘল 1.5 মিটাৰ বহল অনুপাতত আমি কিছুমান চিতা বনাই ল'ব লাগে। আচলতে মাটিখিনি হাল বোৱাৰ পিছত সেই চিতাবোৰ বনাই লৈ পেলাই তাতহে আমি তেতিয়া গুটি সিঁচাৰ কাম আৰম্ভ কৰিব লাগে। আচল কথাটো হ'ল যে ৰ'দ পৰা মাটি হ'ব লাগে আৰু বাম মাটি হ'ব লাগে যাতে পানী তাত জমা হৈ থাকিব নোৱাৰে। আচল কথাটো মাটি নিৰ্বাচনৰ কথাটো তেনেকুৱা। যিমানখিনি কঠীয়াতলি প্ৰস্তুত কৰে একেলগতে মানে মাজত গেপ নোহোৱাকৈ একেবাৰে সিঁচি দিয়ে, কিন্তু বস্তুটো আচলতে তেনেকুৱা হ'ব নালাগে। তেনেকুৱা হ'লে তাৰমানে অকণমান অসুবিধা আছে, মই ক'ম সেই অসুবিধাখিনি পিছত। কিন্তু কথাটো হ'ল যে প্ৰথমতে এই কঠীয়াতলি প্ৰস্তুত কৰোঁতে যথেষ্ট পৰিমাণে গোবৰ বা পচন সাৰ আমাৰ প্ৰয়োগ কৰিব লাগে। গোবৰ বা পচন সাৰ প্ৰয়োগ কৰাৰ কথাটো হ'ল কি, কঠীয়াখিনিৰ কঠীয়াৰ শিপাটো মজবুত হয় গোবৰ সাৰ প্ৰয়োগ কৰিলে আৰু আপোনাৰ মাটিডৰাৰ গুণাগুণটো ঠিকে থাকে, সেইটো 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা যে আপুনি মই যে কৈছোঁ সেই চিতাটো 1.5 মিটাৰ বহল বা 10 মিটাৰ দীঘল আমি যিবিলাক এখন এখন বেড বা চিতা বনাই ল'লোঁ সেই চিতাবোৰত আপোনাৰ 80 গ্ৰাম ইউৰিয়া, 80 গ্ৰাম ছুপাৰ ফচফেট আৰু 40 গ্ৰাম পটাচিক সাৰ বা মিউৰেট অফ পটাচ সাৰ সিঁচি মাটিৰ লগত মিহলাই দিব লাগে। সাধাৰণতে আমাৰ কৃষকসকলে প্ৰথমতে গুটি সিঁচাৰ সময়ত সাৰ নিদিয়ে, যেতিয়া দেখিব যে কঠীয়াখিনি বেছি ওখ নহ'ল তেতিয়াহে তেওঁলোকে ইউৰিয়া সাৰটো ইউৰিয়া অলপমান ছটিয়াই দিয়ে, কিন্তু সেইটো আচলতে ভুল পদ্ধতি। অনুমোদিত পদ্ধতিটো হ'ল যে আমি 80 গ্ৰাম ইউৰিয়া, 80 গ্ৰাম ছুপাৰ ফচফেট আৰু 40 গ্ৰাম আমাৰ পটাচিক সাৰ গুটি সিঁচাৰ আগতে আমি এখন এখন বেডত দি ল'ব লাগে। সেই তেতিয়াহে মানে অংকুৰণ হোৱাৰ পৰাই গুটিটো অংকুৰণ হোৱাৰ পৰাই সবল হ'ব আৰু তেওঁলোকে মানে গছডালে পোষক দ্ৰব্যটো পাব সেইটো কথা। মই কৈছোঁ যে প্ৰায় এমাহমান আগৰ পৰাই মাটিডৰা চহাই ল'ব লাগে আৰু তেতিয়া আমাৰ বন বাটৰ উপদ্ৰৱটো কিছু কমে। তাৰপিছতে আমি কঠীয়া সিঁচিম আৰু কঠীয়া সিঁচাৰ কেইদিনমানৰ আগতে মাটিডৰাত আমি কি কৰিব লাগে, যদি মাটিডৰা বেছি ওখ হয় বা পানী অকণমান শুকান শুকান ভাৱ এটা আছে তেনেহ'লে আমি অলপ পানী সুমুৱাই থ'ব লাগে। পানী সুমুৱাই থ'লে মানে বোকা কৰিবলৈ সহজ হ'ব, সেইটো এটা কথা। আৰু 2 নম্বৰতে

0: মই কৈছোঁ আপোনালোকে চিতা হিচাপত তৈয়াৰ কৰি ল'ব, গোটেই মাটিডৰা একেলগে ধান বা কঠীয়া সিঁচি নিদিব। মাটিডৰা 1.5 মিটাৰ বহল আৰু 10 মিটাৰ দীঘলকৈ কিছুমান চিতা কৰি ল'ব, সেই চিতাবোৰতহে কঠীয়া সিঁচাব। আৰু এনেকুৱা চিতা মই যিটো হিচাপ দিলোঁ, যিটো জোখৰ দিছোঁ, সেই জোখটোৰ মতে 7ৰ পৰা 8খন চিতা হ'লেই এবিঘা মাটি ৰুব পাৰিব। এবিঘা মাটি ৰুবৰ কাৰণে সাধাৰণতে আমাৰ যিখিনি কঠীয়া পাৰে, কৃষকসকলে যিখিনি কঠীয়া পাৰে তাতকৈ এইটো হিচাপত কৰিলে আপোনাৰ কঠীয়াৰ নাটনিটো বা বেছি হোৱা কথাটো নেথাকিব,
1: মানে
0: হিচাপত হৈ যাব। হয়, তাৰপিছতে হ'ল কি, আমি যেতিয়া সেই চিতাবিলাক বনাম, চিতাবিলাকৰ মাজত আমি 30 চেণ্টিমিটাৰ এটা গেপ ৰাখিব লাগে। সেই 30 চেণ্টিমিটাৰ গেপটো ৰাখিলে আমি যদি কঠীয়াতলিখন বেছি শুকান হয় তেনেহ'লে আমি সেই গেপটোতে আমি পানী দি পেলাই কঠীয়াত আমি পানী যোগান ধৰিব পাৰোঁ। আৰু এটা কথা হ'ল যে আমি সেই 30 চেণ্টিমিটাৰ ব্যৱধানতে আমি সোমাই পেলাই কঠীয়াতলিখনৰ মাজভাগত গজা বন বাট নিৰাবলৈও আমাৰ সুবিধা হয়। আমি যদি একেলগে একে চিতা কৰি পেলাই আমি কঠীয়াখিনি পাৰোঁ তেনেহ'লে তাত বন বাট গুচাব হ'লে মাজত সোমাব লাগিব, মাজত সোমালে কঠীয়াবোৰ নষ্ট হ'ব। কিন্তু সেইকাৰণে যদি আমি দুখন বেদৰ মাজত 30 চেণ্টিমিটাৰ 30 চেণ্টিমিটাৰকৈ যদি আমি গেপ ৰাখি যাওঁ তেনেহ'লে আপুনি বন বাট নিৰাবলৈ সুবিধা পাব। সাৰখিনি মই ওপৰত হিচাপ উল্লেখ কৰা মতে 80 গ্ৰাম 80 গ্ৰাম আৰু 40 গ্ৰামকৈ সাৰ প্ৰয়োগ কৰাৰ পিছত আপুনি তেনেকুৱা এখন এখন বেদত মই মানে 1.5 মিটাৰ বহল আৰু 10 মিটাৰ দীঘল বেদ এখনত 650 গ্ৰাম বা 1 কিলোগ্ৰামকৈ বীজ সিঁচিব পাৰি। হিচাপটো আমাৰ তেতিয়া মানে আপোনাৰ কঠীয়াৰ ঘনত্বটো ঠিকে থাকিব, আপোনাৰ খুব ঘন বা খুব পাতল কঠীয়া তেতিয়া নহয়। গতিকে এইখিনি বস্তু মানে কৰিয়ে থকা কাম, কিন্তু তাৰ মাজতে যদি ছিষ্টেমেটিককৈ কৰা হয় তেতিয়াহ'লে আপোনাৰ কঠীয়াতলিখন আপুনি ভবা সমান কঠীয়া পাব বা অলপ সুবিধাৰ হ'ব।
1: আপুনি যিহেতুকে কৈ আছে চিতা চিতাকৈ প্ৰস্তুত কৰি ল'ব
0: লাগে
1: বাৰু,
0: হয়,
1: এতিয়া কৃষকসকলে মুকলিকৈ কৰাৰ দৰে কৰিলে কিবা লাভ হ'ব পাৰে নেকি বাৰু?
0: আচলতে তাৰমানে কি, মুকলিকৈ কৰাটো তাৰমানে এনেই দেখিবলৈ সহজ, দেখিবলৈ আমি সহজ পাওঁ যে একো কষ্ট কৰিবলগীয়া হোৱা নাই, ছটিয়াই দিলে হৈ গ'ল। কিন্তু মই যে উল্লেখ কৰিছোঁ এই চিতা কৰি ল'ব লাগে, 1.5 মিটাৰ বহল বা 10 মিটাৰ দীঘল চিতা কৰিলে মই আপোনাক সুবিধাখিনি আপোনাৰ বহুত আছে। 1 নম্বৰ সুবিধা হ'ল যে এই দুখন চিতাৰ মাজত যিটো গেপ এটা আমি ৰাখোঁ সেই গেপটোত আপুনি পানী দি পেলাই, কাৰণ কঠীয়াতলিখনত আমি ডাইৰেক্ট পানী ধৰিব নোৱাৰোঁ, যোগান ধৰিব নোৱাৰোঁ। যদি বতৰ খুব খৰাং হয় তেতিয়া আমি জলসিঞ্চন কৰিবলগীয়া হয়, কিন্তু কঠীয়াতলিখনত যিহেতু আমি ডাইৰেক্ট পানী দিব নোৱাৰোঁ কাৰণ ধানবোৰ ইফাল সিফাল হৈ যাব পাৰে, সেইকাৰণে আমি তাৰ বেদ দুখনৰ মাজৰ যিটো গেপ থাকিব সেই গেপত যদি আমি পানীটো ভৰাওঁ, ভৰাই পেলাই তাৰ পৰা যদি আমি হাতেৰে বা কিবা সঁজুলিৰ সহায়ত পানীটো নি পেলাই আমি কঠীয়াতলি দিব পাৰোঁ, সেইটো এটা প্ৰধান সুবিধা। আৰু 2 নম্বৰ কথাটো হ'ল যে আপোনাৰ বন বাট নিৰাবলৈ সুবিধা, আপুনি 1.5 মিটাৰ বহল বেদখনত আপুনি বেদখনৰ দুইফালৰ পৰা ঢুকি পাব, মাজ অংশলৈকে আপুনি ঢুকি পাব, গতিকে আপোনাৰ বন বাট গুচোৱাত তাত সুবিধা হ'ব। আৰু 3 নম্বৰ কথাটো হ'ল যে এই যে এখন এখন বেদত আপুনি 650 গ্ৰাম বা 1 কিলোকৈ আপুনি বীজ সিঁচিব, তাৰ ফলত আপুনি আপোনাক যিমানখিনি কঠীয়া লাগে প্ৰায় সঠিক জোখত সিমানখিনি কঠীয়াই আপুনি পাবলৈ সক্ষম হ'ব। গতিকে কৃষকসকলে যদিও দেখে ভাবে যে এই চিতা কৰা পদ্ধতিটো লেবৰীয়া, মানে বেছিকৈ লেবাৰ লাগিব বা বেছি কষ্ট হ'ব, কিন্তু তাৰ সুবিধাসমূহ যদি তেওঁলোকে ভাবি চায় তেনেহ'লে চিতা কৰিলে, মই কৈছোঁ আমাৰ কৃষি বিভাগৰ পৰা, কৃষি বিশ্ববিদ্যালয়ৰ পৰা কোৱা হৈছে যে আপুনি এনেদৰে কৰিলে আপোনাৰ সুবিধা বেছি হ'ব। কোনোবাই সুধিলে আমি কি জাত কৰিম বুলি আমি ক'ব নোৱাৰোঁ, আচলতে জাতটো কেনেকুৱা হয়, আপোনাৰ মাটিখিনি কেনেকুৱা, দ মাটি নে বাম মাটি বা মধ্যমীয়া মাটি, সেই কথাটোৰ ওপৰত নিৰ্ভৰ কৰিব। তাৰোপৰি আৰু এটা কথা আছে যে আপুনি যদি দীঘলীয়া জাত কৰিব খুজিছে তেনেহ'লে তাৰ পিছত আকৌ আপুনি বেলেগ এটা খেতি কৰিব নোৱাৰিব, সেইকাৰণে দীঘলীয়া জাতৰ খেতি কৰিলে আপোনাৰ জাত নিৰ্বাচনটো বেলেগ হ'ব আৰু মধ্যমীয়া জাতৰ কৰিলে জাত নিৰ্বাচনটো বেলেগ হ'ব। এতিয়া কথা হ'ল যে অধিক উৎপাদনক্ষম দীৰ্ঘদিনীয়া যদি জাত যিবিলাক মাটিত মানে পিছৰ খেতিটো কৰিব নোৱাৰি, অকল শালি ধানটোৱে তাৰ মেইন খেতি, তেনেহ'লে তাত আপুনি দীৰ্ঘদিনীয়া জাত কৰিব পাৰে। দীৰ্ঘদিনীয়া জাত যেনে আমাৰ কৃষকসকলে এতিয়া কৰিয়ে আছে, ৰঞ্জিত ৰঞ্জিত কৰি আছে, বা ৰঞ্জিত চাহবোৱান, বাহাদুৰ চাহবোৱান, স্বৰ্ণ চাহবোৱান, এইবিলাক হৈছে 155-160 দিনীয়া জাত, তাৰমানে দীৰ্ঘদিনীয়া জাত। আৰু কিছুমান মানে মধ্যমদিনীয়া জাত আছে, মধ্যমদিনীয়া জাত মানে 130, 135, 140 এনেকুৱা দিনমান লয়, আৰু সেইবিলাক হৈছে সত্যৰঞ্জন, বসুন্ধৰা, শ্ৰাৱণী, নুমলী, ঢলি, ভাৰতী, মোহন ইত্যাদি। এই জাতবিলাক মানে মধ্যমদিনীয়া জাতবিলাক আচলতে আমি কৃষকসকলক সাধাৰণতে আমি কওঁ যে আপোনালোকে মধ্যমদিনীয়া জাতবিলাক নিৰ্বাচন কৰিব লাগে, যিহেতু আমি তাৰ পিছত আমি ৰাবি ছিজনৰ খেতিটো আমি সময়মতে কৰিব পাৰোঁ। মধ্যমদিনীয়া জাত যদি আমি নিৰ্বাচন কৰোঁ, আপুনি ইয়াৰ পিছত মাহ, সৰিয়হ বা যি ৰাবি শস্য কৰে ঘেঁহু আপুনি সময়মতে কৰিব পাৰিব। তাৰোপৰি আমাৰ কিছুমান আছে একদম অতি দীৰ্ঘ মানে হ্ৰস্বম্যাদী জাত বা খুব কম দিনৰ জাত, কম দিনীয়া জাত মানে আপোনাৰ 95-100 দিনৰ ভিতৰত হৈ যায়। তেনেকুৱা জাত কি মানে খেতি কৰিলে আপোনাৰ কি হ'ব, সেইটো কৰিলেও আপুনি 3 নম্বৰ খেতিটো বা ৰাবি শস্যটো ভালকৈ কৰিব পাৰিব। কিন্তু তাৰে আপোনাৰ উদাহৰণটো হৈছে আপোনাৰ লুইত, কলং, কপিলি, দিচাং, এইবিলাক মানে 95-100 দিনৰ ভিতৰত হৈ যায় ধান আপুনি কাটিব পাৰিব, সেইটো এটা কথা আছে। গতিকে কৃষকসকলে তেওঁলোকৰ মাটিৰ অৱস্থাটো চাই পেলাই দ মাটি, বাম মাটি, দ মাটিত সাধাৰণতে দীৰ্ঘদিনীয়া জাতবিলাক কৰা হয়, যিবিলাক দীৰ্ঘদিনীয়া জাত দ মাটিবোৰ সাধাৰণতে ৰাবি শস্যৰ কাৰণে ব্যৱহাৰ কৰিব পৰা নাযায় তেতিয়া দীৰ্ঘদিনীয়া জাত কৰিব লাগে। আৰু যিবিলাক মাটি আমি ৰবি শস্যৰ কাৰণে আমি ধানৰ পিছত ব্যৱহাৰ কৰিম, তেনেধৰণৰ মাটিত আপোনালোকে মধ্যমদিনীয়া জাত বা কম অতি কমদিনীয়া জাতটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। তাৰপিছতে আৰু এটা আমাৰ কথা আছে যে আমাৰ কিছুমান মাটি আমাৰ কি হয় বানপানীৰ কবলত পৰে, সাধাৰণতে পৰে, যে আমি জানো যে এইখিনি মাটিত বানপানী হ'বই আৰু, কিন্তু তেনেকুৱা ক্ষেত্ৰতো আমাৰ কিছুমান সাধাৰণতে আমি নৰ্মেল যিটো কঠীয়া ৰঞ্জিতৰ কঠীয়া যদি আমি ৰুওঁ তাত, তেতিয়া আমাৰ ৰঞ্জিতৰ কঠীয়া নাথাকিব, ৰঞ্জিতৰ কঠীয়া মৰি যাব সেই পানীটোত। তেতিয়া আমি কি কৰিব পাৰোঁ, আমাৰ প্ৰফুল্ল আৰু গীতেজ বুলি দুটা জাত আছে, সেই দুটাৰ কঠীয়া 60-75 দিনীয়া কঠীয়াও আপুনি ৰুব পাৰি। তাৰমানে আপুনি ধৰক এতিয়াই পেলালে, জেঠতে পেলালে কঠীয়াটো, কিন্তু আপোনাৰ আহাৰত বানপানী আহি গ'ল, আপুনি আহাৰ শাওন বানপানীত থাকিলে, আপুনি ভাদ মাহত যদিও ৰুৱে মানে কঠীয়াটোৰ বয়স যদিও 60-75 দিন হ'লেও আপোনাৰ সেই আপোনাৰ উৎপাদন এটা দিব পাৰিব। আপোনাৰ বানপানীৰ ফলত তেতিয়া আপুনি কঠীয়া বিচাৰি ফুৰিবলগীয়া অৱস্থা নহয়, আপুনি যদি আগতীয়াকৈ এইকেইটা কঠীয়া এতিয়া পাৰি থৈ দিয়ে তেতিয়া আপুনি বানপানীৰ পিছতো লগাব পাৰিব। আৰু বতৰ ভাল থাকিল, সুবিধা হ'ল যে বানপানী নাহিলেই, তেতিয়াও আপুনি 30 দিনত আপুনি কঠীয়াটো ৰুই দিব পাৰে। গতিকে এই দুটা তাৰমানে আপোনাৰ সেই যে বানপানীৰ পিছত যে কঠীয়া বিচাৰি হাহাকাৰ কৰি থাকিবলগীয়া পৰিৱেশটো, পৰিস্থিতিটো এই দুটা প্ৰফুল্ল আৰু গীতেজ নামৰ কঠীয়া দুটাই আপোনাক নোহোৱা কৰিব, আপোনাক সকাহ দিব কৃষকসকলক। কঠীয়াৰ বয়স ম্যাদটো গোটেই মানে ধানৰ পৰা ধানলৈকে যিটো সময় লাগে তাৰ ভিতৰত এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। আচলতে তাৰমানে কি হয়, আমাৰ সাধাৰণতে আমাৰ 25-30 দিনীয়া বয়সৰ কঠীয়া আমাক ৰুবলৈ অনুমোদন কৰা হয়, যে 25 কঠীয়াখিনি মানে পৰাৰ বা কঠীয়াখিনিৰ বয়স যেতিয়া 25-30 দিন হ'ব তেতিয়া সেই কঠীয়াখিনি ৰুব পৰা হয়। আৰু সেইটো আপোনাৰ মধ্যমদিনীয়া জাতৰ কাৰণে আমি 30 দিনীয়া কঠীয়া ৰুব পাৰোঁ। আৰু যিবিলাক আমাৰ হ্ৰস্বম্যাদী জাত যেনেকৈ মই কৈছিলোঁ দিচাং, কলং, কপিলি, সেইবিলাকৰ কাৰণে আপুনি 25 দিন মানে 5 দিন কম আৰু 25 দিনীয়া কঠীয়া বা যিবোৰ কঠীয়াৰ বয়স 25 দিন হৈছে তেনেকুৱা কঠীয়া আমি

0: হস্ৰম্যাদী জাতৰ ক্ষেত্ৰত আমি লগাব পাৰোঁ। তাৰপিছতে আমাৰ যিবিলাক দীৰ্ঘদিনীয়া জাত, যেনেকৈ মই কৈছোঁ ৰঞ্জিত বা ৰঞ্জিত চাবুৱান বা বাহাদুৰ চাবুৱান, সেইবিলাক দীৰ্ঘদিনীয়া জাত, সেইবিলাকৰ কঠীয়াও আপোনাৰ অলপ বেছি পুৰঠ হ'ব লাগে, 30ৰ পৰা 35 দিনমান হ'ব লাগে। গতিকে এইখিনিতে দেখা গ'ল যে দীৰ্ঘদিনীয়া জাত হ'লে আপোনাৰ 30-35 দিন লাগিব, মধ্যমদিনীয়া জাত হ'লে আপোনাৰ 30 দিন লাগিব, আৰু হস্ৰম্যাদীৰ জাত যিবিলাক অতি কম সময়ৰ ভিতৰত হ'ব, 95ৰ পৰা 100 দিনৰ ভিতৰত হ'ব, সেইবিলাকৰ 25 দিনীয়া কঠীয়া ৰুবৰ বাবে উপযুক্ত হয়। গতিকে এইখিনি আচলতে গৱেষণালব্ধ তথ্য, গতিকে কৃষকসকলে যদি অনুধাৱন কৰিব পাৰে তেনেহ'লে তেওঁলোক নিশ্চয় উপকৃত হ'ব।
1: গতিকে তেওঁলোকে এই কথাখিনি মনত রাখি পেলাই কঠীয়াতলি প্রস্তুতকরণটো করিলে খুবেই সুবিধা হবে,
0: সুবিধা হবে, সময়ৰ হিচাপটো রাখি পেলাই করলে ভাল হব।
1: এতিয়া যেহেতুকে আগৰ দৰে আমাৰ খেতিখিনি কৰা নহয়, যথেষ্টখিনি খেতিত পৰিৱৰ্তন আহিছে, নহয়নে বাইদেউ?
0: হয় হয় হয়।
1: যেহেতুকে যন্ত্ৰৰ ব্যৱহাৰ কৰা
0: হৈছে,
1: এই ক্ষেত্ৰত কি কৰিব লাগিব কৃষকসকলে?
0: হয়, আজিকালি দেখা গৈছে যে যান্ত্ৰিক ৰোপণ পদ্ধতিও কৃষকসকলে অৱলম্বন কৰিছে। মেচিনটো বা যন্ত্ৰটো য'তে মানে পোৱা যায় কৃষকসকলে তাতে মানে তেনেকুৱা ঠাইবিলাকত ব্যৱহাৰ কৰিছে। এতিয়া কথা হ'ল যে আমাক যান্ত্ৰিক ৰোপণ পদ্ধতিত আমাক কঠীয়াৰ পৰিমাণ আমি হাতেৰে ৰোৱা পদ্ধতিতকৈ বহুত কম লাগে, যিহেতু তাত যন্ত্ৰৰ দ্বাৰা ৰুই যাব। এজন মানে এটা যন্ত্ৰই এদিনত বহুত বিঘা মাটি ৰুব পাৰে, তাৰ কাৰণে আমাক আচলতে বহুত কম এৰিয়া এটা লাগে, কম মাটিকাল, খুব কম কঠীয়াৰ তলিৰ মাটিকালি আমাক বহুত কম লাগে। তাৰ বাবে কৃষকসকলে চোতালৰ আগতে বা নিজৰ ঘৰৰ বাৰাণ্ডাতে কঠীয়াখিনি প্ৰস্তুত কৰি ল'ব পাৰে যদি যান্ত্ৰিক পদ্ধতিত কৰে। তাৰ কাৰণে এটা কথা হৈছে যে আপুনি যিহেতু যন্ত্ৰটোত আমি কঠীয়াখিনি ভৰাব লাগিব, কিছুমান ট্ৰে থাকে, মানে কঠীয়া ভৰোৱাৰ ট্ৰে থাকে, ট্ৰেৰ জৰিয়তে কঠীয়াখিনি ভৰায় আৰু সেইখিনি মেচিনেৰে ৰুই যায়। এতিয়া কথা হ'ল যে ট্ৰেৰ যিটো আকাৰ, সেই আকাৰটো হ'ল আপোনাৰ 0.5 মিটাৰ বহল আৰু 1 মিটাৰ দীঘল। গতিকে সেই আমি যেতিয়া পলিথিনৰ ওপৰত বা কাঠৰ ফ্ৰেমৰ ওপৰত যেতিয়া বাৰাণ্ডাত আমি কঠীয়াখিনি পাৰিম, তেতিয়া আমি এই মই কোৱা জোখটোত তাৰমানে 0.5 মিটাৰ বহল আৰু 1 মিটাৰ দীঘল বা 4 চেণ্টিমিটাৰ দকে কিছুমান কাঠৰ ফ্ৰেম কৰি ল'ব লাগে। তেতিয়া মানে আপোনাৰ মেচিনত ভৰাবলৈ কঠীয়াটো কাটিবলগীয়া নহয় আৰু, উঠাই পেলাই জাষ্ট ভৰাই দিব পাৰে। গতিকে সেই তেনেকুৱা ধৰণৰ আপোনাৰ ফ্ৰেম কিছুমান বনাই ল'ব। প্ৰথমতে বাৰাণ্ডাতে আপুনি বাৰাণ্ডাৰ ওপৰত আপুনি পলিথিন এখন পাৰিব। পলিথিনখন 13ৰ পৰা 14 বৰ্গমিটাৰ পলিথিন এখনত যিমানখিনি কঠীয়া হ'ব সেইখিনি আপুনি 1 বিঘা মাটি ৰুব পাৰিব। গতিকে কঠীয়া প্ৰথমতে পলিথিনখন পাৰি ল'ব, তাৰপিছতে আপুনি কাঠৰ ফ্ৰেমটো পাৰি দিলে, তাৰপিছতে আপুনি তাৰ ওপৰত মাটি দিব। মাটি মানে মাটিখিনি মাটি আৰু পচন সাৰ মিশ্ৰণ কৰি ল'ব লাগে। মিশ্ৰণ কৰি আপুনি সেই 4 চেণ্টিমিটাৰ গভীৰতালৈকে মাটিখিনি ভৰাব লাগিব। তাৰপিছতে আপুনি তাৰ ওপৰতে বীজ ছটিয়াব লাগে। তেতিয়া সেই বীজখিনি তেতিয়া আপুনি কাঠৰ ফ্ৰেমটো উঠাই দিয়াৰ লগে লগে এটা নিৰ্দিষ্ট আকাৰত নিৰ্দিষ্ট জোখত কঠীয়াখিনি ওলাই যাব আৰু সেই কঠীয়াখিনি হাতেৰে দাঙি পেলাই আপুনি ৰোৱনী যন্ত্ৰত সুমুৱাই দিব পাৰিব। সেইকাৰণে সেইটো ইয়াত সুবিধা কাঠৰ ফ্ৰেমটো কৰি ল'লে। নহ'লে যদি আপুনি গোটেই 13 বৰ্গ চেণ্টিমিটাৰ একেলগতে আপুনি কঠীয়া পাৰে, তাৰপিছতে আপুনি মেচিনত যেতিয়া আপুনি সুমুৱাব তেতিয়া আপুনি নিৰ্দিষ্ট জোখত আকৌ কাটিবলগীয়া হ'ব। কৃষকসকলে সেই কথাখিনি যদি মনত ৰাখি পেলাই কঠীয়াতলি প্ৰস্তুত কৰে তেওঁলোক নিশ্চয় উপকৃত হ'ব।
1: আমি আজি শালি ধানৰ কঠীয়াতলি প্ৰস্তুতকৰণ এই বিষয়ে যথেষ্টখিনি কথা পাতিলোঁ। আপুনি আমাৰ কৃষক বন্ধুসকলক যথেষ্টখিনি উপদেশ পৰামৰ্শ দিলে। আজিৰ কথা বতৰা ইমানতে সামৰিছোঁ। নমস্কাৰ।
0: নমস্কাৰ।
1: হয়,
2: আজিৰ কৃষি আলোচনা ইমানেই। নমস্কাৰ।
3: কৃষি আলোচনা শুনিলে এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো লক্ষ্মী দাসে পৰিৱেশন কৰা লোকগীত।

ইমানপৰে শ্ৰোতাই দুটি লোকগীত শুনিলে লক্ষ্মী দাসৰ কণ্ঠত। এয়া আকাশবাণী নগাঁও। ক্ষন্তেক পিছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰ যোগে ৰিলে কৰি শুনোৱা হ'ব।

0: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও সুপ্ৰভাত।
1: শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আৰম্ভ কৰিছো আজিৰ সুপ্ৰভাত অনুষ্ঠান। ডক্টৰ এ পি জে আব্দুল কালামে কৈছে, প্ৰকৃত শিক্ষাই মানুহৰ মৰ্যাদা বঢ়ায়, তদুপৰি ই আত্মসন্মানো বৃদ্ধি কৰে। আজি সোমবাৰ, 1948ৰ জেঠ মাহৰ 3 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ 18 তাৰিখ। আজি সূৰ্যোদয়ৰ সময় পুৱা 4:37:54 আৰু সূৰ্যাস্তৰ সময় বিয়লি 5:56:49। আজি শুক্লা দ্বিতীয়া। প্ৰতিবছৰে আজিৰ এই 18 মে' তাৰিখে বিশ্ব এইডছ প্ৰতিষেধক দিৱস পালন কৰা হয়। এই সম্পৰ্কে আজিৰ অনুষ্ঠানত আমাক কিছু কথা অৱগত কৰিছে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপিকা ডাক্তৰ মৌচুমী কৃষ্ণাত্ৰেয়।
2: 18 মে' তাৰিখটো ৱৰ্ল্ড এইডছ ভেকচিন ডে বা ৱৰ্ল্ড এইচ আই ভি ভেকচিন ডে হিচাপে পালন কৰি অহা হৈছে আৰু এই বেমাৰৰ দ্বাৰা আক্ৰান্ত লোকসকলৰ নিজৰ শৰীৰত থকা প্ৰতিৰোধ ক্ষমতা কমি যায় আৰু এই ৰোগবিধ হয় এইচ আই ভি নামৰ এটা বীজাণুৰ দ্বাৰা। এই এইচ আই ভি ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ'লে এজন মানুহ ভাইৰাছ আক্ৰান্ত হোৱাৰ পৰা এইডছ হোৱালৈকে বহু বছৰ লাগিব পাৰে, কিন্তু এইডছ হোৱাৰ পিছত আচলতে এজন লোকৰ মৃত্যুমুখত পৰাৰ 100% সম্ভাৱনা থাকে। পৃথিৱীত এনে দুবিধ ৰোগ আছে যি দুটা যদি মানুহ আক্ৰান্ত হয় তাৰ কোনো চিকিৎসা নাই, 100% মৃত্যু অনিবাৰ্য। আৰু সেই দুটা ৰোগৰ ভিতৰত এটা হৈছে এইচ আই ভি বা এইডছ ৰোগ আৰু আনটো হৈছে ৰেবিজ। ৰেবিজ বেমাৰ হৈছে কুকুৰে কামুৰিলে বা আন জীৱ জন্তুৱে কামুৰিলে হোৱা যিটো ৰোগ, কিন্তু ৰেবিজ বেমাৰটোৰ বাবে যদিও ই 100% মৃত্যুমুখতো আমি সেই ৰোগ প্ৰতিৰোধ কৰিব পাৰোঁ এটা বিশেষ ভেকচিন বা প্ৰতিষেধক প্ৰদান কৰি। কিন্তু এইচ আই ভি বা এইডছ ৰোগৰ দ্বাৰা যদি কোনো আক্ৰান্ত হয় তেওঁলোকৰো কোনো চিকিৎসা নাই, কিন্তু এই ৰোগ প্ৰতিৰোধ কৰিবৰ বাবে বৰ্তমান আমাৰ হাতত কোনো সকলোৱে ব্যৱহাৰ কৰিব পৰাকে প্ৰতিষেধকো উপলব্ধ নহয়। যে বিভিন্ন পৰীক্ষা নিৰীক্ষা চলি আছে কিন্তু হ'ব পৰাকে সকলোকে প্ৰয়োগ কৰিব পৰাকে সুলভ হোৱা নাই এই এইচ আই ভি ভেকচিন। তেনেহ'লে এই ভেকচিন দিৱসটো আমি কিয় পালন কৰোঁ? ইয়াৰ প্ৰধান অৰ্থ হৈছে যে আমাক যিহেতু এনেকুৱা এটা ভেকচিনৰ অত্যন্ত প্ৰয়োজন, প্ৰতিষেধকৰ অত্যন্ত প্ৰয়োজন, গতিকে ভেকচিন এটা ব্যৱহাৰ কৰি ভেকচিন এটা প্ৰয়োগ কৰাৰ পিছত শৰীৰৰ প্ৰতিৰক্ষা ক্ষমতা যিখিনি বাঢ়িব লাগে সেইখিনি নাবাঢ়ে। সেইকাৰণে এইটো এটা সাংঘাতিক ধৰণৰ ভেকচিন প্ৰস্তুতকৰণৰ ক্ষেত্ৰত আমাৰ এটা চেলেঞ্জ বুলি আমি কওঁ। গতিকে মানুহ সজাগ হ'ব লাগে, মানুহখিনি আমি জানিব লাগে যে যিহেতু এতিয়ালৈকে ভেকচিন নাই আৰু এইচ আই ভি এইডছৰ কোনো চিকিৎসা নাই, যদিও বৰ্তমান ARTI অৰ্থাৎ এণ্টি ৰেট্ৰ'ভাইৰেল থেৰাপি বুলি ট্ৰিটমেণ্ট এটা বিশেষ ঔষধ এইডছ ৰোগীসকলক দিয়া যায়, সেই ঔষধৰ কিন্তু প্ৰধান উদ্দেশ্য হৈছে ৰোগীজনক মৃত্যুৰ মুখলৈ যিমান পাৰে দেৰিকৈ ঠেলি যায়, অৰ্থাৎ তেওঁৰ শৰীৰৰ প্ৰতিৰক্ষা ক্ষমতাখিনি যাতে অতি সোনকালে কমি নাযায় বা আনুষাংগিক যিখিনি অসুখ হয় সেইখিনিৰ পৰা যাতে তেওঁ বিৰত থাকিব পাৰে তাৰ বাবেহে এই চিকিৎসা কৰা যায়। কিন্তু সম্পূৰ্ণৰূপে নিৰাময় কৰিব পৰাকৈ ইয়াৰ চিকিৎসা নাই। প্ৰতি বছৰে 18 মে' তাৰিখটো ৱৰ্ল্ড এইডছ ভেকচিন ডে হিচাপে পালন কৰাৰ অন্তৰ্নিহিত কথাটো হৈছে যে 1997 চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে কৈছিলে যে যদি নতুন প্ৰজন্মক আমি মৃত্যুমুখৰ পৰা ৰক্ষা কৰিব বিচাৰোঁ তেতিয়াহ'লে এইডছৰ ভেকচিনটো অত্যন্ত জৰুৰী আৰু তেতিয়াৰ পৰাই প্ৰতি বছৰে এই ভেকচিনৰ জৰুৰী যিটো প্ৰয়োজনীয়তাৰ ওপৰত সজাগ কৰিবলৈ আৰু ৰাইজে যাতে সকলো ক্ষেত্ৰতে সহায় সহযোগ আগবঢ়ায় ভেকচিন এটা প্ৰস্তুত কৰাৰ কাৰণে সেই ক্ষেত্ৰত সজাগ কৰিবলৈ আৰু লগতে ভেকচিন নোহোৱালৈকে এইডছ প্ৰতিৰোধ কৰাৰ আন নিয়মসমূহ যাতে পালন কৰি আমি নিজকে এইডছ বা এইডছ আই ভি সংক্ৰমণৰ পৰা বচাই ৰাখিব পাৰোঁ তাৰ ওপৰত সজাগ কৰিবৰ বাবে
1: বিশ্ব এইডছ প্ৰতিষেধক দিৱস উপলক্ষে আজিৰ অনুষ্ঠানত আমাক কিছু কথা অৱগত কৰিলে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপিকা ডাক্তৰ মৌচুমী কৃষ্ণাত্ৰেয়। প্ৰতি বছৰে 18 মে তাৰিখে বিশ্বব্যাপী পালন কৰা হয় আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস। 1983 চনৰ 18 মে তাৰিখে ৰাষ্ট্ৰসংঘই সংগ্ৰহালয়সমূহৰ বিশেষত্ব আৰু মহত্ব উপলব্ধি কৰি আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উদযাপন কৰাৰ নিৰ্ণয় গ্ৰহণ কৰিছিল। এই দিৱসৰ মূল উদ্দেশ্য হৈছে সংগ্ৰহালয়সমূহৰ প্ৰতি জনসমাজত সচেতনতা বৃদ্ধি কৰা আৰু সংগ্ৰহালয় কাৰ্যকলাপৰ বিষয়ে অৱগত কৰোৱা। মানুহে সংগ্ৰহালয়লৈ গৈ নিজৰ ঐতিহ্যপূৰ্ণ অতীতৰ সমৃদ্ধ সম্পদ আৰু পৰম্পৰাৰ বিষয়ে জানিবলৈ চেষ্টা কৰা ইয়াৰ অন্যতম উদ্দেশ্য। আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদৰ মতে মানৱ সভ্যতাৰ স্থায়ী স্মৃতিচিহ্নসমূহ আৰু মানৱ ইতিহাস সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যবাহী বিভিন্ন সামগ্ৰী সংগ্ৰহালয়ত সংৰক্ষিত কৰি ৰখা হয়। 1992 চনত আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদে প্ৰতি বছৰে সংগ্ৰহালয় দিৱস উদযাপনৰ মত পোষণ কৰে। প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদে বিভিন্ন সংস্থাৰ সহযোগত বিশ্বৰ বিভিন্ন দেশত ভিন ভিন কাৰ্যসূচীৰে এই দিৱস পালন কৰি আহিছে। ভাৰতৰ 11 সংখ্যক প্ৰধানমন্ত্ৰী ৰাজনৈতিক নেতা HD দেৱেগৌড়া এগৰাকী চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্লোমাধাৰী গৌড়াই 20 বছৰ বয়সত 1953 চনত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে আৰু 1962 চনলৈ দলটোৰ সদস্য হৈ থাকে। এই সময়ছোৱাতে তেওঁ হলেনাৰচিপুৰাৰ অঞ্জনে সমবায় সমিতিৰ সভাপতি আৰু পিছলৈ হলেনাৰচিপুৰাৰ তালুক উন্নয়ন বোৰ্ডৰ সদস্য হৈছিল। 1962 চনত গৌড়া হলেনাৰচিপুৰা সমষ্টিৰ পৰা নিৰ্দলীয় সদস্য হিচাপে কৰ্ণাটক বিধানসভালৈ নিৰ্বাচিত হয়। এই বিধানসভা সমষ্টিটোৰ পৰা তেওঁ 1962ৰ পৰা 1989 চনলৈ একেৰাহে 6 বাৰ নিৰ্বাচিত হৈছিল। দেৱেগৌড়াই 2 বাৰকৈ জনতা পাৰ্টীৰ ৰাজ্যিক গোটৰ সভাপতি হৈছিল। তেওঁ 1983 চনৰ পৰা 1988 চনলৈ ৰামকৃষ্ণ হেগড়ে নেতৃত্বাধীন কৰ্ণাটকৰ জনতা পাৰ্টী চৰকাৰৰ মন্ত্ৰিত্ব লাভ কৰিছিল। তেওঁ 1994 চনত জনতা পাৰ্টী আৰু অন্যান্য বহুকেইটা দলক চামিল কৰি গঠন কৰা জনতা দলৰ ৰাজ্যিক গোটৰ সভাপতি হিচাপে নিৰ্বাচিত হয় আৰু 1994 চনৰ কৰ্ণাটক বিধানসভাৰ জয়ৰ ক্ষেত্ৰত চালিকা শক্তিৰূপে কাম কৰিছিল। তেওঁ সেই বছৰৰে ডিচেম্বৰত ৰামনগৰ বিধানসভা সমষ্টিৰ পৰা জয়ী হৈ ৰাজ্যখনৰ 4ৰ্দশ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে। 1995 চনৰ জানুৱাৰী মাহত তেওঁ ছুইজাৰলেণ্ড ভ্ৰমণ কৰিছিল আৰু আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিবিদসকলৰ ফৰামত অংশগ্ৰহণ কৰিছিল। 1996 চনৰ সাধাৰণ নিৰ্বাচনত PV নৰসিংহ ৰাও নেতৃত্বাধীন ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ফলাফল বেয়া হোৱাত দলে চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজনীয় সংখ্যক আসন পোৱা নাছিল। সেয়ে তেতিয়া সংযুক্ত মৰ্চা চৰকাৰ গঠন কৰাৰ সিদ্ধান্ত লয় আৰু দেৱেগৌড়াক অভাৱনীয়ভাৱে চৰকাৰৰ নেতা বাছনি কৰা হয় আৰু তেওঁ ভাৰতৰ 11 প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে। 1996 চনৰ 1 জুনৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰি তেওঁ 1997 চনৰ 11 এপ্ৰিললৈ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ চলাই গৈছিল। 2009 চনত তেওঁ 5ৰ্দশ লোকসভালৈ নিৰ্বাচিত হয়। উল্লেখযোগ্য যে এইগৰাকী বিশিষ্ট ৰাজনীতিবিদ তথা ভাৰতৰ 11 সংখ্যক প্ৰধানমন্ত্ৰী HD দেৱেগৌড়াৰ জন্ম হৈছিল আজিৰ তাৰিখত 1933 চনত। 11শ শতিকাৰ এগৰাকী ইৰাণৰ কবি, গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ ওমৰ খৈয়াম। তেওঁৰ সম্পূৰ্ণ নাম আবুন ফাতহ ওমৰ ইবন ইব্ৰাহিম আল খায়াম গিয়াছউদ্দিন। ওমৰ খৈয়াম জ্যোতিৰ্বিদ্যা আৰু গণিত বিষয়ক কেইবাখনো বিখ্যাত গ্ৰন্থৰ ৰচয়িতা। তেওঁৰ সৰ্বোচ্চ জীৱন কীৰ্তি হৈছে ৰুবায়েত কাব্যগ্ৰন্থ। ৰুবায়েতত ওমৰ খৈয়ামৰ 500ৰো অধিক কবিতা সংকলিত হৈ আছে। এইখন কাব্যগ্ৰন্থই ওমৰ খৈয়ামলৈ বিশ্বজোৰা খ্যাতি কঢ়িয়াই আনিছে। ৰুবায়েতত খৈয়ামে ভোগবাদ আৰু বিলাস বাসনাৰ প্ৰশংসা আৰু সমৰ্থন কৰিছে, কিন্তু জীৱন আৰু জগত সম্পৰ্কে তেওঁৰ সেই গভীৰ উপলব্ধিৰ সৰহতা তথা ব্যঞ্জনা অত্যন্ত মৰ্মস্পৰ্শী আৰু ৰমণীয়। ওমৰ খৈয়ামৰ ৰুবায়েত কাব্যগ্ৰন্থখন বৰ্তমান সময়লৈ পৃথিৱীৰ প্ৰায়বোৰ ভাষালৈকে অনুদিত হৈছে। অসমীয়া ভাষাত এই গ্ৰন্থখনি অনুবাদ কৰিছে কবি যতীন্দ্ৰনাথ দুৱৰাই। 1962 চনত দুৱৰাই ওমৰ তীৰ্থ নামেৰে ৰুবায়েত অনুবাদ কৰে। পাৰস্যৰ চুলতান আলাউদ্দিন মালিক ওমৰ খৈয়ামৰ পৃষ্ঠপোষক আছিল। চুলতানৰ ৰাজসভাত ওমৰ খৈয়ামে জ্যোতিৰ্বিদৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। চুলতানৰ নিৰ্দেশক্ৰমে ওমৰ খৈয়ামে আন 7জন সহযোগীৰ সহায়ত 1076-75 চনত পাৰ্চী বৰ্ষপঞ্জীৰ সংস্কাৰ কৰে। 1131 চনৰ আজিৰ 18 মে তাৰিখে 83 বছৰ বয়সত ওমৰ খৈয়ামৰ মৃত্যু হয়। এগৰাকী ব্ৰিটিছ দাৰ্শনিক, গণিতজ্ঞ আৰু নোবেল বঁটা বিজয়ী সাহিত্যিক হোৱাৰ উপৰিও এজন মানৱ মুক্তি আৰু মানৱ অধিকাৰৰ প্ৰবক্তা বাৰ্ট্ৰেণ্ড ৰাছেল। 1 বছৰ বয়সতেই পিতৃবিয়োগ হোৱাত বিখ্যাত আৰ্ল পৰিয়ালৰ সন্তান বাৰ্ট্ৰেণ্ড ৰাছেলক সেই বয়সতেই ৰিচমণ্ড পাৰ্কৰ পেম্ব্ৰোক ভৱনলৈ লৈ অহা হয়। তাতে তেওঁ আইতাকৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হয়। প্ৰিন্সিপিয়া মেথেমেটিকাৰ দৰে বিখ্যাত গ্ৰন্থৰ প্ৰণেতা ৰাছেলে তেওঁৰ প্ৰাৰম্ভিক স্কুলীয়া জীৱনত পুৰণৰ নেওঁতাখন মনত ৰাখিব নোৱাৰি কান্দি পেলাইছিল। ইফালে বীজগণিতখন দেখিলেও তেওঁৰ জ্বৰ উঠিছিল। জ্যামিতিটো তেওঁ আছিল তথৈবচ। কিন্তু সেই ৰাছেলেই এদিন গণিত শাস্ত্ৰৰ মহামূল্যৱান গ্ৰন্থ প্ৰিন্সিপিয়া মেথেমেটিকাৰ ৰচনা আৰু প্ৰকাশেৰে বিশ্বক চমক খুৱাই তোলে। বাৰ্টেন ৰাছেলৰ ককাদেউতাক লৰ্ড জন ৰাছেলৰ আছিল এটা প্ৰকাণ্ড ঘৰুৱা পুথিভঁৰাল। বাৰ্টেন ৰাছেলৰ দিনটোৰ বেছিভাগ সময় অতিবাহিত হৈছিল সেই পুথিভঁৰাল বা গ্ৰন্থাগাৰত। তেওঁৰ অধ্যয়ন কোনো এটা বিশেষ বিষয়ৰ মাজতে সীমাবদ্ধ নাছিল। 16 বছৰ বয়সত ভৰি দিয়াৰ আগতেই বাৰ্টেন ৰাছেলে এই গ্ৰন্থাগাৰটোৰ প্ৰায়বোৰ কিতাপেই পঢ়ি শেষ কৰি পেলাইছিল। পৰৱৰ্তী কালত ব্ৰিটেইনৰ সৰ্বশ্ৰেষ্ঠ জ্ঞানী খিতাপ লাভ কৰাৰ মূলতে আছিল ৰাছেলৰ এই অধ্যয়ন। কিন্তু এই অধ্যয়নৰ পৰা হোৱা জ্ঞানোপাৰ্জন আৰু তেওঁৰ স্বকীয় চৰ্চাৰ ফলত তেওঁ কেৱল ব্ৰিটেইনৰ সৰ্বশ্ৰেষ্ঠ জ্ঞানী হৈ নাথাকিল, তেওঁ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ জ্ঞানীৰূপে পৰিচিত হ'ল। 18 বছৰ বয়সত ৰাছেলে ট্ৰিনিটি কলেজত নাম ভৰ্তি কৰে। বহুমুখী প্ৰতিভাৰ অধিকাৰী ৰাছেলে 38 বছৰ বয়সলৈকে প্ৰধানকৈ গণিত শাস্ত্ৰৰ চৰ্চাতেই ব্যস্ত আছিল। সেই সময়ছোৱাতে তেওঁৰ বিখ্যাত গ্ৰন্থ প্ৰিন্সিপিয়া মেথেমেটিকাৰ 3টা খণ্ডৰ কাম শেষ কৰে। 1930ৰ দশকটোৰ ভিতৰত ৰাছেলে ৰচনা কৰে দি কংকুৱেষ্ট অৱ হেপিনেছ, ইন প্ৰেইজ অৱ আইডলনেছ আৰু ৰিলিজিয়ন অন চায়েন্স নামে 3খন গ্ৰন্থ। 1949 চনত অৰ্ডাৰ অৱ মেৰিট সন্মানেৰে বিভূষিত হোৱা ৰাছেলে 1950 চনত অষ্ট্ৰেলিয়া ভ্ৰমণ কৰে। এই ভ্ৰমণৰ পৰা ঘূৰি গৈ ইংলেণ্ড পোৱাৰ কিছুদিনৰ ভিতৰতে তেওঁ লাভ কৰে সাহিত্যৰ নোবেল বঁটা। বাৰ্টেণ্ড ৰাছেলৰ জন্ম হয় আজিৰ তাৰিখত 1872 চনত। এগৰাকী ওলন্দাজ সংশ্লেষিক জৈৱ ৰসায়ন বিজ্ঞানী, আণৱিক নেনো প্ৰযুক্তি বিশেষজ্ঞ আৰু হোমোজিনিয়াছ অনুঘটকবিদ বেৰ্নাৰ্ড লুকাছ বেন ফেৰিনগা। তেওঁ নেডাৰলেণ্ডৰ গ্ৰগিনজেন বিশ্ববিদ্যালয়ৰ ষ্টাইনিং ইনষ্টিটিউট অৱ কেমেষ্ট্ৰীৰ আণৱিক বিজ্ঞান বিভাগৰ সন্মানীয় জেকোবাছ ভেন হক আসনৰ অধ্যাপক আৰু ৰয়েল নেডাৰলেণ্ডছ একাডেমি অৱ ছায়েন্সৰ একাডেমি অধ্যাপক আৰু বিজ্ঞান বৰ্গৰ চেয়াৰ অৱ বৰ্ডৰ সদস্য আছিল। 1978 চনত ফেৰিনগায়ে অধ্যাপক ৱিজেনগাৰ্গৰ তত্ত্বাৱধানত গৱেষণা কৰি গ্ৰগিনজেন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ কিছুদিন নেডাৰলেণ্ড আৰু যুক্তৰাষ্ট্ৰৰ ৰয়েল ডাচ চেলত কাম কৰে। পৰৱৰ্তী সময়ত তেওঁ 1984 চনত গ্ৰগিনজেন বিশ্ববিদ্যালয়ত প্ৰথমে প্ৰবক্তা আৰু পাছলৈ 1988 চনত অধ্যাপক হিচাপে যোগদান কৰে। তেওঁৰ প্ৰাৰম্ভিক গৱেষণাৰ বিষয়বস্তু আছিল হোমোজিনিয়াছ অনুঘটক আৰু জাৰণ অনুঘটক, আৰু বিশেষকৈ এনান্সিয়েছ ইলেক্টিভ অনুঘটকৰ ষ্টেৰিঅ'কেমিষ্ট্ৰি, হাইড্ৰজেনছ ব্যৱহাৰ হোৱা মনোফোজ লিগান, অৰ্গান মেটেলিক ৰিয়েনজেনৰ এচিমেট্ৰিক নিউক্লিঅ'ফিলিক কনজুগেট এডিচন, লগতে অতি বেছি সক্ৰিয় অৰ্গানোথিলিয়াম ৰিয়েনজেন আৰু জৈৱ আলোক ৰসায়ন আৰু ষ্টেৰিঅ'কেমিষ্ট্ৰি। বেৰ্নাৰ্ড লুকাছ ভেন ফেৰিনগাই 2016 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে। তেওঁৰ জন্ম হয় 1951 চনৰ আজিৰ এই 18 মে' তাৰিখে।

সুপ্রভাত, অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও, আৰম্ভ কৰিছোঁ মূৰ্ছনা। অনুষ্ঠানৰ আৰম্ভণিতেই শুনাবলৈ লৈছোঁ এৰাবতৰ সুৰ বোলছবিৰ এটি গীত লতা মঙ্গেশকৰৰ কণ্ঠত।

এইবাৰ শ্ৰী শ্ৰী মা কামাখ্যা বোলছবিৰ এটি গীত শুনাবলৈ লৈছোঁ মিতালী চৌধুৰীৰ কণ্ঠত। গীতৰ কথা হেমন্ত গোস্বামীৰ, সংগীত ৰাজেশ্বৰ বৰদলৈৰ।

0: বোৱাৰী
1: কওক মা,
0: আমাৰ ঘৰত কিছুমান নিয়ম আছে।
1: যেনে?
0: যেনে ইয়াত নগদ ধনৰ পৰম্পৰা নাই।
1: তেন্তে লেনদেন?
0: সেয়াতো আমি ডিজিটেল পেমেন্ট কৰোঁ।
1: অ',
0: যেনে ইউ পি আই ৰে।
1: আচ্ছা,
0: আৰু শুনা, আৰু এটা নিয়ম আছে।
1: অ', সেইটো কি মা?
0: তোমাৰ সেৱা কৰাৰ মাননিও ইউ পি আই ৰেহে পাবা।
1: আপুনিও যে মা।
2: ভাৰতে কৰে ডিজিটেল ধন পৰিশোধ,
1: সকলো লেনদেন এতিয়া হ'ল সহজ।
3: CP Grams, centralized public grievance redressal and monitoring system.
4: ये है हर भारतीय नागरिक की शिकायत पर त्वरित कार्यवाही की गारंटी का पोर्टल। CP Grams एक ऐसी विश्वसनीय प्रणाली जो प्रत्येक नागरिक को सशक्त बनाती है
3: और सुशासन के हर स्तर पर अधिकारियों के जवाबदेही सुनिश्चित करती है। CP Grams, संवेदनशील, असरदार, जवाबदेह। आज ही लॉगिन करें CP Grams।

এইখিনিতে জনাইছো আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা প্ৰচাৰিত ৰাইজৰ পদূলিত আকাশবাণী। এই অনুষ্ঠানত কাইলৈ মঙলবাৰে মৰিগাঁও জিলাৰ ঠেকেৰাগুৰি মধ্য ইংৰাজী বিদ্যালয় আৰু ঠেকেৰাগুৰি প্ৰাথমিক বিদ্যালয়ত হোৱা কথা বতৰা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটি আগবঢ়াব কিৰণ চন্দ্ৰ নাথে। মূৰ্চনা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ নিৰ্মল প্ৰভা বৰদলৈ ৰচিত এটি গীত। গীতটি গাইছে আশা শৰ্মা কুটুকীয়ে।

মূৰ্ছনা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9435053214। ফোন নম্বৰটি পুনৰ কৈছোঁ 9435053214। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টছত। এতিয়া 8 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ আমাৰ কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব। ইয়াৰ পিছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিমালিকা, পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব ক্ৰমে 8:30, 9 বজাত আৰু 9:15।

আজিৰ গীতিমালিকা অনুষ্ঠানৰ প্ৰথমে এয়া ৰূপম ভূঞা। গীতৰ কথা ৰসানন্দ গগৈৰ, সংগীত সংৰচনা উৎপল বৰাৰ।

ৰূপম ভূঞাৰ কণ্ঠৰ গীতটি শুনিলে, গীতৰ কথা আছিল ৰসানন্দ গগৈৰ, সংগীত সংৰচনা আছিল উৎপল বৰাৰ। অনুষ্ঠানত এইবাৰ শুনক চিল্কা চমুৱাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ডিম্বেশ্বৰ দাসৰ, সংগীত সংৰচনা দীপক শৰ্মাৰ।

0: চিল্কা চমুৱাৰ কণ্ঠগীতটি শুনিলে। গীতৰ কথা আছিল ডিম্বেশ্বৰ দাসৰ, সংগীত সংৰচনা আছিল দীপক শৰ্মাৰ।
1: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰ্জেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
0: পুনৰ উভতি আহিছো গীতিমালিকাৰ মাজলৈ। গীতিমালিকাত এইবাৰৰ শিল্পী প্ৰতুল গোস্বামী, গীতৰ কথা কেশৱ দত্তৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: সেয়া আছিল প্ৰতুল গোস্বামী, গীতৰ কথা আছিল কেশৱ দত্তৰ, প্ৰযোজনা আছিল অনুপম চৌধুৰীৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকাত এইবাৰ শুনক পৰিণীতা গোস্বামীৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা তৰুণ শৰ্মাৰ, প্ৰযোজনা হায়দৰ আলীৰ।

পৰিণীতা গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা আছিল তৰুণ শৰ্মাৰ, প্ৰযোজনা আছিল হায়দৰ আলীৰ। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক ৰাণা প্ৰকাশ হাজৰিকাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কৌৰৱী ডেকা হাজৰিকাৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

কৰবী ডেকা হাজৰিকা ৰচিত গীতটি শুনিলে ৰাণা প্ৰকাশ হাজৰিকাৰ কণ্ঠত, প্ৰযোজনা আছিল ৰমেন চৌধুৰীৰ, আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ গীতিমালিকা অনুষ্ঠানটিৰ।

কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব আৰু 9:15 জিলাৰ ৰেহৰূপ।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, গোথেনবাৰ্গত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰ্ছনৰ বৈঠক, শ্ৰীমোদীলৈ ছুইডেনৰ সৰ্বোচ্চ সন্মান প্ৰদান, গোটা আৱৰ্জনা ব্যৱস্থাপনা নিয়মাৱলী বলবৎ কৰাৰ বাবে ৰাজ্যৰ প্ৰত্যেকখন জিলাৰ আয়ুক্তলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ জাৰি, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন সন্দৰ্ভত আজি ফাষ্ট ট্ৰেক আদালতত শুনানি গ্ৰহণ, কংগ্ৰেছ নেতা ভি ডি সাথীছনৰ আজি কেৰালমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 5 উইকেটত জয়লাভ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ছুইডেনৰ সৰ্বোচ্চ সন্মান ৰয়েল অৰ্ডাৰ অব দ্য পোলাৰ ষ্টাৰ ডিগ্ৰী কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ প্ৰদান কৰা হৈছে। দ্বিপাক্ষিক সম্পৰ্কৰ দিশত গুৰুত্বপূৰ্ণ অৱদান তথা দূৰদৰ্শী নেতৃত্বৰ স্বীকৃতিস্বৰূপে শ্ৰীমোদীলৈ এই সন্মান আগবঢ়োৱা হৈছে। এয়া হৈছে প্ৰধানমন্ত্ৰী মোদীৰ 31 সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান। উল্লেখযোগ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে কালি ছুইডেনলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা নিশা গোথেনবাৰ্গত দেশখনৰ প্ৰধানমন্ত্ৰী উল্ফ কিষ্টাৰ্ছনৰ সৈতে আলোচনাত মিলিত হয়। প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত কালি দুয়োগৰাকী নেতাই ভাৰত ছুইডেন সম্পৰ্কৰ সকলো দিশ পৰ্যালোচনা কৰাৰ লগতে দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ বৃদ্ধি কৰাত সন্মতি প্ৰকাশ কৰে। তেওঁলোকে বাণিজ্য আৰু বিনিয়োগ, প্ৰযুক্তি আৰু উদ্ভাৱন, মহাকাশ, উন্নত প্ৰযুক্তি, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, লঘু আৰু মজলীয়া উদ্যোগ, গৱেষণা তথা জনসাধাৰণৰ মাজত সম্পৰ্ক আদিৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰাৰ সন্দৰ্ভত আলোচনা কৰে। 5খন দেশ ভ্ৰমণৰ চতুৰ্থ পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নৰৱেলৈ যাব আৰু তাত তেওঁ তৃতীয় ভাৰত নৰ্ডিক সন্মিলন আৰু দ্বিপাক্ষিক আলোচনাত অংশ ল'ব। এই ভ্ৰমণকালত শ্ৰীমোদীয়ে দেশখনৰ ৰজা পঞ্চম হেৰল্ড আৰু ৰাণী সন্যাক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী ইয়োনাছ গৰ ষ্টৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। শ্ৰীমোদীৰ লগতে ভাৰত নৰৱে ব্যৱসায় আৰু গৱেষণা সন্মিলনতো ভাষণ দিব। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে ভাৰত নৰৱে সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উপৰি বাণিজ্য আৰু বিনিয়োগ, বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি তথা স্বচ্ছ আৰু সেউজ প্ৰযুক্তি আৰু সমুদ্ৰ অৰ্থনীতিৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰাৰ সুযোগ প্ৰদান কৰিব। গুৰুতৰ প্ৰদূষণজনিত সমস্যা সৃষ্টি কৰা গোটা আৱৰ্জনা নিষ্কাশনৰ বাবে প্ৰস্তুত কৰা 2026 চনৰ গোটা আৱৰ্জনা ব্যৱস্থাপনা নিয়মাৱলী বলবৎ কৰাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্তলৈ ৰাজ্য চৰকাৰে নিৰ্দেশ জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ে পৰিৱেশ সুৰক্ষা আইনৰ অধীনত জিলা আয়ুক্তসকলক গোটা আৱৰ্জনা ব্যৱস্থাপনা নিয়মাৱলী বলবৎ কৰাৰ কৰ্তৃত্ব আৰু ক্ষমতা প্ৰদান কৰি অলপতে দিয়া এটা ৰায়ৰ পাছত মুখ্য সচিব ডঃ ৰবি কোটাই শেহতীয়াকৈ জিলা আয়ুক্তসকললৈ এই নিৰ্দেশ জাৰি কৰিছে। এই অনুসৰি জিলা আয়ুক্তসকলক তেওঁলোকৰ অধীনৰ এলেকাসমূহত গোটা আৱৰ্জনা নিষ্কাশনৰ বাবে থকা আন্তঃগাঁথনি পৰ্যালোচনা কৰাৰ লগতে প্ৰতি 3 মাহৰ মূৰে মূৰে নগৰীয়া আৰু গ্ৰাম্য স্থানীয় নিকায়সমূহৰ কাম কাজৰ পৰ্যালোচনা কৰি মুখ্য সচিবলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব লাগিব। জিলা আয়ুক্তসকলে পৌৰ নিগম নিকায়ৰ লগতে পঞ্চায়তসমূহে 4 প্ৰকাৰৰ আৱৰ্জনা পৃথকীকৰণকে ধৰি দীৰ্ঘদিনৰ পৰা জমা হৈ থকা আৱৰ্জনা নিষ্কাশন নিশ্চিত কৰিব লাগিব। ইয়াৰ বাবে পৌৰ নিগম নিকায় আৰু পঞ্চায়তসমূহক 60 দিনৰ ভিতৰত গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ সময়সীমা তথা নিৰ্দিষ্ট কাৰ্যসূচী প্ৰস্তুতৰ বাবে নিৰ্দেশ দিয়া হৈছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীয়ে দাখিল কৰা জামিন আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ তদন্তকাৰী গোটে বিগত বৰ্ষৰ 2 অক্টোবৰত শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰে পৰা হাফলং উপকাৰাগাৰত থকা অভিযুক্তগৰাকী জামিন বিচাৰি বৰ্তমান আদালতৰ দ্বাৰস্থ হৈছে। ফাষ্ট ট্ৰেক আদালতে ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পাছত শ্যামকানু মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। কংগ্ৰেছ নেতা ভি ডি সাথিসনে আজি কাৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। শ্ৰীসাথিসনে তেওঁৰ শপত গ্ৰহণৰ পূৰ্বে কালি সন্ধিয়া 21-জনীয়া ইউ ডি এফ মন্ত্ৰীসভা ঘোষণা কৰে। এই মন্ত্ৰীসভাত সাথিসনকে ধৰি 14-জনে প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব। ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰক মন্ত্ৰীসকলৰ তালিকা অৰ্পণ কৰি শ্ৰীসাথিসনে ইউ ডি এফৰ আটাইকেইজন সদস্যই একেলগে শপত গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে ৰাজ্যখনত কংগ্ৰেছ মুখ্যমন্ত্ৰী পদকে ধৰি 11টা মন্ত্ৰীপদ লাভ কৰাৰ বিপৰীতে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে 5টা মন্ত্ৰীপদ লাভ কৰে। কেৰালা কংগ্ৰেছ, আৰ এছ পি, কেৰালা কংগ্ৰেছ আৰু চি এম পিয়ে এটাকৈ মন্ত্ৰীপদ লাভ কৰিছে। ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰাক মৌচুমীৰ প্ৰভাৱত বিগত দিনকেইটাত ধুমুহা গাজনিৰে প্ৰবল বৰষুণ হোৱাৰ ফলত বহু অঞ্চল জলমগ্ন হোৱাৰ লগতে জনসাধাৰণ সমস্যাৰ সন্মুখীন হৈছে। কোকৰাঝাৰ জিলাত কালি সন্ধিয়া অহা প্ৰবল ধুমুহা বৰষুণে বহু ঘৰ দুৱাৰ, শস্যৰ লগতে ৰাজহুৱা আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি কৰে। ধুমুহাত কোকৰাঝাৰ আৰক্ষী চকীৰ চৌহদত থকা পুৰণি ৱায়াৰলেছ টাৱাৰটো ভাঙি পৰে। বিভিন্ন অঞ্চলত বৃহৎ বৃহৎ গছ উভালি পৰাৰ ফলত কেইবা ঘণ্টালৈ যাতায়াত ব্যাহত হৈ পৰে। তদুপৰি ধুমুহাত বৈদ্যুতিক খুঁটা আৰু তাঁৰ ছিঙি পৰাত বহু অঞ্চলত বিদ্যুৎ যোগানো ব্যাহত হৈ পৰে। জিলাখনত ধুমুহা বৰষুণত ক্ষয় ক্ষতি সন্দৰ্ভত আমাৰ সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰীয়ে এইদৰে কয়।
1: ধুমুহা আৰু বৰষুণে কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলত ব্যাপক ক্ষতি সাধন কৰে। এই ধুমুহা বৰষুণত ঘৰ দুৱাৰ, গছ, ফচল আৰু ৰাজহুৱা সম্পত্তিৰ ওপৰত ব্যাপক প্ৰভাৱ পৰে। কোকৰাঝাৰ টাউনৰ সদৰ পুলিচ ষ্টেচন ভিতৰত থকা পুৰণি ৱায়াৰলেছ টাৱাৰখন প্ৰবল বতৰত ভাঙি পৰে। লগতে পুৰণি পাৱাৰ হাউচ বিল্ডিঙৰ টিনৰ ছাল উৰি যায়, যিখন ইপিডিচিএলৰ কণ্ট্ৰল ৰুম হিচাপে ব্যৱহাৰ কৰা হয়। ধুমুহাত বিদ্যুতৰ খুঁটি তাঁৰ ক্ষতিগ্ৰস্ত হয়, যাৰ ফলত অনেক ঠাইত বিদ্যুৎ যোগান ব্যাহত হৈ পৰে। এই ধুমুহা বৰষুণত জিলাৰ বিভিন্ন প্ৰান্তত ব্যাপক ক্ষতিৰ খবৰ পোৱা যায়।
0: এডভান্টেজ অসম শীৰ্ষক বিনিয়োগ সন্মিলনৰ দ্বিতীয় সংস্কৰণত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিৰ অধীনত প্ৰকল্পসমূহৰ 60% ৰূপায়ণৰ বিভিন্ন পৰ্যায়ত আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে। অসমে লাভ কৰা 5,00,000 কোটি টকাৰো অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতিৰ ভিতৰত 3,00,000 কোটি টকাৰো অধিক শিতানত প্ৰকল্পসমূহ ৰূপায়ণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। এই প্ৰকল্পসমূহ সম্পূৰ্ণৰূপে কাৰ্যকৰী হলে অসমৰ বাবে যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ৰাজ্যত এন ডি এ চৰকাৰৰ তৃতীয়টো কাৰ্যকালত 1,250 বৰ্গ কিলোমিটাৰ ভূমি দখলমুক্ত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা উল্লেখ কৰি কয় যে ইয়াৰ বাবে ইতিমধ্যে প্ৰাৰম্ভিক প্ৰস্তুতি চলোৱা হৈছে। উল্লেখযোগ্য যে ৰাজ্যৰ অবৈধভাৱে দখলীকৃত ভূমিত চৰকাৰে পুনৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছে। যোৱা শনিবাৰে কামৰূপ জিলাৰ আমিনগাঁও অঞ্চলত উচ্ছেদ অভিযান চলোৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ, গুৱাহাটীৰ জলবোৰ্ড আৰু অমৃত আদি সংস্থাসমূহৰ বিভিন্ন উন্নয়নমূলক আঁচনি আৰু কাৰ্যসূচীৰ খতিয়ান লয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই গুৱাহাটীকে ধৰি ৰাজ্যৰ চহৰসমূহৰ প্ৰতিগৰাকী নাগৰিকৰ সুবিধা সুনিশ্চিত কৰি বিশুদ্ধ খোৱাপানী, কৃত্ৰিম বান ব্যৱস্থাপনা, অনাময় আদি গুৰুত্বপূৰ্ণ বিষয়সমূহক অগ্ৰাধিকাৰ দিবলৈ সংস্থাসমূহক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে গুৱাহাটীত দেশৰ ভিতৰতে এখন অন্যতম আধুনিক আৰু সৰ্বাংগ সুন্দৰ মহানগৰ হিচাপে গঢ়ি তুলিবলৈ সকলো ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট বিভাগক নিৰ্দেশনা প্ৰদান কৰে। মধ্য অসমৰ অন্যতম প্ৰধান চহৰ নগাঁৱৰ ৰাজপথসমূহ অধিক পৰিষ্কাৰ কৰি ৰখাৰ উদ্দেশ্যে নগাঁও পৌৰসভাই শেহতীয়াকৈ অত্যাধুনিক মেকানিকেল ছুইপিং মেচিন বা যন্ত্ৰচালিত ঝাৰু সংযোজন কৰিছে। পৰম্পৰাগত পদ্ধতিৰ পৰা স্বয়ংক্ৰিয় প্ৰযুক্তিলৈ এই পৰিৱৰ্তনে পথসমূহ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰাৰ লগতে দক্ষ পৌৰ প্ৰশাসনৰ ভেটি শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। নগাঁও পৌৰ নিগমৰ আন্তঃগাঁথনি আধুনিকীকৰণৰ দূৰদৰ্শী চিন্তা বাস্তৱত সফল হলে ৰাজ্যৰ অন্য পৌৰ নিগম ব্যৱস্থাতো ইয়াৰ ব্যৱহাৰ হোৱাৰ থল আছে। অসম সাহিত্য সভাৰ উদ্যোগত চৰ্চা পৰি ভাষা সাহিত্য সংস্কৃতি উপসমিতিৰ সহযোগত বৰপেটা জিলাৰ কয়াকুচিত কালি বিদায়তনিক আৰু সাংস্কৃতিক সমাৱেশ 2026 শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীকে মুখ্য কৰি আন 108গৰাকী লোকে সাহিত্য সভাৰ পতাকা উত্তোলন কৰে। পাছত ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। চৰ্চাপুৰী অঞ্চলৰ সংস্কৃতি আৰু অসমৰ সাৰ্বজনীন কৃষ্টি সংস্কৃতি প্ৰতিফলিত হোৱাকৈ এটা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত প্ৰায় 5,000 সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। এই শোভাযাত্ৰাৰ পাছত অসমীয়া জাতিৰ আত্মপৰিচয়, চৰ্চাপুৰীৰ অসমীয়াৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত সন্দৰ্ভত এখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰীয়ে চৰ্চাপৰিবাহীক ন অসমীয়া কোৱাৰ পৰিৱৰ্তে অসমীয়াহে ক'ব লাগে বুলি আহ্বান জনায়। মুকলি সভাত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে চৰ্চাপুৰী অঞ্চলৰ বাসিন্দাসকলে অসমৰ গ্ৰামীণ অৰ্থনীতিৰ বিকাশৰ অৰ্থে আগবঢ়োৱা অৱদানৰ আলোকপাত কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 5 উইকেটত পৰাস্ত কৰে। দিল্লী কেপিটেলছে 194 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ 2 বলত 5 উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। দলৰ হৈ KL ৰাহুলে সৰ্বাধিক 56 ৰাণ কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 193 ৰাণ সংগ্ৰহ কৰে। ধ্ৰুৱ জুৰেলে সৰ্বাধিক 53 ৰাণ কৰে। দিল্লীৰ হৈ 4টা উইকেট দখল কৰা মিচেল ষ্টাৰ্কক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাত কালি বিয়লি ধৰমশালাত অনুষ্ঠিত আন এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে পাঞ্জাব কিংছক 23 ৰাণত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে প্ৰথমটো দল

0: হিচাপে প্লে অফলৈ যোগ্যতা অৰ্জন কৰে। প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এছ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাঁচদেশীয় ভ্ৰমণ তথা কালি ছুইডেনৰ সৰ্বোচ্চ সন্মান ৰয়েল অৰ্ডাৰ অৱ পলাৰ ষ্টাৰ কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছেৰে বিভূষিত হোৱাৰ খবৰ আজি বাতৰি কাকতসমূহত গুৰুত্ব লাভ কৰিছে। বাতৰিটো দৈনিক জনমভূমি কাকতে ছুইডেনৰ সৰ্বোচ্চ সন্মানেৰে বিভূষিত মোদী 17খন চুক্তিত স্বাক্ষৰ ভাৰত নেডাৰলেণ্ডৰ আৰু অসমে প্ৰতিদিন কাকতে নেডাৰলেণ্ডছ ভ্ৰমণ সামৰি ছুইডেনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আকাশমাৰ্গত বায়ুসেনাৰ নিৰাপত্তা বিমানবন্দৰত মোদীক আদৰণি প্ৰধানমন্ত্ৰী ক্ৰিষ্টাৰ্চনৰ শিৰোনাম দিছে। নেডাৰলেণ্ডছৰ সামাজিক অনুষ্ঠানত ডিঙিত আৰোনাই লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শীৰ্ষক বাতৰি এটাক দৈনিক অসম কাকতে আগস্থান দিছে। অসম ভ্ৰমণলৈ অহা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংঘচালক ডাঃ মোহন ভাগৱতক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাতৰ বাতৰি এটা আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া খবৰ কাকতত বাতৰিটোৰ শীৰ্ষক সুদৰ্শনালয়ত আৰ এছ এছৰ মুৰববী মোহন ভাগৱতৰে ৰুদ্ধতাৰ বৈঠক হিমন্ত বিশ্বৰ মন্ত্ৰীসভা গঠনৰ পৰামৰ্শ নে সৌজন্যমূলক সাক্ষাৎ। একেটা বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত সুদৰ্শনালয়ত আৰ এছ এছ প্ৰধানৰ সৈতে মুখ্যমন্ত্ৰী ৰুদ্ধতাৰ বৈঠক শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে অন্ধ্ৰপ্ৰদেশৰ উদ্ধৃতিৰে জনসংখ্যা তথা পৰিয়াল পৰিকল্পনাক লৈ ভাৰতৰ ভিন ভিন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা নীতিসমূহক সামৰি বিশ্লেষণাত্মক এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিয়েল কাকতত একেটা বাতৰি শিৰোনাম হোৱাই চন্দ্ৰবাবু নাইডু এনাউন্সড ইনচেণ্টিভছ ফৰ থাৰ্ড এণ্ড ফৰ্থ চাইল্ড। নিয়মীয়া বাৰ্তা কাকতে এডভান্টেজ আছাম 2.0ত অসমে 5 লাখ কোটিৰো অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰা তথা সম্পাদিত চুক্তিৰ 60% ৰূপায়ণৰ উন্নত পৰ্যায়ত থকা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰাৰ বাতৰি এটা প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বৃহৎ পৰিমাণৰ ৰন্ধন গেছ ভাৰতলৈ অনাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে ভেজেল কেৰিং 20K টন এল পি জি ৰিচেছ গুজৰাট পৰ্ট শিৰোনাম দিছে। আহক আমি এতিয়া বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰৰ কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিয়াৰ লগতে অসমৰ কেইবাখনো জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। গোথেনবাৰ্গত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰ্চনৰ বৈঠক, শ্ৰীমোদীলৈ ছুইডেনৰ সৰ্বোচ্চ সন্মান প্ৰদান, গোটা আৱৰ্জনা ব্যৱস্থাপনা নিয়মাৱলী বলবৎ কৰাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্তলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ জাৰি, কংগ্ৰেছ নেতা ভি ডি সাথীজনৰ আজি কেৰালমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 5 উইকেটত জয়লাভ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু জিলাৰ ৰেহৰু অনুষ্ঠানত আজি শুনক শোণিতপুৰ জিলাৰ ৰেহৰু। আমাৰ সৈতে আছে জিলাখনৰ সংবাদদাতা ৰজত ভৰদাস। তেজপুৰ মহাবিদ্যালয়ত ভূটানৰ এটা প্ৰতিনিধি দলৰ অংশগ্ৰহণেৰে এক আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ শিক্ষক শৈক্ষিক বিনিময় কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই সন্দৰ্ভত শুনক আমাৰ সংবাদদাতাৰ এক প্ৰতিবেদন।
1: যোৱা 5 মে তাৰিখে তেজপুৰ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ উদ্যোগত আৰু ভূটান ৰয়েল ইউনিভাৰ্চিটিৰ অন্তৰ্গত চামটচ কলেজ অফ এডুকেশ্যনৰ সহযোগত 7-দিনীয়াকৈ এই শৈক্ষিক বিনিময় কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। মহাবিদ্যালয়ৰ সন্ত মোহন মেধি প্ৰেক্ষাগৃহত অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ হাজৰিকাই উদ্বোধন কৰা এই অনুষ্ঠানত ভূটানৰ পৰা অহা মুৰব্বী ব্যাপক ৱেনজং গ্লানচেনৰ নেতৃত্বত এটা 15-জনীয়া প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে, য'ত 5 গৰাকী অধ্যাপক, 2 গৰাকী কাৰ্যালয় বিষয়া আৰু 8 গৰাকী গৱেষণাৰ ছাত্ৰ ছাত্ৰী অন্তৰ্ভুক্ত আছিল। এই কাৰ্যসূচীৰ জৰিয়তে ক্ষেত্ৰভিত্তিক শিক্ষণ আৰু আন্তঃসাংস্কৃতিক বুজাপৰা উন্নত কৰাৰ লগতে ভৌগোলিক তথ্য প্ৰক্ৰিয়া GIS তথা দূৰ অনুধাৱনৰ ওপৰতো প্ৰয়োগিক কৰ্মশালা অনুষ্ঠিত হয়। ইয়াৰ উপৰিও সামগ্ৰিক ৰাষ্ট্ৰীয় সুখ আৰু বনক্ষয় উন্নয়নৰ ওপৰত বিশেষ আলোচনাও এই কাৰ্যসূচীত অন্তৰ্ভুক্ত।
0: শোণিতপুৰ জিলাৰ তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নিউ নপাম গাঁও পঞ্চায়তলৈ ৰাষ্ট্ৰীয় বঁটা অহাৰ খবৰে অঞ্চলটোলৈ আনন্দৰ জোৱাৰ কঢ়িয়াই আনিছে। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতাই।
1: যোৱা 11 মে তাৰিখে কেন্দ্ৰীয় পঞ্চায়তীৰাজ আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ প্ৰকাশিত কৰা খবৰ অনুসৰি গাঁৱৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত নিউ নপাম গাঁও পঞ্চায়তে কেন্দ্ৰীয় চৰকাৰৰ নানাজী দেশমুখ সৰ্বোচ্চ পঞ্চায়ত সততা বিকাশ পুৰস্কাৰ 2025 অধীনত সৰ্বশ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ বঁটা আৰু 1.5 কোটি টকাৰ অনুদান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে পূৰ্ব দুৰ্নীতিৰ বিভিন্ন অভিযোগ বাতৰি শিৰোনাম দখল কৰা নপাম পঞ্চায়তৰ বিপৰীতে 2024 চনত পুনৰ গঠন হোৱা এই পঞ্চায়তখনত বৰ্তমান সভানেত্ৰী জাহেৰা খাতুনকে ধৰি মুঠ 7 গৰাকী মহিলা সদস্য আছে। এই মুঠ জনপ্ৰতিনিধিৰ 70% এই বঁটা লাভ কৰাৰ পাছতে সভানেত্ৰীগৰাকীয়ে তেজপুৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক পৃথিৰাজ ৰাভা আৰু জিলা আয়ুক্তক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছে।
0: নিৰ্বাচনী ব্যস্ততাৰ অন্ত পৰাৰ পাছতে এইবাৰ তেজপুৰত বহাগৰ উখলমাখল পৰিৱেশ। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত চাৰ্চ ফিল্ডত উলহ মালহেৰে উদযাপন কৰা হয় বহাগী উৎসৱ। এই সন্দৰ্ভত শুনক এক বিস্তৃত প্ৰতিবেদন।
1: যোৱা 14 মে তাৰিখে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তেজপুৰৰ ঐতিহাসিক চাৰ্চ ফিল্ডত বিস্তৃত সাংস্কৃতিক কাৰ্যসূচীৰে বহাগী উৎসৱ উদযাপন কৰা হয়। সন্ধিয়া 7 বজাৰ পৰা অনুষ্ঠিত এই উৎসৱত জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে বন্তি প্ৰজ্বলনেৰে মাংগলিক শুভাৰম্ভ কৰাৰ পাছতে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্ৰবীণ শিক্ষাবিদ তথা বান থিয়েটাৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওটে। সমবেত বিহু, পতাকা উত্তোলন গীত আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীতেৰে আৰম্ভ হোৱা এই সাংস্কৃতিক সন্ধিয়াত কেইবাখনো আকৰ্ষণীয় কাৰ্যসূচী পৰিৱেশন কৰা হয়, যাৰ ভিতৰত জনপ্ৰিয় কণ্ঠশিল্পী কল্লুল বৰঠাকুৰ আৰু নীতিশা বৰাৰ নৱ কল্লুল বেণ্ড, বিশিষ্ট শিল্পী সন্মিতা ঠাকুৰীয়াৰ গীতৰ অনুষ্ঠান, মৰিগাঁৱৰ আন্তৰ্জাতীয় খ্যাতিসম্পন্ন তিবাকৃষ্টি দলৰ প্ৰদৰ্শন, তেজপুৰৰ থেছপিয়ান লোকবাদ্য আৰু ভৰলু বৰিয়াম তথা চাৰিদুৱাৰৰ মন বহাগী দলৰ বিহু নাচে দৰ্শকক মন্ত্ৰমুগ্ধ কৰে। ইয়াৰ উপৰিও স্থানীয় শিল্পীসকলৰ গীত আৰু জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলৰ বিহু নাচে বহাগী উৎসৱৰ এই আনুষ্ঠানটিক অধিক জীপাল কৰি তোলে।
0: চিকিৎসা সেৱাৰ ব্যস্ততাৰ অন্তৰত তেজপুৰৰ একাংশ চিকিৎসকে সংস্কৃতি চৰ্চাত ব্ৰতী হৈ এক ব্যতিক্ৰমী নিদৰ্শন দাঙি ধৰিছে। ভাওনা পৰিৱেশনেৰে ৰাজ্যৰ বিপুল সমদায় বুটলিবলৈ সক্ষম হৈছে জিলাখনৰ কেইবাগৰাকীও জ্যেষ্ঠ আৰু কনিষ্ঠ চিকিৎসক। এই সন্দৰ্ভত শুনক আমাৰ সংবাদদাতাৰ প্ৰতিবেদন।
1: তেজপুৰৰ 32 গৰাকীকৈ চিকিৎসকে জিলাখনৰ চিকিৎসা সেৱাৰ সমান্তৰালকৈ চলোৱা ভাওনা আখাৰাৰ অন্তত এক সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে। প্ৰগতিশীল চিকিৎসক শিল্পী সমাজ আৰু ভাৰতীয় চিকিৎসা সংস্থা তেজপুৰ শাখাৰ উদ্যোগত যোৱা 16 মে তাৰিখে মাজগাঁৱৰ হিলবিল বিবাহ ভৱনত এই চিকিৎসকসকলে একেলগে হৈ হৰিহৰ যুঁজ নামৰ ভাওনাখন সফলতাৰে পৰিৱেশন কৰে। বিশিষ্ট সত্ৰীয় শিল্পী দিলীপ বৰাৰ নিৰ্দেশনাত চিকিৎসকসকলৰ ব্যস্ততাৰ অন্তত নিশা এপৰলৈকে তেওঁলোকে খোল তালৰ সেৱত দীৰ্ঘদিন ধৰি এই আখাৰা চলাই আহিছিল। আটাইতকৈ আকৰ্ষণীয় কথা আছিল যে উক্ত ভাওনাখনত 32টা বেলেগ বেলেগ চৰিত্ৰ ৰূপায়ণ কৰা হয়। চিকিৎসকসকলৰ এই ব্যতিক্ৰমী সাংস্কৃতিক প্ৰয়াসক লৈ সমগ্ৰ তেজপুৰতে বিপুল উৎসাহ আৰু প্ৰশংসা পৰিলক্ষিত হৈছে।
0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজিলৈ ইমানে। কাইলৈ আন এখন জিলাৰ ৰেহৰূপৰ সৈতে পুনৰ লগ পাম। আজিৰ এই একেই সময়তে নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শোণিতপুৰ জিলাৰ ৰেহৰূপ শুনিলে। আজি লগ পালে আমাৰ সংবাদদাতা ৰজত ভৰদ্বাজক।
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজতে আকাশবাণী নগাঁও শুনাবলৈ লৈছোঁ কেইটিমান আধুনিক গীত। প্ৰথমে শৰৎ বৰকটকীৰ গীতৰ কথাৰে অংগৰাগ মহন্ত।

ইমান পৰে শ্ৰোতাই কেইটিমান আধুনিক গীত শুনিলে। এই আকাশবাণী নগাঁও আৰম্ভ কৰিবলৈ লৈছোঁ শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰী। প্ৰথমে মৰিগাঁৱৰ শিমলুগুৰিৰ পৰা ৰাজদ্বীপৰ অনুৰোধ মৰ্মে শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

জুবিন গাৰ্গৰ কণ্ঠৰ গেংষ্টাৰ বোলছবিৰ এটি গীত শুনিবৰ বাবে আমালৈ অনুৰোধ কৰি লিখিছে ৰূপহী হাতৰ পৰা ইউনাছ আলীয়ে।

শ্ৰোতাই সাতসৰী অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এই অনুষ্ঠানত আপোনাৰ পছন্দৰ গীতটি শুনিবৰ বাবে আকাশবাণী নগাঁৱৰ ফেচবুক পেজৰ জৰিয়তেও গীতৰ অনুৰোধ কৰিব পাৰে। ইয়াৰ বাবে শ্ৰোতাসকলে নিজৰ প্ৰিয় গীতটি বিচাৰি মেছেজ বা কমেণ্ট কৰক, নতুবা আপুনি পত্ৰযোগেও আমালৈ আপোনাৰ অনুৰোধ লিখিব পাৰে। আমাৰ ঠিকনা মাৰফত কেন্দ্ৰ সঞ্চালক আকাশবাণী নগাঁও, ডাক হেনচুৱা, পিন 7820022। অনুষ্ঠানৰ শেষত ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত শুনাবলৈ লৈছোঁ। গীতটি শুনিবৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে হাওৰাঘাটৰ পৰা পদুমী ইংতিয়ে।

ছয়সত্তরৰ অক্টোবৰৰ চৈধ্য দিন গৈলা। জিলাৰ নাম কাৰ্বি আংলং হৈলা। এনে দিনত শ্যামচন সিঙৰ হৈলা আবির্ভাব, জাতির খনিকৰ হৈ বিস্তাৰে প্ৰভাৱ। সমাংকান উৎসৱত নাচ সমাংকান হয়, ডেকা গাভৰুৱে নাচি ধৰিত্ৰী কপায়। ৰং বং তেৰাং আৰু ৰংপি কত জনে, আমাক বুকুত সাৱতি সপোন ৰহন খানে।

0: কাঠখৰি শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও, আগবাঢ়িছোঁ পৰৱৰ্তী অনুষ্ঠানলৈ।
1: এতিয়া আগবঢ়োৱা হৈছে এখনি ধাৰাবাহিক আলেখ্য, ফাট বিহুৰ পুংখেদি। আলেখ্যখনি রচনা রঞ্জিত গগৈ, প্রযোজনা কৰিছে যোৰহাটৰ শব্দ প্ৰকাশে। এয়া শুনক ধাৰাবাহিক আলেখ্য, ফাট বিহুৰ পুংখেদি।
2: ফাট বিহুৰ ইতিহাসৰ পমখেদি বহুজনৰ সতে একান্ত আন্তৰিকতাৰে কথাবোৰ সহিয়াই যাওঁতে কেৱল

0: শুনাৰ আগ্ৰহে আমাক বাৰে বাৰে উৎকণ্ঠিত কৰি গৈছিল। এয়া ঢকুৱাখানাৰ সমাজকৰ্মী উদ্যোগী ডেকা বসন্ত শইকীয়া।
1: ফাট বিহু গ'লে বহাগৰ বিহুৰ পাছতে আমি ফাট বিহু কেতিয়া চাম সেইকাৰণে বলি আৰু ঘৰত কিবা যাবলৈ দিব নেকি সেইটো কথা নাই। ফাট বিহু তাৰিখটো কেতিয়া লৈছে এইটো খবৰলৈ আমি ফাট বিহু চাবলৈ আহোঁ আৰু গধূলি ঘৰলৈ যাওঁগৈ ফাট বিহু শেষ হ'লে। আমি তেনেধৰণে ফাট বিহুৰ লগত জড়িত। আকৌ যেতিয়া আমি ডাঙৰ হ'লোঁ কলেজত পঢ়িলোঁ তেতিয়াতো বিষয়বাব লৈ মানে ফাট বিহু মানে পাতিবৰ কাৰণে আমি কাৰোবাক চিঠি দিয়া যোগাযোগ কৰা এনেধৰণৰ কামবিলাক জড়িত আৰু জড়িত থাকি 2003 চনত মই ফাট বিহু উদযাপন কমিটিৰ সম্পাদক আছিলোঁ। আগতেতো অন্যান্য বিষয়বাবত আছোঁৱেই আৰু স্থায়ী কমিটিৰ সদস্য পদতো আছিলোঁ আৰু তেতিয়াৰ পৰা ফাট বিহুৰ লগত আমি এতিয়া মানে ওতঃপ্ৰোতভাৱে জড়িত আৰু।
2: আপুনি সম্পাদক হৈ থকাৰ বছৰত ফাট বিহু কিমানমান দলে অংশগ্ৰহণ কৰিছিলে বাৰু বিভিন্ন ঠাই?
1: মই যিবাৰ ফাট বিহু উদযাপন সমিতিৰ সম্পাদক আছিলোঁ এইবাৰ প্ৰায় 65টা দলে বিভিন্ন জনগোষ্ঠীৰ 65টা দলে ফাট বিহুত অংশগ্ৰহণ কৰিছিলে। আমিতো সকলো ৰাইজকে কিবা সন্তোষ হৈছে নহৈছে এইটো তেখেতলোকৰ ব্যক্তিগত অনুভৱ কিন্তু আমি পৰাপক্ষত তাৰমানে সকলোকে তাৰমানে সন্তোষ কৰিবলৈ চেষ্টা কৰিছিলোঁ। সন্তোষ কৰিবলৈ চেষ্টা এটাই আমাৰ ইয়াততো ফাট বিহু বুলি ক'লে বিহু মাৰে আগতেতো খোৱা বোৱা কথা নাহেই। এতিয়া আমি যদি ৰাতিপুৱা আহে ৰাতি বিহু মাৰি যাবগৈ গতিকে আমি ধৰক এটা 2 লিটাৰ 2.5 লিটাৰ এটা প্ৰতিটো দলৰ কাৰণে গাখীৰৰ ঠেক কলহ তাই 2-3 কেজি মানে এটা চিৰা থোৱা চিৰা টোপোলা আৰু গুড় অলপ গুড় 1/2 কেজি 1 কেজি গুড় এনেধৰণে বিহু দলবিলাক আমি হেৰি দিছিলোঁ। আৰু 3 চনত আপুনি আৰু এটা দিছিলোঁ আমি লাঞ্চ এটা পেকেট লাঞ্চ এটা তাৰ আগে আগে মানে কি ধৰক জাহাজী কল এটা মানে ব্ৰেড এপিচ ডিম এটা এনেধৰণে খাবৰ কাৰণে তেনেধৰণে যা যোগাৰ কৰি দিছিলোঁ আৰু। তাৰপিছত যদি তেখেতলোকে ব্যক্তিগত অনুভৱ যদি ভাল পাইছে বেছি আমি কিন্তু সন্তোষ কৰিবলৈ অসুবিধা নাপায় ৰাইজে সেইটো প্ৰচেষ্টা চলাইছিলোঁ।
2: তাৰমানে প্ৰতিটো দলকে টেকেলি আৰু তেওঁলোকৰ নিৰ্দিষ্ট মানে পৰিমাণৰ তেনেকুৱা জা জলপান দি
1: জা জলপান দি দিয়া হয় আৰু তেখেতলোকে গছৰ তলত বহি নিজৰ মতে খায়। আমাৰ তাত তাৰমানে কমিটিয়ে কিবা ভাগ বুটোৱা কৰি দিব নালাগে তেখেতলোকে সেইটো নিজৰ মতে গছৰ তলত বহি যিহেতু আমাৰ এটা ফাটৰ বৃহৎ এৰিয়া গতিকে যিকোনো জেগাত গছৰ তলত বহি নদীৰ পাৰত বহি জলপানটো খায়।
2: আৰু এনেই আপোনাৰ নিজা সম্পৰ্ক মানে অনুভৱ সম্পৰ্কে কওক।
1: ফাট বিহু বুলি ক'লে আমি অন্যতো বিহু দেখিছোঁ বা বিহু উৎসৱ অন্যান্য বিহু ফাংচনো ঢকুৱাখানাত পাতে গতিকে ফাট বিহুটো অনুভৱটো এনেকুৱা যে ফাট বিহুটো আমাৰ ইয়ালৈ বিশিষ্ট বিজ্ঞ লোকসকল অসমৰ বিভিন্ন ঠাই আহিছে আৰু তেখেতলোকৰ অনুভৱটোৱে আচল অনুভৱ। এবাৰ লক্ষ্মীনন্দন বৰা সাহিত্য বা প্ৰাক্তন সভাপতি তেখেত আহিছিলে তেখেতে কৈছে যে ফাট বিহু যি চোৱা নাই সেই ফাট বিহু সৌন্দৰ্য যিটো অনুভৱ তাৰমানে এইটো কৰিব নোৱাৰিব বোলে এনেকুৱা এটা। আৰু আমাৰ এনেদৰে যে অসমৰ জাতীয় উৎসৱ 3টা মানে বিহু 3টা উৎসৱ মাঘ বিহু বহাগ বিহু কাতি বিহু আমাৰ ইয়াত ফাট বিহুটো সংযোগ হয় ঢকুৱাখানা এটা মানে এই যে ফাট বিহু এটা আমি উৎসৱ বুলি ধৰোঁ মানে আমি 4টা উৎসৱ বুলি কওঁ। আৰু আমাৰ যিটো মানে ফাট বিহু ঐতিহ্য মানে সুকীয়া নাচোন ভংগী আমি অসমৰ অন্য বিহুৰ লগত অলপ পাৰ্থক্য আছে মানে যিটো অন্য কিবা পাৰ্থক্য লৈ লৈ গৈছে আজিকালি ঢোলৰ চেও বেলেগ নাচোনৰ চেও বেলেগ যিবিলাক নগৰত যিটো নগৰ বিহুটো এটা মানে বেলেগ ৰূপলৈ গৈ আছে আমাৰ কিন্তু ঢকুৱাখানাত আমি সেইটোৱে হ'ব নিদিয়ে যে পুৰণি যিটো বিহু আমি মাৰি আছোঁ এই বিহুটোৱে যাতে ৰাখে আমি তাত নিয়মাৱলী প্ৰস্তুত কৰি দিওঁ যে আমাৰ সাজ পোছাক মানে মাৰ্জিত হ'ব লাগিব অসমীয়া মুগা ৰিহা মুগা মেখেলা থাকিব লাগিব মুগা মেখেলাত ফুল থাকিব নালাগিব এনেধৰণে পুৰণি যিটো হেৰিয়ত মাৰে আমি তেনেধৰণে বিহুটো তাৰমানে এটা নিয়মাৱলী প্ৰস্তুত কৰি দিছোঁ। আজিকালি আমি আনুষ্ঠানিক কৰিছোঁ মুকলি বিহুৰ উপৰিও মঞ্চত প্ৰদৰ্শন কৰোঁ যিহেতু মুকলি বিহু গোটেই এৰিয়াত মাৰি থাকিলে বিহুবিলাক মানুহে নেদেখে সেইকাৰণে আমাৰ মঞ্চলৈও বিহুটো অনা হৈছে। এটা দিনত আমি মানে গোটেই বিষয়বিলাক মানে বিহু দলবিলাকৰ এটা কম্পিটিশ্যনৰ ব্যৱস্থা কৰিছোঁ। আগতে আছিল কি গোটেই বিহু দলবিলাকে একেলগে মাৰি থাকে 3 দিনেই মাৰি থাকে গতিকে তাতে মানুহে বিহু চায় কিন্তু সুবিধাৰ্থে আমি এটা মঞ্চ তৈয়াৰ কৰিছোঁ মুকলি বিহুটো মাৰিবই তাৰ উপৰি যাতে মঞ্চত তেখেতলোকে বিহু মাৰি ৰাইজক আমোদটো দিয়ে।
2: মুকলি বিহুটো চবেই একেলগে
1: মাৰিব গোটেই গছ তল যিমান গছ আছে গছৰ তলে তলে প্ৰতিটো গ্ৰুপে
3: নাচনি গিৰিত গিৰিকৈ নাচিবলৈ ধৰিছে গিৰিত গিৰিকৈ নাচিবলৈ ধৰিছে গিৰিত গিৰিকৈ কি হোৱালৈ নকৰে।

0: চাৰি কৰিয়াৰ দক্ষিণে থকা মাতমৰা গাঁৱৰ বিশিষ্ট ব্যক্তি সদৌ অসম মিৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, খেৰ কটা পাৰৰ গান, শব্দবোৰ, মিচিং সমাজ আৰু সংস্কৃতি আদি গ্ৰন্থৰ ৰচয়িতা, বিশিষ্ট মিচিং লেখক ইন্দ্ৰেশ্বৰ পেগুৱে কয়,
1: আমি শুনিছিলোঁ তাহানি বুঢ়া বুঢ়ীবিলাকৰ মুখেৰে যে ফাট বিহু তেতিয়া সেই তাহানিতে চাৰকীয়া নৈৰ পাৰত অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ সকলো মানুহে তাত বিহুৰ সময়ত নৈৰ পাৰত বিহু মাৰিছিল। আৰু মই শুনাওঁতে বিশেষকৈ সেই সময়ত মিচিং মানুহে বেছি বিহু মাৰে।
2: হয়,
1: সেই আহোমৰ দিনতো বিহু বুলি ক'লে মিচিংবিলাকৰ ৰজাই বিহু চাব বিচাৰিলে নিৰিবিহুটোকে চাইছিলে আৰু তেতিয়া। আৰু সেইমতে ইয়াত মিচিং বিহুৰে প্ৰাধান্য আছিল বুলি কৈছে অতীতত। এতিয়া ফাট বিহু আনুষ্ঠানিকভাৱে উদযাপন কৰিব লৈছে, সেই লোৱাৰ পৰা ধৰক ষ্টেজত পেণ্ডেলত মুকলি ষ্টেজ বনোৱা হয়, তাতে ইয়াৰ ঢকুৱাখানা অঞ্চলৰ সকলো জনগোষ্ঠীৰ মানুহে নিজা নিজা ধৰণে বিহু মানে পাতে, তাতে বিহু নাচে। বৰ্তমান তেনেকৈয়ে চলি আছে ফাট বিহু, এইটোৱে যি যেনেকৈ পাৰে কেইবাখনো গাঁও নিজৰ নিজৰ গাঁৱৰ হিচাপত যোগদান কৰে, প্ৰতিযোগিতা পাতে।

0: ফাটবিহুৰ স্থায়ী সমিতিৰ বিষয়ববীয়া মুকুল চমুৱাই ফাটবিহুৰ পৰিচালনাৰ বিষয়ে কয়।
1: ফাটবিহুটো আমি এইটোৱে ভাবিছোঁ কি আমাৰ এটা মৌলিকতা এইটোৱে আছে যে ফাটবিহুটো আমি অসমৰ যি বিহু, যি নাচ, যি মুদ্ৰা তাক ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু যি সাজপাৰ হয় সেই সাজপাৰবিলাক আমি যিটো নিভাজ অসমীয়া যি সাজপাৰ
2: হয়
1: যিটো পৰম্পৰা তাক ৰক্ষা কৰিবলৈ চেষ্টা কৰি আছোঁ
2: হয়
1: আৰু ইতিমধ্যে আমাৰ এইটো পৰম্পৰাগতভাৱে আমি ৰক্ষা কৰিছোঁৱেই। তেতিয়া ফাট বিহুৰ পৰা যদিও আমাৰ উত্তৰণ হৈছে হ'লেও আমি যদি আধুনিকতাৰ প্ৰভাৱ পৰিলেও আমাৰ যিটো পৰম্পৰা

0: সুৰক্ষাকৈ ৰক্ষা কৰি সেই আমাৰ যিখন পথাৰ বিহু মেলা পথাৰ, পথাৰখন পথাৰ হিচাপে ৰাখি পুৰণিক আমি এৰিব বিচৰা নাই আৰু নতুনকো আমি আদৰি লৈছোঁ। এনেধৰণে আমি উত্তৰণ বিচাৰিছোঁ ফাট বিহুত। আমাৰ বাৰ বিঘা মাটি আমি প্ৰথম সংগ্ৰহণৰ কাৰণে হেৰি কৰিছিলোঁ মৌগুলি চাপৰিটো, আৰু সেই মৌগুলি চাপৰিটো এশ মূৰত যেতিয়া মৌগুলি চাপৰি সেই ওচৰ পাঁজৰ যিসকল ব্যক্তি আছিল তেখেতলোকৰ দখলত আছিল। তাৰপাছতে এই আমাৰ ছ'চিয়েল সস্তী সামাজিক বননীখনে সেই মাটিডোখৰ অধিগ্ৰহণ কৰিলে। তাৰপাছত আমি ফাটত সেই সামাজিক বননীখনৰ ফলত যিটো চৰকাৰী মাটি যিহেতু, আৰু এইটো এটা আমাৰ ইতিহাস আছে মৌগুলি চাপৰি, আমাৰ উপন্যাসিক আমাৰ হোমেন বৰগোহাঁইদেৱেও লেখাত পোৱা যায় মৌগুলি চাপৰি বুলি যি ইতিহাস, সেই ইতিহাসৰ বাবে আমি ইতিহাসটো ৰক্ষা কৰিবলৈ আমি ফাট বিহুৰ নামত সেইখিনি সেই যিখিনি হেৰি আছিল মাটি আছিল তাকে আমি সংৰক্ষণ কৰিব বিচাৰিছিলোঁ। ইতিমধ্যে এতিয়া আমি যিমানটো দেখিছোঁ যে বালি অলপ পৰি আছিল সেইবিলাক এসময়ত নদী আছিল, আৰু সেই নদীয়ে বালি পেলাই এইটো পুতি দিলে। ইতিমধ্যে আমি বহুবাৰ আবেদন নিবেদন কৰিছোঁ কৰিয়ে আছোঁ, হ'লেও চৰকাৰী ৰঙা ফিটা আমি এপাকত আমি প্ৰতি ক্ষেত্ৰতে পাছ কৰিবলগীয়া হৈছে, তথাপি চেষ্টা এৰা নাই, চেষ্টা ত্ৰুটি কৰা নাই। আমি আমাৰ যি প্ৰাপ্য আমি আদায় কৰিম বুলি লাগি আছোঁ।
1: এজন সদস্য হিচাপে থকাৰ উপৰিও আপুনি দল হিচাপে গৈ ফাট বিহুত তেনেকৈ বিহু মাৰিছে নাই?
0: পাইছোঁ
1: মাৰিছোঁ। এতিয়া মৰোতে আপোনাৰ আপুনি বিহু গীতটো গাইছিলে,
0: গাইছিলোঁ,
1: তেনেকুৱা গীত আপোনাৰ মনত আছেনে? দুই এষাৰ কিমান
0: আছে
1: অলপ গাই দিয়কচোন।
0: এনে যোজনা এটা কাম, বাঘে পানী খালে অইঙে দইঙে ঐ ঘূৰাই পানী খালে হেৰুল আহিব চলেৰে পান্ধি থৈ আহিম গৈ তোমাৰে পদূলিত গৈ কহা নদী পাৰতে অ মোৰে নচনি জোনবেলি ঐ তলতে অ মোৰে নচনি কহা নদী পাৰতে অ মোৰে নচনি জোনবেলি ঐ তলতে ও মোরে নফনি ধুনিয়াকৈ পাতি যাম ধুনিয়াকৈ পাতি যাম গ মৰমৰ উমেৰে ও মোরে নফনি সুখৰ ঘৰ এখনি ও মোরে নফনি মৰমৰ উমেৰে ও মোরে নফনি সুখৰ ঘৰ এখনি ও মোরে নফনি ধুনীয়া যে লাগিব ধুনীয়া যে লাগিব ব লিংলিং লাংলাং পচৰক তেনে ঢুলীয়া কাং কানৈ নাফনি মাকন ধি ডাং ডাং নীলমণি ডাং লাম ডিং লত কৈ মণিৰাম দত কৈ হাতীয়ে মাউত পলুৱাই নিলে গৈ লখিমপুৰ জিলালৈ সৰুটি ঐ সৰু সৰু বেঙেনাৰ পাত লোনমাৰু গাত চোনমাৰু গাত চাহবনি ছোৱালী ৰিহানাই গাত ভাত আনি পানী আনি নোখোৱাৰ গাত লো লো গুটি চৌ চৌ চৌ গুটিবোৰ খেলে পুৱে খালে থাক থাক।

0: ধাৰাবাহিক আলেখ্য ফাট বিহুৰ পুংখেদি শুনিলে। আলেখ্যখনিৰ ৰচনা আছিল ৰঞ্জিত গগৈৰ, প্ৰযোজনা যোৰহাটৰ শব্দ প্ৰকাশৰ, সহযোগ কৰিলে পাৰভিজ হুছেইনে। আলেখ্যখনিৰ আঁত ধৰিলে পৰেশ বৰা আৰু শেৱালী দাসে। ফাট বিহুৰ পুংখেদি।
1: এফ এম বেণ্ডৰ 102.7 MHz-ত শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এইখিনিতে কেইটিমান গীত আগবঢ়াইছোঁ। প্ৰথমে এয়া অসীম হাজৰিকা

ইমান পৰে শ্ৰোতাই কেইটিমান অসমীয়া গীত শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত অনুষ্ঠান প্ৰচাৰিত হৈছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা।

আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9435053214।

শ্রোতাসকলে আমাৰ কেন্দ্ৰৰ সাতসৰী অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও এই ফেচবুক পেজৰ জৰিয়তেও গীতৰ বাবে অনুৰোধ কৰিব পাৰে। ইয়াৰ বাবে শ্ৰোতাসকলে পছন্দৰ গীত বিচাৰি মেছেজ বা কমেণ্ট কৰক।

এয়া আকাশবাণী নগাঁও। এতিয়া 11 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি আমাৰ কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব। বাতৰিৰ পিছতেই বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ শ্ৰোতাই আমাৰ কেন্দ্ৰযোগে শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীয়ে দাখিল কৰা জামিন আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ তদন্তকাৰী গোটে বিগত বৰ্ষৰ 2 অক্টোবৰত শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰে পৰা হাফলং উপ কাৰাগাৰত থকা অভিযুক্তগৰাকী জামিন বিচাৰি বৰ্তমান আদালতৰ দ্বাৰস্থ হৈছে। ফাষ্ট ট্ৰেক আদালতে ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পাছত শ্যামকানু মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মেত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। কংগ্ৰেছ নেতা ভি ডি সাথীসনে আজি কেৰালমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। শ্ৰীসাথীসনে তেওঁৰ শপত গ্ৰহণৰ পূৰ্বে কালি সন্ধিয়া 21জনীয়া UDF মন্ত্ৰীসভা ঘোষণা কৰে। এই মন্ত্ৰীসভাত সাথীসনকে ধৰি 14জনে প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব। ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লিকাৰক মন্ত্ৰীসকলৰ তালিকা অৰ্পণ কৰি শ্ৰীসাথীসনে UDFৰ আটাইকেইজন সদস্য একেলগে শপত গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে ৰাজ্যখনত কংগ্ৰেছ মুখ্যমন্ত্ৰী পদকে ধৰি 11টা মন্ত্ৰীপদ লাভ কৰাৰ বিপৰীতে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে 5টা মন্ত্ৰীপদ লাভ কৰে। কেৰালা কংগ্ৰেছ RSP, কেৰালা কংগ্ৰেছ আৰু CMPয়ে এটাকৈ মন্ত্ৰীপদ লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ, গুৱাহাটী জলবোৰ্ড আৰু অমৃত আদি সংস্থাসমূহৰ বিভিন্ন উন্নয়নমূলক আঁচনি আৰু কাৰ্যসূচীৰ খতিয়ান লয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই গুৱাহাটীকে ধৰি ৰাজ্যৰ চহৰসমূহৰ প্ৰতিগৰাকী নাগৰিকৰ সুবিধা সুনিশ্চিত কৰি বিশুদ্ধ খোৱাপানী, কৃত্ৰিম বান ব্যৱস্থাপনা, অনাময় আদি গুৰুত্বপূৰ্ণ বিষয়সমূহক অগ্ৰাধিকাৰ দিবলৈ সংস্থাসমূহক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে গুৱাহাটীক দেশৰ ভিতৰতে এখন অন্যতম আধুনিক আৰু সৰ্বাংগ সুন্দৰ মহানগৰ হিচাপে গঢ়ি তুলিবলৈ সকলো ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট বিভাগক নিৰ্দেশনা প্ৰদান কৰে। মধ্য অসমৰ অন্যতম প্ৰধান চহৰ নগাঁৱৰ ৰাজপথসমূহ অধিক পৰিষ্কাৰ কৰি ৰখাৰ উদ্দেশ্যে নগাঁও পৌৰসভাই শেহতীয়াকৈ অত্যাধুনিক মেকানিকেল ছুইপিং মেচিন বা যন্ত্ৰচালিত ঝাৰু সংযোজন কৰিছে। পৰম্পৰাগত পদ্ধতিৰ পৰা স্বয়ংক্ৰিয় প্ৰযুক্তিলৈ এই পৰিৱৰ্তনে পথসমূহ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰাৰ লগতে দক্ষ পৌৰ প্ৰশাসনৰ ভেটি শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। নগাঁও পৌৰ নিগমৰ আন্তঃগাঁথনি আধুনিকীকৰণৰ দূৰদৰ্শী চিন্তা বাস্তৱত সফল হলে ৰাজ্যৰ অন্য পৌৰ নিগম ব্যৱস্থাটো ইয়াৰ ব্যৱহাৰ হোৱাৰ থল আছে। সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰৰ দৰে এইবাৰো হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বাবে বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে। কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আজি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰকল্পত আয়োজন কৰা অনুষ্ঠানত কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হ'ব। সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰত বিদ্যালয়সমূহৰ অধ্যক্ষসকলকো এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হ'ব। তদুপৰি এই অনুষ্ঠানতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ বিশেষ কৃতিত্বৰে উত্তীৰ্ণ হোৱা অসমৰ প্ৰাৰ্থীকেইগৰাকীকো সম্বৰ্ধনা জনোৱা হ'ব। অনুষ্ঠানত নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা আৰু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া দিগন্ত বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। ডিব্ৰুগড় আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই কালি বুজন পৰিমাণৰ মাদক দ্ৰব্যসহ এজন লোকক আটক কৰে। আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই চৌকিডিঙিৰ জালান বাগিচাৰ সমীপৰ পৰা মাদক দ্ৰব্য সৰবৰাহকাৰীজনক আটক কৰে। নগাঁও জিলাৰ ধিঙতো কালি সন্ধিয়া আৰক্ষীয়ে মাদক দ্ৰব্যসহ এটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীজন ধিঙৰ মন্না চালি বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ধৃত লোকজনৰ পৰা বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। সম্প্ৰতি মন্নাচালিক ঢিঙাৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ MS চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব।
আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

0: ৰাতিৰ মহাবাহু এতিয়া 12 বজাত হিন্দীত আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই জাগৃতি শৰ্মা। प्रधानमंत्री नरेंद्र मोदी स्वीडन की अपनी 2 दिन की यात्रा के बाद नॉर्वे के लिए रवाना हो गए हैं। इससे पहले प्रधानमंत्री ने कहा कि भारत आज निवेश, नवाचार और विनिर्माण के लिए विश्व का सबसे आकर्षक केंद्र बन गया है। श्री मोदी ने स्वीडन की 2 दिन की यात्रा के दौरान गोथेनबर्ग में यूरोपीय उद्योग गोलमेज सम्मेलन को संबोधित करते हुए ये बात कही। उन्होंने कहा कि देश में सभी कंपनियों के लिए अवसर मौजूद हैं। प्रधानमंत्री ने कहा कि भारत पिछले 12 वर्षों से सुधार, प्रदर्शन और परिवर्तन के मूल मंत्र पर काम कर रहा है। उन्होंने कहा कि भारत की सुधार एक्सप्रेस पूरी गति से चल रही है। श्री मोदी ने स्वीडिश कंपनियों से विनिर्माण, हरित हाइड्रोजन मिशन, स्वच्छ ऊर्जा और अन्य क्षेत्रों में उपस्थिति बढ़ाने का आग्रह किया। यात्रा के दौरान प्रधानमंत्री को द्विपक्षीय संबंधों में उनके असाधारण योगदान और दूरदर्शी नेतृत्व के सम्मान में स्वीडन के सर्वोच्च सम्मान रॉयल ऑर्डर ऑफ द पोलर स्टार डिग्री कमांडर ग्रैंड क्रॉस से सम्मानित किया गया। श्री मोदी ने एक सोशल मीडिया पोस्ट में कहा कि स्वीडन की उनकी यात्रा के कई महत्वपूर्ण परिणाम निकले हैं जो द्विपक्षीय संबंधों को एक नई गति प्रदान करेंगे। उन्होंने कहा कि द्विपक्षीय संबंधों को रणनीतिक साझेदारी के स्तर तक ले जाने की ये चर्चाएं अत्यंत सार्थक रहीं। रक्षा मंत्री राजनाथ सिंह वियतनाम और दक्षिण कोरिया की यात्रा पर रवाना हो गए हैं। सोशल मीडिया पोस्ट में श्री सिंह ने कहा कि द्विपक्षीय संबंधों को और विस्तार देने के लिए इन दोनों एशियाई देशों का दौरा करने को लेकर वे उत्सुक हैं। उन्होंने कहा कि इस दौरे का मुख्य उद्देश्य रणनीतिक सैन्य सहयोग, रक्षा औद्योगिक साझेदारी और समुद्री सहयोग को बढ़ावा देना तथा हिंद प्रशांत क्षेत्र में शांति तथा स्थिरता को प्रोत्साहित करना है। स्वास्थ्य और परिवार कल्याण मंत्री जगत प्रकाश नड्डा विश्व स्वास्थ्य सम्मेलन में भाग लेने के लिए स्विट्जरलैंड पहुंच गए हैं। सम्मेलन आज से 23 मई तक चलेगा। इस वर्ष का विषय है वैश्विक स्वास्थ्य को नया स्वरूप देना, साझा जिम्मेदारी। श्री नड्डा ने सोशल मीडिया पोस्ट में कहा कि ये सम्मेलन वैश्विक स्वास्थ्य चुनौतियों से निपटने में सामूहिक प्रयासों के महत्व को दर्शाता है। केरलम के तिरुवनंतपुरम में आज कांग्रेस के वरिष्ठ नेता वी डी सतीशन ने मुख्यमंत्री पद की शपथ ली।
2: वडशेरी दामोदर मेनोन सतीशन नियम वी स्थापित भारत भरणघटनयोड निर्व्याजमाय विश्वस्तयुम।
1: राज्यपाल राजेंद्र विश्वनाथ आर्लेकर ने यूडीएफ सरकार के नए मंत्रियों को शपथ दिलाई। नई सरकार में शामिल वरिष्ठ नेताओं में पूर्व प्रदेश कांग्रेस अध्यक्ष रमेश चेन्नीथला, वर्तमान प्रदेश कांग्रेस अध्यक्ष सन्नी जोसेफ, के मुरलीधरन और इंडियन यूनियन मुस्लिम लीग के नेता पीके कुन्हालीकुट्टी शामिल हैं। समारोह में कांग्रेस अध्यक्ष मल्लिकार्जुन खड़गे, लोकसभा में विपक्ष के नेता राहुल गांधी, वायनाड से लोकसभा सांसद प्रियंका गांधी, कर्नाटक, हिमाचल प्रदेश और तेलंगाना के मुख्यमंत्री, केरलम के निवर्तमान मुख्यमंत्री पिनराई विजयन और भाजपा प्रदेश अध्यक्ष राजीव चंद्रशेखर सहित कई वरिष्ठ नेता शपथ ग्रहण समारोह में शामिल हुए। पत्तन पोत परिवहन और जलमार्ग मंत्री सर्बानंद सोनोवाल ने आज अंतर्राष्ट्रीय महिला समुद्री दिवस के अवसर पर महिला नाविकों के अदम्य साहस को नमन किया। सोशल मीडिया पोस्ट में श्री सोनोवाल ने कहा कि नीतिगत सुधारों के कारण भारत में महिला नाविकों की संख्या लगातार बढ़ रही है। उन्होंने कहा कि नारी शक्ति देश के विकास और वैश्विक समुद्री क्षेत्र को एक उज्ज्वल समावेशी भविष्य की ओर ले जा रही है। उत्तर प्रदेश के लखीमपुर खीरी जिले में आज ट्रक और वैन की टक्कर से एक सड़क हादसे में 9 लोगों की मौत हो गई। वैन में 2 महिलाओं समेत 10 लोग सवार थे। ये हादसा जिला मुख्यालय से 40 किलोमीटर दूर पीलीभीत बस्ती राजमार्ग पर अदालीसपुर गांव के पास हुआ। घरेलू शेयर बाजार के संवेदी सूचकांक में आज लगभग 0.5% की गिरावट दर्ज की गई। अंतिम समाचार मिलने तक सेंसेक्स 321 अंक गिरकर 74,917, जबकि निफ्टी 113 अंक लुढ़क कर 23,530 पर था। आईपीएल क्रिकेट में चेन्नई सुपर किंग्स का मुकाबला आज शाम 7:30 बजे सनराइजर्स हैदराबाद से होगा। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
3: आकाशवाणी गुवाहाटी दुपरियार आंचलिक बातर सहित मैं अरुणिमा गोस्वामी। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল উত্তৰ পূৰ্বাঞ্চলৰ এৰি ৰেচম বস্ত্ৰ আৰু ৰাজস্থানৰ কোটা দৰিয়া সূতাৰ সংমিশ্ৰণত নতুন বস্ত্ৰ উৎপাদনেৰে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ বাবে ডোনাৰ মন্ত্ৰালয়ৰ পৰিকল্পনা, কংগ্ৰেছ নেতা ভি ডি সতীশনৰ আজি কেৰালমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন নাকচ আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ মুখামুখি। ডোনাৰ মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলৰ এৰি ৰেচম বস্ত্ৰ আৰু ৰাজস্থানৰ কোটা দৰিয়া সূতাৰ সংমিশ্ৰণত নতুন বস্ত্ৰ উৎপাদন কৰি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত দুয়োবিধ বস্ত্ৰৰ প্ৰসাৰৰ লক্ষ্য স্থিৰ কৰিছে। এই সংক্ৰান্তত ডোনাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে কালি ৰাজস্থানৰ কোটা জিলা প্ৰশাসনৰ মুৰববীৰ সৈতে আলোচনা কৰে। জাজুৰ নেতৃত্বৰ দলটোৱে শিপিনী, হস্তশিল্পী আৰু ফেশ্বন ডিজাইনাৰসকলৰ সৈতেও এই বিষয়টোলৈ আলোচনা কৰে। এই আলোচনাত এৰি ৰেচমৰ সৈতে কোটা দৰিয়াৰ সংমিশ্ৰণেৰে উচ্চ মূল্যসম্পন্ন, আৰামদায়ক আৰু সুন্দৰ বস্ত্ৰ উৎপাদনৰ বিভিন্ন দিশ চালি জাৰি চোৱা হয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত গ্ৰহণ কৰা সংহত দৃষ্টিভংগী আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ নীতি অনুসৰি বস্ত্ৰখণ্ডত এই সমন্বয় আৰু সাংস্কৃতিক সংমিশ্ৰণৰ অনবদ্য পদক্ষেপ লোৱা হৈছে। কংগ্ৰেছ নেতা ভি ডি সতীশনে আজি কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শ্ৰীসতীশনে তেওঁৰ শপত গ্ৰহণৰ পূৰ্বে কালি সন্ধিয়া 21জনীয়া ইউ ডি এফ মন্ত্ৰীসভা ঘোষণা কৰিছিল। ৰাজ্যখনৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। প্ৰাক্তন বিৰোধী দলপতি আৰু কে পি চি চিৰ প্ৰাক্তন সভাপতি ৰমেশ চেনিথালা তথা বৰ্তমানৰ সভাপতি ছানি যোছেফ, প্ৰাক্তন কে পি চিৰ সভাপতি কে মুৰলীধৰণ আৰু আই ইউ এম এলৰ নেতা পি কে কুন্ধালি কুট্টিকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই মন্ত্ৰীসভাত স্থান লাভ কৰিছে। এই মন্ত্ৰীসভাত সতীশনকে ধৰি 14জনে প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব। উল্লেখযোগ্য যে ৰাজ্যখনত কংগ্ৰেছে মুখ্যমন্ত্ৰী পদকে ধৰি 11টা মন্ত্ৰীপদ লাভ কৰাৰ বিপৰীতে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে 5টা মন্ত্ৰীপদ লাভ কৰিছে। কেৰালা কংগ্ৰেছ জোছেফ, আৰ এছ পি, কেৰালা কংগ্ৰেছ জেকব আৰু চি এম পিয়ে এটাকৈ মন্ত্ৰীপদ লাভ কৰিছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীয়ে দাখিল কৰা জামিন আবেদন নাকচ কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ তদন্তকাৰী গোটে বিগত বছৰৰ 2 অক্টোবৰত শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰে পৰা হাফলং উপ কাৰাগাৰত থকা অভিযুক্তগৰাকীয়ে জামিন বিচাৰি আদালতৰ দ্বাৰস্থ হৈছিল। ফাষ্টট্ৰেক আদালতে ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পাছত শ্যামকানু মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি আন্তঃৰাষ্ট্ৰীয় মহিলা সামুদ্ৰিক দিৱস উপলক্ষে মহিলা নাৱিকসকলৰ অসীম সাহসক অভিবাদন জনাইছে। এটা বাৰ্তাত শ্ৰীসোণোৱালে কয় যে ভাৰতত নীতিগত সংস্কাৰৰ ফলত বৰ্তমান মহিলা নাৱিকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। তেওঁ কয় যে নাৰী শক্তিয়ে ভাৰতক আগুৱাই নিয়াৰ লগতে গোলকীয় সামুদ্ৰিক খণ্ডটো ভৱিষ্যতে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সমৰ্থ হ'ব। সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰৰ দৰে এইবাৰো হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে। কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আজি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰকল্পত আয়োজন কৰা অনুষ্ঠানত 120গৰাকী কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনাবলৈ লোৱা হৈছে। সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰত বিদ্যালয়সমূহৰ অধ্যক্ষসকলকো এই অনুষ্ঠানতে সম্বৰ্ধনা জনাবলৈ লোৱা হৈছে। তদুপৰি এই অনুষ্ঠানতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত বিশেষ কৃতিত্বৰে উত্তীৰ্ণ অসমৰ প্ৰাৰ্থীকেইগৰাকীকো সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। অনুষ্ঠানত নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা আৰু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া দিগন্ত বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, গুৱাহাটী জলবোৰ্ড আৰু অমৃত আদি সংস্থাসমূহৰ বিভিন্ন উন্নয়নমূলক আঁচনি আৰু কাৰ্যসূচীৰ খতিয়ান লয়। মুখ্যমন্ত্রী ড শর্মায় গুৱাহাটীকে ধৰি ৰাজ্যৰ চহৰসমূহৰ প্ৰতিগৰাকী নাগৰিকৰ সুবিধা সুনিশ্চিত কৰি বিশুদ্ধ খোৱাপানী কৃত্ৰিম বান ব্যৱস্থাপনা অনাময় আদি গুৰুত্বপূৰ্ণ বিষয়সমূহক অগ্ৰাধিকাৰ দিবলৈ সংস্থাসমূহক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী ড শর্মায় লগতে গুৱাহাটীক দেশৰ ভিতৰতে এখন অন্যতম আধুনিক আৰু সৰ্বাংগ সুন্দৰ মহানগৰ হিচাপে গঢ়ি তুলিবলৈ সকলো ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট বিভাগক নিৰ্দেশনা দিয়ে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মধ্য অসমৰ অন্যতম প্ৰধান চহৰ নগাঁৱৰ ৰাজপথসমূহ অধিক পৰিষ্কাৰ কৰি ৰখাৰ বাবে নগাঁও পৌৰসভাই শেহতীয়াকৈ অত্যাধুনিক মেকানিকেল ছুইপিং মেচিন বা যন্ত্ৰচালিত জাৰো সংযোজন কৰিছে। পৰম্পৰাগত পদ্ধতিৰ পৰা স্বয়ংক্ৰিয় প্ৰযুক্তিলৈ এই পৰিৱৰ্তনে পথসমূহ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰাৰ লগতে দক্ষ পৌৰ প্ৰশাসনৰ ভেটি শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। নগাঁও পৌৰ নিগমৰ আন্তঃগাঁথনি আধুনিকীকৰণৰ দূৰদৰ্শী চিন্তা বাস্তৱত সফল হলে ৰাজ্যৰ অন্য পৌৰ নিগমে ব্যৱস্থাটো ইয়াৰ ব্যৱহাৰ কৰাৰ থল আছে। ডিব্ৰুগড় আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই কালি বুজন পৰিমাণৰ মাদক দ্ৰব্যসহ এজন লোকক আটক কৰে। আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই চৌকিডিঙিৰ জালান বাগিচাৰ সমীপৰ পৰা মাদক দ্ৰব্য সৰবৰাহকাৰীজনক আটক কৰে। নগাঁও জিলাৰ ঠিঙতো কালি সন্ধিয়া আৰক্ষীয়ে মাদক দ্ৰব্যসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীজন ঠিঙৰ মন্নাছ আলী বুলি প্ৰকাশ কৰা হৈছে। আৰক্ষীয়ে ধৃত লোকজনৰ পৰা বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। সম্প্ৰতি লোকজনক ঠিং আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। দৰং জিলাৰ ধূলাত আজি আৰক্ষীয়ে এজন বাংলাদেশী নাগৰিকক আটক কৰে। আটক কৰা লোকজনক আৰক্ষীয়ে চুবুৰীয়া দেশখনৰ বৰিশাল জিলাৰ মচিনপুৰ গাঁৱৰ বাসিন্দা মহম্মদ জাকিৰ বুলি চিনাক্ত কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। গুৰুতৰ প্ৰদূষণজনিত সমস্যাৰ সৃষ্টি কৰা গোটা আৱৰ্জনা নিষ্কাশনৰ বাবে প্ৰস্তুত কৰা 2026 চনৰ গোটা আৱৰ্জনা ব্যৱস্থাপনা নিয়মাৱলী বলবৎ কৰাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্তলৈ ৰাজ্য চৰকাৰে নিৰ্দেশ জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ে পৰিৱেশ সুৰক্ষা আইনৰ অধীনত জিলা আয়ুক্তসকলক গোটা আৱৰ্জনা ব্যৱস্থাপনা নিয়মাৱলী বলবৎ কৰাৰ কৰ্তৃত্ব আৰু ক্ষমতা প্ৰদান কৰি অলপতে দিয়া এটা ৰায়ৰ পাছত মুখ্য সচিব ড ৰবি কটাই শেহতীয়াকৈ জিলা আয়ুক্তসকললৈ এই নিৰ্দেশ জাৰি কৰে। এই অনুসৰি জিলা আয়ুক্তসকলক তেওঁলোকৰ অধীনৰ এলেকাসমূহত গোটা আৱৰ্জনা নিষ্কাশনৰ বাবে থকা আন্তঃগাঁথনিৰ পৰ্যালোচনা কৰাৰ লগতে প্ৰতি তিনি মাহৰ মূৰে মূৰে নগৰীয়া আৰু গ্ৰাম্য স্থানীয় নিকায়সমূহৰ কাম কাজৰ পৰ্যালোচনা কৰি মুখ্য সচিবলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব লাগিব বুলি কোৱা হৈছে। জিলা আয়ুক্তসকলে পৌৰ নিগম নিকায়ৰ লগতে পঞ্চায়তসমূহে চাৰি প্ৰকাৰৰ আৱৰ্জনা পৃথকীকৰণকে ধৰি দীৰ্ঘদিনৰ পৰা জমা হৈ থকা আৱৰ্জনা নিষ্কাশন নিশ্চিত কৰিব লাগিব। ইয়াৰ বাবে পৌৰ নিগম নিকায় আৰু পঞ্চায়তসমূহক 60 দিনৰ ভিতৰত গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ সময়সীমা তথা নিৰ্দিষ্ট কাৰ্যসূচী প্ৰস্তুতৰ বাবে নিৰ্দেশ দিয়া হৈছে। নাগালেণ্ডত আজি আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস উদযাপন কৰা হৈছে। এইবেলি এই দিৱসৰ মূলবাণী হৈছে সংগ্ৰহালয়ে বিভাজিত পৃথিৱীক এক কৰিছে। এই দিৱসত সাংস্কৃতিক, সামাজিক আৰু ভৌগোলিক বিভাজন দূৰ কৰি বুজাবুজি আৰু শান্তি প্ৰতিষ্ঠা কৰাত সংগ্ৰহালয়ৰ ভূমিকাত আলোকপাত কৰা হয়। আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস উপলক্ষে আজি আৰু কাইলৈ নাগালেণ্ডৰ ৰাজ্যিক সংগ্ৰহালয় দৰ্শনাৰ্থীসকলে বিনামূলীয়াকৈ দৰ্শন কৰিব পাৰিব। নাগালেণ্ডৰ কলা আৰু সংস্কৃতি বিভাগে আয়োজন কৰা এই দিৱসত শিক্ষাৰ্থী, গৱেষক, শৈক্ষিক প্ৰতিষ্ঠান, পৰ্যটক আৰু জনসাধাৰণক পৰম্পৰাগত কলা সামগ্ৰী আৰু ঐতিহাসিক সম্পদসমূহৰ চহকী সংগ্ৰহ দৰ্শন কৰিবলৈ আহ্বান জনাইছে। ভাৰতত মাত্ৰ দুদিনৰ বাবেহে ইন্ধন মজুত থকা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত এটা বাতৰি কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি স্পষ্ট কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰ চমুকৈ PIBৰ ফেক্ট চেক ইউনিট বা তথ্য পৰীক্ষণ গোটে প্ৰকাশ কৰা অনুসৰি এই দাবী বা বাতৰি সম্পূৰ্ণ ভুৱা। গোটে প্ৰকাশ কৰিছে যে দেশত অতিৰিক্ত শোধন ক্ষমতাৰ লগতে বৰ্তমান 60 দিনৰ বাবে পৰ্যাপ্ত খাৰুৱা তেল মজুত আছে। PIBয়ে জনসাধাৰণক এনে উৰাবাতৰিত বিশ্বাস কৰি আতংকিত নহবলৈ আৰু ইন্ধন তথা ৰন্ধন গেছৰ যোগান সন্দৰ্ভত কেৱল চৰকাৰীভাৱে প্ৰকাশিত তথ্যৰ ওপৰতহে বিশ্বাস ৰাখিবলৈ অনুৰোধ জনাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 5 উইকেটত পৰাস্ত কৰে। দিল্লী কেপিটেলছে 194 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ 2 বলত 5টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। দলৰ হৈ KL ৰাহুলে সৰ্বাধিক 56 ৰাণ কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 193 ৰাণ সংগ্ৰহ কৰে। ধ্ৰুৱ জুৰেলে সৰ্বাধিক 53 ৰাণ কৰে। দিল্লীৰ হৈ 4টা উইকেট দখল কৰা মিচেল ষ্টাৰ্কক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। উত্তৰ পূৰ্বাঞ্চলৰ এৰী, ৰেচম, বস্ত্ৰ আৰু ৰাজস্থানৰ কোটা দৰিয়া সূতাৰ সংমিশ্ৰণত নতুন বস্ত্ৰ উৎপাদনেৰে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ বাবে ডোনাৰ মন্ত্ৰালয়ৰ পৰিকল্পনা। কংগ্ৰেছ নেতা ভি ডি সতীশনৰ আজি কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন নাকচ আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।

मौसम सुहाना है, दिलकश जमाना है, फिर भी उदासी है।

Ella Akahpani. এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, দুদিনীয়া ছুইডেন ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৰৱেলৈ ৰাওনা হৈছে। কংগ্ৰেছ নেতা ভি ডি সতীশনে আজি কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ছত্তীশগড়ৰ ৰায়পুৰত তাৎক্ষণিক সঁহাৰি সেৱা ডায়েল 112ৰ অধীনত নতুন বাহনৰ শুভাৰম্ভ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভিয়েটনাম আৰু দক্ষিণ কোৰিয়াত ত্ৰিদেশীয় ভ্ৰমণসূচীৰে আজি ৰাওনা হৈছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দুদিনীয়া ছুইডেন ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৰৱেলৈ ৰাওনা হৈছে। পাঁচখন দেশ ভ্ৰমণৰ চতুৰ্থ পৰ্যায়ত নৰৱে তেওঁ তৃতীয় ভাৰত নৰ্ডিক সন্মিলন আৰু দ্বিপাক্ষিক আলোচনাত অংশ ল'ব। এয়া হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথমটো নৰৱে ভ্ৰমণ তথা বিগত 43 বছৰত ভাৰতৰ পৰা নৰৱেলৈ প্ৰথমটো প্ৰধানমন্ত্ৰীৰ পৰ্যায়ৰ ভ্ৰমণ। এই ভ্ৰমণকালত শ্ৰীমোদীয়ে দেশখনৰ ৰজা পঞ্চম হেৰল্ড আৰু ৰাণী চন্নাক সাক্ষাৎ কৰাৰ লগতে নৰৱেৰ প্ৰধানমন্ত্ৰী ইয়ানছ গৰ ষ্টৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। শ্ৰীমোদীয়ে লগতে ভাৰত নৰৱে ব্যৱসায় আৰু গৱেষণা সন্মিলনতো ভাষণ দিব। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে ভাৰত নৰৱে সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উপৰি বাণিজ্য আৰু বিনিয়োগ, বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি তথা স্বচ্ছ আৰু সেউজ প্ৰযুক্তি আৰু সমুদ্ৰ অৰ্থনীতিৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰাৰ সুযোগ প্ৰদান কৰিব। উল্লেখযোগ্য যে তৃতীয় ভাৰত নৰ্ডিক সন্মিলন কাইলৈ অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এই বৈঠকত নৰৱেৰ প্ৰধানমন্ত্ৰী ইয়োনাছ, ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডেৰিকছেন, ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটেৰি অৰ্পো, আইচলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টুন ফ্ৰষ্টাডটিৰ আৰু ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ কিষ্টাৰছনে এই সন্মিলনত অংশ ল'ব। নৰৱেলৈ যাত্ৰা কৰাৰ পূৰ্বে সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তেওঁৰ ছুইডেন ভ্ৰমণে দেশখনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক উন্নীত কৰাত শক্তিশালী ভূমিকা গ্ৰহণ কৰিব। তেওঁ কয় যে যুটীয়া উদ্ভাৱনী অংশীদাৰিত্বৰ দ্বিতীয় সংস্কৰণ আৰু ভাৰ ছুইডেন প্ৰযুক্তি তথা কৃত্ৰিম বুদ্ধিমত্তা কৰিডৰ মুকলিৰ জৰিয়তে পৰৱৰ্তী 5 বছৰত দেশখনৰ সৈতে কৌশলগত বাণিজ্যিক অংশীদাৰিত্ব বৃদ্ধি পাব। শ্ৰীমোদীয়ে ছুইডেনৰ জনসাধাৰণ আৰু চৰকাৰৰ লগতে প্ৰধানমন্ত্ৰী উল্ফ কিষ্টাৰছনক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে ভাৰত আৰু ছুইডেনৰ এই বিনিময়ৰ জৰিয়তে পৰৱৰ্তী 5 বছৰত অৰ্থনৈতিক বিনিময় আৰু পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীক ছুইডেনৰ সৰ্বোচ্চ সন্মান ৰয়েল অৰ্ডাৰ অৱ দ্য পোলাৰ ষ্টাৰ ডিগ্ৰী কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে বৰ্তমান বিনিয়োগ, উদ্ভাৱন আৰু নিৰ্মাণ খণ্ডত পৃথিৱীৰ অতি আকৰ্ষণীয় স্থানক প্ৰতিনিধিত্ব কৰিছে। শ্ৰীমোদীয়ে ছুইডেনৰ গথেনবাৰ্গত অনুষ্ঠিত ইউৰোপীয় ঔদ্যোগিক ঘূৰণীয়া মেজবেল সম্বোধন কৰাৰ সময়ত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে দেশৰ সকলো কোম্পানীৰ বাবে যথেষ্ট সুবিধা আছে আৰু কোম্পানীসমূহৰ বাবে প্ৰাতিষ্ঠানিক ব্যৱস্থাপনাকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব পৰা যাব। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত 12 বছৰত সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰৰ মূলমন্ত্ৰসমূহৰ ৰূপায়ণত কাম কৰি আহিছে। তেওঁ কয় যে ভাৰতৰ সংস্কাৰ প্ৰক্ৰিয়া দ্ৰুতগতিত চলি আছে আৰু ছুইডিছ কোম্পানীসমূহক নিৰ্মাণ খণ্ড, সেউজ হাইড্ৰজেন অভিযান, স্বচ্ছ ইন্ধন আৰু অন্যান্য খণ্ডত কাম কৰিবলৈ তেওঁ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে টেলিকম আৰু ডিজিটেল আন্তঃগাঁথনিকে ধৰি 5টা বিভিন্ন ক্ষেত্ৰত আলোকপাত কৰি কয় যে ছুইডিছ কোম্পানীসমূহে ভাৰতক গোলকীয় গৱেষণা আৰু উন্নয়নৰ কেন্দ্ৰ কৰি গঢ়ি তুলিব পাৰে। ইলেক্ট্ৰনিকছ, প্ৰযুক্তি নিৰ্মাণ খণ্ড, কৃত্ৰিম বুদ্ধিমত্তা, সেউজ ইন্ধন, আন্তঃগাঁথনি, স্বাস্থ্য খণ্ড আৰু জীৱবিজ্ঞান আদি বিভিন্ন খণ্ডত সমন্বয়েৰে কাম কৰাৰ কথা তেওঁ উল্লেখ কৰে। তেওঁ কয় যে প্ৰযুক্তি উদ্ভাৱনৰ দ্বিতীয় ঢৌৱে ভাৰতক পুনৰ গঢ়ি তুলিব পাৰে। কংগ্ৰেছ নেতা ভি ডি সতীশনে আজি কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শ্ৰীসতীশনে তেওঁৰ শপত গ্ৰহণৰ পূৰ্বে কালি সন্ধিয়া 21জনীয়া UDF মন্ত্ৰীসভাৰ তালিকা ৰাজ্যপালৰ হাতত অৰ্পণ কৰে। ৰাজ্যখনৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে আজি তিৰুৱনন্তপুৰমত নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণ অনুষ্ঠানত লোকসভাৰ বিৰোধী

দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে উপস্থিত থাকে। প্ৰাক্তন বিৰোধী দলপতি আৰু কে পি চি চিৰ প্ৰাক্তন সভাপতি ৰমেশ চেন্নিথালা তথা বৰ্তমানৰ সভাপতি ছানি জোছেফ, প্ৰাক্তন কে পি চিৰ সভাপতি কে মুৰলীধৰণ আৰু আই ইউ এম এলৰ নেতা পি কে কুনহালি কুট্টি আদিকে ধৰি ভালেকেইগৰাকী জ্যেষ্ঠ নেতাই নতুন মন্ত্ৰীসভাত স্থান লাভ কৰিছে। এই মন্ত্ৰীসভাত ছতিজনকে ধৰি 14 জনে প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যখনত কংগ্ৰেছে মুখ্যমন্ত্ৰী পদকে ধৰি 11টা মন্ত্ৰীপদ লাভ কৰাৰ বিপৰীতে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে 5টা মন্ত্ৰীপদ লাভ কৰে। কেৰালা কংগ্ৰেছ, আৰ এছ পি, কেৰালা কংগ্ৰেছ আৰু চি এম পিয়ে এটাকৈ মন্ত্ৰীপদ লাভ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ছত্তীশগড়ৰ ৰায়পুৰত তাৎক্ষণিক সঁহাৰি সেৱা ডায়েল 112ৰ অধীনত নতুন বাহনৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ শ্বাহ, বিধানসভাৰ অধ্যক্ষ ৰমন সিং, উপ মুখ্যমন্ত্ৰী বিজয় বাৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ডায়েল 112ৰ সুবিধা পূৰ্বে ৰাজ্যখনৰ 16খন জিলাত উপলব্ধ আছিল আৰু বৰ্তমান 33খন জিলালৈ এই সেৱা সম্প্ৰসাৰণ কৰা হৈছে। এই কাৰ্যসূচীৰ পাছত শ্ৰীশ্বাহ বাষ্টাৰলৈ ৰাওনা হৈছে। তেওঁ বাষ্টাৰত জিলাখনৰ নেতানাৰ গাঁৱৰ চি আৰ পি এফ ছাউনীত এটা জন সুবিধা কেন্দ্ৰ উদ্বোধন কৰিব। উল্লেখযোগ্য যে এই কেন্দ্ৰৰ জৰিয়তে অতি ভিতৰুৱা অঞ্চলত বাস কৰা লোকেও যাতে চৰকাৰ তথা ডিজিটেল সেৱাৰ সুবিধাসমূহ সহজে লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰা হ'ব। ইয়াৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী জগদলপুৰলৈ যাব আৰু তাত তেওঁ অমৰ ৱাটিকাত শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব। বিয়লিৰ ভাগত তেওঁ বাদল একাডেমীত শ্বহীদসকলৰ পৰিয়াল, নিৰাপত্তা বাহিনী, নক্সাল হিংসাৰ বলি হোৱা লোক তথা কেইবাটাও স্থানীয় সমুদায়ৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰিব। কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে জগদলপুৰত কেন্দ্ৰীয় মাণ্ডলিক পৰিষদৰ 26 সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব। বৈঠকত ছত্তীশগড়, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীসকলেও অংশ ল'ব। নাগালেণ্ডত আজি আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস উদযাপন কৰা হয়। এইবেলি এই দিৱসৰ মূল বাণী হৈছে সংগ্ৰহালয়ে বিভাজিত পৃথিৱীক এক কৰিছে। এই দিৱসত সাংস্কৃতিক, সামাজিক আৰু ভৌগোলিক বিভাজন দূৰ কৰি বুজাবুজি, শান্তি আদি প্ৰতিষ্ঠা কৰাত সংগ্ৰহালয়ৰ ভূমিকাত আলোকপাত কৰা হয়। আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস উপলক্ষে আজি আৰু কাইলৈ নাগালেণ্ডৰ ৰাজ্যিক সংগ্ৰহালয় দৰ্শনাৰ্থীসকলৰ কাৰণে বিনামূলীয়া মুকলি থাকিব। নাগালেণ্ডৰ কলা আৰু সংস্কৃতি বিভাগে আয়োজন কৰা এই দিৱসত শিক্ষাৰ্থী, গৱেষক, শৈক্ষিক প্ৰতিষ্ঠান, পৰ্যটক আৰু জনসাধাৰণক পৰম্পৰাগত কলা সামগ্ৰী আৰু ঐতিহাসিক সম্পদসমূহৰ চহকী সংগ্ৰহ দৰ্শন কৰিবলৈ আহ্বান জনাইছে। কোহিমাত অৱস্থিত নাগালেণ্ডৰ এই ৰাজ্যিক সংগ্ৰহালয় 1970 চনত স্থাপন কৰা হৈছিল। নাগালেণ্ড চৰকাৰৰ কলা আৰু সংস্কৃতি বিভাগে এই সংগ্ৰহালয়টো পৰিচালনা কৰি আহিছে। এই ৰাজ্যিক সংগ্ৰহালয়ত ৰাজ্যখনৰ 17টা বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত সাজ পোছাক, গহনা, মূল্যৱান শিল, পৌৰাণিক অস্ত্ৰ শস্ত্ৰ, বিভিন্ন বাদ্যযন্ত্ৰ, কাঠৰ শিল্প ভাস্কৰ্য, চিত্ৰকলা আৰু সাংস্কৃতিক আলোকচিত্ৰৰ সংগ্ৰহ আছে। এই সংগ্ৰহালয়তে বিভিন্ন জনগোষ্ঠীৰ ডেকাচাংসমূহৰ আৰ্হি প্ৰদৰ্শন কৰা হৈছে। দৰ্শনাৰ্থীসকলে নগালোকৰ বৰ্ণাঢ্য জীৱন প্ৰণালী, কৃষিকৰ্ম, চিকাৰ, মাছ ধৰা কাৰ্য আৰু পৰম্পৰাগত ৰীতি নীতিসমূহৰ বিষয়েও এই সংগ্ৰহালয়ৰ জৰিয়তে সম্যক ধাৰণা গ্ৰহণ কৰিব পাৰিব। এই সংগ্ৰহালয়ে নগালোকসকলৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু বুৰঞ্জীৰ সংৰক্ষণ আৰু ইয়াৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। নাগালেণ্ড ৰাজ্যিক সংগ্ৰহালয়ে দৰ্শনাৰ্থীসকলক ৰাজ্যখনৰ চহকী সংস্কৃতিৰ ব্যতিক্ৰমী যাত্ৰাক প্ৰদৰ্শন কৰি অতীত আৰু বৰ্তমানৰ মাজত সাঁকো হিচাপে কাম কৰি আহিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ভিয়েটনাম আৰু দক্ষিণ কোৰিয়া দ্বিদেশীয় ভ্ৰমণসূচীৰে আজি ৰাওনা হৈছে। সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত শ্ৰীসিঙে কয় যে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে তেওঁ এছিয়াৰ ৰাষ্ট্ৰ দুখন ভ্ৰমণৰ পৰিকল্পনা লৈছে। এই ভ্ৰমণকালত কৌশলগত সামৰিক সহযোগিতা বৃদ্ধি, প্ৰতিৰক্ষা ঔদ্যোগিক অংশীদাৰিত্ব, সামুদ্ৰিক সহযোগিতা আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি আৰু সুস্থিৰতা বৰ্তাই ৰখাৰ বাবে আলোচনা কৰা হ'ব বুলি তেওঁ কয়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। দুদিনীয়া ছুইডেন ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৰৱেলৈ ৰাওনা হৈছে। কংগ্ৰেছ নেতা ভি ডি সতীশনে আজি কেৰালমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ভিয়েটনাম আৰু দক্ষিণ কোৰিয়াত

ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিনৰ ৰায় অহা 28 মে'ত প্ৰদান কৰিব। আজি অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত আদালতে শেখৰজ্যোতি গোস্বামীৰ জামিনৰ ৰায় প্ৰদানৰ বাবে 28 মে'ৰ দিনটো ধাৰ্য কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ তদন্তকাৰী গোটে বিগত বছৰৰ 2 অক্টোবৰত শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰে পৰা হাফলং উপ কাৰাগাৰত থকা অভিযুক্তগৰাকীয়ে জামিন বিচাৰি বৰ্তমান আদালতৰ দ্বাৰস্থ হৈছে। ফাষ্টট্ৰেক আদালতে ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পাছত শ্যামকানু মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ে ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে অহা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে ধাৰা আৰোপ সন্দৰ্ভত ৰায় প্ৰদান কৰিব। কংগ্ৰেছ দলৰ নেতা ভি ডি সতীশনে আজি কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শ্ৰীসতীশনে তেওঁৰ শপত গ্ৰহণৰ পূৰ্বে কালি সন্ধিয়া 21জনীয়া UDF মন্ত্ৰীসভাৰ তালিকা ৰাজ্যপালৰ হাতত অৰ্পণ কৰে। ৰাজ্যখনৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে আজি তিৰুৱনন্তপুৰমত নতুন মন্ত্ৰীসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণ অনুষ্ঠানত লোকসভাৰ বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে উপস্থিত থাকে। প্ৰাক্তন বিৰোধী দলপতি আৰু KPCৰ প্ৰাক্তন সভাপতি ৰমেশ চেনিথালা তথা বৰ্তমানৰ সভাপতি ছানি জোছেফ, প্ৰাক্তন KPCCৰ সভাপতি কে মুৰলীধৰণ আৰু IUML নেতা পি কে কুনহালিকুটিকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই নতুন মন্ত্ৰীসভাত স্থান লাভ কৰিছে। এই মন্ত্ৰীসভাত সতীশনকে ধৰি 14জনে প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যখনত কংগ্ৰেছে মুখ্যমন্ত্ৰী পদকে ধৰি 11টা মন্ত্ৰী পদ লাভ কৰাৰ বিপৰীতে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে 5টা মন্ত্ৰী পদ লাভ কৰিছে। কেৰালা কংগ্ৰেছ জোছেফ, RSP, কেৰালা কংগ্ৰেছ জেকব আৰু CMPয়ে এটাকৈ মন্ত্ৰীপদ লাভ কৰিছে। ডোনাৰ মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলৰ এৰী, ৰেচম, বস্ত্ৰ আৰু ৰাজস্থানৰ কোটা দৰিয়া সূতাৰ সংমিশ্ৰণত নতুন বস্ত্ৰ উৎপাদন কৰি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত দুয়োবিধ বস্ত্ৰৰ প্ৰসাৰৰ লক্ষ্য স্থিৰ কৰিছে। এই সংক্ৰান্তত ডোনাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে কালি ৰাজস্থানৰ কোটা জিলা প্ৰশাসনৰ মুৰববীৰ সৈতে আলোচনা কৰে। জাজুৰ নেতৃত্বৰ দলটোৱে শিপিনী, হস্তশিল্পী আৰু ফেশ্বন ডিজাইনাৰসকলৰ সৈতেও এই বিষয়টো লৈ আলোচনা কৰে। এই আলোচনাত এৰী, ৰেচমৰ সৈতে কোটা দৰিয়াৰ সংমিশ্ৰণেৰে উচ্চ মূল্যসম্পন্ন, আৰামদায়ক আৰু সুন্দৰ বস্ত্ৰ উৎপাদনৰ বিভিন্ন দিশ চালি জাৰি চোৱা হয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত গ্ৰহণ কৰা সংহত দৃষ্টিভংগী আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ নীতি অনুসৰি বস্ত্ৰ খণ্ডত এই সমন্বয় আৰু সাংস্কৃতিক সংমিশ্ৰণৰ অনবদ্য পদক্ষেপ লোৱা হৈছে। ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি HPV প্ৰতিষেধক প্ৰদান সম্পৰ্কীয় জিলা কৰ্মবাহিনীৰ এখন বৈঠক অনুষ্ঠিত হয়। জৰায়ুমুখৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে এই প্ৰতিষেধক ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰদান কৰা হৈছে। জিলাখনত মাৰ্চত আৰম্ভ হোৱা এই অভিযান অহা মাহলৈকে চলিব। অভিযানত জিলাখনৰ 14-15 বছৰ বয়সৰ ছাত্ৰীসকলক সামৰি লোৱা হৈছে। প্ৰতিষেধক প্ৰদানৰ বাবে লক্ষ্য স্থিৰ কৰা 17,250গৰাকী হিতাধিকাৰীৰ ভিতৰত এতিয়ালৈকে 2,072গৰাকী ছাত্ৰীক প্ৰতিষেধক দিয়া হৈছে। ওদালগুৰি জিলা কাৰাগাৰত আজি অসম কৰ্কট কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত কাৰাবন্দী আৰু জিলা কাৰাগাৰৰ কৰ্মচাৰীসকলৰ বাবে সজাগতা সভা আৰু নিৰীক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত দৰং কৰ্কট কেন্দ্ৰৰ অধীক্ষক ডঃ ছৈয়দ ইফতিকাৰ চৌহানীয়ে কৰ্কট ৰোগৰ লক্ষণ আৰু সাৱধানতা সম্পৰ্কে বক্তব্য আগবঢ়ায়। অনুষ্ঠানত ওদালগুৰি জিলা কাৰাগাৰৰ কাৰাধ্যক্ষ জ্যোতিপ্ৰসাদ শৰ্মাই অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ এই পদক্ষেপক আদৰণি জনায়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ MS চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 5 উইকেটত পৰাস্ত কৰে। দিল্লী কেপিটেলছে 194 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ 2টা বলত 5টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। দলৰ হৈ KL ৰাহুলে সৰ্বাধিক 56 ৰাণ কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 193 ৰাণ সংগ্ৰহ কৰে। ধ্ৰুৱ জুৰেলে সৰ্বাধিক 53 ৰাণ কৰে। দিল্লীৰ হৈ 4টা উইকেট দখল কৰা মিছেল ষ্টাৰ্কক প্লেয়াৰ অব দ্য মেটছ ঘোষণা কৰা হয়। এতিয়া আঞ্চলিক বাতৰি ইমানে। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। দুদিনীয়া ছুইডেন ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নৰৱেলৈ ৰাওনা হৈছে। কংগ্ৰেছ নেতা ভি ডি সতীশনে আজি কেৰালাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে বৰ্তমান বিনিয়োগ, উদ্ভাৱন আৰু নিৰ্মাণ খণ্ডৰ পৃথিৱীৰ অতি আকৰ্ষণীয় স্থানৰ প্ৰতিনিধিত্ব কৰিছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি আন্তঃৰাষ্ট্ৰীয় মহিলা সামুদ্ৰিক দিৱস উপলক্ষে মহিলা নাৱিকসকলৰ অসীম সাহসক অভিবাদন জনাইছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিনৰ ৰায় অহা 28 মে'ত প্ৰদান কৰিব। দোলাই মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলৰ এৰী ৰেচম বস্ত্ৰ আৰু ৰাজস্থানৰ কোটা দৰিয়া সূতাৰ সংমিশ্ৰণত নতুন বস্ত্ৰ উৎপাদন কৰি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত দুয়ো

0: फारूक साहब, गीत आपने बहुत ही रोमांटिक सुनवाया और अपने दौर की बहुत ही रोमानी फिल्म रही थी जूली, आज के कार्यक्रम का जो विषय।
1: इमान पड़े विविध भारतीर विभिन्न अनुष्ठान शुनिले ए आकाशवाणी नगाव अनुष्ठान प्रचार करा हुई एफ एम बेन्डर 102.7 मेगाहर्ट्ज़ সমূহ শ্রোতালৈ প্ৰীতি সম্ভাষণ জনাই মই পদুম ৰাজখোৱাই আৰম্ভ কৰিছোঁ বিয়লিৰ অনুষ্ঠান। ষ্টুডিঅ'ত আমাৰ প্ৰচাৰণ সহায়ক হিচাপে উপস্থিত আছে মৃণালী শৰ্মা আৰু নিয়ন্ত্ৰণ কক্ষত কাৰ্যনিৰ্বাহ কৰি আছে প্ৰদীপ কুমাৰে। এতিয়া আগবঢ়োৱা হৈছে বিয়লিৰ অনুষ্ঠানৰ প্ৰথমটো অনুষ্ঠান যুব তৰংগ।

0: নমস্কাৰ যুৱবন্ধু, FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত আৰু নিউজ অন AIR এপৰ যোগেদি আপুনি শুনি আছে আকাশবাণী নগাঁও। ষ্টুডিঅ'ৰ ঘড়ীত বিয়লি 4:30 হোৱাৰ লগে লগে আপোনাক সাদৰ সম্ভাষণ জনাই মই সুমি ডেকাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান যুৱ তৰংগ। অসীম আকাশ, নীৰৱ তৰাৰাজি, আৰু সেই আকাশৰ বুকুত লুকাই থকা হাজাৰ অজানা ৰহস্য। যুগে যুগে মানুহে সেই ৰহস্যক জানিবলৈ সপোন দেখিছে। এদিন ভাৰতেও নিজৰ জ্ঞান, সাহস আৰু অধ্যৱসায়েৰে মহাকাশৰ পথত আগবাঢ়ি যোৱাৰ সপোন দেখিছিল। সেই সপোনক বাস্তৱ ৰূপ দিবলৈ আগবাঢ়ি আহিছিল এদল দূৰদৰ্শী বিজ্ঞানী। ডক্টৰ বিক্ৰম সাৰাভাইৰ দূৰদৰ্শী চিন্তা, হুমি জাহাংগীৰ ভাবা, APJ আব্দুল কালাম আৰু সতীশ ধাৱানৰ দৰে মহান বিজ্ঞানীসকলৰ সপোন, অনুপ্ৰেৰণা, সাহস, অধ্যৱসায় আৰু অক্লান্ত পৰিশ্ৰমে ভাৰতবৰ্ষক বিশ্বৰ আগশাৰীৰ মহাকাশ শক্তিসমূহৰ ভিতৰত বিশেষ স্থান দিলে। সৰু সৰু পদক্ষেপেৰে আৰম্ভ হোৱা ভাৰতৰ মহাকাশ অভিযানৰ যাত্ৰা আজি চন্দ্ৰৰ পৰা মংগল গ্ৰহলৈকে যাবলৈ সক্ষম হৈছে। ভাৰতৰ মহাকাশ অভিযানৰ গৌৰৱময় যাত্ৰাৰ কাহিনী, সংগ্ৰাম আৰু সফলতাৰ কথাৰে আজিৰ অনুষ্ঠানত সুন্দৰকৈ আলোকপাত কৰিবলৈ আমাৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে কামপুৰ মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ ভলিন্দৰ সিং। নমস্কাৰ ছাৰ।
1: নমস্কাৰ।
0: আকাশবাণী নগাঁও কেন্দ্ৰৰ যুৱ তৰংগ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো।
1: অশেষ ধন্যবাদ।
0: আমি প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম, ভাৰতৰ মহাকাশ যাত্ৰাৰ আৰম্ভণি কেতিয়া আৰু কেনেকৈ হৈছিল?
1: ভাৰতৰ মহাকাশ যাত্ৰাৰ আৰম্ভণি 1962 চনত, যিটো আমাৰ ইনকস্পাৰ, ইণ্ডিয়ান নেশ্যনেল কমিটি ফৰ স্পেচ ৰিচাৰ্চ, সেইটো ফৰ্ম কৰা হৈছিলে ডক্টৰ বিক্ৰম সাৰাভাইৰ দ্বাৰা। আৰু সেই সময়ত আমাৰ যিটো ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জি আছিলে তাৰ আণ্ডাৰত এই পাৰ্টিকুলাৰ যিটো অৰ্গেনাইজেশ্যন, সেই অৰ্গেনাইজেশ্যনটো ফৰ্ম হৈছিলে। তাৰপিছতে 21 নৱেম্বৰ 1963ত ফাৰ্ষ্ট টাইমৰ কাৰণে আমাৰ কেৰেলাৰ থুম্বাৰ পৰা সেইটো দ্য ফাৰ্ষ্ট ছেটেলাইট লঞ্চ কৰা হৈছিলে, যাৰ নাম আছিলে নাইক আপাচি। এইটো এটা ফাৰ্ষ্ট ৰকেট আছিলে, চাউণ্ডিং ৰকেট বুলি পেলাই কোৱা যায়, যিটো এটা বাইচাইকেলত এই পাৰ্টিকুলাৰ যিটো ৰকেট আছিলে লৈ যোৱা হৈছিলে। আৰু 1969ত ইছৰোৰ ফৰ্মেলি একচুৱেলি এষ্টাব্লিছমেণ্ট হ'ল, আৰু 15 আগষ্ট, যেতিয়া ইণ্ডিপেণ্ডেন্স ডে দিনাখন 1969ত, আৰু 1972ত ডিপাৰ্টমেণ্ট অফ চায়েন্সৰ আণ্ডাৰত এই ইছৰো একচুৱেলি কাম কৰিবলৈ আৰম্ভ কৰিলে, যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ফৰ্ম কৰিছিল।
0: ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ মূল স্বপ্নদ্ৰষ্টা হিচাপে ডক্টৰ বিক্ৰম সাৰাভাইৰ অৱদান কেনেধৰণৰ আছিল সেই সম্পৰ্কে অলপমান কওকচোন।
1: বিক্ৰম সাৰাভাই ছাৰৰ যিটো অৱদান সেইটো বহুত বেছি আছিলে। 1947ত যিটো সময়ত আমাৰ ইণ্ডিপেণ্ডেন্স হৈছিলে ইণ্ডিয়াৰ, সেই পাৰ্টিকুলাৰ টাইমত তেওঁ ফিজিকেল ৰিচাৰ্চ লেবৰেটৰী আহমেদাবাদত তেওঁ ইষ্টাব্লিছমেণ্ট কৰিছিলে, আৰু সেই সময়ত তেওঁ বয়স কেৱল 28 বছৰ আছিলে। তাৰপিছত তেওঁ 1954ৰ পৰা 1957ৰ ভিতৰত তেওঁ কছমিক ৰে ভেৰিয়েশ্যনৰ ওপৰত, যে তাৰ লিংকেজ কেনেকুৱা আছে ছ'লাৰ এক্টিভিটিজ, সেই তাৰ বিষয়ে তেওঁ গৱেষণা কৰিছিল। আৰু 1962ত তেওঁ ইনকস্পাৰ এষ্টাব্লিছ কৰিবৰ বাবে সেই সময়ৰ প্ৰধানমন্ত্ৰী নেহৰুক কনভিন্স কৰিছিলে। তাৰপিছতে 1963ত তেওঁ থুম্বাক এজ এ ফাৰ্ষ্ট ইণ্ডিয়াৰ ফাৰ্ষ্ট ৰকেট লঞ্চিং চেণ্টাৰ হিচাপে এষ্টাব্লিছ কৰিবৰ কাৰণে পদক্ষেপ লৈছিলে। তাৰপিছতে 1969ত তেওঁ ইছৰো এষ্টাব্লিছমেণ্টত কৰিছিলে 15 আগষ্ট, আৰু তেওঁ ফাৰ্ষ্ট চেয়াৰপাৰ্চন আছিলে। এইখিনিয়ে তেওঁৰ যিখিনি আমাৰ বিজ্ঞান প্ৰযুক্তিত স্পেচ ৰিচাৰ্চত তেওঁৰ কণ্ট্ৰিবিউচন
0: হয়। ইনকস্পাৰ গঠন আৰু পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকে, যাক আমি ইছৰো বুলি কওঁ, এই সংস্থাটোৰ প্ৰতিষ্ঠাৰ বিষয়ে অলপমান কওকচোন, আৰু এই ইছৰো গঠনৰ মূল উদ্দেশ্য সম্পৰ্কে অলপ আমাৰ শ্ৰোতাসকলক আপুনি জনাওক।
1: এই কথা অলৰেডি কোৱা হৈছে যে আমাৰ যিটো ইনকস্পাৰ সেইটো 1962ত এষ্টাব্লিছ হৈছিলে, যাৰ ফুল ফৰ্মটো হৈছে ইণ্ডিয়ান নেশ্যনেল কমিটি ফৰ স্পেচ ৰিচাৰ্চ, আৰু ইয়াক প্ৰপ'জ কৰা হৈছিলে সাৰাভাইৰ দ্বাৰাই, আৰু সেই সময়ত এইটো ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জিৰ আণ্ডাৰত আছিলে, আৰু ইয়াৰ চেয়াৰমেন সাৰাভাই আছিলে। তাৰপিছতে যেতিয়া ইছৰোৰ এষ্টাব্লিছমেণ্ট হ'ল 1969ত, সেই সময় একচুৱেলি যিটো ইনকস্পাৰ আছিলে তাৰ এটা আপগ্ৰেডেড আছিলে ইছৰো, আৰু তাৰ হেডকোৱাৰ্টাৰ আছিলে বেংগালোৰ আৰু ফাৰ্ষ্ট চেয়াৰপাৰ্চনো তাৰ সাৰাভাই আছিলে আৰু ডিপাৰ্টমেণ্ট অফ যিটো স্পেচ সেইটো এষ্টাব্লিছ হৈছিলে 1972 আৰু ইছৰোৰ যিটো মেইন অবজেক্টিভ আছিলে সেইটো আছিলে আমাৰ যিটো কমিউনিকেশ্যন ভায়া ছেটেলাইটৰ থ্ৰুদি তাৰপিছতে আমাৰ ৱেডাৰ ফৰকাষ্টিং তাৰপিছতে ৰিম'ট চেন্সিঙৰ জৰিয়তে আমাৰ যিখিনি মেপিং আছিলে ফৰেষ্টে হওক মিনাৰেলছে হওক বা ৰিভাৰ এগ্ৰিকালচাৰ তাৰ মেপিঙৰ এছপেক্টতো ইছৰোৰ মেইন অবজেক্টিভৰ ভিতৰত আছিলে তাৰোপৰি যিটো এডুকেশ্যন ভায়া ছেটেলাইট পিছলৈ একচুৱেলি ছাইট নামৰ যিটো 1975 লঞ্চ কৰা হৈছিলে সেইটো একচুৱেলি ইছৰোৰ এটা মুখ্য উদ্দেশ্যও আছিলে যে ছেটেলাইটৰ থ্ৰুদি এডুকেশ্যনটো স্প্ৰেড আউট কৰিব লাগে যিবোৰ ৰিম'ট এৰিয়াজ আছে তাৰোপৰি আমাৰ যিটো স্পেচ টেকন'লজিত আমি ছেল্ফ ৰিলায়েন্স হ'ব লাগে যাতে আমি ৰকেটটো নিজে বনাব পাৰোঁ আৰু তাৰোপৰি যাতে ছেটেলাইটটো আমি নিজে বনাব পাৰোঁ আৰু এই পাৰ্টিকুলাৰ টেকন'লজি যাতে আমাৰ ইণ্ডিজিনিয়াছ হয় আমি যাতে বেলেগ দেশৰ ওপৰত ডিপেণ্ড আপন হৈ থাকিবলগীয়া নহয় চ' তাৰ কাৰণে ইয়াৰ মেইন অবজেক্টিভখিনি আছিল এয়াই
0: হয় ভাৰতৰ প্ৰথম উপগ্ৰহ আৰ্যভট্ট কেতিয়া উৎক্ষেপণ কৰা হৈছিল আৰু এই উৎক্ষেপণৰ বিষয়ে কিছু কথা আপোনাৰ

0: সেইটো দ্বাৰা ইয়াক উৎক্ষেপণ কৰা হৈছিলে কাপুষ্টিন ইয়াৰ নামৰ যিটো ষ্টেচন আছে লঞ্চিং ষ্টেচন আছে তাৰ পৰা আৰু ইয়াৰ যিটো ৱেইট আছিলে এপ্ৰক 360 কেজি ইয়াৰ ৱেইট আছিলে আৰু ই ল' আৰ্থ অৰ্বিটত জেনেৰেলি দিয়া হৈছিলে ইয়াক আৰু ই এক্সপেৰিমেণ্ট কৰিছিলে বিভিন্ন এছপেক্টত যেনেকৈ এক্সৰে এষ্ট্ৰনমিৰ ওপৰত তাৰপিছতে গামা ৰেজৰ ওপৰত তাৰপিছত আইনস্ফিয়াৰ যিটো ষ্টাডি আছিলে তাৰ ওপৰতো জেনেৰেলি এক্সপেৰিমেণ্ট কৰিছিলে আৰু ই জেনেৰেলি আমাৰ ইণ্ডিয়াৰ যিহেতুকে প্ৰথম এনেকুৱা ছেটেলাইট আছিলে যি আমাৰ ভাৰতে নিৰ্মাণ কৰিছিলে সেইবাবে এইটো আমাৰ যিখিনি ফাৰ্ষ্ট ডেভেলপিং নেশ্যন হিচাপে আমাৰ ভাৰত এই যিবোৰ দেশে এনেকুৱা উৎক্ষেপণ কৰিছে ছেটেলাইট তাৰ ভিতৰত এক গুৰুত্বপূৰ্ণ আসন ল'বলৈ সক্ষম হৈছিলে যেনেকৈ ইউ এছ এও ইয়াৰ আগতে পঠিয়াইছে ইউ এছ এছ আৰ পঠিয়াইছে ফ্ৰান্সে পঠিয়াইছে জাপানে পঠিয়াইছে চাইনাই পঠিয়াইছে কে পঠিয়াইছে তাৰ ভিতৰত আৰু তাৰোপৰি যিটো ছাইড প্ৰগ্ৰাম আছিলে সেইটো ছেইম ইয়েৰ 1975 পঠোৱা হৈছিলে সেই পাৰ্টিকুলাৰ ছেটেলাইটটোৱে আমাৰ যিটো ছেটেলাইট টিভি সেইটো 2400 গাঁৱলৈ যিটো আমাৰ এডুকেশ্যন আছিলে সেই এডুকেশ্যনটো স্প্ৰেড আউট কৰাৰ কাৰণে হেল্প কৰিছিলে আৰু ই ইনস্পায়াৰ কৰিছিলে ডিফাৰেণ্ট জেনেৰেশ্যনক আৰু তাৰ এছপেক্টতে জেনেৰেলি যিখিনি আপকামিং ছাইণ্টিষ্ট আছিলে তেওঁলোকৰো মন গৈছিলে যে নাই ইন ফিউচাৰত গৈ থৈ আমি ইছৰোত কাম কৰোঁ আমাৰ দেশৰ কাৰণে কাম কৰোঁ ই ব্যাপক ধৰণে আমাৰ যিটো ভাৰতীয় মানুহৰ মনত এটা আশাৰ ৰেঙনি যোগাইছিলে
1: পি এছ এল ভি ৰকেট আৰু জি এছ এল ভি ৰকেটৰ মাজত পাৰ্থক্য কি
0: পি এছ এল ভিৰ যিটো ফুল ফৰ্ম সেইটো হৈছে যে পোলাৰ ছেটেলাইট লঞ্চ ভেহিকেল আৰু জি এছ এল ভি ফুল ফৰ্ম হৈছে যে জিঅ' শৃংখনাছ ছেটেলাইট লঞ্চ ভেহিকেল এতিয়া যিটো আমাৰ পোলাৰ ছেটেলাইট লঞ্চ ভেহিকেল সি মেইনলি আমাৰ তাৰ যিটো কক্ষপথ সেইটো পোলাৰ দি যায় ইট মিনছ নৰ্থ পোল আৰু ছাউথ পোলৰ চাৰাউণ্ডিঙত সি পদক্ষেপ কৰে আৰু ইয়াত জেনেৰেলি ইয়াৰ এই পাৰ্টিকুলাৰ যিবোৰ লঞ্চ ভেহিকেল থাকে তাৰ মেইন যিটো টাৰ্গেট থাকে সেইটো হৈছে আমাৰ আৰ্থ অবজাৰ্ভেশ্যন ছেটেলাইট বুলি পেলাই ইয়াক কোৱা যায় ইয়াৰ দ্বাৰা ফটো সংগ্ৰহ কৰা যায় বিভিন্ন ধৰণৰ মেপ প্ৰস্তুত কৰিব পাৰি কোনোবা ফৰেষ্ট আছে ৰিভাৰ আছে গ্লেচিয়াৰ আছে তাৰ বিষয়ে আমি ব্যাপক ষ্টাডি কৰিব পাৰোঁ ইয়াৰ যিটো হাইট সেইটো 600-900 কিলোমিটাৰ্ছ থাকে আৰু ই নৰ্থ পোল আৰু ছাউথ পোলৰ ফালে ই জেনেৰেলি ই ৰোটেট কৰে তাৰোপৰি ইয়াৰ মেইনলি যিটো লঞ্চিং ষ্টেজেছ বুলি পেলাই কোৱা যায় তাত মেইনলি চাৰিটা ষ্টেজেই থাকে আৰু ই ছাকচেছফুল হৈছিল 1994 আৰু ইয়াৰ দ্বাৰাই জেনেৰেলি আমি 2017 এটা ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ যেতিয়া আমি ওৱান ছিংগল লঞ্চতে 104 ছেটেলাইটছ আমি ছিংগল লঞ্চত আমি মহাকাশলৈ পঠিয়াইছিলোঁ আৰু ইয়াৰ ফেমাছ যিবোৰ মিছন আছিলে যেনেকৈ চন্দ্ৰায়ন 1 আছিলে মংগলয়ান আছিলে আনহাতে যদি আমি চাওঁ যে যিটো জিঅ' ছিংক্ৰোনাইজ ছেটেলাইট লঞ্চ ভেহিকেল যাক আমি শ্বৰ্ট ফৰ্মত জি এছ এল ভি বুলি পেলাই কওঁ সেইটো মেইনলি তাৰ টাৰ্গেট হৈছে সেইবোৰ সেই পাৰ্টিকুলাৰ লঞ্চ ভেহিকেলটো যে সি কমিউনিকেশ্যন আৰু ৱেডাৰ ছেটেলাইট হিচাপে কাম কৰে তাৰোপৰি জিঅ' ষ্টেচনাৰিজ যিবোৰ আপোনাৰ অৰ্বিট থাকে তাৰ অৰ্বিটটোত 36,000 কিলোমিটাৰৰ ওপৰত থাকে আৰু ই এটা ফিক্স পথত পৃথিৱীৰ যিটো ঘূৰ্ণন গতি তাক মেটছ কৰি লৈ আমি পৃথিৱীৰ পৰা যদি সেই পাৰ্টিকুলাৰ যিটো ভেহিকেলটো যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে সি একে পজিশ্যনতে আছে যিটো পৃথিৱীৰ স্পীড সেই স্পীডটোৰ লগত সি একচুৱেলি মেটছ কৰিবৰ কাৰণে মেটছ কৰিয়ে সি ৰিভল্ভ কৰি থাকে পৃথিৱীত
1: হয় মহান বিজ্ঞানী ডক্টৰ এ পি জে আব্দুল কালাম জাহাংগীৰ ভাবা আৰু সতীশ ধাৱান এই মহান ব্যক্তিসকলৰ ভাৰতীয় মহাকাশ গৱেষণাত কেনেধৰণৰ অৱদান আছে বুলি ভাবে
0: ডক্টৰ হোমি ভাবা তেওঁ একচুৱেলি কণ্ট্ৰিবিউশ্যন বহুত বেছি 1944 তেওঁ যিটো টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ ইণ্ডিয়াৰ সেইটো ফাৰ্ষ্ট ছায়েন্স ইনষ্টিটিউট আছিলে সেইটো তেওঁ এষ্টাব্লিছ কৰিছিলে তাৰপিছতে 1948 তেওঁ এটমিক এনাৰ্জি এক্ট আৰু নিউক্লিয়াৰ প্ৰগ্ৰামছ তেওঁ চলাইছিলে 1954 তেওঁ যিটো ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ সেইটো তেওঁ এষ্টাব্লিছ কৰিছিলে স্থাপন কৰিছিলে 1962 তেওঁ কো ফাউণ্ডাৰ হিচাপে ইনকস্পাৰৰ আছিলে যিটো পিছলৈ গৈ থৈ আমি ইছৰো হিচাপে জানো তাৰপিছত আমি যদি সতীশ ধাৱানৰ কথা যদি ছাৰৰ কথা যদি কওঁ তেতিয়াহ'লে তেওঁ 1972 ইছৰোৰ চেয়াৰপাৰ্চন হৈছিলে আৰু 1975 তেওঁ আৰ্যভট্ট তেওঁৰ নেতৃত্বতে জেনেৰেলি আৰ্যভট্টটো লঞ্চ কৰা হৈছিলে যিটো আমাৰ ভাৰতৰ প্ৰথম ছেটেলাইট আছিলে 1979 এছ এল ভি 3 সেই সময়ত একচুৱেলি আমাৰ ছাকচেছফুল হোৱা নাছিলে কিন্তু 1980 আকৌ এছ এল ভি 3 ছাকচেছফুলভাৱে লঞ্চ কৰা হৈছিলে আৰু 1982 একচুৱেলি ইনছেটটো লঞ্চ কৰা হৈছিলে যাৰ দ্বাৰা আমি আমাৰ টেলিভিশ্যন কমিউনিকেশ্যন হওক টেলিফোন কমিউনিকেশ্যন ৱেডাৰ ৰিলেটেড ইনফৰ্মেশ্যন এই পাৰ্টিকুলাৰ ইনফৰ্মেশ্যনবোৰ জেনেৰেলি আমি গ্ৰহণ কৰিব পাৰিছিলোঁ তাৰপিছতে ডক্টৰ এ পি জে আব্দুল কালামৰ ক্ষেত্ৰত যদি কওঁ তেতিয়াহ'লে 1963 তেওঁ ইছৰো জইন কৰিছিলে তাৰপিছত 1980 তেওঁ প্ৰজেক্ট ডাইৰেক্টৰ হৈছিল এছ এল ভি ছেটেলাইট লঞ্চ ভেহিকেল 3 যাক আমি এছ এল ভি 3 বুলি কওঁ যিটো আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট ইণ্ডিজিনিয়াছ ৰকেট আছিলে সেইটো সময়ত আৰু 1983 আমি যিটো ইণ্টিগ্ৰেটেড গাইডেড মিছাইল ডেভেলপমেণ্ট

0: প্ৰগ্ৰাম, তাত তেওঁ চিফ প্ৰজেক্ট কোঅৰ্ডিনেটৰ হিচাপে কাম কৰিছিলে। তাৰপিছতে আমি তাৰ থ্ৰুদি অগ্নি, পৃথিৱী, আকাশ মিছাইল এইবোৰ জেনেৰেলি প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিলোঁ। তাৰপিছত 1998ত যিটো পোখৰাণ 2 নিউক্লিয়াৰ টেষ্ট হৈছিলে সেইটো তেওঁ নেতৃত্বতে গোটেইখিনি কৰা হৈছিলে। তাৰপিছত 2002 তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিলে।
1: চন্দ্ৰ অভিযানৰ ক্ষেত্ৰত চন্দ্ৰযান 1 ভাৰতলৈ কেনেধৰণৰ সন্মান কঢ়িয়াই আনিছিল আৰু এই অভিযানৰ মুখ্য সাফল্য কি আছিল?
0: চন্দ্ৰযান 1 সেইটো লঞ্চ কৰা হৈছিলে 22 অক্টোবৰ 2008ত, PSLV C-11, আৰু সেইটো হৰিকোটাৰ পৰা লঞ্চ কৰা হৈছিলে। আৰু ইয়াৰ একচুৱেলি আমাৰ বিশ্বৰ প্ৰেক্ষাপটত যদি চাওঁ তেতিয়াহ'লে আমি বহুত ছাকচেছফুল আছিলোঁ। কাৰণটো হৈছে যে ইয়াত যিটো ৱাটাৰ ডিস্কভাৰী সেই সময়তে আমাৰ যিটো চন্দ্ৰযান 1 সেইটো ডিস্কভাৰ কৰিছিলে ছেপ্টেম্বৰ 2009ত, আৰু ইয়াৰ দ্বাৰা এইটো বস্তু কনফাৰ্ম হৈ গৈছিলে যে চন্দ্ৰৰ যিটো চাউথ পোল আছে চাউথ পোলত পানী আছে। আৰু এই পাৰ্টিকুলাৰ যিটো ডিস্কভাৰী আছিল সেই পাৰ্টিকুলাৰ ডিস্কভাৰীয়ে এক ব্যাপক এছপেক্টত জেনেৰেলি ফিউচাৰ যিবোৰ এষ্ট্ৰনটছ আছিলে সেই এষ্ট্ৰনটসকলৰ কাৰণে বিভিন্ন ছায়েন্সৰ দুৱাৰ, বা আমি যদি ডিপ চি এক্সপেডিশ্যনছ কওঁ, তাৰ ৰাস্তা মুকলি কৰিছিলে। এই পাৰ্টিকুলাৰ যিটো ছেটেলাইট আছিলে সেই ছেটেলাইটে যিখিনি ইনফৰ্মেশ্যন কালেক্ট কৰিছিলে সেই কালেক্ট কৰা ইনফৰ্মেশ্যনখিনি জেনেৰেলি বিভিন্ন নাছাৰ এস্পেক্টত যদি কওঁ তেতিয়াহ'লে নাছাৰ যিবোৰ এপল' ছেটেলাইট আছিলে সেইবোৰে জেনেৰেলি এই পাৰ্টিকুলাৰ যে ছাউদাৰ্ণ পোলত যে পানী আছে সেই বস্তুটো ডিটেক্ট কৰিব পৰা নাছিলে। কিন্তু আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট ছেটেলাইটে জেনেৰেলি কি কৰিব পাৰিছিলে, এই পাৰ্টিকুলাৰ যিটো সত্য সেই সত্যটো উদঘাটন কৰিবৰ কাৰণে সক্ষম হৈছিলে যে আমাৰ চন্দ্ৰৰ ছাউদাৰ্ণ পোলত পানী আছে।
1: হয়, আৰু 2013 চনৰ মংগল অভিযানে কেনেদৰে বিশ্বজুৰি বিশেষভাৱে প্ৰশংসিত হৈছিল? কম খৰচত প্ৰথম চেষ্টাতে মংগল গ্ৰহৰ কক্ষপথত প্ৰৱেশ কৰা দেশ হিচাপে ভাৰতৰ সাফল্য কেনেধৰণৰ বুলি আপুনি ভাবে?
0: মংগলয়ানটো লঞ্চ কৰা হৈছিলে 5 নৱেম্বৰ 2013ত, PSLV C-25, আৰু ইয়াৰ মাৰ্চৰ যিটো এণ্ট্ৰি হৈছিলে সেইটো 24 ছেপ্টেম্বৰ 2014ত হৈছিলে। আৰু ই জেনেৰেলি আমাৰ ইণ্ডিয়াৰ কাৰণে এটা বহুত ছাকচেছফুল এটা এক্সপিডিশ্যন আছিলে, কিয়নো আমি ফাৰ্ষ্ট এটেম্পটতে জেনেৰেলি আমি যিটো মাৰ্চৰ অৰ্বিটত যাবলৈ সক্ষম হৈছিলোঁ। তাৰ আগতে বহুতো ধৰণৰ USA হওক, ছোভিয়েট ইউনিয়নে হওক, চাইনাই হওক, তেওঁলোকে ট্ৰাই কৰিছে, কিন্তু ফাৰ্ষ্ট এটেম্পটতে কোনো ছাকচেছফুল হ'ব পৰা নাছিলে। আৰু তাৰোপৰি এইটো এটা গুৰুত্বপূৰ্ণ কথা যে ইমান কম বাজেটত কেৱলৰ কেৱল $74 মিলিয়ন, যি যদি আমি হলিউডৰ ফিল্ম এখনৰ কথা কওঁ গ্ৰেভিটি, সেইখন $100 মিলিয়ন প্ৰিপেয়াৰ কৰা এখন চলচ্চিত্ৰ আছিলে, কিন্তু তাতকৈও কম বাজেটত জেনেৰেলি আমাৰ যিটো মংগলয়ান আমি মংগললৈ পঠিয়াবৰ কাৰণে সক্ষম হৈছিলোঁ। আৰু ইয়াৰ যদি পাৰ কিলোমিটাৰ যদি ইয়াৰ কষ্ট কওঁ, only ₹7, চ' এইটো নিঃসন্দেহে ক'ব লাগিব যে এইটো ভাৰতৰ কাৰণে আৰু ভাৰতৰ যিবোৰ বৈজ্ঞানিকৰ কাৰণে এটা বৃহৎ সাফল্য আছিলে।
1: হয়, নিশ্চয়। ভাৰতৰ প্ৰথম উপগ্ৰহ আৰ্যভট্টৰ পৰা আজিৰ উন্নত উপগ্ৰহসমূহলৈকে এই প্ৰযুক্তিগত প্ৰগতিৰ বিষয়ে অলপমান কওকচোন।
0: 1975ত আৰ্যভট্ট ফাৰ্ষ্ট ছেটেলাইট আছিলে। তাৰপিছতে আমাৰ ছাইট প্ৰগ্ৰাম আমাৰ ষ্টাৰ্ট হৈছিলে, যাৰ দ্বাৰা আমাৰ দূৰ দূৰণি এলেকাত য'ত জেনেৰেলি সহজে শিক্ষাৰ পোহৰ নপৰে সেইবোৰ পাৰ্টিকুলাৰ এলেকাতো জেনেৰেলি আমাৰ ছেটেলাইটৰ দ্বাৰা আমি এডুকেশ্যনেল কণ্টেণ্ট তেওঁলোকক প্ৰভাইড কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ। তাৰপিছত 1979ত আমাৰ ভাস্কৰ 1 যিটো আৰ্থ অবজাৰ্ভেশ্যন ছেটেলাইট আছিলে, ভাস্কৰ 1 আমি লঞ্চ কৰিছিলোঁ 1980ত। আমি SLV-3 ৰোহিণী সেইটো আমাৰ এটা ইণ্ডিজিনিয়াছ ৰকেট আছিলে ফাৰ্ষ্ট। তাৰপিছতে 1982ত ইনছেট আমি ছেটেলাইট পঠিয়াবৰ কাৰণে পাৰিছিলোঁ। তাৰপিছতে 1984ত ৰাকেশ শৰ্মা ফাৰ্ষ্ট ইণ্ডিয়ান আছিলে যোনে স্পেচত গৈছিলে ৰাছিয়াৰ এটা ৰকেটত। তাৰপিছত 1988ত IRS-1A যিটো এডভান্স ৰিম'ট চেন্সিঙৰ এটা ছেটেলাইট আছিলে সেইটো আমি লঞ্চ কৰিবলৈ সক্ষম হৈছিলোঁ। 1994ত আমি PSLV যিটো পোলাৰ ছেটেলাইট লঞ্চ ভেহিকল ফাৰ্ষ্ট টাইম আমি ছাকচেছফুল হৈছিলোঁ তাৰ এছপেক্টত। 2008ত আমি চন্দ্ৰযান পঠিয়ালোঁ, য'ত আমাৰ 2009ত এইটো বস্তু উদঘাটন কৰা হ'ল যে চন্দ্ৰৰ দক্ষিণ মেৰু আছে, ছাউদাৰ্ণ পোল আছে, তাত পানী আছে। তাৰপিছতে 2013ত মংগলয়ান যিটো আমাৰ 2014ত লঞ্চ কৰা হ'ল ছাকচেছফুলি জেনেৰেলি মংগলত গৈ পেলাই পাইছিলে। তাৰপিছতে 2017ত আমি 1 লঞ্চতে 104 ছেটেলাইট লঞ্চ কৰিছিলোঁ, সেইটো এটা ৱৰ্ল্ড ৰেকৰ্ড আছিলে আমাৰ কাৰণে। 2019ত আমাৰ A-STAR মিছন শক্তি, তাৰপিছত 2013ত চন্দ্ৰযান 3 য'ত চন্দ্ৰৰ যিটো ছাউদাৰ্ণ পোল আছিলে ছাউদাৰ্ণ পোলত ই ফাৰ্ষ্ট টাইমৰ কাৰণে বিশ্বৰ প্ৰথমটো এনেকুৱা ছেটেলাইট আছিলে যিটো তাত লেণ্ড কৰিছিলে। তাৰপিছত 2023ত আদিত্য L-1 মিছন, তাৰপিছত 2025ত এতিয়া আমি

0: 2025ত গগনয়ান যিটো এটা ফাৰ্ষ্ট ক্ৰু স্পেচক্ৰাফ্ট হ'ব।
1: হয় নিশ্চয়, আমি এই বিষয়ে পিছত আপোনাৰ পৰা জানিম। চন্দ্ৰযান তিনি ভাৰতৰ বাবে কিয় ঐতিহাসিক ক্ষণ বুলি কোৱা হয় আৰু চন্দ্ৰযান তিনি অভিযানৰ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণৰ বিশেষত্ব কি?
0: হয়, চন্দ্ৰয়ান যিটো থ্ৰী আছিলে সেইটো 2023ত ইয়াৰ যিটো লেণ্ডিং ডেট আছিলে সেইটো আছিলে 3rd of August 2023। বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰোভাৰ তাৰ সেই পাৰ্টিকুলাৰ ছেটেলাইটটোৰ ভিতৰত আছিলে। তাৰপিছতে এইটো এটা আমাৰ ছফ্ট লেণ্ডিং আছিলে। ইয়াৰ আগৰ যিটো লেণ্ডিং আছিলে চন্দ্ৰয়ান ওৱান সেইটো হাৰ্ড লেণ্ডিং আছিলে, বাট এইটো ফাৰ্ষ্ট এভাৰ টাইমৰ কাৰণে চন্দ্ৰয়ান থ্ৰী সেইটো ছফ্ট লেণ্ডিং কৰিবলৈ সক্ষম হ'ল। কিন্তু ইয়াৰ আগতে কোনো এনেকুৱা দেশ নাছিলে যোনে চন্দ্ৰৰ ছাউদাৰ্ণ প'লত ছফ্ট লেণ্ডিং কৰিবৰ কাৰণে সক্ষম হৈছিলে। ইয়াত একচুৱেলি ছাউদাৰ্ণ প'লত যেতিয়া এই কথা উদঘাটন হ'ল যে ছাউদাৰ্ণ প'লত একচুৱেলি পানী আছে, ই জেনেৰেলি এটা ইন ফিউচাৰত যিবোৰ এষ্ট্ৰনট যাব বা যিবোৰ আমি ইনহেবিটেড তাত ইন ফিউচাৰ যদি পচিবল হয়, আমি যদি তাত আমি যদি এষ্টাব্লিছমেণ্ট কৰোঁ তেতিয়াহ'লে তাত পানীৰ যিটো দৰকাৰ সেই দৰকাৰটো আমি জেনেৰেলি তাৰ পৰাই পূৰাব পাৰিম। আৰু তাৰোপৰি ক্ৰায়জেনিক ইঞ্জিনত যিটো হাইড্ৰজেন আৰু অক্সিজেন লাগে সেই বস্তুটো জেনেৰেলি আমি তাৰ পৰাই জেনেৰেলি আমি এক্সট্ৰাকশ্যন কৰি ক্ৰায়জেনিক ইঞ্জিনত আমি তাৰ মানে ইয়াৰ যিটো লিকুইড হাইড্ৰজেন বুলি কওঁ আৰু তাৰপৰি যিটো লিকুইড অক্সিজেন বুলি কওঁ সেইটো প্ৰিপেয়াৰ কৰি ক্ৰায়জেনিক ইঞ্জিনৰ দ্বাৰা জেনেৰেলি আমি যিবোৰ ডীপ স্পেচ আমাৰ যিবোৰ এক্সপিডিশ্যনছ আছে সেই এক্সপিডিশ্যনছবোৰ একচুৱেলি তাৰ পৰাই পচিবল হ'ব। চ' এই পানীৰ উদঘাটনে জেনেৰেলি ভৱিষ্যতে আমাৰ ছায়েন্সৰ এছপেক্টতে হওক বা আমাৰ ডীপ স্পেচ এক্সপিডিশ্যনৰ এছপেক্টতে হওক বহুতো ধৰণৰ নতুন নতুন পথ ই একচুৱেলি খুলি দিছে।
1: হয়, সূৰ্য অধ্যয়নৰ বাবে ভাৰতৰ প্ৰথম অভিযান আদিত্য L1ৰ মূল উদ্দেশ্য কি কি আছিল বাৰু?
0: L1ৰ মুখ্য উদ্দেশ্য আছিলে সূৰ্যৰ যিটো কৰণা লেয়াৰ আছে সেই লেয়াৰটোৰ অধ্যয়ন কৰা, তাৰোপৰি যিবোৰ ছ'লাৰ উইণ্ডছ আছে তাৰ বিষয়ে ষ্টাডি কৰা, যিবোৰ ছ'লাৰ ফ্লেয়াৰ্ছ আছে তাৰ বিষয়ে ষ্টাডি কৰা, আৰু যিবোৰ কৰনেল মাছ ইজেকশ্যনছ হয় সেই তাৰ বিষয়ে ষ্টাডি কৰা। তাৰোপৰি ছানৰ যিটো মেগনেটিক ফিল্ড আছে, যেনেকৈ পৃথিৱীৰ মেগনেটিক ফিল্ড আছে তেনেকৈ ছানৰো আছে, সেই ছানৰ যিটো মেগনেটিক ফিল্ড আছে তাৰ বিষয়ে ষ্টাডি কৰা, আৰু ছানৰ পৰা যিবোৰ আল্ট্ৰাভায়লেট ৰেডিয়েশ্যনছ ওলাই আছে যিবোৰে আমাৰ আৰ্থৰ আপাৰ এটমছফিয়াৰক ডাইৰেক্টলি এফেক্ট কৰে তাৰ বিষয়ে ষ্টাডি কৰা, আৰু যিটো ক্ৰমস্ফিয়াৰ আছে তাৰ বিষয়ে ষ্টাডি কৰা। এইকেইটাই আছিলে আদিত্য L1ৰ মেইন অবজেক্টিভ।
1: হয়, গগনযান অভিযান ভাৰতৰ প্ৰথম মানৱবাহী মহাকাশ অভিযান। এই অভিযানৰ জৰিয়তে ভাৰতে কি কি নতুন লক্ষ্যৰ দিশে আগবাঢ়িছে আৰু এই অভিযান কিমান গুৰুত্বপূৰ্ণ?
0: গগনযান মিছন বহুত এটা ইম্পৰ্টেণ্ট মিছন হয়, কাৰণ আমাৰ ফাৰ্ষ্ট এভাৰ আমি ফাৰ্ষ্ট টাইমৰ কাৰণে তিনিজন আমি এষ্ট্ৰনট আমি মহাকাশলৈ পঠিয়াবৰ প্ৰস্তুতি চলাই আছোঁ, আৰু ই এটা কমপ্লিট হিউমেন স্পেচক্ৰাফ্ট কেপেবিলিটি থকা এটা ভেহিকেল হ'ব য'ত লাইফ ছাপোৰ্ট ৰি এণ্ট্ৰি এইখিনি ফেচিলিটি তাতে থাকিব। আৰু ইয়াত কোনো ধৰণৰ ফৰেন যিবোৰ ৰকেট আছে সেই ৰকেটৰ সহায় লোৱা হোৱা নাই, কেৱলৰ কেৱল আমাৰ যিটো ইণ্ডিজিনিয়াছ টেকন'লজি আছে তাৰ ওপৰতে সম্পূৰ্ণৰূপে ৰিলাই কৰা হৈছে। আৰু ইয়াৰ দ্বাৰাই ফিউচাৰত আমি যিটো আমাৰ ইণ্ডিয়াৰ যিটো নিজৰ স্পেচ ষ্টেচন যিটো আমি প্লেন কৰি আছোঁ 2035ত সেইটো পচিবল হ'ব, আৰু তাৰোপৰি আমি যিটো মুনত লেণ্ডিং উইথ দ্য হিউমেনছ সেইটো পচিবল হ'ব, সেইটো আমি প্লেন অলৰেডি কৰিছোঁ 2040লৈকে, আৰু সেই বস্তুটো এই পাৰ্টিকুলাৰ মিছনটোৱে বহুত দূৰ আগবঢ়াই নিব আৰু আমাক হেল্প কৰিব।
1: হয়, এই কথাখিনি জানি আমাৰ শ্ৰোতাসকলেও যথেষ্টখিনি উপকৃত হ'ব। আৰু এইবাৰ আমি আপোনাৰ পৰা জানিব বিচাৰিম ইছৰোৰ ভৱিষ্যতৰ যিসমূহ অভিযান আছে সেই অভিযানসমূহত কৃত্ৰিম বুদ্ধিমত্তা আৰু ছফ্টৱেৰ প্ৰযুক্তি কিদৰে প্ৰয়োগ কৰা হৈছে?
0: হয়, গগনয়ানত একচুৱেলি ভূমিত্ৰ নামৰ এটা হিউমেনয়েড ৰবট ফ্লাই কৰিব। সি এটা AI মনিটৰ ক্ৰু যাতে সেই পাৰ্টিকুলাৰ ৰবটটোৰ টাৰ্গেট হ'ব সেই পাৰ্টিকুলাৰ যিটো স্পেচক্ৰাফ্ট আছে সেই পাৰ্টিকুলাৰ স্পেচক্ৰাফ্টত কিমান টেম্পাৰেচাৰ হৈ আছে, তাত ক্ৰু মেম্বাৰৰ হেল্থ কেনেকুৱা আছে, এনেকুৱা ধৰণৰ বিভিন্নটা বিষয় জেনেৰেলি সি নিজে এনালাইচিছ কৰিব পাৰিব। তাৰপিছত চন্দ্ৰয়ান যিটো 4 2027ত আমি লঞ্চ কৰিম সেইটো ফুল্লি AI অট'নমাছ এটা ৰভাৰ হ'ব যিয়ে মুনৰ পৰা যিবোৰ ছেম্পলছ আছে সেই ছেম্পলবোৰ অট'মেটিকেলি কালেক্ট কৰি লৈ পেলাই আমাৰ ভাৰতলৈ আনিব। তাৰপিছতে আমাৰ যিটো ইণ্ডিয়ান স্পেচ ষ্টেচন 2000 2035 আমি ট্ৰাই কৰি আছোঁ এষ্টাব্লিছমেণ্টৰ কাৰণে, সেই পাৰ্টিকুলাৰ বস্তুটো তাত ৰবটিক আৰ্মছ ফৰ মেইনটেনেন্স, সেই বস্তুটো থ্ৰ' ৰবটৰ দ্বাৰাই হ'ব, থ্ৰ' AI টেকন'লজিৰ দ্বাৰাই হ'ব। তাৰোপৰি আমি যিটো মুন বেছ 2040 আমি পৰিকল্পনা কৰিছোঁ, তাৰ যিটো কনষ্ট্ৰাকশ্যন সেইটো ৰবটৰ দ্বাৰা হ'ব আৰু AI টেকন'লজিৰ থ্ৰ'দি হ'ব। তাৰপিছত আমি যিটো শুক্ৰায়ন, সেই পাৰ্টিকুলাৰ যিটো মিছন আছে, সেই পাৰ্টিকুলাৰ মিছন ফুল্লি ৰবটিক হ'ব আৰু AI টেকন'লজি তাত ফুল্লি ইউজ হ'ব।
1: হয়, মহাকাশ অভিযানে সাধাৰণ মানুহৰ জীৱনত কেনেধৰণৰ লাভালাভ আনিছে বাৰু?
0: মহাকাশ অভিযানৰ পৰিপ্ৰেক্ষিততে জেনেৰেলি আমাৰ যিমানখিনি ৱেডাৰ ৰিলেটেড ফৰকাষ্টিঙে হওক বা এগ্ৰিকালচাৰেল কিমান ইন ফিউচাৰ ডেমেজ হ'ব বা প্ৰডাকশ্যন কিমান হ'ব, বা আমি যিটো কমিউনিকেশ্যন ছিষ্টেম, আজি কমিউনিকেশ্যন ছিষ্টেমটো, সেই পাৰ্টিকুলাৰ কমিউনিকেশ্যন ছিষ্টেমটো কেৱলৰ কেৱল ছেটেলাইটৰ বা যিটো স্পেচ মিছনবোৰ আছিলে, সেই মিছনবোৰ ছাকচেছফুল হোৱাৰ পৰিপ্ৰেক্ষিততহে জেনেৰেলি আমি ইমানখিনি সুবিধা পাবলৈ সক্ষম হৈছোঁ। যেনেকৈ আমাৰ ডিফাৰেণ্ট আপোনাৰ যিবোৰ আমাৰ ডিজাষ্টাৰ থাকে, নেচাৰেল ডিজাষ্টাৰ থাকে, সেই নেচাৰেল ডিজাষ্টাৰ এছপেক্টতো জেনেৰেলি আমাৰ ছেটেলাইটে আগতীয়াকৈ আমাক আগজাননী দি পেলাই সেই পাৰ্টিকুলাৰ যিটো হ'বলগীয়া ডেমেজ, সেই ডেমেজৰ আৰ্লি ৱাৰ্ণিং আমাক দিব পাৰে। তাৰ দ্বাৰা আমাৰ যিটো আৰ্থিক ক্ষয় ক্ষতিৰ পৰিমাণ বা জনগণৰ যিটো ক্ষয় ক্ষতিৰ পৰিমাণ তাক আমি বহুত পাৰ্চেণ্টেজত জেনেৰেলি কমাই দিব পাৰোঁ। তাৰপিছতে আমি এগ্ৰিকালচাৰেল এছপেক্টতো আমি ক'ত ক্ৰপ ডেমেজ হ'ব পাৰে বা ক'ত ক'ত ডিজিজেছ আছে, সেই পাৰ্টিকুলাৰ বস্তুবোৰ আমি আগতীয়াকৈ ডিটেক্ট কৰিব পাৰোঁ। আমি ছইল মেপিং কৰিব পাৰোঁ, আমি আমাৰ যিটো ইৰিগেশ্যন ছিষ্টেম আছে সেই ইৰিগেশ্যন ছিষ্টেমটোক আমি অপ্টিমাইজ কৰিব পাৰোঁ, আৰু আমি ফিছাৰমেন সকলক আমি ক'ব পাৰোঁ যে কোন পাৰ্টিকুলাৰ এৰিয়াত যদি ফিছিং কৰে তেতিয়াহ'লে ফিছিঙৰ যিটো কালেকশ্যন বা তেওঁলোকৰ আৰ্থিকতাভাৱে জেনেৰেলি বেছি টনকিয়াল হ'ব পাৰে ইয়াৰ দ্বাৰা, যদি আগতীয়াকৈ তেওঁলোকে গম পায় যে কোন পাৰ্টিকুলাৰ এৰিয়াত ফিছৰ এভেইলেবিলিটি বেছি আছে। তাৰোপৰি কমিউনিকেশ্যন এছপেক্টত অলৰেডি কৈছোঁ যে যিমানখিনি ৰিম'ট এৰিয়া আছে য'ত জেনেৰেলি আমি বাই ৰ'ড গৈ পেলাই যিকোনো ইনফৰমেশ্যন কুইকলি আমি দিব নোৱাৰোঁ, সেই পাৰ্টিকুলাৰ এৰিয়াবোৰক জেনেৰেলি আমি ছেটেলাইট কমিউনিকেশ্যনৰ থ্ৰ' দিয়ে জেনেৰেলি আমি যিবোৰ ইনফৰমেশ্যন আছে কুইকলি আমি প্ৰভাইড কৰিব পাৰোঁ। তাৰপিছতে এই পাৰ্টিকুলাৰ এছপেক্টত আমি এডুকেশ্যনৰ ক্ষেত্ৰত আমি ইয়াৰ বহুতো ধৰণৰ হেল্প হৈছে আমাৰ কাৰণে, যিটো ছাইট 1975 লঞ্চ হৈছিলে, তাৰপিছতে এডুচেট আছিলে 2004, তাৰপিছত আমাৰ যিবোৰ এনভাইৰমেণ্টৰ এছপেক্টতে হওক, ক'ৰবাত যদি ফৰেষ্ট ফায়াৰ হৈ আছে সেই পাৰ্টিকুলাৰ এৰিয়াটো আমি সোনকালে ডিটেক্ট কৰিব পাৰোঁ, তাক আমি যিবোৰ মিটিগেশ্যন মেজাৰ্ছ আছে সেইটো আমি কুইকলি ল'ব পাৰিম। তাৰপিছতে আৰ্বান প্লেনিঙৰ এছপেক্টতো জেনেৰেলি বহুত ধৰণৰ ই সহায় আমাক আগবঢ়াই আহিছে, যেনেকৈ কাৰ্টোছেট 3 আছে, সি আমাৰ যিবোৰ এৰিয়াজ আছে তাক চিটিবোৰ একচুৱেলি মেপিং কৰোঁতে বহুত ধৰণৰ আমাক হেল্প কৰিছে, যাৰ দ্বাৰা আমাৰ যিবোৰ প্লেনিং আছে সেই প্লেনিংবোৰ আগতকৈ বহুত বেছি নিখুঁত হৈছে আৰু ডেমেজৰ যিটো পৰিমাণ সেই ডেমেজৰ পৰিমাণটো বহুত বেছি কমি গৈছে।
1: ভাৰতৰ মহাকাশ যাত্ৰাই আত্মনিৰ্ভৰ ভাৰত গঠনত কেনেধৰণৰ ভূমিকা পালন কৰিছে?
0: হয়, এই স্পেচ মিছনবোৰে ব্যাপক পৰিমাণে আমাৰ যিটো আত্মনিৰ্ভৰ ভাৰত সেই ইয়াত বহুতো ধৰণৰ হেল্প কৰিছে। আমি যিবোৰ টেকন'লজি আগতে বেলেগৰ পৰা, যেনেকৈ ফৰ এক্সাম্পল কওঁ যে আমি ক্ৰায়োজেনিক টেকন'লজি এটা সময়ত আমাৰ নাছিলে, সেই সময়ত আমাৰ যাৰ কাৰণে আমি GSLV 2 টনতকৈ বেছি আমি পেলোড দি পেলাই উৎক্ষেপণ কৰিব পৰা নাছিলোঁ, কিন্তু আমাৰ সেই পাৰ্টিকুলাৰ টাইমত আমাৰ নিজৰ যিটো টেকন'লজি ক্ৰায়োজেনিক টেকন'লজি সেইটো আমি ডেভেলপ কৰিবলৈ আমি বাধ্য হ'লোঁ, কাৰণ সেইটো 1993 USA সেইটো বস্তু ডিনাই কৰিছিলে যে আমাক ইণ্ডিয়াক সেই পাৰ্টিকুলাৰ যিটো টেকন'লজি দিব নালাগে, সেইটো কাৰণে সেই সময়ত ৰাছিয়া আমাক প্ৰদান কৰা নাছিলে, সেইটো কাৰণে আমি ইণ্ডিজিনিয়াছলি আমাৰ সেই পাৰ্টিকুলাৰ টেকন'লজিটো আমি প্ৰিপেয়াৰ কৰিছিলোঁ। তাৰোপৰি আমি যিটো ইয়াৰ কষ্ট ইফেক্টিভনেছ, বেলেগ বেলেগ দেশৰ যিবোৰ ছেটেলাইট তেওঁলোকে প্ৰিপেয়াৰ কৰে সেই ছেটেলাইটৰ কষ্টটো বহুত বেছি হৈ যায়, কিন্তু আমাৰ ইছৰোই যিবোৰ ছেটেলাইট বনায় সেই পাৰ্টিকুলাৰ ছেটেলাইটবোৰ বহুত কষ্ট ইফেক্টিভ হয়, তো যাৰ কাৰণে জেনেৰেলি আমি কম খৰচতে বিভিন্ন এক্সপিডিশ্যন যিখিনি আছে আমি কৰিবৰ কাৰণে সক্ষম হৈছোঁ। তাৰোপৰি আমাৰ ইয়াত বহুতো ধৰণৰ আমি যিবোৰ প্ৰাইভেট এণ্টিটিজে হওক, লাহে লাহে এতিয়া প্ৰাইভেট এণ্টিটিজ আমি দেখা পাইছোঁ যে যিটো স্পেচ টেকন'লজি তাত তেওঁলোকে ইনভেষ্ট কৰিছে, আৰু ইয়াৰ দ্বাৰা জেনেৰেলি ইন ফিউচাৰত গৈ গৈ যদি আমি এনেকৈ আগবাঢ়ি থাকোঁ, আমাৰ নিজৰ যিখিনি আমাৰ ইণ্ডিজিনিয়াছ যিবোৰ টেকন'লজি আছে তেনেকৈ যদি আমি যদি ইম্প্ৰভাইজ কৰি গৈ থাকোঁ, তেতিয়াহ'লে জেনেৰেলি কি হ'ব যে আমাৰ আত্মনিৰ্ভৰ ভাৰতৰ যিটো এটা সপোন আছে সেই সপোনটো স্পেচ টেকন'লজিৰ এছপেক্টত কমপ্লিটলি আমি এচিভ কৰিবৰ কাৰণে সক্ষম হ'ল বুলি মই ভাবোঁ।
1: নিশ্চয়, আজিৰ যুৱ সমাজক মহাকাশ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ কি কি কৰা উচিত বুলি আপুনি ভাবে?
0: হয়, ইয়াৰ বাবে একচুৱেলি আমি যিটো স্পেচ এডুকেশ্যন, যদি আমি ক্লাছ 6ৰ পৰাই বা তাৰ পিছৰ পৰাই যদি আমি এটা পাৰ্টিকুলাৰ ষ্টেজৰ পৰা, একদম আৰ্লি ষ্টেজৰ পৰাই যদি আমি সেই পাৰ্টিকুলাৰ ছাবজেক্টবোৰ যদি ইনকৰ্পৰেট কৰোঁ, যদি আমি বেছিক যিবোৰ আমাৰ ছেটেলাইটবোৰ কেনেকৈ ফৰ্ম হয় বা ইয়াৰ ডিফাৰেণ্ট পাৰ্টছ কেনেকুৱা ধৰণৰ হয় সেই বস্তুবোৰ যদি আমি আৰ্লি ষ্টেজতে দিবলৈ আৰম্ভ কৰোঁ, তেতিয়া যিবোৰ ষ্টুডেণ্টৰ এই দিশত যাবৰ কাৰণে মন আছে তেওঁলোকে জেনেৰেলি সেই পাৰ্টিকুলাৰ বস্তুটোৰ বিষয়ে গম পাব আৰু তাৰোপৰি তেওঁলোকে সেই পাৰ্টিকুলাৰ ষ্টেজতে কাৰণ এই পাৰ্টিকুলাৰ এছপেক্টত যাবৰ কাৰণে মেথছ আৰু ছায়েন্স এই দুটা এছপেক্ট এই দুটা ছাবজেক্টটো ষ্ট্ৰং হোৱাটো খুবেই জৰুৰী তো সেইটো কাৰণে তেওঁলোকে যদি আৰ্লি ষ্টেজতে সেই পাৰ্টিকুলাৰ বস্তুবোৰ যদি গম পায় তেওঁলোকে যদি তাৰ বিষয়ে যদি ইচ্ছা প্ৰকাশ কৰে তো তেওঁলোকে ছায়েন্স আৰু মেথছক বেছি গুৰুত্ব দি পেলাই বাকী ছাবজেক্টটো ষ্টাডি কৰাটো বহুত ইম্পৰ্টেণ্ট বাট তাৰোপৰি ছায়েন্স আৰু মেথছক বেছি গুৰুত্ব দি পেলাই জেনেৰেলি তেওঁলোকে ছায়েন্স ষ্ট্ৰীমত মানে এডমিশ্যন লৈ পেলাই যিটো এটা পাৰ্টিকুলাৰ ৱে আছে যাৰ দ্বাৰা আমি ইছৰোত যাব পাৰোঁ বা ডিফাৰেণ্ট স্পেচ যিবোৰ ইনষ্টিটিউট আছে স্পেচ ৰিলেটেড সেই ইনষ্টিটিউটত আমি যাব পাৰোঁ তাৰ প্ৰিপেৰেশ্যন তেওঁলোকে আগতীয়াকৈ ষ্টাৰ্ট কৰিব পাৰে চ' সেই পাৰ্টিকুলাৰ নলেজটো আমি দিব পাৰোঁ আগতীয়াকৈ
1: আপোনাৰ কৰ্মব্যস্ততাৰ মাজতো অলপ সময় উলিয়াই সুন্দৰ আৰু জ্ঞান সমৃদ্ধ আলোচনাৰে আজিৰ অনুষ্ঠানটিত অংশগ্ৰহণ কৰাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ
0: ধন্যবাদ
1: প্ৰিয় যুৱবন্ধু ইমান সময়ে আপোনালোকে ভাৰতীয় মহাকাশ যাত্ৰাৰ বিষয়ে আলোচনা কৰা অনুষ্ঠানটি শুনিলে আজিৰ অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে কামপুৰ মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ ভলিন্দৰ সিঙে প্ৰিয় যুৱবন্ধু ঘড়ীৰ কাটাই যিহেতু ইংগিত দিছে এতিয়া সময় হৈছে আমাৰ অনুষ্ঠান সামৰাৰ গতিকে আগন্তুক দিনত পুনৰবাৰ নতুন এটি বিষয় লৈ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ যুৱতৰংগ অনুষ্ঠানৰ পৰা মই চুমিয়ে বিদায় লৈছোঁ সকলো ভালে থাকক আৰু শুনি থাকক আকাশবাণী নগাঁও নমস্কাৰ

যুব তৰংগ অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত, এয়া আকাশবাণী নগাঁও।

এফ এম বেণ্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। এতিয়া আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা হিন্দীত বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধানমন্ত্ৰীসমূহত আছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰ জ্যোতি গোস্বামীৰ অহা 28 মে'ত জামিনৰ ৰায়, হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিক আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক সদৌসম ছাত্ৰ সন্থাৰ সম্বৰ্ধনা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ ব্যৱস্থা পৰ্যালোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাৰ অন্তত ডঃ শৰ্মাই সামগ্ৰীৰ মূল্যৰ ভাৰসাম্য ৰাখিবলৈ আৰু যিকোনো অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। ইয়াৰ মাজত জিলা আয়ুক্তৰ নেতৃত্বত 3-4 দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতিৰ বৈঠকৰ আহ্বান, দোকান আৰু পাইকাৰী বিপণীসমূহত খুচুৰা তথা পাইকাৰী মূল্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰা, জিলা আয়ুক্ত, চেম্বাৰ আৰু বাণিজ্যিক সংস্থাসমূহৰ মাজত সাপ্তাহিক পৰ্যালোচনা বৈঠকৰ আয়োজন কৰিবলৈ দিয়া নিৰ্দেশ অন্যতম। তদুপৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰন্ধন গেছৰ চিলিণ্ডাৰ বিতৰণৰ আশা দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ দ্ৰুত আধাৰ সংযোজনত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে অস্বাভাৱিক মূল্যৰ ক্ষেত্ৰত বাণিজ্যিক অনুজ্ঞাপত্ৰ বাতিলকে ধৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈকো নিৰ্দেশ দিয়ে। ৰাজ্যবাসীৰ প্ৰতিটো সমস্যা সমাধান কৰাত চৰকাৰ সদায় সংকল্পবদ্ধ বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দৃঢ়স্থিতি প্ৰকাশ কৰিছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰ জ্যোতি গোস্বামীৰ জামিনৰ ৰায় অহা 28 মে'ত প্ৰদান কৰিব। আজি অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত আদালতে শেখৰ জ্যোতি গোস্বামীৰ জামিনৰ ৰায় প্ৰদানৰ বাবে 28 মে'ৰ দিনটো ধাৰ্য কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ তদন্তকাৰী গোটে বিগত বৰ্ষৰ 2 অক্টোবৰত শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰে পৰা হাফলং উপ কাৰাগাৰত থকা অভিযুক্তগৰাকী জামিন বিচাৰি বৰ্তমান আদালতৰ দ্বাৰস্থ হৈছে। ফাষ্টট্ৰেক আদালতে ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পাছত শ্যামকানু মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে অহা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে ধাৰা আৰোপ সন্দৰ্ভত ৰায়দান কৰিব। এই শুনানি সন্দৰ্ভত এগৰাকী অধিবক্তাই এইদৰে কয়।
1: শেখৰ শৰ্মাৰ বেইলৰ হিয়াৰিং আছিলে, তো আজি তেখেতৰ বেইলৰ যিখিনি হিয়াৰিং আছিলে সেইখিনি সম্পন্ন হ'ল আৰু বাকী অহা 28ত বেইল হিয়াৰিঙৰ অৰ্ডাৰটো মানে ৰিজাৰ্ভ ৰাখিছে আপোনালোকে কৰ্টে। বৰ্তমানলৈ কাৰেণ্ট ছিটুৱেশ্যনত যি শেখৰ যিখিনি জামিন বিচাৰিলে শেখৰৰ হিয়াৰিংটো হৈ গ'ল আৰু এটা বেইল পেণ্ডিং আছে আপোনাৰ অনাৰবল হাইকোৰ্টত, সেইটো শ্যামকানু মহন্তই ফাইল কৰিছে। তো এইটো অহা 22 তাৰিখে আৰু কেছটো হিয়াৰিং আছে। মেইন আমাৰ 26ত আছে চাৰ্জ হিয়াৰিঙৰ অৰ্ডাৰটো হ'ব। সেইদিনা আপোনাৰ গোটেই যিকেইজন 7 জন একিউজ আছে, তো একিউজৰ এগেইনষ্টত যিকেইটা চাৰ্জ আছে, চাৰ্জ মানে যিকেইটা চাৰ্জশ্বীটত পুলিচে চাৰ্জ লগাইছে সেইকেইটা চাৰ্জ কোৰ্টত এডমিচিবল হ'বনে নহয় সেইটো অনাৰেবল জাষ্টিছে এদিনা ডিচাইড কৰিব যে এইকেইটা চাৰ্জ আমাৰ লাগিব। আৰু যদি সেইকেইটা চাৰ্জ লাগে 26ত যেতিয়া চাৰ্জ যদি ফ্ৰেম কৰে অনাৰেবল জাষ্টিছে তেতিয়া সেইখিনি ফাৰ্ডাৰ আপোনাৰ এভিডেন্সত গুচি যাব।
0: জনজাতীয় লোকসকলৰ মাজত চৰকাৰী কল্যাণমূলক আঁচনিৰ বিষয়ে সজাগতা সৃষ্টিৰ লগতে যোগ্য হিতাধিকাৰীক প্ৰাপ্য সুবিধাৰ প্ৰদানৰ বাবে বিভিন্ন জিলাত জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। মৰিগাঁও জিলাত আয়ুক্ত কাৰ্যালয়ত আজি এই অভিযানৰ শুভাৰম্ভ কৰা হয়। অভিযানৰ অধীনত অহা 25 মে'লৈকে ভালেমান সজাগতা আৰু কল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অভিযানৰ অংশ হিচাপে ৰক্তদান শিবিৰ, স্বাস্থ্য শিবিৰ আৰু গছপুলি ৰোপণ অভিযান ৰূপায়ণ কৰা হ'ব। যোগ্য হিতাধিকাৰীসকলক বিভিন্ন সুবিধা প্ৰদানৰ বাবে জিলাখনৰ 4টা উন্নয়ন খণ্ড কপিলি, মায়ং, ভূৰবন্ধা আৰু ভূৰাগাঁৱৰ 68খন জনজাতীয় গাঁও শিবিৰ মুকলি কৰা হ'ব। গোৱালপাৰা জিলাৰ আমজোঙাত আজি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত দুদিনৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। জিলাখনৰ ৰংজুলি, দুধনৈ, শ্ৰীসূৰ্যগিৰি, পাইকান, বালিজানা আৰু লক্ষীপুৰ উন্নয়ন খণ্ডত এই অভিযানৰ কাৰ্যসূচী লোৱা হ'ব। সদৌ অসম ছাত্র সন্থার উদ্যোগত আজি গুৱাহাটীত হাইস্কুল শিক্ষান্ত পরীক্ষা, উচ্চতর মাধ্যমিক চূড়ান্ত পরীক্ষা আর কেন্দ্রীয় লোকসেবা আয়োগের অসামরিক সেবার পরীক্ষাত শিক্ষার্থীরে উত্তীর্ণ শিক্ষার্থীসকলক অভিনন্দন জ্ঞাপন করা হয়। কামরূপ মহানগর জিলা ছাত্র সন্থার উদ্যোগত আর সদৌ গুৱাহাটী ছাত্র সন্থার সহযোগত আজি গুৱাহাটীর মাছখোৱার প্ৰাগজ্যোতি প্রকল্পত আয়োজিত অনুষ্ঠানত 132 গৰাকী কৃতি শিক্ষার্থীক সম্বর্ধনা জানা হয়। শিক্ষার্থীর উত্তীর্ণ হওয়া ছাত্র ছাত্রীসকলে অধ্যয়ন করা বিদ্যালয়সমূহের অধ্যক্ষসকলকো এই অনুষ্ঠানতেই সম্বর্ধনা জানা হয়। এই অনুষ্ঠানত নগাঁও বিশ্ববিদ্যালয়ের উপাচার্য ডক্টর হিতেশ ডেকা আর ভারতীয় আরক্ষী সেবার বিষয়া দিগন্ত বরা বিশিষ্ট অতিথি হিসাবে উপস্থিত থাকে। অভিনন্দন অনুষ্ঠানের পাছত সদৌ অসম ছাত্র সন্থার মুখ্য উপদেষ্টা ডক্টর সমুজ্জ্বল কুমার ভট্টাচার্যয় এনেদরে কয়।
2: মানে সদৌ অসম ছাত্র সন্থায় একটা সুস্থ শৈক্ষিক পরিবেশ রচনা করে এই পরিবেশটা গোটেই অসমত বিয়পাই দিয়ার এই প্রচেষ্টাইটো মেধাবী ছাত্র ছাত্রীসকলের প্রতি আমার কবলগীয়া এটাই যে তেওঁলোক আমার আশার ভাষা হোক আর ভাষাটোরও আশা হোক। যেটু সময় আমি সকলে পাতি আছো যে আমার মাতৃভাষা শক্তিশালীভাবে আগবাড়ি যাব লাগে, মেধাবী ছাত্র ছাত্রীসকলের প্রতি আমার সকলের আশা। গতি আজি অভিনন্দন অনুষ্ঠানের জড়িয়ে কব খুঁজো মেধাবী ছাত্র ছাত্রীসকলের প্রতি আমার আশা যে মেধাবী ছাত্র ছাত্রীসকল আমার আশার ভাষা হোক আর আমার ভাষাটোরও আশা হোক।
0: আপনাদের বাতরি শুনেছে আকাশবাণী গুৱাহাটী কেন্দ্রের পর। ডোনার মন্ত্রালয়ে উত্তর পূর্বাঞ্চলের এরি রেশম বস্ত্র আর রাজস্থানের কোটা দরিয়া

সূতাৰ সংমিশ্ৰণত নতুন বস্ত্ৰ উৎপাদন কৰি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত দুয়োবিধ বস্ত্ৰৰ প্ৰসাৰৰ লক্ষ্য স্থিৰ কৰিছে। এই সংক্ৰান্তত ডোনাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে কালি ৰাজস্থানৰ কোটা জিলা প্ৰশাসনৰ মুৰব্বীৰ সৈতে আলোচনা কৰে। জাজুৰ নেতৃত্বৰ দলটোৱে শিপিনী, হস্তশিল্পী আৰু ফেশ্বন ডিজাইনাৰসকলৰ সৈতেও এই বিষয়টোক লৈ আলোচনা কৰে। এই আলোচনাত এৰী ৰেচমৰ সৈতে কোটা ডৰিয়াৰ সংমিশ্ৰণেৰে উচ্চ মানসম্পন্ন, আৰামদায়ক আৰু সুন্দৰ বস্ত্ৰ উৎপাদনৰ বিভিন্ন দিশ চালি জাৰি চোৱা হয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত গ্ৰহণ কৰা সংহত দৃষ্টিভংগী আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ নীতি অনুসৰি বস্ত্ৰ খণ্ডত এই সমন্বয় আৰু সাংস্কৃতিক সংমিশ্ৰণৰ অনবদ্য পদক্ষেপ লোৱা হৈছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত কৰ্তব্যৰত অৱস্থাত অকালতে প্ৰাণ হেৰুওৱা বজালীৰ কমল তালুকদাৰৰ শেষকৃত্য আজি সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে পৰহি চি আৰ পি এফত কৰ্মৰত 47 বছৰীয়া জোৱানজনে কৰ্তব্যৰত অৱস্থাতে ঢলি পৰি কৰুণ মৃত্যু খাউটি লৈছিল। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত 27 বছৰ কাল চাকৰি কৰি সেনা চাউনীতে শোকাবহভাৱে মৃত্যু খাউটি লোৱা কমল তালুকদাৰে মৃত্যুৰ সময়ত পিতৃ মাতৃ, পত্নী, দুটা পুত্ৰ সন্তান আৰু এগৰাকী ভাতৃক এৰি থৈ যায়। জোৱানজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। নলবাৰীত জিলা শিক্ষা বিভাগে পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা জিলাখনৰ 10খন উচ্চ মাধ্যমিক বিদ্যালয়ত অসমীয়া মাধ্যমৰ লগতে ইংৰাজী মাধ্যমত শিক্ষাদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জিলাখনত 4 বছৰ পূৰ্বে ঐতিহাসিক গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পোনপ্ৰথমবাৰৰ বাবে ইংৰাজী মাধ্যম প্ৰৱৰ্তন কৰা হৈছিল। বিদ্যালয়খনে আশানুৰূপ সফলতা লাভ কৰাৰ পাছত জিলাখনৰ 10খন বিদ্যালয় নতুনকৈ নিৰ্বাচন কৰা হৈছে। এই সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসে পৰৱৰ্তী শিক্ষাবৰ্ষৰ আৰম্ভ হোৱাৰ পূৰ্বেই যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ বাবে সংশ্লিষ্ট বিদ্যালয়কেইখনৰ প্ৰধান শিক্ষকসকললৈ নিৰ্দেশনা জাৰি কৰিছে। চিৰাঙৰ ৰঞ্চাইধাম ধুলিগাঁৱত আজি আবকাৰী বিভাগ আৰু আৰক্ষী অভিযান চলাই চোৰাং বিলাতীসুৰাৰ কাৰখানা উৎখাত কৰে। অভিযানকালত কাৰখানাৰ স্বত্বাধিকাৰী চুৰানা মুছাহাৰী নামৰ লোকজনক আটক কৰা হয়। এই কাৰখানাত চোৰাংভাৱে 3টা কোম্পানীৰ বিলাতী সুৰা উৎপাদন কৰা হৈছিল। অভিযানকাৰী দলে কাৰখানাটোৰ পৰা প্ৰায় কোটি টকা মূল্যৰ সুৰা প্ৰস্তুত কৰা সামগ্ৰী জব্দ কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। সামৰাৰ পূৰ্বে এতিয়া প্ৰথম বাতৰিকেইটা পুনৰ এবাৰ। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰ জ্যোতি গোস্বামীৰ অহা 28 মে'ত জামিনৰ ৰায়। হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিক আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক সদৌ অসম ছাত্ৰ সন্থাৰ সম্বৰ্ধনা আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰিত ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়োৱা হৈছে আমৈ।

নমস্কাৰ শ্ৰোতাসকল, আজিৰ আমৈ অনুষ্ঠানৰ সফুৰাটি সজাই পৰাই লৈ আপোনালোকৰ সৈতে কিছু সময় কথা পাতিবৰ বাবে আৰু লগতে সুমধুৰ গীতৰ সম্ভাৰেৰে এয়া মই আপোনালোকৰ সখী বন্তিশিখা বৰুৱা।

সময়সকল, আজি আমি কথা পাতিম আমাৰ সকলোৰে পাৰ হৈ অহা স্মৃতিৰ মণিগোঠাত সযতনে আলফুলে লুকুৱাই থোৱা আমাৰ শৈশৱৰ সুমধুৰ স্মৃতিবোৰৰ কথা। আলিমূৰৰ কেইবাটিও কেঁকুৰি পাৰ হৈহে

এজন ব্যক্তিয়ে লক্ষ্যস্থানত উপনীত হ'ব পাৰে। একেদৰে এজন ব্যক্তিয়ে জীৱনটো গঢ় দিয়াৰ পূৰ্বে বহুকেইটা কেঁকুৰি অতিক্ৰমী জীৱনৰ বিভিন্ন খলাবমা পথত ভৰি দিব লগা হয়। প্ৰতিজন ব্যক্তিৰ বাবে জীৱনত অতিক্ৰম কৰি অহা প্ৰতিটো কেঁকুৰি স্মৰণীয় হৈ ৰয়। সেইবাবেই জীৱনত ঘটা বিভিন্ন অনুভৱ, শৈশৱতে এৰি অহা স্মৃতিবোৰে আমাৰ মনত পাছলৈ এক গভীৰ দায়িত্ববোধৰ সৃষ্টি কৰে। শৈশৱৰ সেই সুমধুৰ দিনবোৰ, সেই সুমধুৰ গীতবোৰ, সেই সুমধুৰ খেল ধেমালিবোৰ, দৌৰি ঢাপৰি স্কুলৰ ইমূৰৰ পৰা সিমূৰলৈ লগৰীয়াৰ লগত চিঞৰ বাখৰ কৰা, স্কুলৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰা, সমনীয়াৰ লগত কৰা উৎপাতবোৰ, শিক্ষকৰ শিকনিবোৰ, এই সকলোবোৰেই শৈশৱৰ পথাৰখনত মনটোৱে কেতিয়াবা নভবাকৈয়ে দোলাতি যায়। পাখি লগা কাঁড়ৰ দৰে মনটো কোনোবা এক অজান দেশলৈ গতি কৰে। শ্ৰোতাসকল, এইখিনিতে শুনো আহক আমাৰ সকলোৰে শ্ৰদ্ধাৰ সংগীতা বৰঠাকুৰ বাইদেউৰ কণ্ঠৰ এই গীতটি।

শৈশৱতে পাৰ কৰি অহা সেই আলিমূৰৰ গাঁওখন, সেই শৈশৱৰ ঘৰখন যিখন ঘৰত জীৱনৰ আদিপাঠ শিকিছিলোঁ, সেই ঘৰখনৰ প্ৰতিটো আচবাব, ঘৰৰ চৌপাশৰ প্ৰতিজোপা বনবিৰিখে আজিও চাগে আমৈসকলক আপোনালোকৰ মনত নিশ্চয় পৰে। আমৈসকল, এই শৈশৱৰ প্ৰতিটো ক্ষণ, প্ৰতিটো মুহূৰ্ত সকলোবোৰ মানুহৰে জীৱনত এক গভীৰ ৰেখাপাত কৰে। সেয়েহে এই অনুভৱবোৰ আপোনালোকৰ সৈতে আজি শৈশৱৰ বিষয়ে আলোচ কৰিছোঁ এইকাৰণেই যে শৈশৱৰ কিছুমান মিঠা স্মৃতিয়ে আমাৰ জীৱনত, জীৱনৰ শেষলৈকে এই সকলোবোৰ এক দীঘল পৰিক্ৰমাৰে আবৃত এক বৃত্তৰ দৰে আমাৰ শৰীৰত ক্ৰিয়া কৰে, যি আমাৰ মনতো ইয়াৰ প্ৰভাৱ পেলায়। বয়স বাঢ়ি অহাৰ লগে লগে জীৱনৰ প্ৰতিটো দিনেই এক অনাগত ভৱিষ্যতৰ ফালে ধাৱমান হয়, য'ত থাকে কৰ্তব্যৰ তাগিদা, গভীৰ দায়িত্ববোধ, নিজকে আগুৱাই লৈ সমাজত এক পৰিচিতি আৰু এক সভ্য নাগৰিক হিচাপে গঢ় দিয়াৰ বাবে অহোপুৰুষাৰ্থ প্ৰচেষ্টাই হৈছে শৈশৱৰ পৰা বিভিন্নজনে হৃদয়ত লৈ ফুৰা কিছুমান আত্মসন্তুষ্টি, আত্মবিশ্লেষণ।

আমৈসকল, শৈশৱত যি সংস্কাৰেৰে আমি ডাঙৰ হওঁ বা ঘৰখনৰ পৰিৱেশ, অভ্যাস, আচৰণ, এইবোৰেই আমাৰ জীৱনত পথ নিৰ্ণয় কৰে। আপুনি কেনে পৰিৱেশত ডাঙৰ হৈছে সেইটো আপোনাৰ আচৰণতেই প্ৰকাশ পায়। আমৈসকল, আপোনালোকৰ সন্তানক যি পৰিৱেশত যেনে আচৰণেৰে ডাঙৰ দীঘল কৰিব সেয়াই আপোনালোকৰ জীৱনত স্থায়ী হৈ ৰ'ব। সেয়েহে আপোনাৰ সন্তানক এক সুস্থ, সুশৃংখল আৰু সংস্কাৰমুখী চিন্তা চৰ্চাৰে সমাজ তথা দেশৰ এজন সুনাগৰিক হিচাপে গঢ় দিয়াত আপোনাৰেই এক গধুৰ দায়িত্ব আৰু কৰ্তব্যই সদায় দোলাদি যায়। এই গধুৰ দায়িত্ব আৰু কৰ্তব্যসমূহ আপুনি খুব সুস্থিৰে, খুব নিয়াৰিকৈ পালন কৰিব পাৰিব। যিটো বীজ অংকুৰিত হয় সেই বীজে এসময়ত ব্ৰতবৃক্ষৰ আকাৰ লয়। এইখিনিতে মহাত্মা গান্ধীয়ে কোৱা কথা এষাৰ মনত পৰিছে, মোক এগৰাকী মাতৃ দিয়া, যিগৰাকীয়ে এখন সমাজ তথা দেশ গঢ়িব পাৰে। সেই মাতৃসকল শিক্ষিত হোৱা উচিত। মাতৃসকলৰ গধুৰ দায়িত্ব, গধুৰ কৰ্তব্যবোধ আৰু সমাজ সচেতনতাৰ চিন্তা চৰ্চাই এখন সমাজ গঢ় দিয়াত যথেষ্ট অৰিহণা যোগায়।

ৰাতি শুনিলে। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে বন্তিশিখা বৰুৱাই। এফ এম বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও।

এইখিনিতে শ্ৰোতাসকলক জনাই থওঁ, আজি গধূলি 6:10 বজাত শ্ৰোতাই শুনিবলৈ পাব কৃষক বাণী।

আমাৰ কেন্দ্ৰৰ পৰা এটি বৃন্দগীত শুনিবলৈ পাব 7:05। ৰশ্মিমালা বৰাৰ কণ্ঠত দুটি আধুনিক গীত শুনিবলৈ পাব 7:20। সন্ধ্যা 7:30 বজাত আগবঢ়োৱা হ'ব গীতৰ অনুষ্ঠান সুৰলহৰী। ৮:02 বজাত আগবঢ়োৱা হ'ব আমাৰ স্বাস্থ্য অনুষ্ঠানত দাঁতৰ যতন, ইয়াৰ ৰোগ আৰু চিকিৎসা সম্পৰ্কে ডাক্তৰ কুন্তল মজুমদাৰৰ সৈতে হিৰণ্যপ্ৰভা দিহিঙীয়াই আগবঢ়োৱা কথোপকথন শুনিবলৈ নাপাহৰিব 8:02 বজাত আমাৰ স্বাস্থ্য।

এই আকাশবাণী নগাঁও। এতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা বিদ্যাৰ্থীৰ অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। বিদ্যাৰ্থীৰ অনুষ্ঠানৰ পিছতেই ৰিলে কৰি শুনোৱা হ'ব অসমীয়াত আঞ্চলিক বাতৰি।

0: বিদ্যার্থীর অনুষ্ঠান।
1: এয়া আকাশবাণী গুৱাহাটী
2: বিদ্যার্থীর অনুষ্ঠান।
1: মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজি নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইংৰাজী ব্যাকৰণৰ পাঠ আছে। ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক নটিচ ৰাইটিং এণ্ড ৰিপৰ্ট ৰাইটিং এই বিষয়ে কবলৈ লোৱা হৈছে। তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়াইছে সপোন দুৱৰাই।
3: ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই অনাতাঁৰ পাঠটোত লেখন কৌশল শিক্ষণ বা টিচিং ৰাইটিং স্কিলছ এই বিষয়ৰ দুটা লেখন কাৰ্য লৈছো। প্ৰথমটো নটিচ ৰাইটিং আৰু দ্বিতীয়টো ৰিপৰ্ট ৰাইটিং। এই দুটা বিষয় থুলমূলকৈ মূল কথাখিনি আলোচনাৰ বাবে লৈছো। আমি প্ৰথমে নটিচ ৰাইটিং বিষয়টোৰ মূল কথাকেইটালৈ আহিছো। তোমালোকে সকলোৱে নটিচ ৰাইটিং বুলি কওঁতে নটিচ শব্দটো সকলোৱে জানা। তোমালোকৰ বিদ্যালয়ত তোমালোকে এখন অতি দৰকাৰী বস্তু হ'ল নটিচ বোৰ্ড। নটিচ বোৰ্ডখনত প্ৰধান শিক্ষকে একো একোখন জাননী ছাত্ৰ ছাত্ৰীৰ জ্ঞাতাৰ্থে

0: তাত দিয়ে আর এটা এই নোটিস রাইটিং বিষয়টি হয়েছে কেনে কেন নোটিস লিখা যায় তার কিবা কৌশল আছে নেকি তার কিবা নর্ম বা কিছু গত আছে নেকি সেই কথাটো আমি ইয়াত আলোচনা করি। আমি এই কথাটোৰে আরম্ভ করব, হোয়াট ইজ এ নোটিস। তোমালোকে যদি অভিধান চোৱা, তোমালোকৰ নিশ্চয় সকলোৰে অভিধান আছেই, A notice is a short written statement of information or directions that have public importance. অর্থাৎ notice মূলত এক প্রকারের জাননী, short written statement of information, লিখিত হব পারে বা ছপা রূপতো হব পারে। এনে জাননীর ভাষা সরল আর আনুষ্ঠানিক বা ফর্মেল হব লাগে। তোমালোকে জানা যে বেলেগ বেলেগ পরিস্থিতিত আমি ভাষার ব্যবহার বেলেগ করো। যেতিয়া আনুষ্ঠানিক বিষয় এটা কবলগিয়া হয়, ধরে লওয়া প্রধান শিক্ষকলৈ এখন চিঠি লিখিলা, তার যেটো শৈলী সেটো ফর্মেল রাইটিং। তুমি বন্ধুলে লিখা চিঠিখন ইনফর্মেল রাইটিং বা সেমি ফর্মেল রাইটিং। ইয়াত এতিয়া নোটিসের লেখাবিলাক সাধারণতে ফর্মেল হব লাগে আর বুঝিবার বাবে অতি সহজ হব লাগে, সেইভাবে একটা সিম্পল ল্যাঙ্গুয়েজ সরল ভাষা হব। এই জাননী সাধারণত নোটিস বোর্ডত অথবা বাতরি কাকতত ছপা করা হয়। তোমালোকর নোটিস বোর্ডত আড়ি দিয়ে ছয়মহিয়া পরীক্ষা কেতিয়া হব বা কিবা এটা বিদ্যালয়ের কিবা অনুষ্ঠান ইত্যাদি বিষয়ের উপর কিবা জাননী দিবলগিয়া হলে নোটিস বোর্ডত তোমালোকে পাবা। নোটিস লিখার মূল কথা কেটামান শুনা হোক, মই থুলমূলকে কৈছো। পরীক্ষা বহিত সাধারণতে নোটিস যেটা লেখা হয় বক্স এটা আঁকি লওয়া হয়, চকুত পড়ে। আর নোটিস লিখার পর বক্স এটা প্রথমে আঁকি লোব লাগে। তলর রাস্তা এটা নাপাইবা, কিমান দীঘলে কবতো নয়বা, প্রথমে উপর তিনটা রাস্তা নিলা। বক্সের ভিতর উপর নোটিস শব্দটো ক্যাপিটেলত এন ও টি আই সি ই শব্দটো লিখিব লাগে। নোটিস শব্দটোর ঠিক তলতেই নোটিস লিখার তারিখটো দিব লাগে। তারিখের তলতে নোটিসের শিতান বা হেডিংটো দিব লাগে। এই হেডিংটো এটা ফ্রেজত দিব লাগে, যেনে সিলেকশন টেস্ট এক্সামিনেশন। তোমালোকর বিদ্যালয়ের প্রধান শিক্ষকে হয়তো দিছে নোটিসখন, যে তোমালোকর টেস্ট পরীক্ষার নোটিস এখন দিব খুঁজছে কোন তারিখের হব, তেতিয়া তারিখটো পিছতে বিষয়টো সিলেকশন টেস্ট এক্সামিনেশন। কেতিয়াবা বাতৰি কাকতত ছপা হওয়া যিবিলাক নোটিস দেখিবা তাত রোড ক্লোজার দিয়া হয়, ঠিক হেডিংর ঠিক তলতে জাননীখন লিখিব লাগে। জাননীর প্রথম বাক্যটো ইট ইজ ফর ইনফরমেশন অফ দ্য স্টুডেন্টস অফ ক্লাস টেন দ্যাট বলি আরম্ভ। It is for information of the staff and students that. It is for information of all concerned that. এই ধরনের it is for এই গতরে সাধারণতে নোটিস এটা আরম্ভ করা হয়। দ্বিতীয়তে জাননীখনের মূল বিষয়টো কেনে ধরনের কথাখিনি উপস্থাপন করা হয় বিষয়টো সেই কথাটো মই জানাব খুঁজিছো। আমি আরম্ভণিতে ইট ইজ ফর ইনফরমেশন অফ দ্য স্টুডেন্টস অফ ক্লাস টেন বলে কৈছিল, সেইটো গত আরম্ভ করা। এটা সেই বাক্যটো আমি টানি লৈ দীঘল করে দিব পাৰো। ইট ইজ ফর ইনফরমেশন অফ দ্য স্টুডেন্টস অফ ক্লাস টেন দ্যাট দ্য সিলেকশন টেস্ট এক্সাম স্টার্টস অন দ্য 15th November 2022 এজ পার দ্য প্রোগ্রাম গিভেন বিলো। দ্বিতীয়তে তোমালোকক এনেকুৱাও নোটিস এটা দিব পাৰে যে ৰাজহুৱা নোটিস, All roads through Dekiyabari Tea State will remain closed to the general public for 3 days in first 3 days in October 2022. এটো রাজহুৱা নোটিস। বাগিচাবিলাকৰ কেতিয়াবা রাস্তা বন্ধ করা হয়, তেতিয়া এখন রাজহুৱা নোটিস দিয়াটো নিয়ম। এইখন হৈছে তেনেকুৱা ধৰণৰ, ইট ইজ ফর ইনফরমেশন অফ অল কনসার্ন বুলি কোৱা হয়। নোটিসখন দিয়াৰ পিছত যদি বিদ্যালয় দিয়া নোটিস হয়, তেতিয়া প্রিন্সিপাল টি সি গার্লস হাই স্কুল বা যে দিছে সেই নোটিশখন তলত থাকিব, বা গার্ডেন ম্যানেজার ঢেকিয়াবাড়ি টি স্টেট মৰিয়নি, যদি বাগিচার নোটিস হয় কাগজত যে নোটিস দিয়া হয় তেনেকুৱা ধরনের যে নোটিশখন দিছে তেওঁৰ বিষয়ে কব লাগিব। তারপর বক্সর তলত আঁচডাল টানি বক্সটো বন্ধ করে দিব লাগে, বড় দীঘল করব নালাগে কারণ নম্বরটা খুব কম থাকে ইয়াত, কেবল ফর্মেটটো তোমালোকৰ মূল্যায়ন করা হয়, তোমালোকে উপস্থাপন করব পারিছা নাই কথাটো, কেনে ধরনের কথাখিনি দিব লাগে, আনুষ্ঠানিক ভাষা এটার ব্যবহার সেইখিনি কথা কই পেলাই যিটো নোটিস রাইটিং তার মূল কথাখিনি এনে ধরনের তুমি সামৰিব পাৰিবা। তাৰপিছত তলত আঁচডাল টানি বক্সটো সম্পূর্ণ করে তোমার কাম সম্পূর্ণ করিলা, আর আমি এইখিনিতে আমার নোটিস রাইটিংৰ কথাখিনি সম্পূর্ণ করে রিপোর্ট রাইটিংলৈ আহিছো। রিপোর্ট রাইটিং বুলিলে আমি সাধারণতে কোনো এটা হৈ যোৱা ঘটনা এটা বিবরণ বুলি ভাবো, যদিও আন বহুবিলাক বিষয়লৈ আমি রিপোর্ট বা টোকা বা খতিয়ান দিব পাৰো। ধৰা তোমালোকৰ চহৰত এখন গ্রন্থমেলা হৈছিল, তুমি তার এটা প্রতিবেদন বিদ্যালয়ের আলোচনীর বাবে স্থানীয় বাতৰি কাকতখনৰ কারণেও তুমি এটা রিপোর্ট লিখিব পাৰা। এটা রিপোর্ট কেনেকে লিখা হয় আমি সেই কথাখিনি ইয়াত আলোচনা করিম। কোনো এটা ঘটনার বিবরণ বা প্রতিবেদন সাধারণতে বাতৰি কাকত বা আলোচনীর বাবে প্রস্তুত করা হয়। এনে প্রতিবেদন লেখারও বহু সময় লেখা যেটা কার্য সেটুক আমি রিপোর্ট রাইটিং বলে কো, সেটু তোমালোকর যথেষ্ট গুরুত্ব দিয়া হয় প্রশ্ন কাকতখনত, কেতিয়াবা আউটলাইন এটা দিয়ে, কেতিয়াবা একেবারে আউটলাইন নিদিয়ে, কেবল কি বিষয়ক লিখিব লাগে সেই বিষয়টো তোমালোকে পাবা আর নিজে গোটেই কথাখিনি লিখবলগিয়া হয়। তাত লিখিয়ে দিয়ে রাইট এ রিপোর্ট ফর পাবলিকেশন ইন এ লোকেল ইংলিশ ডেইলি, তেনেকেই প্রশ্নটা আরম্ভ করে, এখন দৈনিক ইংরাজি বাতরি প্রকাশের বাবে একটা রিপোর্ট প্রস্তুত করবলে তোমালোক কার্যটি দিয়া হয়। যেটা রিপোর্ট এটা লিখিবা, প্রথম কথাটা হল রিপোর্টটির ঘাই বস্তুটি হয়েছে হেডলাইন। হেডলাইনটি ঠিক আমি টাইটল বলে কব নোৱাৰো, এটা গল্প এটার একটা টাইটল থাকে, কিন্তু নিউজ পেপারত টাইটল নকয় হেডলাইন কয়, প্রভেদ আছে। তুমি যদি এখন গল্প কিতাব লৈছা, তোমার ঘরত নিশ্চয় কোনোবা ইংরাজি গল্প কিতাব আছে বা কোনোবা পাঠ্যপুথিটো যিকেইটা গল্প পাবা সেই গল্পবিলাকৰ নামবিলাক তুমি মন কৰিব, দেখিবা যে সেইবিলাক একো একোটা বাক্য নহয়, একো একোটা ফ্রেজ। মোৰ গুৰিত এখন এই মুহূৰ্তত গল্প কিতাব আছে, দ্য বেষ্ট অফ জাতক টেইলস, জাতকৰ কিছুমান কাহিনীৰ বসা বসা কেইটামান গল্পৰ এটা সংকলন মোৰ সন্মুখতে আছে, গতিকে সেইখনকে মই প্রথম পৃষ্ঠাটো উলিয়াই ললোঁ, কন্টেন্ট পেজ। তাত নামবোৰ কেনেকে দিছে মন কৰা, নামবোৰ দিছে দ্য ভ্যালু অফ ফ্রেন্ডস, গোল্ডেন সোন, দ্য গ্রিডি কাউ, এ ক্রৌ, এনে ধরনের নামবোৰ পাবা। এই নামবোৰ বাক্য নহয়, গল্পর প্রতিটো নামেই ইংরাজিত আমি নাউন ফ্রেজ বলে কো, একো একোটা নাউন ফ্রেজ। তারপর তুমি পাবা যে প্রতিটো নামেই নাউন ফ্রেজ হল, কিন্তু হেডলাইন বিলাকৰ যিটো গঠন সেইটো এটা বাক্য। ধৰি লোৱা তুমি এটা রিপোর্ট এটা লিখিব লাগে, রিপোর্টটো হল এটা দুর্ঘটনা, বাস এখনত দুজন মানুহ ঢুকালে আৰু পাঁচজন বৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে, যেতিয়া বাসখনে অন্য এখন বাসত খুন্দিয়াই দিছিল, এইটোৱে কাহিনী। এতিয়া এই কাহিনীটোৰ এটা হেডলাইন বনাবলগীয়া হ'ল, হেডলাইনটো হ'ল গোটেই কাহিনীটোৰ মূল কথাখিনি যিমান চমুকে ক'ব পাৰি সিমান চমুকে ক'ব লাগিব। টু কিল্ড ফাইভ ইঞ্জিয়ৰ্ড ইন বাছ এক্সিডেণ্ট, এটা টু পাৰ্চনছ ওৱাৰ কিল্ড আমি কোৱা নাই, টু কিল্ড, ফাইভ পাৰ্চনছ ওৱাৰ ইঞ্জিয়ৰ্ড কোৱা নাই, ফাইভ ইঞ্জিয়ৰ্ড। গতিকে যিমান কম শব্দ হয়, আৰু মন কৰিবা যে ইয়াত ভাৰ্ব আছে, কিল্ড ভাৰ্ব, ইঞ্জিয়ৰ্ড ভাৰ্ব, ভাৰ্ব আছে, কিন্তু এ পিচ অফ ষ্ট্ৰিং, নেকলেছ, গ্ৰিডি ক্ৰ' এইবিলাকত কোনো ভাৰ্ব নাই। গতিকে গল্প আৰু হেডলাইনৰ প্ৰভেদটো সেইটোৱেই। প্ৰথম কথা তুমি হেৰি দেখিবা, ভাৰ্বৰ ব্যৱহাৰ হেডলাইনত আছে। হেডলাইনৰ পাছতে বাতৰিটো তোমালোকে লিখিব লাগিব। বাতৰিৰ যিটো প্ৰথম দফা, প্ৰথম দফাটো তোমালোকে অতি সাৱধান হ'ব লাগিব, কাৰণ তোমালোকে মন কৰিবা যে বাতৰি কাকতখন গোটেইখন লাইন বাই লাইন পঢ়িবলৈ কাৰো আজৰি নাই। হেডলাইনটো পঢ়িয়ে গম পালে যে অ' এইটো ঘটনা, বা চাওঁচোন প্ৰথম দফাটোকে ওপৰৰ পৰা চাওঁ কি আছে। সেই প্ৰথম দফাটোত তুমি পাবা যে ইয়াত সাধাৰণতে কি কৰিব তেওঁলোকে, এই ৰিপৰ্টটোত লিড পেৰাগ্ৰাফ বুলি কয়, তাত হোৱাট ঘটনাটো, ৱেন ডিড ইট হেপেন, ৱেৰ ডিড ইট হেপেন, হাউ ডিড ইট হেপেন, এই গোটেইকেইটা ডব্লিউ এইচ ৱৰ্ডেৰে এটা বাক্য এটা বনোৱা হয়। যেনে এতিয়া টু পাৰ্চনছ ৱাৰ কিল্ড এণ্ড ফাইভ আদাৰ্ছ ৱাৰ ছিৰিয়াছলি ইনজিয়ৰ্ড ৱেন এন আদাবাৰী বাউণ্ড চিটি বাছ ইন হুইচ দে ৱাৰ ট্ৰেভেলিং কলাইডেড এগেইনষ্ট এন এম্পটি স্কুল বাছ নিয়াৰ মটঘৰীয়া এট 4:30 PM টুডে। এইটো প্ৰথম বাক্য। ইয়াত কি হৈছিল, ক'ত হৈছিল, গোটেই কথাখিনি ইয়াত পাবা। গতিকে হেডলাইনটোৰ পিছত যিটো প্ৰথম বাক্য, সেইটো এটা সৰু দফাই হয়, এইটোকে লিড পেৰাগ্ৰাফ বুলি কয়। লিড পেৰাগ্ৰাফটোত গোটেইখিনি ইনফৰ্মেশ্যন তোমালোকে দিব লাগিব। তাৰ পাছৰ যিখিনি তথ্য দিবা সেইখিনি কেৱল তাক সেই প্ৰথম বাক্যটোৰ কথাখিনিৰ উপৰুৱা কথা কিছুমান দিব লাগিব। মূল কথাখিনি প্ৰথম দফাটোত বা প্ৰথম দীঘলীয়া বাক্যটোতে পঢ়ুৱৈয়ে পাই যাব। আৰু তেখেতৰ যদি আৰু বিশেষ জানিবৰ মন নাই, ইমানখিনি জানিলেই যথেষ্ট বুলি ভাবিলে তেখেতে অন্য এটা বাতৰিলে চকু ফুৰাবলৈ যাব। এতিয়া যেতিয়া আমি লিখিম, তোমালোকে ভাষাটোৰ প্ৰতি মন কৰিব লাগিব। যিমান পৰা যায় বাতৰি কাকতত শব্দৰ ব্যৱহাৰ বৰ সাহিত্যিক ভাষাৰ নিচিনাকৈ দীঘল দীঘল বাক্য বা ফুলাম বাক্য দিব নোৱাৰা। মূল কথাটো তোমালোকে এটা দুটা শব্দ দিব পাৰে। কোনোবাই যদি কয় ইন দি কোৰ্চ অফ দি ইনভেষ্টিগেশ্যন, তদন্তৰ কালচোৱাত, ইন দি কোৰ্চ অফ দি ইনভেষ্টিগেশ্যন বুলি নকৈ ডিউৰিং দি ইনভেষ্টিগেশ্যন বা ইন দি ইনভেষ্টিগেশ্যন, সেইধৰণে যিমান পৰা যায় চমু কৰি কৰি তোমালোকে লিখিব লাগিব। আৰু তেনেধৰণেৰে লিখিলে তোমাৰ বাতৰিটো বাতৰি কাকতৰ সম্পাদকে প্ৰকাশ কৰিবৰ বাবে উপযুক্ত বুলি গ্ৰহণ কৰিব।
1: নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, ইমান পৰে তোমালোকে নটিচ ৰাইটিং এণ্ড ৰিপৰ্ট ৰাইটিঙৰ বিষয়ে শুনিলা।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক, ন্যায়াধীশ শৰ্বিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ অহা 28 মে'ত জামিনৰ ৰায়, জনজাতীয় লোকসকলৰ কল্যাণৰ লক্ষ্যৰে বিভিন্ন জিলাত জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ ব্যৱস্থা পৰ্যালোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাৰ অন্তত ডঃ শৰ্মাই সামগ্ৰীৰ মূল্যৰ ভাৰসাম্য ৰাখিবলৈ আৰু যিকোনো অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। ইয়াৰ মাজত জিলায়ুক্তৰ নেতৃত্বত 3-4 দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতিৰ বৈঠকৰ আহ্বান, দোকান আৰু পাইকাৰী বিপণীসমূহত খুচুৰা তথা পাইকাৰী মূল্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰা, জিলায়ুক্ত, চেম্বাৰ আৰু বাণিজ্যিক সংস্থাসমূহৰ মাজত সাপ্তাহিক পৰ্যালোচনা বৈঠকৰ আয়োজন কৰিবলৈ দিয়াৰ নিৰ্দেশ অন্যতম। তদুপৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰন্ধন গেছৰ চিলিণ্ডাৰ বিতৰণৰ আশুৱা দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ দ্ৰুত আধাৰ সংযোজনত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে অস্বাভাৱিক মূল্যৰ ক্ষেত্ৰত বাণিজ্যিক অনুজ্ঞাপত্ৰ বাতিলকে ধৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে। ৰাজ্যবাসীৰ প্ৰতিটো সমস্যা সমাধান কৰাত চৰকাৰ সদায় সংকল্পবদ্ধ বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দৃঢ়স্থিতি প্ৰকাশ কৰিছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিনৰ ৰায় অহা 28 মে'ত প্ৰদান কৰিব। আজি অভিযুক্তৰ চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত আদালতে শেখৰজ্যোতি গোস্বামীৰ জামিনৰ ৰায় প্ৰদানৰ বাবে 28 মে' ধাৰ্য কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ তদন্তকাৰী গোটে বিগত বৰ্ষৰ 2 অক্টোবৰত শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰে পৰা হাফলং উপকাৰাগাৰত থকা অভিযুক্তগৰাকীয়ে জামিন বিচাৰি বৰ্তমান আদালতৰ দ্বাৰস্থ হৈছে। ফাষ্টট্ৰেক আদালতে ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পাছত শ্যামকানু মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে অহা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7গৰাকী অভিযুক্তৰ বিৰুদ্ধে ধাৰা আৰোপ সন্দৰ্ভত ৰায়দান কৰিব। এই শুনানি সন্দৰ্ভত এগৰাকী অধিবক্তাই এনেদৰে কয়।
3: শেখৰ শৰ্মাৰ বেইলৰ হিয়াৰিং আছিলে, তো আজি তেখেতৰ বেইলৰ যিখিনি হিয়াৰিং আছিল সেইখিনি সম্পন্ন হ'ল আৰু বাকী অহা 28 বেইল হিয়াৰিঙৰ অৰ্ডাৰটো মানে ৰিজাৰ্ভ ৰাখিছে আপোনাৰ কৰ্টে। বৰ্তমানলৈ কাৰেণ্ট চিটুৱেশ্যনত যি শেখৰৰ যিখিনি জামিন বিচাৰিলে শেখৰৰ হিয়াৰিংটো হৈ গ'ল আৰু এটা বেইল পেণ্ডিং আছে আপোনাৰ অনাৰবল হাইকোৰ্টত, সেইটো শ্যামকানু মহন্তই ফাইল কৰিছে। তো এইটো অহা 22 তাৰিখে আৰু কেছটো হিয়াৰিং আছে। মেইন আমাৰ 26 আছে চাৰ্জ হিয়াৰিঙৰ অৰ্ডাৰটো হ'ব সেইদিনা আপোনাৰ গোটেই যিকেইজন 7 একিউজ আছে, তো একিউজৰ এগেইনষ্টত যিকেইটা চাৰ্জ আছে, চাৰ্জ মানে যিকেইটা চাৰ্জশ্বীটত পুলিচে চাৰ্জ লগাইছে সেইকেইটা চাৰ্জ কোৰ্টত এডমিচিবল হ'বনে নহয় সেইটো অনাৰেবল জাষ্টিছে এদিনা ডিচাইড কৰিব যে এইকেইটা চাৰ্জ আমাৰ লাগিব, আৰু যদি সেইকেইটা চাৰ্জ লাগে 26 যেতিয়া চাৰ্জ যদি ফ্ৰেম কৰে অনাৰেবল জাষ্টিছে তেতিয়া সেইখিনি ফাৰ্ডাৰ আপোনাৰ এভিডেন্সত গুচি যাব।
2: ডোনাৰ মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলৰ এৰী ৰেচম বস্ত্ৰ আৰু ৰাজস্থানৰ কোটা দৰিয়া সূতাৰ সংমিশ্ৰণত নতুন বস্ত্ৰ উৎপাদন কৰি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত দুয়োবিধ বস্ত্ৰৰ প্ৰসাৰৰ লক্ষ্য স্থিৰ কৰিছে। এই সংক্ৰান্তত ডোনাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে কালি ৰাজস্থানৰ কোটা জিলা প্ৰশাসনৰ মুৰব্বীৰ সৈতে আলোচনা কৰে। জাজুৰ নেতৃত্বৰ দলটোৱে শিপিনী, হস্তশিল্পী আৰু ফেশ্বন ডিজাইনাৰসকলৰ সৈতেও বিষয়টোলৈ আলোচনা কৰে। এই আলোচনাত এৰী ৰেচমৰ সৈতে কোটা দৰিয়াৰ সংমিশ্ৰণেৰে উচ্চ মানসম্পন্ন, আৰামদায়ক আৰু সুন্দৰ বস্ত্ৰ উৎপাদনৰ বিভিন্ন দিশ চালি জাৰি চোৱা হয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত গ্ৰহণ কৰা সংহত দৃষ্টিভংগী আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ নীতি অনুসৰি বস্ত্ৰখণ্ডত এই সমন্বয় আৰু সাংস্কৃতিক সংমিশ্ৰণৰ অনবদ্য পদক্ষেপ লোৱা হৈছে। জনজাতীয় লোকসকলৰ মাজত চৰকাৰী কল্যাণমূলক আঁচনিৰ বিষয়ে সজাগতা সৃষ্টিৰ লগতে যোগ্য হিতাধিকাৰীক প্ৰাপ্য সুবিধা প্ৰদানৰ বাবে বিভিন্ন জিলাত জন ভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। ডিব্ৰুগড় জিলাত আজি দেশজোৰা এই অভিযানৰ শুভাৰম্ভ কৰা হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত অভিযানৰ ৰূপায়ণ কৌশল, আন্তঃবিভাগীয় সমন্বয়, প্ৰসাৰ কাৰ্যসূচী আৰু নথি পত্ৰ প্ৰস্তুতকৰণ সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰ অধীনত গছপুলি ৰোপণ অভিযান, ক্ষেত্ৰভিত্তিক গাঁও পৰিদৰ্শন, জনশুনানি তথা অভিযোগ নিষ্পত্তি, স্বাস্থ্য শিবিৰ, প্ৰতিষেধক প্ৰদান শিবিৰকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। মৰিগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ত আজি এই অভিযানৰ শুভাৰম্ভ কৰা হয়। অভিযানৰ অধীনত অহা 25 মে'লৈকে ভালেমান সজাগতা আৰু কল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অভিযানৰ অংশ হিচাপে ৰক্তদান শিবিৰ, স্বাস্থ্য শিবিৰ আৰু গছপুলি ৰোপণ অভিযান ৰূপায়ণ কৰা হ'ব। যোগ্য হিতাধিকাৰীসকলক বিভিন্ন সুবিধা প্ৰদানৰ বাবে জিলাখনৰ 4টা উন্নয়নখণ্ড কপিলি, মায়ং, ভূৰবন্ধা আৰু ভূৰাগাঁৱৰ 68খন জনজাতীয় গাঁও শিবিৰ মুকলি কৰা হ'ব। গোৱালপাৰা জিলাৰ আমজংঘাত আজি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত দুধনৈ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। জিলাখনৰ ৰংজুলি, দুধনৈ, শ্ৰী সূৰ্যগিৰি, পাইকান, বালিজানা আৰু লক্ষীপুৰ উন্নয়নখণ্ডত অভিযানৰ কাৰ্যসূচী লোৱা হ'ব। দৰং জিলাতো আজি জন ভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত উদ্বোধনী অনুষ্ঠানত উন্নয়ন আয়ুক্ত দেৱজিৎ বৰুৱাই কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে। অভিযানৰ অধীনত স্বাস্থ্য, শিক্ষা, পুষ্টি, সামাজিক সুৰক্ষা, বিশুদ্ধ খোৱা পানীৰ যোগান, জীৱিকা সৃষ্টিৰ সুযোগ আদিত গুৰুত্ব আৰোপ কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আজি গুৱাহাটীত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰা হয়। কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আজি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰকল্পত আয়োজিত অনুষ্ঠানত 132গৰাকী কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰা বিদ্যালয়সমূহৰ অধ্যক্ষসকলকো এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা আৰু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া দিগন্ত বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। সম্ভাব্য বিমান আক্রমণের সময় লবলগীয়া সাবধানতামূলক ব্যবস্থাসমূহৰ ওপৰত সজাগতা সৃষ্টির লক্ষ্যে কাইলৈ সন্ধিয়া উত্তর লক্ষিমপুর নগৰত জরুরীকালীন অনুশীলনের ব্যবস্থা করা হৈছে। জিলায়ুক্ত আদিত্য বিক্ৰম যাদবে জারি করা জাননী অনুসৰি কাইলৈ সন্ধিয়া 6:15 ভিতৰত এই প্রস্তুতিমূলক আখৰা কৰা হ'ব। পুনৰ পঢ়িছো, 6:15 পৰা 7:15 ভিতৰত এই প্ৰস্তুতিমূলক আখৰা কৰা হ'ব। সেয়েহে সময়ছোৱাত বিপদ সংকেত বাজি উঠাৰ লগে লগে সকলো লাইট দুমুৱাই দি পুনৰ চাইৰেন বাজি নুঠালৈকে অঞ্চলটো আন্ধাৰ কৰি ৰাখিবৰ বাবে জিলা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে। এই প্ৰস্তুতিমূলক আখৰা সফল কৰি তুলিবৰ বাবে জিলা প্ৰশাসনে লক্ষীমপুৰবাসীৰ সহায় সহযোগিতা কামনা কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ত 3 মাহ ধৰি চলি থকা পৰ্যটন আৰু আতিথ্য ব্যৱস্থাপনা শীৰ্ষক পাঠ্যক্ৰমৰ আজি সামৰণি পৰে। বিশ্ববিদ্যালয়খনৰ মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকৰ তত্বাৱধানত সম্পন্ন হোৱা এই পাঠ্যক্ৰমৰ আজি সামৰণি অনুষ্ঠানত 19 গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ দীপজ্যোতি ৰাজখোৱা, অধ্যাপিকা ডক্টৰ স্বপ্নালী বৰাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2026-27 শৈক্ষিক বৰ্ষৰ 9ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়নৰ অন্তিম তাৰিখ 24 মেলৈ বৃদ্ধি কৰিছে। এই সন্দৰ্ভত আজি পৰিষদৰ 1 নম্বৰ সংমণ্ডলৰ যুটীয়া সচিবে অধিসূচনা জাৰি কৰে। সেই অনুসৰি 30 মে পৰ্যন্ত বিদ্যালয়সমূহে পঞ্জীয়ন মাচুল জমা দিব পাৰিব। নিৰ্ধাৰিত সময়ত সকলো বিদ্যালয়ক ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। পৰৱৰ্তী সময়ত পঞ্জীয়নৰ সময় বৃদ্ধি কৰা নহ'ব বুলিও অধিসূচনাত উল্লেখ কৰা হৈছে। IPL ক্রিকেট প্রতিযোগিতাত আজি চেন্নাইৰ এম এ চিদম্বরম ষ্টেডিয়ামত হবলগীয়া এখন খেলত চেন্নাই সুপাৰ কিংস সানরাইজার্স হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। সামৰাৰ পূৰ্বে এতিয়া প্ৰথম বাতৰিকেইটা পুনৰ এবাৰ। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ অহা 28 মেত জামিনৰ ৰায়। জনজাতীয় লোকসকলৰ কল্যাণৰ লক্ষ্যৰে বিভিন্ন জিলাত জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। আমাৰ এতিয়া বাতৰি মানে পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
4: FM বেণ্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়োৱা হৈছে কৃষক বাণী।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ কৃষকৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী।
1: প্ৰিয় শ্ৰোতা, কুঁহিয়াৰ এবিধ ভাল উপাৰ্জন পাব পৰা খেতি, কিন্তু এই খেতি কৰিবলৈ এই বিষয়ে এটা ভাল ধাৰণা থাকিব লাগিব। আজি আপোনালোকক কুঁহিয়াৰ খেতিৰ বিষয়ে কৰা এটি আলোচনা শুনাবলৈ লৈছোঁ। ইয়াত আমাৰ লগত ভাগ লৈছে পাখিমৰীয়াৰ কৃষক শ্যামসুদ্দিনে।
0: প্ৰিয় শ্ৰোতা, অসমৰ কৃষিৰ জগতখন বৰ বিশাল। বহু কৃষকে যিবোৰ খেতি কৰে সেই খেতিবোৰৰ উৎপাদনৰ সৈতে তেখেতসকলৰ জীৱন জীৱিকা ধুনীয়াকৈ চলি যায়। ক'বলৈ গ'লে আমাৰ ইয়াত নোহোৱা খেতি নাইয়েই, প্ৰায় সকলোবোৰ খেতি আমাৰ ইয়াত হয়। আমাৰ ইয়াত হোৱা এক ধৰণৰ খেতি হ'ল কুঁহিয়াৰ খেতি। এতিয়া কুঁহিয়াৰ খেতি কৰিবৰ কাৰণে সাধাৰণতে বহু লোকৰ প্ৰয়োজন হয় বা বেছি শ্ৰমৰ প্ৰয়োজন হয় বুলি আমাৰ এটা কথিত কথা আছে। বহু লোকে কিন্তু এতিয়াও কুঁহিয়াৰ খেতি কৰি আছে আৰু ভাল ধৰণেৰে বা উন্নত পদ্ধতিৰে কৰি পেলাই লাভৱানো হৈছে। যদিও বা বহু ক্ষেত্ৰত কুঁহিয়াৰ খেতিৰ পৰিমাণটো কমিছে, তথাপিও দুই এজন কৃষকে কিন্তু খুব ভাল ধৰণেৰে এই খেতি কৰি আছে। আজি আমি তেনেকুৱা এজন কুঁহিয়াৰ খেতি কৰা কৃষকক আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ। তেখেত হ'ল পাখিমৰীয়াৰ শ্যামসুদ্দিন।
2: নমস্কাৰ।
0: নমস্কাৰ। পোনপ্ৰথমেই মই আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু আপোনাৰ যিটো কৃষি কৰ্ম, আমি ইতিমধ্যে শুনামতে আপুনি অনবতে কৃষিৰ লগতেই লাগি থাকে, বিভিন্ন ধৰণৰ খেতিয়েই আপোনাৰ জীৱন।
2: হয়, খেতিয়ে মোৰ জীৱন।
0: গতিকে সেই কথাখিনিকে আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। আৰু আমাৰ যিসকল শ্ৰোতা আছে, যিসকল কৃষক বন্ধু আছে, তেখেতসকলে যাতে এই কথাখিনি শুনি আপোনাৰ পৰা দুটা কথা শিকিব পাৰে, সেইটোৱেই আমাৰ উদ্দেশ্য বা লক্ষ্য। গতিকে পোনপ্ৰথমেই মই আপোনাক এই কথাটো সুধিব খুজিছোঁ যে আপুনিতো খেতি খুব ভাল পায়।
2: হয়।
0: কেতিয়াৰ পৰা ভাল পায় আৰু কেতিয়াৰ পৰা কৰি আছে?
2: মই আপোনাৰ 99ত হায়াৰ ছেকেণ্ডেৰী ক্লিয়াৰ কৰিলোঁ।
0: হয়।
2: তাৰপিছত ডিগ্ৰী দুবছৰ পঢ়িলোঁ। পঢ়িলোঁ, ডিগ্ৰী ক্লিয়াৰ নহ'ল, অলপ অসুবিধাৰ কাৰণে ডিগ্ৰীটো মোৰ ক্লিয়াৰ নহ'ল। তাৰপিছৰ পৰাই ধৰি মই খেতিত আৰম্ভ, বৰ্তমান তাৰিখলৈকে একাধিক কমে মোৰ খেতি চলিয়ে আছে।
0: মানে ধৰক যোৱা 25-26 বছৰ ধৰি
2: চলিয়ে আছে,
0: খেতি চলি আছে। তাৰ আগেও চাগে আপুনি
2: খেতি তেতিয়া দেউতাৰ লগত মানে ধৰক গৈছোঁ যদি নিজস্বভাৱে কোৱা নাই। এতিয়াও ধৰক দেউতা, আমি জইণ্ট ফেমিলি হিচাপে আছোঁ, মোৰ ভাই এটা আছে, আমি জইণ্ট ফেমিলি হিচাপে খেতি কৰোঁ। কিন্তু এতিয়া দেউতা ধৰক অৱসৰ নিচিনা হৈছে, বুঢ়া হৈ আহিছে এতিয়া। এতিয়া দেউতাই নকয়, ধৰক খেতিখিনি প্ৰায় নিজেই চম্ভালিবলগীয়া হয়।
0: দেউতাই জনা কথাখিনি আপোনালোকক
2: জনাই দিয়ে, সেইমতে আমি ধৰক খেতি কৰি আছো। তাতো আজি ধৰক আগৰ যিটো পদ্ধতি হৈছিল, এতিয়া পদ্ধতিবিলাক অলপ বেলেগ প্ৰকাৰ, বিজ্ঞান পদ্ধতি হৈছে,
0: সুকীয়া হৈছে।
2: হয়।
0: আৰু আগতকৈ ধৰক এতিয়া কষ্টৰ পৰিমাণটো অলপ
2: কমি আহিছে।
0: সাধাৰণতে কুঁহিয়াৰ খেতি বুলি ক'লে সাতপো থাকিব লাগে বুলি এটা কথা এটা আছিলে,
2: সাতপো বাৰনাতি তেহে কৰিবা কুঁহিয়াৰ খেতি, এনেকুৱা এটা শ্লোক আছিল,
0: যোজনা এটা আছিল।
2: কিন্তু আজি যুগত সেইটো ধৰক তেনেকুৱাটো সাতপো বাৰনাতি নাই।
0: নাই নাই।
2: হয়।
0: আৰু আমাৰ পৰিয়ালবিলাক এতিয়া বহুত সৰু
2: হৈছে
0: আৰু বহু মানুহ অন্যান্য কামলৈও গুচি গৈছে। আগে ধৰক সকলো মানুহে খেতিৰ লগত জড়িত আছিলে, প্ৰত্যেকজন মানুহে খেতিৰ লগত জড়িত আছিলে। কিন্তু এতিয়াৰ সময়ত খেতিৰ বাহিৰেও অন্যান্য কিছুমান কাম আছে বা বহুত ধৰণৰ সৰু সুৰা উদ্যোগ হৈছে, বহু মানুহে চাকৰিও কৰিছে, এনেধৰণে বাৰু সেইধৰণে ব্যস্ত হৈ পৰিছে। তথাপিও যা হওক, কুঁহিয়াৰ খেতি আপোনালোকে কৰি আছে আৰু আপুনি একেবাৰে সৰুৰ পৰাই কুঁহিয়াৰ খেতি বা খেতি বাতি যিকোনো ধৰণৰ খেতি বাতি আপুনি আপোনাৰ দেউতাৰ পৰা শিকিছে আৰু তাৰপিছত লাহে লাহে যেতিয়া আপুনি পঢ়া শেষ কৰিলে বা জীৱনৰ দ্বিতীয়টো ঢাপলৈ আপুনি গ'ল, সেইখিনিৰ পৰাই আপুনি খেতিৰ লগত জড়িত হৈ আছে আৰু আজি পৰ্যন্ত আপুনি ধুনীয়াকৈ খেতিৰ লগতে চলি আছে। নহয়নে বাৰু? আপোনাৰ জীৱন জীৱিকাৰ একমাত্ৰ উপায় হৈছে
2: খেতি।
0: নহয়নে বাৰু? এতিয়া এই যিটো কুঁহিয়াৰ খেতি, কুঁহিয়াৰ খেতিটোৰ পৰা আচলতে কেনেকুৱা ধৰণৰ লাভ পাব পাৰে?
2: কুঁহিয়াৰ খেতিটোৰ পৰা মানে ধৰক আপোনাৰ জেনেৰেলি যদি আমি এক বিঘা মাটি ধান খেতি বুলি কওঁ, খুব বেছিটো বেছি বিশ মোন
0: ধান
2: আমি থলুৱা ধৰক, ধৰক সেই হিচাপত যদি আমি কুঁহিয়াৰ কৰা যায় তেতিয়াহ'লে
0: 20 মোন 22 মোন যদি
2: ধান খেতিহে পালোঁ,
0: ধৰক সেই মাটিডৰাত তাৰমানে 15,000 টকা উপাৰ্জন হয়।
2: হয়।
0: নহয় নাই বাৰু, পোন্ধৰ হাজাৰমান টকা মানে মই এটা কৈছো, 22 মোন ধান হলে 15,000 টকা পাব, নহয় নাই বাৰু, তাত খৰচ আছে,
2: খৰচ আছে,
0: খৰচো ধৰক 4,000 টকা খৰচ থাকিব, নহয় নাই, গতিকে 10-11,000 টকা এটা ধান খেতিত পায়। আৰু কুঁহিয়াৰত,
2: কুঁহিয়াৰ ধৰক এতিয়া আপুনি একেবাৰে কম সেই এক বিঘা মাটিৰ কথা কৈছো, মানে যি বাম চেনেকীয়া মাটি, ধৰক পানী নৰোৱা মাটিৰ কথা কৈছো মই, হাতী মাটি ধৰক আপুনি, কিন্তু সেই একেডৰা মাটিত যদি আপুনি কুঁহিয়াৰ খেতিটো কৰে, পাৰ বিঘাত 50 টিং আহিল,
0: 50 টিং
2: আহিব ধৰক, আমি টিং হিচাপে দেই, এইটো আমাৰ কিলো হিচাপে বিক্ৰী নহয়, আমাৰ ধৰক টিং হিচাপে বিক্ৰী হয় গুৰটো,
0: যিবিলাক জেৰত ভৰাওঁ,
2: হয় 50 টিং ধৰক মিঠৈ আহিল, তেতিয়াহ'লে আমি ধৰক মাৰ্কেটত যেতিয়া আপুনি পাৰ টিং 1,000 টকা ধৰক, এতিয়াতো লয়েষ্ট 950 পা ধৰক একে 1,200-1,300লৈকে আছে, আমাৰ জেনেৰেলি যিটো মিঠৈ হয়
0: গড় হিচাপত যদি আমি
2: 1,000 টকা ধৰি লওঁ, তেতিয়া আমি 50,000 টকা এটা পালোঁ,
0: 50,000
2: হয়,
0: আৰু তাত খৰচো থাকে নহয়,
2: খৰচ আছে, খৰচ আছে, আপোনাৰ ধৰক সাৰ সুৰ মৰা কথা আছে, হাল বোৱা, আজিকালিতো ধৰক ট্ৰেক্টৰেই চব হ'ল, নহয় ট্ৰেক্টৰত একেবাৰে কম ধৰক আপুনি 4 চাহ মাৰিলে, তেনেকে ধৰক 4-5 চাহ ভালকে মাৰিব লাগে, তেনেকে মাৰি ধৰক ট্ৰেক্টৰ খৰচ,
0: ট্ৰেক্টৰ প্ৰায় 2,000 টকা ট্ৰেক্টৰত গ'ল,
2: হয় হয় হয়, তাৰপৰা আপোনাৰ চিকুণোৱা লাগিল আপোনাৰ তেনেকে ধৰক 3,000 টকা লাগি যায়,
0: 5,000
2: তাৰপিছত আপোনাৰ ধৰক চিকুণাওতে উপমোৱা বুলি কোৱা হয়, যিটো ধৰক আমি কুঁহিয়াৰটো যেতিয়া ডালটো ৰুই যোৱা যায় জেনেৰেলি, এই ডালটো ৰুই যাওঁতে ধৰক আপুনি চাহ মাটিটোত ৰুই গ'ল, আৰু ৰুই যাওঁতে আপোনাৰ ধৰক গছক দিয়া হয়, পুলিটো ৰোঁতে এটা হেঁচা দিয়া হয়, সেই হেঁচাটো ধৰক আকৌ গুচাই চিকুণাই, সেইটো কৈ চিকুণাই দিয়া হয়, মাটিটো আঁতৰাই দিয়া হয়, আৰু কোৰ মাৰিব মাজৰ যিটো ঢাপ থাকে এই ডিলাটোত ধৰক আপোনাৰ কোৰ চোৰ মাৰিবৰ কাৰণেও মানুহ লগোৱা হয়, তেনেকে ধৰক 2 মানুহ লাগে বা 3 মানুহ এটা প্ৰয়োজন হয়, আৰু ধৰক চিকুণোৱা মানুহ লাগে, সেইকেইজনেও ধৰক তেনেকে আপোনাৰ 1,200 টকা লাগে, তাৰপিছত আপোনাৰ গালমৰা আছে, পোতা আছে, এইখিনি ধৰক আপোনাৰ জেনেৰেলি মানুহৰ দ্বাৰা হৈ গ'ল, তাৰ উপৰি ধৰক আপোনাৰ যদি
0: মানে সেইখিনিতো আকৌ আৰু 2,000 টকা লাগে, তাৰমানে আগৰ 5,000-7,000
2: তাৰপিছত ধৰক আপুনি কিখন কীটনাশক দ্ৰব্য মাৰিব লাগিব, আছেতো আপোনাৰ ধৰক কুঁহিয়াৰ খেতিটো বুলি কওঁতে কীট পতংগ কিছুমান আছে আহে, তাৰ উপৰি আপোনাৰ ঘাঁহ জাতীয় কিছুমান গছ গজি যায়, সেইখিনি আপুনি আজিকালি বিজ্ঞান পদ্ধতিত ধৰক চাফা কৰিবলৈ যাওঁতে আপুনি ধৰক মানুহ নলগায়ো
0: কৰিব পাৰে,
2: পাৰে মেডিচিন আছে, মেডিচিনটো আপুনি ধৰক যাতে পুলিটোত নপৰে তেনেকৈ আপুনি ছেভ কৰি ধুনীয়াকৈ আপুনি ঘাঁহখিনিত মাৰি দিলে ঘাঁহখিনি মৰি গ'ল, তাৰমানে মানুহৰ যিটো শ্ৰমিকৰ যিটো খৰচ
0: সেইটো
2: কমি আহিল, হয় সেইটো কমি আহে, আপুনি সেইফালৰ পৰা ধৰক আপোনাৰ য'ত ধৰক আপোনাৰ আকৌ 2,000 টকা খৰচ, তাত আপুনি খুব বেছি 500 আপোনাৰ ধৰক সেইখিনি কাম হৈ যাব যদি আপুনি নিজে কষ্ট কৰিম বুলি ভাবে, হয়,
0: তাৰপিছত
2: কুঁহিয়াৰ কটা আছে, হয় আপোনাৰ ধৰক টিং লাগিল, তেনেকে কওঁতে মেলোতে ধৰক আধা ৰৈগে, ধৰক 25,000 টকা গুচি যায়গে, টিং কিনা
0: 25,000 গুচি যায়,
2: 25,000 যায়গে, আপোনাৰ ধৰক হেৰি হয় ন, মানুহ আপোনাৰ ধৰক 2 মানুহে পেৰিলে 1 মাহ লাগি গ'ল, এজন এজন মানুহ 8,000-16,000 এনেকৈ কওঁতে ধৰক 20-25,000 যায়গৈ, 25,000 ৰৈগৈ, 50,000 পালে আপুনি,
0: তথাপিও আপুনি যিটো এটা ধৰক ধাৰণা আমাক দিছে যে ধান খেতি কৰিলে আমি 15,000 পাওঁ, তাত ধৰক 4-5,000 টকা খৰচ থাকে, 10,000 টকা থাকে, আৰু কুঁহিয়াৰ কৰিলে 50,000 পাওঁ, কিন্তু তাত 20-25,000 টকা খৰচ হৈ যায়, 25,000 থাকে,
2: ধৰক 20,000 যায়গৈ, মানুহে দুনুৱে লৈ 1 মাহ আকৌ ধৰক লাগি যায়,
0: হয় হয়, গতিকে আমি যদি এনে থুলমূল এটা কথা চাওঁ তেতিয়াহ'লে আমাৰ ধান খেতিৰ তুলনাত 3 গুণ প্ৰফিট,
2: প্ৰফিট আছে,
0: 3 গুণ প্ৰফিট, আকৌ কুঁহিয়াৰত আৰু এটা লাভ হয়, সেইটো হ'ল আমাৰ প্ৰথমতে আপুনি কুঁহিয়াৰ দৰা ৰুলে, তাৰ পৰা আপুনি উৎপাদনটো পাই গ'ল, পিছৰ বছৰ যেতিয়া কুঁহিয়াৰ দৰা কৰা হ'ব তেতিয়া সেইখিনি মূঢ়া কুঁহিয়াৰ হিচাপে থাকি যাব, খৰচটো নাথাকে,
2: আপোনাৰ ধৰক যিটো খৰচ সেইটা ৰোৱাৰ যিটো হাল বোৱা ট্ৰেক্টৰ, তাৰ উপৰি আপোনাৰ চিকুণোৱা পোতা বা এই কিছুমান যিটো ধৰক খৰচা আছে সেইটো খৰচা কমি যায়, তেতিয়া অলপ আগতে মই আপোনাক কৈছিলোঁ ধৰক মেডিচিন যে ইউজ কৰে, অইনে কি কৰে মই নাজানো দেই, মোৰ ক্ষেত্ৰত ধৰক মই বিশেষতে আপোনাৰ কুঁহিয়াৰ যিটো ধৰক কুকুমুটা হওক, আমি জেনেৰেলি কওঁ যিটো কুকুমুটা বা শাকজাতীয় যিবিলাক গছ হয় সেই গছটোত আমি হেৰি মাৰি দিওঁ, ঔষধ মাৰি দিওঁ, আপোনাৰ উইডনেছ বুলি এটা আপোনাৰ সাৰৰ দোকানত ক'লে আপোনাৰ পেকেট দি দিয়ে যে কুঁহিয়াৰত মাৰিব লাগে, ঘাঁহ শাকজাতীয় কিছু গছ গজিছে, তেতিয়া আপোনাক সেই ঔষধটো দি দিয়ে, সেই ঔষধটো আপুনি ধৰক 16 লিটাৰ পানীত 80 গ্ৰাম বা 90 গ্ৰামমানৰ ভিতৰত আপুনি ঔষধটো ইউজ কৰিলে, ইউজ কৰি আপুনি ধুনীয়াকৈ যদি বতৰ খৰাং বতৰ চালে চাই পেলাই মাৰি দিয়ক, তেতিয়াহ'লে সেই ঘাঁহটো মৰি গ'ল, আপোনাৰ মানে শ্ৰমিকৰ যিটো খৰচা সেইটো কমি আহিল,
0: কমি আহে.
2: অঁ, সেইফালে পৰা আপুনি ধৰক মিঠৈটো আপোনাৰ জেনেৰেলি ধৰক যদিও 50 টিং পাইছে, কেতিয়াবা এনেকুৱা হৈ যায় বতৰৰ বিশেষত আপোনাৰ ধৰক ভাল বতৰ পৰি গ'ল, বৰষুণ চৰষুণৰ সুবিধা হৈ গ'ল, আপোনাৰ তেতিয়া আপোনাৰ হয়তো আগতকৈ আপোনাৰ ধৰক মুহাত বাঢ়িহে যায়, বাঢ়ি গৈছে. তেনেকুৱা ধৰক মোৰ হৈছে, এবছৰ আপোনাৰ 1 বিঘা মাটিত আমি আপোনাৰ 50 টিং পালোঁ, কিন্তু মুহা ক্ষেত্ৰত 62 টিং পাই গ'লোঁ, হয়নে?
0: তাত খৰচো অলপ কমিল,
2: খৰচো কমিল, প্ৰডাকশ্যনটো বাঢ়ি গ'ল. আকৌ সেই খেতিটো আপুনি 3 বছৰলৈকে ৰাখি, আমাৰ জেনেৰেলি আমাৰ তাত ধৰক আপুনি 3 বছৰলৈকে ৰাখিব পাৰিছোঁ, এইবাৰ আকৌ ৰখা হৈছে. এনেকৈ মই যোৱাবাৰ তেনেকৈ আপোনাৰ ধৰক 3 বছৰীয়া 2 বছৰীয়া যিটো মুহা, আগে বছৰ মুহা 2 বছৰ, নেক্সটৰ বছৰত আপোনাৰ 8 টিং আহিছে, 8 টিং আহিছে যিটো মোৰ খৰচটো কমি আহিছে,
0: একোৱেই কৰিবলগীয়া নাই.
2: অঁ, নাই আৰু, ধৰক সেই সাৰকণ মাৰি দিলোঁ আৰু ঔষধকণ মাৰি দিলোঁ, বাছ সেইখিনিয়ে হৈ গ'ল. মানে খৰচৰখিনিটো বহুতখিনি কমি আহে, আপোনাৰ হেৰিটো বাঢ়ি যায়, উৎপাদনৰ হেৰিটো বাঢ়ি যায় আৰু.
0: এতিয়া তাৰপিছত আহোঁ, যিহেতু আমাৰ সকলোবিলাক খেতি বাতি এতিয়া উন্নত ধৰণৰ হৈছে, আপুনিও উন্নত ধৰণেৰে কৰাৰ কথাও কৈছে, এতিয়া ইয়াৰ যিবিলাক জাত আছে সেই জাতবিলাক কেনেকুৱা জাত বা ক'ৰ পৰা লয় আপোনালোকে?
2: এতিয়া জাতটো আমি ধৰক অফিচিয়েলি হয় এগ্ৰিকালচাৰ অফিচৰ পৰাও পোৱা যায়, আমি ধৰক আগৰ পুৰণা দেউতাহঁতৰ যিটো আছিল দুৰিয়া কুঁহিয়া বুলি কয়,
0: দুৰিয়া কুঁহিয়া অলপ মোটা হয়,
2: মোটা হয় হয়, কিছুমানে লোহা টাংকা কয়, আকৌ পিউজি কয়, এনেকুৱা ধৰক বহুত জাতৰ আছিল. আজিকালি আকৌ জাপানী বুলিও কয় কিছুৱে, 99 এই কুঁহিয়াটো অফিচিয়েলি কুঁহিয়া, কিন্তু দেই আগৰ পুৰণা বীজৰ নহয় এই কুঁহিয়াটো, যথা মানে আজিকালি মানুহে এই কুঁহিয়াটো কৰা হ'ল, কুঁহিয়াটো কোমল হয় আৰু গুড়টো মানে বিশেষ বেছি ভাল হয়, এইটো কাৰণে এই কুঁহিয়াটো ধৰক অলপ আপুনি ধৰক আগৰ যিটো দুৰিয়া কুঁহিয়া কৈ আছিলোঁ সেই কুঁহিয়াটো যিমানটো কষ্ট হয় কিন্তু এই কুঁহিয়াটোত কষ্ট পৰিমাণটো বহুত কম, বতৰ বেছি পৰিমাণ হ'লেও সি খুব হোৱাত চান্স থাকে. এইটো কুঁহিয়া আমি ধৰক এগ্ৰিকালচাৰ অফিচৰ পৰাই পাওঁ 20টো, আৰু এবছৰ লৈ গ'লে সি ধৰক
0: আৰু
2: থাকিয়ে যায়, বহুত বছৰলৈকে থাকি যায়, যেতিয়ালৈকে আপুনি কুঁহিয়াৰ কৰিম বুলি ভাবে আপুনি ভাল ভাল চাই কুঁহিয়াৰটো ৰাখি গ'ল, সেই হিচাপে 20টো আপুনি ধৰক ৰুই গৈ থাকিল. আকৌ ধৰক অফিচাৰ দৰকাৰ নাই, এগ্ৰিকালচাৰ পৰা নিয়াৰ কোনো দৰকাৰ নাই, নিজৰ 20টো থাকে যেতিয়া.
0: আৰু এটা কথা আপোনাৰ পৰা জানি লওঁ, যে এই যে কুঁহিয়াৰৰ যিটো বীজ বা যিটো আগ আমি ৰাখোঁ, সেইটোত এটা কথা মই দেখিছোঁ যে আগতে সাধাৰণতে আমি দেখিছিলোঁ যে কুঁহিয়াৰবিলাক যেতিয়া মানুহে কাটে তেতিয়াহ'লে কুঁহিয়াৰজোপাৰ প্ৰত্যেকডাল কুঁহিয়াৰৰ পৰা আগটো ৰাখি যায়,
2: হয় হয়,
0: আৰু সেই আগটো প্ৰথমতে পচাই ৰাখে, মানে অলপ সেমেকা ঠাইত তাক ধৰক পোলা কৰি বা এনেকৈ ৰাখি ওপৰত কিবা দি পেলাই যাতে শুকাই নাযায় আৰু সেইধৰণে ৰাখি থয়, কাৰণ কটাৰ পৰা আকৌ ৰোৱালৈকে মাজত এটা সময় থাকে, 1-1.5 মাহ সময় এটা থাকি যায়, নহয়নে বাৰু? তেনেকৈ ৰাখে, কিন্তু বৰ্তমান সময়ত দেখিছোঁ গোটেই কুঁহিয়াৰডালেই টুকুৰা টুকুৰাকৈ দি পেলাই তেনেকৈও
2: ৰোৱে
0: ৰোৱে, নহয়নে? কোনটো পদ্ধতি ভাল বা আপোনালোকে কোনটো কৰে?
2: আমি ধৰক যিটো আগৰ যিটো পদ্ধতি আপুনি যে ক'লে, আমি মানে ক'বলৈ গ'লে এবাৰ তেনেকুৱা ডাল কুঁহিয়াৰ ৰুইছিলোঁ কিন্তু আমাৰ ৰোৱা পদ্ধতিটো নহ'ল, সেইটো কাৰণে আমাৰ বহুত মানে মৰি গ'ল, পিছত খাজিবলগীয়া হ'ল, মানে আকৌ আগ আনি পেলাই আমি খাজিছোঁ। জেনেৰেলি ধৰক আমাৰ গাঁও এৰিয়াবিলাকত আজিকালি আগৰ যিটো পদ্ধতি সেইটো পদ্ধতিয়ে অৱলম্বন হৈ আছে, মানে ধৰক কুঁহিয়াৰ আগটো কাটে, কাটি পেলাই বস্তাত ভৰাই, বস্তাত ভৰাই পানীত 24 ঘণ্টা ডুবাই ৰাখে, তাৰপিছত গাপ দিয়ে, ধৰক 10-15 দিনত সেই গজালিটো আহি যায়, বাছ ৰুই দিয়ে, ডাল হিচাপে আমাৰ তাত থৈ নিদিয়ে, বুজিছেনে? ডাল হিচাপে ৰখা নহয়, তেনেকে আগৰ যিটো পদ্ধতি সেই ধৰক কুঁহিয়াৰ ৰোৱা পদ্ধতিটো একে আছে, কিন্তু ধৰক মাটিত আগৰ ধৰক গোবৰ সাৰেই ব্যৱহাৰ কৰিছিল মানুহে, ইউৰিয়া হওক, ডিএপি হওক, ছুপাৰ হওক, পটাচ হওক ব্যৱহাৰ কৰা নাছিল, আজিকালি যেনিবা সেইবিলাক ব্যৱহাৰ কৰিছে বা কুঁহিয়াৰত ঔষধ পোক লাগিছে তাত ধৰক থাইডেন হওক কিবা কিবি এনেকুৱা ধৰক যিবিলাক কীটনাশক দ্ৰব্য আছে তেনেকুৱাবিলাক ব্যৱহাৰ কৰি ধৰক আজিকালি এইটো তেনেকুৱা চলি আছে।
1: শ্ৰোতাই কুঁহিয়াৰ খেতিৰ বিষয়ে কিছু কথা শুনিলে। এইবাৰ আহিছোঁ আজিৰ কৃষক শিতানলৈ। আজিৰ আমাৰ কৃষক বন্ধুগৰাকী হ'ল বৰকলাৰ ভগৱান সিং। মীনপালক এইগৰাকী কৃষকৰ লগত হোৱা কথা বতৰা শুনোৱা হওকচোন।
0: প্ৰিয় শ্ৰোতা, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ মাছৰ সম্পৰ্কে কিছু কথা। আৰু আমি জানো যে এই যিটো বাৰিষাকাল এতিয়া সমাগত, আৰু বাৰিষাকালত আমাৰ খাল ডোং এইবিলাকত পানী উভৈনদী হৈ পৰে, আৰু পানীৰ যিটো যিহেতু আমাৰ ইয়াত প্ৰাচুৰ্যতা আছে বা যথেষ্ট পৰিমাণে থাকে, গতিকে মাছৰো ইয়াত উৎপাদন যথেষ্ট ভাল হয় বা মাছো যথেষ্ট পৰিমাণে আমাৰ ইয়াত পোৱা যায়। আৰু আমাৰ অসমত বিশেষকৈ ক'ব গ'লে 99% মানুহেই চাগে মাছ খায় আৰু সেয়েহে মাছৰ এটা ভাল চাহিদা আছে। মাছ পালনৰ জৰিয়তে আমি কৃষকসকলে আমাৰ আৰ্থিকভাৱে এটা স্বচ্ছল জীৱন যাপন কৰিব পাৰোঁ যদিহে বিজ্ঞানসন্মতভাৱে বা প্ৰণালীবদ্ধভাৱে সেই মাছটো আমি পালন কৰোঁ। এতিয়া মাছ পালন কৰিবলৈ হ'লে বিভিন্ন ধৰণৰ কিছুমান ব্যৱস্থা থাকে, বিভিন্ন ধৰণৰ প্ৰণালী থাকে, কোনটো ধৰণেৰে কৰিম, কেনেকৈ কৰিম, এই কথাখিনি জানি ল'লেহে আমি কৰিব পাৰিম। আজি আমি এই কথাখিনিকে পাতিবৰ কাৰণে আমাৰ ইয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ বৰকলাৰ এজন প্ৰগতিশীল মাছপালক ভগৱান সিং। নমস্কাৰ।
3: নমস্কাৰ ছাৰ।
0: পোনপ্ৰথমেই মই আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আপোনাক মই ইতিমধ্যে কোৱাৰ দৰে যে মাছ পালনটো কি ধৰণেৰে আমি ব্যৱসায়িকভাৱে লাভান্বিত কৰি তুলিব পাৰোঁ বা লাভৰ মুখ আমি দেখিব পাৰোঁ আৰু কেনেকৈ আপুনি কৰি আছে এই কথাখিনি আপোনাৰ লগত পাতিম।
3: হয়
0: হয়। পোনপ্ৰথমে মই জানি লওঁ যে আপুনি যে মাছৰ কাম কৰি আছে, হয়নে বাৰু? কিমান দিনৰ পৰা কৰি আছে?
3: মোৰ আজি প্ৰায় ফিচাৰী খণ্ডত 4-5 বছৰ হ'ল। দুটা ফিচাৰী আছে মোৰ, প্ৰায় 3.5 বিঘা মাটিত ফিচাৰী। হয়, ফিচাৰীৰ পাৰবিলাক চাফা কৰি ৰখা হয় আৰু পোনা দিয়াৰ সময় ইতিমধ্যে হৈ গ'ল।
0: পোনা দিয়াৰ সময়?
3: হয়, পোনা দিয়াৰ সময় হৈ গ'ল। পোনা আনো মই জাগীৰোডৰ পৰা, 49 বছৰ পোনা পোৱা যে জাগীৰোডত, জাগীৰোডৰ পৰা আনো মই বিকেট। আমাৰ ঢেকেৰা মাছ বুলি যে কয় বিশেষ কাটলা, তাৰপিছতে ডাঙৰ হয় মানে এইটো গ্ৰাছ কাপ, আৰু আছে ৰূপচন্দা, আৰু এইটো দিয়া হয়

0: মাছটো সেইবিলাকৰ লগত তাৰ পৰা আনো
1: কোনা
0: হয় কমন কাৰ্প। তাৰপিছতে সেইমতে মই তেওঁলোকক খাদ্য দিওঁ, চিপি আৰু খলিহত বেছি ইউজ কৰোঁ, খলিহত মানে ভাল প্ৰডাকশ্যন হয়। লোকেল মাছৰ ভিতৰত তাৰ মোৱা পুঠি আৰু চেলকনা এইবিলাক আছে,
1: এইবিলাক আছে
0: যথেষ্ট।
1: যিবিলাক ধৰক আমাৰ স্থানীয় মাছ যিবিলাক আছে সেই মাছবিলাক আপুনিতো চাগে দিবলগীয়া হোৱা নাই, নিজাকৈ হৈ আছে, আৰু সেই মাছবিলাক আপুনি বেচিবও পাৰে চাগে,
0: বেচিব পাৰোঁ হয়,
1: যেতিয়া মাছ মৰাৰ সময় হয় তেতিয়াহ'লে বেচিবও পাৰে।
0: হয়,
1: এতিয়া মাছৰ ক্ষেত্ৰত এটা কথা আছে, মাছটো কিন্তু সাধাৰণতে এবছৰীয়া খেতি, ইয়াক কিন্তু বহুত সময়ত আমি কি কৰিব পাৰোঁ, তিনিমাহৰ মূৰে মূৰেও উঠাব পাৰোঁ বা ছমাহৰ মূৰতো উঠাব পাৰোঁ, তেনেকুৱা কিছুমান ব্যৱস্থা থাকে, বা সেইধৰণে যদি কৰোঁ সেইটো আগতীয়াকৈ কিন্তু আমি এটা পৰিকল্পনা কৰি ল'ব লাগিব। কিন্তু তথাপিও আমাৰ সাধাৰণতে কৃষকসকলে যিটো ধৰণেৰে কৰে সেই ধৰণটোৰ ভিতৰত যিসকলে মাছক মানে বেচিবৰ কাৰণে মানে মাংসৰ চাহিদা পূৰণ কৰিবৰ কাৰণে বেচে, তাৰমানে সেই ব্যৱসায়িকভাৱে কৰে, তেওঁলোকে কি কৰে এবছৰৰ মূৰত বেচে, আৰু তাৰ বাহিৰে ভিতৰতে কিছু সংখ্যক মাছ পালক আছে তেওঁলোকে কিন্তু বেছি সৰু পোনাবিলাক আনি পেলাই সেইবোৰ অলপ দিন ৰাখি পেলাই ডাঙৰ কৰি পোনা হিচাপেও বিক্ৰী কৰে, বিক্ৰী কৰে, আৰু তেতিয়াও তাত এটা ভাল প্ৰফিট এটা পায়। এতিয়া আপুনিটো কেনেকুৱা ধৰণে কৰিছে, পোনা হিচাপে বিক্ৰী কৰিবৰ কাৰণে কৰে নেকি?
0: মই পোনা হিচাপত বিক্ৰী কৰা নাই, তথাপিতো মই মাজত এৰি পেলাই মানে ইটো ফিচাৰীৰ পৰা ধৰি পেলাই সিটো ফিচাৰীত তেনেকৈ ট্ৰান্সফাৰ কৰি দিওঁ, আৰু ডাঙৰবিলাক তেনেকৈ বজাৰত চেলিং কৰোঁ, তেনেকুৱা মই বছৰত দুবাৰমান
1: এতিয়া মাছ যেতিয়া পালন কৰে মাছৰ পুখুৰীটোৰ এটা বিশেষ যতনৰ প্ৰয়োজন থাকে, কাৰণ যেতিয়া আপুনি মাঘ মাহত বা ফাগুন মাহত বা চ'ত মাহত এইখিনি সময়ৰ ভিতৰত মানুহে মাছবিলাক সাধাৰণতে মাৰি দিয়ে, নহয়নে বাৰু, মাৰি দিয়ে, মাৰি দিয়াৰ পিছত সেই পুখুৰীবিলাকত এটা পৰিচৰ্যাৰ প্ৰয়োজন হয়, যেনেকৈ যিবিলাক ঠাইত পুখুৰীবিলাক যদি শুকাই যায় তেতিয়াহ'লে তলিখন চাফা কৰি ল'ব লাগে বা তলিত চূণ দিব লাগে, হয়নে, বা যদি কেতিয়াবা কোনো কোনো কৃষকে পানী শুকাই নোযোৱাৰ কাৰণে পানীখিনি নিজেই সিঁচি পেলাই শুকুৱাই দিয়ে, হয়নে, এই ধৰণৰ কিছুমান কাম কৰে, আপোনালোকে তেনেকুৱা ধৰণৰ এটা মানে মানে প্ৰক্ৰিয়াৰ মাজেৰে যায়নে?
0: হয় হয়, মই ফিচাৰীটো দুবছৰৰ মূৰতে মই ফিনিচিং কৰোঁ, ফিনিচিং কৰি আপুনি কোৱা নাই চূণ পটাছ এইবিলাক ইউজ কৰোঁ, কৰি চাফা কৰি আকৌ পানী যেতিয়া হয় পোনা এৰি দিওঁ।
1: সেইটো কি ধৰণেৰে কৰে আমাক অকণমান জনাব নেকি?
0: মানে বোকাবিলাকতো আছেই, বোকাবিলাক তেনেকৈ বেছি বোকা প্ৰয়োজনেই, সেইবিলাক বোকা পেলাই নিদিওঁ, কাৰণ ফিচাৰীৰ পৰা গছ গছনি তেনেকৈ নাই, লেতেৰা নহয়, ফিচাৰীবিলাক ক্লিন, সেইটো কাৰণতে ফিনিচিং যিবাৰ ফিনিচিং কৰোঁ সেইবাৰ পুনৰ কি কৰোঁ মই অলপ চলপ পটাচ চূণ এইবিলাক মাৰি পেলাই
1: তলৰ মাটিখিনি উলিয়াই দিয়ে নে
0: নুলিয়াওঁ পানী মানে বোকাটোত প্ৰয়োজনে তাত, সেইটো মাছৰ খাদ্য হিচাপে হৈ যায়,
1: মানে শুকাই যায় নে
0: শুকাই শুকাই শুকাই অলপ শুকাই শুকনি মৰে, তেতিয়া মই আকৌ বেলেগ ফিচাৰীৰ পৰা পানী মটৰ দি পেলাই পানী উঠাই তেতিয়া পুনৰ ব্যৱস্থা কৰোঁ, আকৌ মটৰৰ ব্যৱস্থা আছে মোৰ ফিচাৰীৰ পৰা, মটৰৰ যোগে পানী দি পেলাই নতুনকৈ আকৌ পুনৰ ৰোওঁ।
1: পানীৰ যিটো কালি থাকে সেই পানীৰ কালিটো অনুপাতে কিন্তু তাত মাছৰ পোনাটো এৰে, নহয়নে বাৰু, তাত অধিক দি দিলেও ভাল নহয়, ভাল নহয়। আপোনালোকৰ পুখুৰীটো দুটা তিনিটা আছে?
0: দুটা
1: আছে। এতিয়া সৰুটো কিমান ডাঙৰ? মানে মাটিখিনি ধৰক চাৰে তিনি বিঘামান থাকিলেও পাৰটো অলপ বহল আছে, গতিকে ডেৰ বিঘামানকে আছে। এতিয়া সেই ডেৰ বিঘামানৰ পুখুৰীটোত আপুনি কিমানমান মাছ দিয়ে বাৰু?
0: মই মাছ এটা ফিচাৰীত চাৰি কেজিমানকৈ দিওঁ পোনা,
1: কিমান
0: এক কেজি পোনাত কমচে কম 350 হেৰি আহে পোনা আহে 350, ঠিক তেনেকৈ মই 4 কেজি দিলে 1200 পোনা, 1300-1400 1500 পোনা হয়, 1500 তেনেকেই দিওঁ, তাতকৈ বেছি নিদিওঁ।
1: তাৰপিছত সেই পোনাবিলাক কিছু মৰি যায় নেকি?
0: পোনাটো মৰা দেখা নাই,
1: মানে আপুনি যেতিয়া মাৰে তেতিয়াহ'লে সেই 1500 মানে আকৌ পাই যায়,
0: তেনেকৈ পোৱা যায়, তাৰপিছতে মিচিং হয় ভেকুলীয়ে খায় সৰুতে অলপ দুটা এটা খাপেও খাব,
1: কিন্তু বহুত বেছি নহয়,
0: অলপ মিচিং হয়,
1: বহুত বেছি নহয়। এতিয়া এই মাছ দিয়াৰ ক্ষেত্ৰত আৰু এটা জানিবলগীয়া কথা থাকে যে মাছবিলাকে সাধাৰণতে বিভিন্ন স্তৰত থাকে, তাৰমানে পানীটোৰ ওপৰত কিছুমান মাছ থাকে, মধ্য অঞ্চলত কিছুমান থাকে, আৰু একেবাৰে বোকাৰ লগত বা মাটিৰ লগত কিছুমান মাছ থাকে, নহয়নে বাৰু? আৰু সেইধৰণে সিহঁতে সিহঁতৰ খাদ্যটো কিন্তু বিচাৰি লয়। এতিয়া সেই মাছ দিওঁতেও তেতিয়াহ'লে আমি সেই ধৰণৰ মাছ দিব লাগিব যাতে তিনিওটা স্তৰতে থাকিব পাৰে। এই সেই কথাটো আপোনালোকে কেনেকে মিলাই লয়, কি কি মাছ
0: কাটলা মাছ, ঢেকেৰা, ঢেকেৰা আৰু এইটো হেৰি বিকেট আৰু এইটো কমতগাঁত, এইকেইটাই কি কৰে তলত খায়,
1: সদায়
0: তলত খায়, হয়, ওপৰত খাব গ্ৰাছ কাপে খাব, ওপৰত খাব ৰূপচন্দা, এইকেইটাই ওপৰত খায়। সেইটো কাৰণে সেইমতে মই আহাৰ ৰেচিপি দিওঁ ওপৰত খাবৰ কাৰণে, তেওঁলোকে ওপৰত খায়। আৰু যিটো মানে মই খলিহৈ দিওঁ, খলিহৈটো অলপ দুদিনমান গেলাই থৈ তাৰ পৰা পেলাই দিওঁ পানী পুখুৰীত, সেইটো তলত বহি যায়, সেইটো খাই মানে বস্তাত নোসোমো মই, এনেই পেলাই দিলে হয়, মানে ড্ৰামত গেলাই থওঁ, থৈ পেলাই পিছদিনাখন মানে জেগাই জেগাই পেলাই দিলে হ'ব, সেইটো পানীৰ লগত মিলি গৈ তলত বহিব, সেইটোৱে তেওঁলোকে ইউজ কৰে, তলৰ মাছ, হয়, ঢেকীয়া মাছে মানে ভাল প্ৰডাকশ্যন দিয়ে, ডাঙৰ হয়। বিকেটটোতো একে বছৰতে 2 কেজি 2.5 কেজি হৈ যায়।
1: আপুনিতো মাছটো দিওঁতে ইমান ডাঙৰ মাছ নিদিয়ে,
0: নাই একে সৰু,
1: আপুনি যিটো কৈছে
0: একেবাৰে সৰু,
1: সমান তেনেকুৱা দিয়ে, সেই মাছটো এবছৰত 1 কেজি হৈ যায় নে
0: 1 কেজি ওপৰত হয়,
1: বিঘেত যিটো মাছ
0: 1.5 কেজি 2 কেজি লৈকে হৈ যায়,
1: ইমান ডাঙৰ, ইমান সৰু পৰা
0: এবছৰতে, হয়
1: এবছৰতে,
0: হয়, মানে পোনাটো উন্নত সঁচ,
1: পোনাটো
0: জাগিৰটো পৰা আনো,
1: জাগিৰটো পৰা,
0: হয়, সেইটো ভাল,
1: আপুনি প্ৰত্যেকবাৰে তাৰ পৰাই আনে,
0: তাৰ পৰাই আনো, হয়।
1: মাছৰ পোনাৰ ক্ষেত্ৰত মন কৰিবলগীয়া, ধৰক আপুনিতো এতিয়া জানে কাৰণে আপুনি এটা ভাল ঠাইৰ পৰা আনিছে মাছটো, এনেই নজনা মানুহ এজনে বা নতুন মানুহ এজনে পোনাটো চাব জনা বা এনেকুৱা কিবা হেৰি থাকে নেকি, উপায় থাকে নেকি যে এই পোনাটো ভাল বা বেয়া?
0: প্ৰথম পৰ্যায়ত মই দিছিলোঁ, লোকেল বেপাৰীবিলাকে আনে দামত লৈ লৈ আহে, তেওঁলোকৰ পৰা দিছিলোঁ, কিন্তু তেওঁলোকৰ পোনাটোত সহজে ডাঙৰ হ'ব নিবিচাৰে, কি দৰৱ পোনা নে কি বুলি কয়, তাত দুবাৰমান মই ঠগ খালোঁ, খাই পেলাই মই এতিয়া মই সেই জাগিৰটোৰ আনো আৰু, জাগিৰটোৰ পোনাত কোনো প্ৰব্লেম হেৰি নাই,
1: তেওঁলোকে
0: গেছ ভৰাই পেলাই তাতে পানীত গেছ ভৰাই দি পঠাই সৰু গাড়ী লৈ যাওঁ, লৈ আহোঁ তাৰ পৰা গৈ, হয়,
1: আৰু সেইটো এবছৰত এবাৰ দি দিলে হৈ যায়,
0: এবছৰত এবাৰ দিলে,
1: আপুনি কেতিয়া বহাগত দিয়ে,
0: বহাগত এতিয়া এপ্ৰিলত দিলোঁ, হয়,
1: এপ্ৰিলত
0: দিলোঁ,
1: আৰু এতিয়া মাছটো আকৌ মাজতে মাৰিব নেকি,
0: মাজতে মাৰিলে ডাঙৰকেইটাহে ধৰোঁ, এই পোৱালি সৰুবিলাক নধৰোঁ, সেইমতে জাল আছে, জাল টানি পেলাই ডাঙৰবিলাকে চেল কৰোঁ,
1: চিনিয়া জালবিলাক,
0: হয় হয় হয়, নাই বৰজাল নামাৰোঁ, পাতলা টাঙনি বুলি কয় তেনেকুৱা জাল মাৰোঁ, কাৰণ বৰজাল মাৰিলে সৰু মাছবিলাকে পোনাবিলাকে দুখ পাব,
1: দুখ পায়, দুখ পায়। আপোনাৰ যিটো পুখুৰী আছে, পুখুৰীটো কেনেকুৱা অঞ্চলত আছে, পথাৰৰ মাজত আছে?
0: মোৰ পথাৰ ঘৰৰ পৰা ওচৰতে পথাৰ, পথাৰত তাৰমানে ৰ'দ ঘাই জেগা, তাত কোনো গছ গছনি নাই, সৰু সুৰা ডাল ডাল গছ আছে, বাকী ৰ'দ ঘাই জেগা, সেইকাৰণে মাছৰ সোৱাদটো বেছি, কোনো গছৰ পাত চাত নপৰে, লেতেৰা নহয়,
1: তাৰমানে
0: আপুনি চাব গ'লে সাগৰৰ নীলা পানীৰ দৰে এটা ফিচাৰীত নীলা
1: পানী হৈ থাকে,
0: পানী নীলা, বহুত মানুহে কয় কি কি পানী এইটো বোলে, চাবলৈ যায় মানুহে, এটা কিন্তু অকণমান হেৰি আছে,
1: তেনেকে আপোনাৰ পুখুৰী বাহিৰে চাগে বেলেগ পুখুৰীও আছে, তাত
0: আছে আছে,
1: সেইবিলাকৰো একেই,
0: একেই
1: পৰিষ্কাৰে পানী,
0: কিন্তু পৰিষ্কাৰ পৰিষ্কাৰ, মানে পথাৰ অঞ্চল থাকে নি পৰিষ্কাৰ, যিবিলাকৰ ফিচাৰী ঘৰৰ ওচৰত আছে, বাঁহ পাত গছ পাত পৰি কৰি লেতেৰা হয়, তাত ইমান এটা সুবিধা নাই, কিন্তু মই আকৌ ব্যৱসায় ভিত্তিত খুলি লৈছোঁতো বাহিৰত, মোৰতো পৰিষ্কাৰ হৈ থাকে,
1: হয়, কিন্তু মাছক খুব অত্যাধিক যেতিয়া গৰম হয় তেতিয়া অকণমান ছাঁ থকা জেগাও লাগে, কিন্তু
0: হয় হয়
1: হয়নে,
0: হয়,
1: তেনেকুৱা আপোনাৰ পুখুৰীটোৰ কাষত আপুনি তেনেকুৱা কিবা গছ ৰুই কৰি দিছে নেকি?
0: গছবোৰ এটা চাইডে দুডাল গমাৰি গছ আছে আৰু এটা চাইডে দুডাল কদম গছ আছে, সেই ছাঁটো পিছে যায়, কিন্তু পাত নপৰে, অকণমান আঁতৰত আছে, ছাঁটো যায় সেইফালে, আপুনি গৰমতে গৰম দিন মাছবিলাক পায় সেইটো চাইডে গুচি আহে,
1: গুচি আহে,
0: আৰু তাতে অলপ প্ৰটেকশ্যন প্ৰটেকশ্যন দি থওঁ, অলপ জেংচিং
1: দি থওঁ, যাতে সিহঁত সোমাই কৰি অকণমান
0: থাকিব পাৰে, হয়।
1: আৰু আৰু এটা কথা থাকে যে এই আমাৰ কাষৰ যিখিনি মাটি, সেই মাটিখিনিতো যথেষ্ট মাটি থাকে, কাৰণ আপোনাৰ 3.5 বিঘা পুখুৰীটোৰ 1.5 বিঘাহে পুখুৰীটো আছে, পাৰটোতো তেনেকুৱা সমান জেগা তাক থাকি গ'ল, সেই পাৰটো আপুনি কেনেকৈ ব্যৱহাৰ কৰিছে, তাত কিবা কৰে নেকি?
0: পাৰটোত মই লেচেৰা মাহ, অন্য কিবা সজনা চাইডত সজনা গছ আছে কেইডালমান, তাৰ বাহিৰে মই খেতিটো মোৰ তাতে একেলগে মানে 12 বিঘা মাটি আছে,
1: 8 বিঘা
0: হয়, মই ধান খেতি 8 বিঘা লগাওঁ, মই আপুনি কোৱা মতে মই এইটো ছিজনটো 4 বিঘা লগাওঁ মেচিন খেতি, আমি 8 বিঘা বাৰিষা 8 বিঘাই লগাওঁ, ধান কাটি পেলাই আকৌ সৰিয়হ লগাওঁ, মই সৰিয়হ হয় আৰু চিয়া চিঙা মগু বুলি যে কয় সেইটো পেলাওঁ মই, সেইটো খাবলৈ যথেষ্টখিনি হয়, বেচিবও পাৰোঁ। বাকী শাক পাচলিৰ কাৰণে সৰু বাৰী এখন আছে তাতেই, তাতে ভেন্দি জলকীয়া গোটেই বছৰটোৰ কাৰণে জলকীয়া পাওঁ, ভেন্দি খাই থাকোঁ, এতিয়া লাও জাতিলাও লাগি আছে, শাক পাচলি তাতে
1: উৎপাদন
0: হয়, নালাগে বা বেলেগক বিলাওঁ।
1: আৰু মানে যেতিয়া প্ৰয়োজন হয় তেতিয়া দুটা বেচিবও পাৰে,
0: বেচোঁ তেনেকৈ কমিছে।

0: কিমান
1: বছৰত?
0: হয় হয় বছৰত
1: বছৰত মাছটো দুবাৰ দুবাৰ ধৰা হয়তো, এটা যেতিয়া বহাগৰ সময়ত যেতিয়া বিক্ৰী কৰোঁ সেইটোত অলপ লাভৱান বেছি হয়, 50-60 হাজাৰ টকা পাওঁ এটা ছিজনত, আৰু এটা ছিজনত অলপ 40 হাজাৰ পাওঁ, হয় এটাত
0: এটা পুখুৰী
1: এটা 40 হাজাৰমান পাওঁ, মানে দুবাৰ মাৰোঁ,
0: দুবাৰ
1: এবাৰ 40 হাজাৰমান পাওঁ, এবাৰ 50-60 হাজাৰমান বিক্ৰী কৰা হৈছে। গাঁৱতে কাটা আছে, কাটাত লৈ
0: মানে মোটামুটি 1 লাখ টকা আপুনি,
1: 1 লাখ অলপ বেছিয়ে হয়, খৰচ বাদ দি পেলাই 1 লাখ ৰয়,
0: 1 লাখ ৰয়, হয় 1 লাখ ৰয়। আৰু আপুনি দানাত যিহেতু আপুনি বৰ বেছি খৰচ নকৰে,
1: দানাত
0: চিপিটো খালি দিয়ে,
1: চিপিটো দিওঁ, বাকী প্ৰায় সৰিয়হৰ মোৰ ঘৰত সৰিয়হ পেৰাওঁ, আৰু অন্য বন্ধু বান্ধৱ মানে পেৰা খৰচটো দি দিওঁ,
0: খলিহটো পাই যায়। আমাৰ সাধাৰণতে যিসকল মীনপালক আছে তেওঁলোকৰ এটা মানে অসুবিধা, সেই অসুবিধাটো হৈছে কি, তেওঁলোকৰ খাদ্যত বেছি খৰচ হয়, খাদ্যত বেছি খৰচ হয়, আৰু বহু কৃষকেতো এনেকৈ কয় যে আমাৰ যিটো আমাৰ উপাৰ্জন হয়, উপাৰ্জনটোৰ 70% আমি খাদ্যত খৰচ কৰি দিবলগীয়া হয়, আৰু তাৰ প্ৰধান কথাটোৱেই হৈছে যে তাত প্ৰাকৃতিকভাৱে মানে যিটো খাদ্য মাছৰ হ'ব লাগে সেই খাদ্যটো নহয়। এতিয়া আপুনি যিহেতু তাত আপুনি এটা ব্যৱস্থা এটা কৰি লৈছে, সেই ব্যৱস্থাটো কৰি লোৱাৰ কাৰণে তাত প্ৰাকৃতিকভাৱেও হৈছে। শ্ৰোতাই বৰকলাৰ কৃষক ভগৱান সিঙৰ লগত হোৱা কৃষি সম্পৰ্কীয় কথা বতৰা শুনিলে। আজিলৈ আমাৰ সময়ো হৈ আহিল, সেয়েহে সমূহ শ্ৰোতালৈ ধন্যবাদ জ্ঞাপন কৰি মই ডম্বৰুধৰ গোস্বামীয়ে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।
2: কৃষকবাণী অনুষ্ঠানটি শুনিলে। এই আকাশবাণী নগাঁও, এতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা খেল জগত অনুষ্ঠানটি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।
3: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: ক্রীড়া বার্তা।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ক্ৰীড়া সম্পৰ্কীয় সাপ্তাহিক বা বাতৰি অনুষ্ঠান ক্ৰীড়া বাৰ্তাৰ সৈতে মই সঞ্জীৱনী পাঠক। অসম কন্যা তথা অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁয়ে আগন্তুক কমনৱেলথ গেমছ আৰু এছিয়ান গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। বাছনিৰ প্ৰতিযোগিতাত দৃষ্টিনন্দন প্ৰদৰ্শনেৰে লাভলীনাই পুনৰ এবাৰ নিজৰ দক্ষতাৰ প্ৰমাণ দাঙি ধৰে। ৰিঙত শক্তিশালী খেল দেখুৱাই তেওঁ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ভাৰতীয় দলত নিজৰ স্থান নিশ্চিত কৰে। লাভলীনাৰ এই সফলতাত ৰাজ্যজুৰি শুভেচ্ছাৰ জোৱাৰ উঠিছে। বিভিন্ন দল, সংগঠন, ক্ৰীড়া অনুৰাগী আৰু শুভাকাংক্ষীয়ে তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সৰুপথাৰ সমজিলা তথা বৰপথাৰবাসীয়েও আগন্তুক প্ৰতিযোগিতাটো সফলতা কামনা কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 5 উইকেটত পৰাস্ত কৰে। দিল্লী কেপিটেলছে 194 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ 2 বলত 5 উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। দলৰ হৈ KL ৰাহুলে সৰ্বাধিক 56 ৰাণ কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 193 ৰাণ সংগ্ৰহ কৰে। ধ্ৰুৱ জোৰেলে সৰ্বাধিক 53 ৰাণ কৰে। দিল্লীৰ হৈ 4 উইকেট দখল কৰা মিচেল ষ্টাৰ্কক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাত কালি বিয়লি ধৰমশালাত অনুষ্ঠিত আন এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পঞ্জাব কিংছক 23 ৰাণত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমটো দল হিচাপে প্লে অফলৈ যোগ্যতা অৰ্জন কৰে। প্ৰতিযোগিতাত আজি চেন্নাইৰ MA চিদাম্বৰমত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ

0: হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। চীনত অনুষ্ঠিত বাউজি চীনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ একক শাখাত ভাৰতৰ শ্ৰীয়াংশী বালিছেট্টিয়ে ৰূপৰ পদক লাভ কৰিছে। বাউজি চিটি জিমনেছিয়ামত অনুষ্ঠিত ছুপাৰ 100 ইভেণ্টত বালিছেট্টিয়ে চীনৰ আনফি কিউৱানক 14-21, 6-21 ছেটত পৰাস্ত কৰে। গুৱাহাটী চিটি ফুটবল ক্লাবে পুনৰ অসম ফুটছালৰ মঞ্চত নিজৰ আধিপত্য প্ৰমাণ কৰি তৃতীয় অসম ৰাজ্যিক ফুটছাল চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিছে। গুৱাহাটীত যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ ফাইনেলত আকাশ এফ চিক পেনাল্টি শ্বুটআউটত 2-0 গলত পৰাস্ত কৰি গুৱাহাটী চিটি এফ চি চেম্পিয়ন হয়। এই জয়েৰে গুৱাহাটী চিটি এফ চিয়ে মাত্ৰ 3 বছৰৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে ৰাজ্যিক ফুটছাল খিতাপ নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে। এই বিজয়েৰে গুৱাহাটী চিটি এফ চিয়ে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ক্লাব ফুটছাল চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। এতিয়া দলটোৱে পুনৰবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিলে। উল্লেখযোগ্য যে 2023-24 বৰ্ষত গুজৰাটৰ বদোদৰাত অনুষ্ঠিত AIFF ফুটছাল ক্লাব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমটো ক্লাব হিচাপে ইতিহাস গঢ়িছিল গুৱাহাটী চিটি এফ চিয়ে। গুৱাহাটী মহানগৰ দবা সন্থাৰ উদ্যোগত অহা 23 আৰু 24 মে তাৰিখে গুৱাহাটী আৰ জি বৰুৱা ৰোডস্থিত গুৱাহাটী দবা একাডেমীত গুৱাহাটী মহানগৰ অনুৰ্ধ 9 বছৰ দবা চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাখনত কামৰূপ মেট্ৰ জিলাৰ 9 বছৰৰ তলৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগিতাখন অনুৰ্ধ 9 বছৰৰ ল'ৰা আৰু অনুৰ্ধ 9 বছৰ ছোৱালী শাখাত অনুষ্ঠিত হ'ব। আগন্তুক সদৌ অসম আন্তঃজিলা দবা চেম্পিয়নশ্বিপৰ বাবে গুৱাহাটী দল এই প্ৰতিযোগিতাৰ পৰাই নিৰ্বাচন কৰা হ'ব। আগ্ৰহী খেলুৱৈসকলক অহা 21 মে তাৰিখৰ ভিতৰত নিজৰ নামভৰ্তি নিশ্চিত কৰিবলৈ অনুৰোধ জনোৱা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়াবাৰ্তাৰ আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ ক্ৰীড়াবাৰ্তা যুগুতালে সঞ্জীৱনী পাঠকে আৰু সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। প্ৰযোজনা কৰিলে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে। পৰৱৰ্তী ক্ৰীড়াবাৰ্তা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সন্ধিয়াৰ আঞ্চলিক বাতৰি।
2: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক, কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত কাইলৈ গুৱাহাটীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক, জনজাতীয় লোকসকলৰ কল্যাণৰ লক্ষ্যৰে ৰাজ্যত জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ, ৰাজ্যৰ বিভিন্ন জিলাত বড়ো সাহিত্য সভাৰ উদ্যোগত 64 সংখ্যক বড়ো মাধ্যম দিৱস উদযাপন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। নমস্কাৰ। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে কুমাৰ ডেভিড দাস। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ ব্যৱস্থা পৰ্যালোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাৰ অন্তত ডঃ শৰ্মাই সামগ্ৰীৰ মূল্যৰ ভাৰসাম্য ৰাখিবলৈ আৰু যিকোনো অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। ইয়াৰ মাজত জিলা আয়ুক্তৰ নেতৃত্বত 3-4 দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতিৰ বৈঠক আহ্বান, দোকান আৰু পাইকাৰী বিপণীসমূহত খুচুৰা তথা পাইকাৰী মূল্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰা, জিলা আয়ুক্ত চেম্বাৰ আৰু বাণিজ্যিক সংস্থাসমূহৰ মাজত সাপ্তাহিক পৰ্যালোচনা বৈঠকৰ আয়োজন কৰিবলৈ দিয়া নিৰ্দেশ অন্যতম। তদুপৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰন্ধন গেছৰ চিলিণ্ডাৰ বিতৰণৰ আঁসোৱাহ দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ দ্ৰুত আধাৰ সংযোজনত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে অস্বাভাৱিক মূল্যৰ ক্ষেত্ৰত বাণিজ্যিক অনুজ্ঞাপত্ৰ বাতিলকে ধৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যবাসীৰ প্ৰতিটো সমস্যা সমাধান কৰাত চৰকাৰ সদায় সংকল্পবদ্ধ বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দৃঢ় স্থিতি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত কাইলৈ গুৱাহাটীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও এই অনুষ্ঠানত উপস্থিত থাকিব। কাইলৈৰ বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি ব্ৰহ্মপুত্ৰ বোৰ্ডৰ সামগ্ৰিক কাম কাজ মূল্যায়ণ কৰা হ'ব। তদুপৰি বহনক্ষম জল সংৰক্ষণৰ প্ৰচাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত আৰু থলুৱা জল ব্যৱস্থাপনা পদ্ধতি সম্পৰ্কীয় গ্ৰন্থ আৰু তথ্যচিত্ৰ মুকলি কৰা হ'ব। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ এই উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ পুনৰ গঠনৰ পাছত এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে।

0: ৰাজ্যত পৰ্যাপ্ত পৰিমাণে পেট্ৰল ডিজেল ৰন্ধন গেছকে ধৰি পেট্ৰলিয়ামজাত সামগ্ৰী মজুত আছে আৰু ৰাজ্যখনত যোগান সুস্থিৰ অৱস্থাত আছে। ভাৰতীয় তেল নিগম লিমিটেডে আজি এই বিষয়ে প্ৰকাশ কৰে। প্ৰতিষ্ঠানটোৰ গুৱাহাটী ৰাজ্যিক কাৰ্যালয়ৰ কাৰ্যবাহী সঞ্চালক আৰু ৰাজ্যিক মুৰববীয়ে আজি এই বিষয়ে সদৰি কৰি কয় যে টাৰ্মিনেল আৰু ডিপোৰ পৰা আৰম্ভ কৰি খুচুৰা বিপণীলৈকে ইন্ধনৰ যোগান প্ৰক্ৰিয়াত কোনো ব্যাঘাত সৃষ্টি হোৱা নাই। প্ৰতিষ্ঠানটোৱে জনসাধাৰণক ইন্ধনৰ নিৰৱচ্ছিন্ন যোগানৰ বিষয়ত নিশ্চিত হৈ থকাৰ লগতে আতংকিত নহবলৈ আহ্বান জনায়। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৰ তাপাত গাঁৱত আজি মেঘালয়ৰ একাংশ লোকে কৃষি কাৰ্য কৰিবলৈ অহাক কেন্দ্ৰ কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে ততালিকে আৰক্ষীৰ লোক মোতায়েন কৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে সীমান্ত অঞ্চলৰ ভূমিত মেঘালয়ৰ লোকে খেতি কৰা সন্দৰ্ভত পশ্চিম কাৰ্বি আংলঙৰ জিলা আয়ুক্ত আৰক্ষী অধীক্ষকৰ সৈতে মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ মাজত আলোচনা অনুষ্ঠিত হৈছিল যদিও এই আলোচনা বিফল হয়। আজি জিলা প্ৰশাসন আৰু আৰক্ষীয়ে তৎপৰতাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে বুলি জিলা আয়ুক্ত প্ৰীতি কুমাৰীয়ে সাংবাদিকক জানিবলৈ দিয়ে।
1: level meeting between the villagers of Tapat and villagers of Lapangap of Meghalaya happened. The meeting just concluded. Whatever decision that has been taken in that particular meeting will be shared with you if there is a press release. Else, subsequent meetings might also happen with respect to this particular matter. At this point of time, whatever agreement they had, whatever discussion with respect to cultivation or plantation they had, they have already discussed in that particular meeting. And no conclusion could be arrived at in that particular meeting.
0: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰ জ্যোতি গোস্বামীৰ জামিনৰ ৰায় অহা 28 মে'ত প্ৰদান কৰিব। আজি অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত আদালতে শেখৰ জ্যোতি গোস্বামীৰ জামিনৰ ৰায় প্ৰদানৰ বাবে 28 মে'ৰ দিনটো ধাৰ্য কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ তদন্তকাৰী গোটে বিগত বছৰৰ 2 অক্টোবৰত শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰে পৰা হাফলং উপ কাৰাগাৰত থকা অভিযুক্তগৰাকীয়ে জামিন বিচাৰি বৰ্তমান আদালতৰ দ্বাৰস্থ হৈছে। ফাষ্টট্ৰেক আদালতে ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পাছত শ্যামকানু মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে অহা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে ধাৰা আৰোপ সন্দৰ্ভত ৰায় দিব। এই শুনানি সন্দৰ্ভত এগৰাকী অধিবক্তাই এইদৰে কয়।
2: শেখৰ শৰ্মাৰ বেইলৰ হিয়াৰিং আছিলে, তো আজি তেখেতৰ বেইলৰ যিখিনি হিয়াৰিং আছিলে সেইখিনি সম্পন্ন হ'ল আৰু বাকী অহা 28ত বেইল হিয়াৰিঙৰ অৰ্ডাৰটো মানে ৰিজাৰ্ভ ৰাখিছে আপোনাৰ কৰ্টে। বৰ্তমানলৈ কাৰেণ্ট চিটুৱেশ্যনত যি শেখৰৰ যিখিনি জামিন বিচাৰিলে শেখৰৰ হিয়াৰিংটো হৈ গ'ল আৰু এটা বেইল পেণ্ডিং আছে আপোনাৰ অনাৰবোৰ হাইকৰ্টত, সেইটো শ্যামকানু মহন্তই ফাইল কৰিছে। তো এইটো অহা 22 তাৰিখে আৰু কেছটো হিয়াৰিং আছে। মেইন আমাৰ 26ত আছে চাৰ্জ হিয়াৰিঙৰ অৰ্ডাৰটো হ'ব। সেইদিনা আপোনাৰ গোটেই যিকেইজন 7 একিউজ আছে, তো একিউজৰ এগেইনষ্টত যিকেইটা চাৰ্জ আছে, চাৰ্জ মানে যিকেইটা চাৰ্জশ্বীটত পুলিচে চাৰ্জ লগাইছে সেইকেইটা চাৰ্জ কোৰ্টত এডমিচিবল হ'বনে নহয় সেইটো অনাৰেবল জাষ্টিছে এদিনা ডিচাইড কৰিব যে এইকেইটা চাৰ্জ আমাৰ লাগিব। আৰু যদি সেইকেইটা চাৰ্জ লাগে 26ত যেতিয়া চাৰ্জ যদি ফ্ৰেম কৰে অনাৰেবল জাষ্টিছে তেতিয়া সেইখিনি ফাৰ্ডাৰ আপোনাৰ এভিডেন্সত গুচি যাব।
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক কুমাৰ ডেভিড দাসৰ পৰা।
3: জনজাতীয় লোকসকলৰ মাজত চৰকাৰী কল্যাণমূলক আঁচনিৰ বিষয়ে সজাগতা সৃষ্টিৰ লগতে যোগ্য হিতাধিকাৰীক প্ৰাপ্য সুবিধা প্ৰদানৰ বাবে বিভিন্ন জিলাত জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। ডিব্ৰুগড় জিলাত আজি দেশজোৰা এই অভিযানৰ শুভাৰম্ভ কৰা হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত অভিযানৰ ৰূপায়ণ কৌশল, আন্তঃবিভাগীয় সমন্বয়, প্ৰসাৰ কাৰ্যসূচী আৰু নথি পত্ৰ প্ৰস্তুতকৰণ সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰ অধীনত গছপুলি ৰোপণ অভিযান, ক্ষেত্ৰভিত্তিক গাঁও পৰিদৰ্শন, জনশুনানী তথা অভিযোগ নিষ্পত্তি, স্বাস্থ্য শিবিৰ, প্ৰতিষেধক প্ৰদান শিবিৰকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। মৰিগাঁও জিলাত আয়ুক্ত কাৰ্যালয়ত আজি এই অভিযানৰ শুভাৰম্ভ কৰা হয়। অভিযানৰ অধীনত অহা 25 মে'লৈকে ভালেমান সজাগতা আৰু কল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অভিযানৰ অংশ হিচাপে ৰক্তদান শিবিৰ, স্বাস্থ্য শিবিৰ আৰু গছপুলি ৰোপণ অভিযান ৰূপায়ণ কৰা হ'ব। যোগ্য হিতাধিকাৰীসকলক বিভিন্ন সুবিধা প্ৰদান কৰাৰ বাবে জিলাখনৰ 4টা উন্নয়ন খণ্ড কপিলি, মায়ং, ভুৰবন্ধা আৰু ভোৰাগাঁৱৰ 68খন জনজাতীয় গাঁৱত শিবিৰ মুকলি কৰা হ'ব। গোৱালপাৰা জিলাৰ আমজোঙাত আজি কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত দুধনৈ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তথা ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। জিলাখনৰ ৰংজুলি, দুধনৈ, শ্ৰীসূৰ্যগিৰি, পাইকান, বালিজানা আৰু লক্ষীপুৰ উন্নয়ন খণ্ডত অভিযানৰ কাৰ্যসূচী লোৱা হ'ব। দৰং জিলাতো আজি জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত উদ্বোধনী অনুষ্ঠানত উন্নয়ন আয়ুক্ত দেৱজিৎ বৰুৱাই কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে। অভিযানৰ অধীনত

0: স্বাস্থ্য, শিক্ষা, পুষ্টি, সামাজিক সুৰক্ষা, বিশুদ্ধ খোৱাপানী যোগান, জীৱিকা সৃষ্টিৰ সুযোগ আদিত গুৰুত্ব আৰোপ কৰা হ'ব। ৰাজ্যৰ বিভিন্ন জিলাত আজি বড়ো সাহিত্য সভাৰ উদ্যোগত 64 সংখ্যক বড়ো মাধ্যম দিৱস উদযাপন কৰা হয়। বাক্সা জিলাৰ শালবাৰীত শালবাৰী বড়ো সাহিত্য সভাৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত মানাহ সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে অংশগ্ৰহণ কৰে আৰু এই দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। এই অনুষ্ঠানত শালবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জগত চন্দ্ৰ বসুমতাৰী, নিখিল বড়ো ছাত্ৰ সন্থাৰ উপসভাপতি উমেশ দৈমাৰীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বৰপেটাৰত শাখা সাহিত্য ভৱনত অসম সাহিত্য সভা আৰু বড়ো লেখক সংস্থাৰ উদ্যোগত বড়ো মাধ্যম দিৱসৰ সৈতে সংগতি ৰাখি কালিৰে পৰা দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আজি সামৰণি পৰে। এই অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে নিজৰ ভাষণত নানা ঘাট প্ৰতিঘাত অতিক্ৰমী বড়ো ভাষাই আজিৰ অৱস্থাত উপনীত হৈছে বুলি উল্লেখ কৰে। এই অনুষ্ঠানতে ডঃ গোস্বামীয়ে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ চন্দ্ৰ বড়োৰ নামত সাহিত্য সভাই এটা বঁটা প্ৰদান কৰিব বুলি ঘোষণা কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আজি গুৱাহাটীত হাইস্কুল একান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰা হয়। কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আজি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰকল্পত আয়োজিত অনুষ্ঠানত 132গৰাকী কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰা বিদ্যালয়সমূহৰ অধ্যক্ষসকলকো এই অনুষ্ঠানতেই সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা আৰু ভাৰতীয় সেৱাৰ বিষয়া দিগন্ত বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অভিনন্দন অনুষ্ঠানৰ পাছত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এইদৰে কয়।
1: মানে সদৌ অসম ছাত্ৰ সন্থাই এটা সুস্থ শৈক্ষিক পৰিৱেশ ৰচনা কৰি এই পৰিৱেশটো গোটেই অসমত বিয়পাই দিয়াৰ এই প্ৰচেষ্টাইটো মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আমাৰ ক'বলগীয়া এটাই যে তেওঁলোক আমাৰ আশাৰ ভাষা হওক আৰু ভাষাটোৰো আশা হওক। যিটো সময়ত আমি সকলোৱে পাতি আছোঁ যে আমাৰ মাতৃভাষা শক্তিশালীভাৱে আগবাঢ়ি যাব লাগে, মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আমাৰ সকলোৰে আশা। গতিকে আজি অভিনন্দন অনুষ্ঠানৰ জৰিয়তে ক'ব খোজোঁ মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আমাৰ আশা যে মেধাৱী ছাত্ৰ ছাত্ৰীসকল আমাৰ আশাৰ ভাষা হওক আৰু আমাৰ ভাষাটোৰো আশা হওক।
0: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2026-27 শৈক্ষিক বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়নৰ অন্তিম তাৰিখ 24 মে'লৈ বৃদ্ধি কৰিছে। এই সন্দৰ্ভত আজি পৰিষদৰ 1 নম্বৰ সংবদলৰ যুটীয়া সচিবে অধিসূচনা জাৰি কৰে। এই অনুসৰি 30 মে' পৰ্যন্ত বিদ্যালয়সমূহে পঞ্জীয়ন মাচুল জমা দিব পাৰিব। নিৰ্ধাৰিত সময়ত সকলো বিদ্যালয়ক ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। পৰৱৰ্তী সময়ত পঞ্জীয়নৰ সময় বৃদ্ধি কৰা নহ'ব বুলিও অধিসূচনাত উল্লেখ কৰা হৈছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত কৰ্তব্যৰত অৱস্থাত অকালতে প্ৰাণ হেৰুওৱা বজালীৰ কমল তালুকদাৰ শেষকৃত্য আজি সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে পৰহি CRPFৰ কৰ্মৰত 47 বছৰীয়া জোৱানজনে কৰ্তব্যৰত অৱস্থাতে ঢলি পৰি কৰুণ মৃত্যু খাউটি লৈছিল। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত 27 বছৰ কাল চাকৰি কৰি সেনা চৌনীতে শোকাবহভাৱে মৃত্যু খাউটি লোৱা কমল তালুকদাৰে মৃত্যুৰ সময়ত পিতৃ মাতৃ, পত্নী, দুটা পুত্ৰ সন্তান আৰু এগৰাকী ভাতৃক এৰি থৈ যায়। জোৱানজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।
2: গুৱাহাটীৰ খানাপাৰাস্থিত ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস উদযাপন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি কেন্দ্ৰটোৰ নতুন আকৰ্ষণ অৰ্কিড আৰু কেকটাছ উদ্যানৰো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। ভাৰতীয় উদ্ভিদ জৰীপ বিভাগৰ প্ৰাক্তন সঞ্চালক তথা মাৰ্টিন লুথাৰ খ্ৰীষ্টিয়ান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ আছিহু এ মাৱে এই নতুন উদ্যানখন মুকলি কৰে। উদ্বোধনী ভাষণত তেওঁ সংগ্ৰহালয়ৰ ঐতিহাসিক গুৰুত্বৰ কথা উল্লেখ কৰি ইয়াক জীৱন্ত সংগ্ৰহালয় বুলি মন্তব্য কৰে। উদ্যান উদ্বোধনৰ পাছতে বিহু আৰু কপৌফুলৰ সম্পৰ্কক লৈ এটা আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়। দিনটোৰ সৈতে সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত মুকলি কুইজ প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰাৰ লগতে সন্ধিয়া আকাশ পৰ্যবেক্ষণ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। উত্তৰ পূৰ্বাঞ্চলৰ চহকী উদ্ভিদ সম্ভাৰ আৰু বৈজ্ঞানিক সজাগতা তথা ছাত্ৰ ছাত্ৰী তথা যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাৰ উদ্দেশ্যে এই বিশেষ পদক্ষেপ লোৱা হৈছে। ডোনাৰ মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলৰ এৰী ৰেচম বস্ত্ৰ আৰু ৰাজস্থানৰ কোটা দৰিয়া সূতাৰ সংমিশ্ৰণত নতুন বস্ত্ৰ উৎপাদন কৰি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত দুয়োবিধ বস্ত্ৰৰ প্ৰসাৰৰ লক্ষ্য স্থিৰ কৰিছে। এই সংক্ৰান্তত ডোনাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে কালি ৰাজস্থানৰ কোটা জিলা প্ৰশাসনৰ মুৰববীৰ সৈতে আলোচনা কৰে। জাজুৰ নেতৃত্বৰ দলটোৱে শিপিনী, হস্তশিল্পী আৰু ফেশ্বন ডিজাইনাৰসকলৰ সৈতেও এই বিষয়টোলৈ আলোচনা কৰে। এই আলোচনাত এৰী ৰেচমৰ সৈতে কোটা দৰিয়াৰ সংমিশ্ৰণেৰে উচ্চ মানসম্পন্ন, আৰামদায়ক আৰু সুন্দৰ বস্ত্ৰ উৎপাদনৰ বিভিন্ন দিশ চালি জাৰি চোৱা হয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত গ্ৰহণ কৰা সংহত দৃষ্টিভংগী আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ নীতি অনুসৰি বস্ত্ৰখণ্ডত এই সমন্বয় আৰু সাংস্কৃতিক সংমিশ্ৰণৰ অনবদ্য পদক্ষেপ লোৱা হৈছে। নলবাৰী জিলা শিক্ষা বিভাগে পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা জিলাখনৰ 10খন উচ্চ মাধ্যমিক বিদ্যালয়ত অসমীয়া মাধ্যমৰ লগতে ইংৰাজী মাধ্যমত শিক্ষাদানৰ সিদ্ধান্ত লৈছে। জিলাখনত 4 বছৰ পূৰ্বে ঐতিহাসিক গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথমবাৰৰ বাবে ইংৰাজী মাধ্যম প্ৰৱৰ্তন কৰা হৈছিল। বিদ্যালয়খনে আশানুৰূপ সফলতা লাভ কৰাৰ পাছত জিলাখনৰ 10খন বিদ্যালয় নতুনকৈ বাছনি কৰা হৈছে। এই সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসে পৰৱৰ্তী শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ বাবে সংশ্লিষ্ট বিদ্যালয়কেইখনৰ প্ৰধান শিক্ষকসকললৈ নিৰ্দেশনা জাৰি কৰিছে। ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এইচ পি ভি প্ৰতিষেধক প্ৰদান সম্পৰ্কীয় জিলা কৰ্মবাহিনীৰ এখন বৈঠক অনুষ্ঠিত হয়। জৰাইৰ মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে এই প্ৰতিষেধক প্ৰদান কৰা হৈছে। জিলাখনত মাৰ্চত আৰম্ভ হোৱা এই অভিযান অহা মাহলৈকে চলিব। অভিযানত জিলাখনৰ 14-15 বছৰ বয়সৰ ছাত্ৰীসকলক সামৰি লোৱা হৈছে। প্ৰতিষেধক প্ৰদানৰ বাবে লক্ষ্য স্থিৰ কৰা 17,250 গৰাকী হিতাধিকাৰীৰ ভিতৰত এতিয়ালৈ 2,072 গৰাকী ছাত্ৰীক প্ৰতিষেধক দিয়া হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত কাইলৈ গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক। জনজাতীয় লোকসকলৰ কল্যাণৰ লক্ষ্যৰে ৰাজ্যত জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ। ৰাজ্যৰ বিভিন্ন জিলাত বড়ো সাহিত্য সভাৰ উদ্যোগত 64 সংখ্যক বড়ো মাধ্যম দিৱস উদযাপন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

কাইলৈ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:55, 6:15 শুনিবলৈ পাব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। পুৱা 6:30 আগবঢ়োৱা হ'ব কৃষি আলোচনা, লগতে গান্ধী প্ৰসংগ।

কাইলৈ পুৱা সুপ্ৰভাত অনুষ্ঠানটি আগবঢ়োৱা হ'ব 7:15। অনুষ্ঠানটি যুগুতাই আগবঢ়াব প্ৰাঞ্জল শইকীয়াই। গীতৰ অনুষ্ঠান মূৰ্চনা শ্ৰোতাই শুনিবলৈ পাব 7:32। 8:00-9:20 আকাশবাণী দিল্লী, আকাশবাণী গুৱাহাটী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। পুৱা 9:20 নিবেদন কৰা হ'ব শ্ৰোতাই ফোনযোগে কৰা অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীত। 10:00 আগবঢ়োৱা হ'ব এখনি আলেখ্য ফাট বিহুৰ পম খেদি, ৰচনা ৰঞ্জিত গগৈৰ।

পুৱা 11 বজাৰ পৰা বিয়লি 4:29 বজালৈ আকাশবাণী মুম্বাই, আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিভিন্ন অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। বিয়লি 4:30 বজাত শ্ৰোতাই শুনিবলৈ পাব যুৱ তৰংগ। আমি অনুষ্ঠানটি নিবেদন কৰা হ'ব বিয়লি 5:25 বজাত। আমাৰ অনুষ্ঠানৰ পিছতে শ্ৰোতালৈ আগবঢ়োৱা হ'ব বিহু গীত আৰু 6:10 বজাত শ্ৰোতাই শুনিবলৈ পাব কৃষক বাণী।

গধূলিৰ বিন্দ গীত আগবঢ়োৱা হ'ব 7:05। 7:20 আধুনিক গীতৰ অনুষ্ঠানত ৰীতা বৰা অধিকাৰীৰ কণ্ঠত দুটি আধুনিক গীত শুনিবলৈ পাব। গীতৰ অনুষ্ঠান সুৰলহৰি নিবেদন কৰা হ'ব 7:30। 8:02 আগবঢ়োৱা হ'ব সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান ৰাইজৰ পদূলিত আকাশবাণী। 9:15 9:30 আগবঢ়োৱা হ'ব আয়তী। এয়া আছিল কাইলৈৰ অনুষ্ঠান সূচী।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এতিয়া শুনক এটি বৃন্দ গীত। গীতৰ কথা ইদ্ৰিছ আলীৰ আৰু সুৰ দীপক কুমাৰ শৰ্মাৰ।

বৃন্দগীতি শুনিলে। গীতৰ কথা আছিল ইদ্দি চালিৰ, সুৰ দীপক কুমাৰ শৰ্মাৰ। এয়া আকাশবাণী নগাঁও। এতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা অসমীয়াত বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

Iya, Akakbani. বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত EFTA বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিয়ে ভাৰত আৰু নৰৱেৰ মাজত প্ৰগতিৰ এটা মাইলৰ খুঁটি হিচাপে কাম কৰিব বুলি উল্লেখ কৰিছে। পশ্চিমবংগ চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি দুৰ্নীতি আৰু মহিলাৰ ওপৰত চলোৱা অত্যাচাৰৰ তদন্তৰ বাবে দুখন তদন্ত আয়োগ গঠন কৰিছে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBI নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত 10 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। সৌৰভ বিজয়ে আজি ভাৰতীয় অনন্য পৰিস্থিতি প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নৰৱেৰ প্ৰধানমন্ত্ৰী জোনাছ গাহাৰ ষ্টোৰে অছলোত প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। স্বচ্ছ শক্তি, সামুদ্ৰিক অৰ্থনীতি আৰু সেউজ পৰিৱৰ্তনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে এটা উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে দেশ দুখনৰ সম্পৰ্ক সেউজ কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ ক্ষেত্ৰত দুয়োগৰাকী নেতাই সন্মতি প্ৰকাশ কৰে। দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক পৰ্যালোচনা কৰি বাণিজ্য আৰু বিনিয়োগ, সামুদ্ৰিক অৰ্থনীতি, নবীকৰণযোগ্য শক্তি, শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা, মহাকাশ আৰু সুমেৰু অঞ্চলকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ বাবে নেতা দুগৰাকীয়ে সহমত প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই ভাৰত EFTA বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ দ্বাৰা বিশেষকৈ বাণিজ্য, প্ৰযুক্তি, সহযোগিতা আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সহযোগিতা সম্পৰ্কেও উল্লেখ কৰে। সংবাদ মাধ্যমক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে তেওঁ যোৱা বছৰ নৰৱে ভ্ৰমণৰ কথা আছিল যদিও পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে এই ভ্ৰমণ পিছুৱাবলগীয়া হৈছিল। সেই কঠিন সময়ছোৱাত ভাৰতৰ সৈতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিয়াৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে নৰৱেৰ শলাগ লয়। শ্ৰীমোদীয়ে লগতে কয় যে যোৱা বছৰ কাৰ্যকৰী হোৱা ভাৰত EFTA বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিয়ে ভাৰত আৰু নৰৱেৰ মাজত প্ৰগতি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত এটা মাইলৰ খুঁটি হিচাপে কাম কৰিব। ভাৰত প্ৰশান্ত মহাসাগৰীয় পদক্ষেপত নৰৱেৰ অংশগ্ৰহণ কৰাৰ সিদ্ধান্তকো শ্ৰীমোদীয়ে আদৰণি জনায়। দুখন প্ৰধান সামুদ্ৰিক ৰাষ্ট্ৰ হিচাপে দুয়োখন দেশে সামুদ্ৰিক অৰ্থনীতি, সামুদ্ৰিক সুৰক্ষা আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত সহযোগিতা অধিক

0: শক্তিশালী কৰিব। ইউক্ৰেইন আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে দুয়োখন দেশে শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে কৰা সকলো প্ৰচেষ্টাক সমৰ্থন কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে আঞ্চলিক আৰু বিশ্বজনীন বিষয় সন্দৰ্ভত মত বিনিময় কৰে। নৰৱেৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত আৰু বিশ্বব্যাপী যুঁজখনত সমৰ্থন আগবঢ়ায়। বহুপক্ষীয় মঞ্চৰ সহযোগিতা বৃদ্ধিৰ বাবেও দুয়োগৰাকী নেতাই সন্মতি প্ৰকাশ কৰে। পশ্চিমবংগ চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি দুৰ্নীতি আৰু মহিলাৰ ওপৰত চলোৱা অত্যাচাৰৰ তদন্তৰ বাবে দুখন তদন্ত আয়োগ গঠন কৰিছে। ৰাজ্যৰ মন্ত্ৰীসভাৰ অনুমোদনৰ পাছত আজি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে। কলকাতা উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিশ্বজিৎ বসুৱে দুৰ্নীতিৰ তদন্ত আয়োগখনৰ নেতৃত্ব দিব। জ্যেষ্ঠ আই পি এছ বিষয়া কে জয়াৰামনক সদস্য সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে। কলকাতা উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ সমাপ্তি চেটাৰ্জীয়ে পূৰ্বৰ মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰৰ সময়ছোৱাত মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ ক্ষেত্ৰত গঠন কৰা তদন্ত আয়োগৰ নেতৃত্ব বহন কৰিব। সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অহা মাহৰ প্ৰথম ভাগৰ পৰা দুয়োখন আয়োগৰ কাম কাজ আৰম্ভ হ'ব। এই তদন্তত দুৰ্নীতি আৰু মহিলাৰ বিৰুদ্ধে অপৰাধৰ গোচৰসমূহো সামৰি লোৱা হ'ব। দুৰ্নীতি তদন্ত আয়োগে পঞ্চায়ত আৰু জিলা পৰিষদকে ধৰি সকলো চৰকাৰী বিভাগ সামৰি ল'ব। মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত থকা তদন্ত আয়োগে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু অনুসূচিত জাতি জনজাতি অন্যান্য পিছপৰা শ্ৰেণী আয়োগৰ প্ৰতিবেদনসমূহ পুনৰ বিবেচনা কৰিব। আয়োগৰ সদস্যসকলে তেওঁলোকৰ তদন্তৰ অংশ হিচাপে সমগ্ৰ পশ্চিমবংগৰ আৰক্ষী থানা আৰু বিভিন্ন স্থান পৰিদৰ্শন কৰিব পাৰিব। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আয়ে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত 10 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। চি বি আয়ে এই অভিযুক্ত কেইজনক দিল্লী, জয়পুৰ, গুৰুগ্ৰাম, নাছিক, পুনে, লাতুৰ, নগৰৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰে। যোৱা 24 ঘণ্টাত সংস্থাটোৱে 5টা বিভিন্ন স্থানত তালাচী অভিযান চলাই বহু আপত্তিজনক নথি পত্ৰ, লেপটপ, মোবাইল ফোনকে ধৰি বিভিন্ন সামগ্ৰী জব্দ কৰে। নীট পৰীক্ষাৰ পূৰ্বে ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত প্ৰকৃত উৎস উদ্ঘাটনৰ বাবে সংস্থাটোৱে এই অভিযান অব্যাহত ৰাখিছে। চি বি আয়ে এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আৰ চি চি কোচিং প্ৰতিষ্ঠানৰ শিক্ষক শিৱৰাজ মুদগেওকাৰক গ্ৰেপ্তাৰ কৰিছে। এই প্ৰতিষ্ঠানটোৰ দেশৰ 9টা বিভিন্ন স্থানত শাখা আছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি দুপৰীয়া ভিয়েটনামৰ হানৈত উপস্থিত হয়। ভিয়েটনাম আৰু দক্ষিণ কোৰিয়াৰ দ্বিদেশীয় ভ্ৰমণসূচীৰে আজি ৰাওনা হোৱা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত কয় যে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে তেওঁ ভ্ৰমণৰ পৰিকল্পনা লৈছে। এই ভ্ৰমণকালত কৌশলগত সামৰিক সহযোগিতা বৃদ্ধি, প্ৰতিৰক্ষা ঔদ্যোগিক অংশীদাৰিত্ব, সামুদ্ৰিক সহযোগিতা আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি আৰু সুস্থিৰতা বৰ্তাই ৰখাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। ভিয়েটনাম ভ্ৰমণৰ সময়ছোৱাত শ্ৰীসিঙে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল ফান ৱান জিয়াঙৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। শ্ৰীসিঙে কাইলৈ দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হো চি মিনহৰ 134 সংখ্যক জয়ন্তীৰ অনুষ্ঠানত দক্ষিণ কোৰিয়া ভ্ৰমণৰ সময়ছোৱাত শ্ৰীসিঙে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয়। মন্ত্ৰীদ্বয়ে দেশ দুখনৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতা সন্দৰ্ভত পৰ্যালোচনা চলোৱাৰ লগতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাত ন ন পদক্ষেপৰ বিষয়েও আলোচনা কৰিব। সৌৰভ বিজয়ে আজি ভাৰতীয় অনন্য পৰিস্থিতি প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰে। শ্ৰীবিজয় 1998 চনত মহাৰাষ্ট্ৰ কেডাৰৰ এগৰাকী আই এ এছ বিষয়া আছিল। ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি শ্ৰীবিজয়ে তেওঁৰ কৰ্মজীৱনত মহাৰাষ্ট্ৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও পদত অধিষ্ঠিত হৈছিল। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি সচিবালয়ৰ সঞ্চালক, বিশ্ববেংকত বাংলাদেশ, ভূটান, ভাৰত আৰু শ্ৰীলংকাৰ কাৰ্যবাহী সঞ্চালকৰ উপদেষ্টা হিচাপেও তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ভাৰতৰ পাৰমাণৱিক খণ্ডত ব্যক্তিগত বিনিয়োগ আৰু উদ্যোগ সহযোগিতাৰ সুযোগসমূহ সন্দৰ্ভত আমেৰিকাৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰে। এই প্ৰতিনিধি দলত আমেৰিকাৰ পাৰমাণৱিক উদ্যোগৰ জ্যেষ্ঠ প্ৰতিনিধি, ব্যৱসায়িক অংশীদাৰ তথা দেশ দুখনৰ সৈতে জড়িত বিভিন্ন চৰকাৰী বিষয়াই অংশগ্ৰহণ কৰে। ডঃ সিঙে কয় যে ভাৰত আৰু আমেৰিকাই আজি বিজ্ঞান, প্ৰযুক্তি, স্বচ্ছ শক্তি আৰু উদীয়মান খণ্ডত শক্তিশালী আৰু ভৱিষ্যৎমুখী অংশীদাৰিত্বৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰিছে। তেওঁ লগতে কয় যে আমেৰিকা ভাৰত ট্ৰাষ্ট পদক্ষেপৰ আৰম্ভণিয়ে জটিল আৰু গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ নতুন বাট মুকলি কৰিছে। বিকশিত ভাৰত 2047ৰ দৃষ্টিভংগীৰ অধীনত ভাৰতৰ দীৰ্ঘম্যাদী স্বচ্ছ শক্তিৰ লক্ষ্যৰ কথা উল্লেখ কৰি ডঃ সিঙে কয় যে ভাৰতে 2047 চনৰ ভিতৰত বৰ্তমানৰ 8.8 গিগাৱাটৰ পৰা 100 গিগাৱাটলৈ পাৰমাণৱিক শক্তিৰ ক্ষমতা বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ভুৱনেশ্বৰত কাইলৈ পূব আঞ্চলিক কৃষি সন্মিলন অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগৰ এই সন্মিলন কৃষি ক্ষেত্ৰৰ সামগ্ৰিক উন্নয়ন, কৃষকৰ আয় বৃদ্ধি আৰু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ মাজৰ সহযোগিতা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আয়োজন কৰা হৈছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত এই সন্মিলন অনুষ্ঠিত হ'ব। মন্ত্ৰালয়ে জনোৱা মতে সন্মিলনত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ পৰ্যালোচনা চলোৱাৰ লগতে কৃষি খণ্ডৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হ'ব। এই সন্মিলনত কৃষকৰ পঞ্জীয়ন, কৃষি কাৰ্যত বিভিন্ন সুযোগ সৃষ্টি, মাহজাতীয় শস্যৰ উৎপাদনৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীলতা, প্ৰধানমন্ত্ৰী অন্নদাতা আয় সংৰক্ষণ অভিযান, প্ৰাকৃতিক কৃষি পদ্ধতিৰ ৰাষ্ট্ৰীয় অভিযান, কিষাণ ক্ৰেডিট কাৰ্ডৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত আলোকপাত কৰা হ'ব। দ্য ব্ৰিজ ফেডাৰেশ্যন অফ ইণ্ডিয়াই অহা 21 জুনৰ পৰা 27 জুনলৈ গোৱাত সন্মানীয় এছিয়া কাপ ব্ৰিজ চেম্পিয়নশ্বিপত 5ম সংস্কৰণ অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। প্ৰতিযোগিতাত ভাৰত, চীন, জাপানকে ধৰি এছিয়া আৰু অ'চেনিয়াৰ 20খনৰো অধিক আগশাৰীৰ দেশে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে 4 বছৰৰ মূৰে মূৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। পূৰ্বৰ সংস্কৰণত ভাল খেল প্ৰদৰ্শন কৰা ভাৰতে এইবাৰ উন্নত প্ৰদৰ্শন আগবঢ়োৱাৰ প্ৰয়াস কৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জিকি চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত EFTA বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিয়ে ভাৰত আৰু নৰৱেৰ মাজত প্ৰগতিৰ এটা মাইলৰ খুঁটি হিচাপে কাম কৰিব বুলি উল্লেখ কৰিছে। পশ্চিমবংগ চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি দুৰ্নীতি আৰু মহিলাৰ ওপৰত চলোৱা অত্যাচাৰৰ তদন্তৰ বাবে 2খন তদন্ত আয়োগ গঠন কৰিছে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBI নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত 2গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। সৌৰভ বিজয়ে আজি ভাৰতীয় অনন্য পৰিস্থিতি প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: FM-ৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰা হৈছে আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে ৰশ্মিমালা বৰাৰ কণ্ঠত দুটি আধুনিক গীত। প্ৰথম গীতৰ কথা হীৰেণ গোহাঁইৰ।

শ্ৰোতাই আধুনিক গীত শুনিছে ৰশ্মিমালা বৰাৰ কণ্ঠত। এইবাৰ গীতৰ কথা মলিন বৰাৰ।

ৰশ্মিমালা বৰাৰ কণ্ঠত আধুনিক গীত দুটি শুনিলে। গীতৰ কথা আছিল ক্ৰমে হীৰেণ গোহাঁই আৰু মলিন বৰাৰ। আধুনিক গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

0: निशुल्क कानूनी सहायता टेली लॉ के ऐप वेबसाइट www.tele-law.in या टोल फ्री नंबर 14454 से प्राप्त की जा सकती है।
1: আকাশবাণী নগাঁও নিবেদন করা হৈছে সুৰ লহৰী অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লোৱা হৈছে প্ৰিন্স বুলছবিৰ এটি গীত মহম্মদ ৰফিৰ কণ্ঠত।

অনুষ্ঠানত এবাৰ শুনোৱা হওক লতা মংগেশকাৰৰ কণ্ঠত ৰেজিয়া চুলতান বোলছবিৰ এই গীতটি।

শ্ৰোতাই সুৰলহৰি শুনিছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক মুকেশৰ কণ্ঠত সৰস্বতী চন্দ্ৰ বুলছবিৰ এই গীতটি।

শ্ৰোতাই সুৰধৰি শুনিছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক আশা ভোছলেৰ কণ্ঠৰ এটি গীত আব্দুল্লা বুলছবিৰ।

অনুষ্ঠানত এবাৰ শুনোৱা হওক কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰ কণ্ঠৰ এটি গীত, ব্লেকমেইল বোলছবিৰ।

অনুষ্ঠানৰ শেষৰ নিবেদন। তাজমহল বুলছবিৰ এটি গীত আশা ভোছলে, মীনা কাপুৰ, মান্না দে, মহম্মদ ৰফি আৰু সংগীতসকলৰ কণ্ঠত।

0: দুপৰ লহৰি অনুষ্ঠানটো ইমানতে অন্ত পৰিল। এতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা অসমীয়াত বাতৰিৰ শিৰোনাম শুনিবলৈ পাব।
1: আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে আজি জ্যোতিস্মিতা বৈশ্যৰ কণ্ঠত ক্ৰমে নিৰ্মল প্ৰভা বৰদলৈ, অৰুণিমা ভৰালী আৰু গীতা হাতীকাকতি ৰচিত গীতকেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া মুখ্য বাতৰিৰ শিৰোনাম।
2: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছোঁ ঋতুস্মিতা তামুলীয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ ব্যৱস্থা পৰ্যালোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। জনজাতীয় লোকসকলৰ মাজত চৰকাৰী কল্যাণমূলক আঁচনিৰ বিষয়ে সজাগতা সৃষ্টিৰ লগতে যোগ্য হিতাধিকাৰীক প্ৰাপ্য সুবিধা প্ৰদানৰ বাবে বিভিন্ন জিলাত জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিনৰ ৰায় অহা 28 মে'ত প্ৰদান কৰিব। ৰাজ্যত পৰ্যাপ্ত পৰিমাণে পেট্ৰল, ডিজেল, ৰন্ধন গেছকে ধৰি পেট্ৰলিয়ামজাত সামগ্ৰী মজুত আছে আৰু ৰাজ্যখনত যোগান সুস্থিৰ অৱস্থাত আছে। ভাৰতীয় তেল নিগম লিমিটেডে এই বিষয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত কাইলৈ গুৱাহাটীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ 4th বৈঠক অনুষ্ঠিত হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আজি গুৱাহাটীত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৰ তাপাত আজি মেঘালয়ৰ একাংশ লোকে কৃষিকাৰ্য কৰিবলৈ অহা কেন্দ্ৰ কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ MA চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত।

0: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়োৱা হৈছে আমাৰ স্বাস্থ্য।
1: নমস্কাৰ নগাঁও, নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোক য'তে আছে নিশ্চয় কুশলে আছে আৰু শান্তিৰে আছে। মাহেকীয়া স্বাস্থ্য বিষয়ক শিতান আমাৰ স্বাস্থ্য সজাই এয়া মাইক্ৰফোনৰ সন্মুখত মই হিৰণ্য প্ৰভা দিহিঙীয়া। আজিৰ অনুষ্ঠানত আমি কথা পাতিম দাঁতৰ যতন আৰু বিভিন্ন ৰোগ, লগতে ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে কিছু কথা। আৰু তাৰ বাবে আমাৰ মাজত উপস্থিত আছে নগাঁৱৰ দন্ত বিশেষজ্ঞ ডাক্তৰ কুণাল মজুমদাৰ। ছাৰ নমস্কাৰ।
2: নমস্কাৰ,
1: ভালে আছে নিশ্চয়?
2: ভালে আছো, ভালে।
1: আকাশবাণী নগাঁৱলৈ স্বাগতম জনাইছোঁ।
2: হয়,
1: প্ৰথমে আমি দাঁতৰ যতন, দৈনন্দিন যতন আমি কিদৰে ল'ম সেই বিষয়ে অকণমান পাতি লওঁ। কাৰণ আমি যধে মধে ব্ৰাছ কৰোঁ আৰু যধে মধে ব্ৰাছ কৰাৰ কাৰণে হয়তো দাঁতৰ প্ৰাথমিক যিবিলাক বেমাৰ সেইবিলাক আৰম্ভ হ'বলৈ ধৰে। গতিকে দাঁতৰ যতন আমি দৈনন্দিন কিদৰে ল'ম সেই বিষয়ে জানি লওঁ।
2: হয়, দাঁতৰ মানে একচুৱেলি দাঁতৰ আমিতো দুবাৰকৈ ব্ৰাছ কৰিব লাগে, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। বিশেষকৈ এবাৰ ৰাতিপুৱা উঠি পেলাই আৰু ৰাতি শোৱাৰ আগে আগে, আৰু ব্ৰাছ কৰাৰ কিছুমান টেকনিক থাকে।

0: সেইখিনি আপুনি জানিলে ভাল হয় আৰু। সেইখিনি আপুনি ডেণ্টিষ্ট এজন তালৈ গ'লে ডেণ্টিষ্টে দেখাই দিয়ে আৰু।
1: হয়,
0: আৰু কিছুমান ধৰক বহুতে হাৰ্ড ব্ৰাছ ইউজ কৰে যে বেছিকৈ ব্ৰাছ কৰিলে দাঁতটো খুব চাফা হ'ব, তেনেকুৱা কথা নহয়। ব্ৰাছ কৰা কিছুমান টেকনিক থাকে, সেই টেকনিকৰ মতে কৰিলে ভাল আৰু।
1: হয়, মানে ব্ৰাছডাল খুব টানো হ'ব নালাগে।
0: হয়, সেই ছফ্ট মিডিয়াম তেনেকুৱা হ'লে ভাল হয় আৰু।
1: হয়, প্ৰথমে দাঁতৰ বেমাৰ বুলি ক'লে প্ৰথমে মনলৈ আহে দাঁত পোকে খোৱাৰ কথা।
0: হয় হয় হয়।
1: গতিকে পোকে যে খায় এই কথাটো কিমান বিজ্ঞানসন্মত বা ইয়াৰ প্ৰকৃত কাৰণবিলাক কি বাৰু, সেই কথাখিনি কওকচোন।
0: হয়, পোকে খোৱা মানে সেইটো সেই বেক্টেৰিয়াই কয় আৰু, বেক্টেৰিয়াই খায়। ছ' আমিতো বেক্টেৰিয়া দেখা নাপাওঁ চকু দি, সেইটো মাইক্ৰস্কোপত দেখা পায় আৰু। আৰু বাকী বিশেষকৈ এতিয়া বহুতে কয় চকলেট খালে বা মিঠা খালে আপোনাৰ দাঁত পোকে খায়, কিন্তু একচুৱেলি সেইটো নহয়। চকলেট খালে পোকে নাখায়, কিন্তু চকলেট খাই পেলাই যে আমি ব্ৰাছ নকৰোঁ, লেতেৰাকৈ ৰাখোঁ, তেতিয়া আপোনাৰ পোকে খায়।
1: হয়,
0: ছ' আৰু বাকী বেক্টেৰিয়া লাগে, আমাৰ হজমৰ কাৰণে বেক্টেৰিয়া লাগে, বেক্টেৰিয়া নাথাকিলে আমাৰ খানা চানা হজম নহয়।
1: ভাল বেক্টেৰিয়া বেয়া বেক্টেৰিয়া দুইটাই থাকে যিহেতু। আপুনি চকলেট খোৱাৰ কথা ক'লে বা বেছি মিঠা খালে, বেছি মিঠা খোৱাটো দাঁতৰ বেমাৰৰ কাৰণে এটা কাৰণ হ'ব পাৰে নেকি?
0: নাই, মই যেনে ক'লোঁ যে মিঠা খোৱাৰ কাৰণে নহয়, আমি খাই পেলাই যদি ব্ৰাছ নকৰোঁ, বস্তুটো লাগি থাকে, তেতিয়া আপোনাৰ পোকে খায়।
1: মানে সেইটো মিঠা বস্তু লাগি থাকিলেই হ'ব নে অন্যান্য বেলেগ খোৱা বস্তু লাগি থাকিলেও হ'ব পাৰে?
0: যিকোনো বস্তু, যিকোনো বস্তু লাগি থাকিলে তাৰপৰা এটা এচিড ওলায়, এচিডটো ওলাই পেলাই সেই দাঁতৰ ওপৰত যোনটো লেয়াৰ থাকে, সেই লেয়াৰটোক আপোনাৰ খহটা কৰি পেলায়।
1: হয়,
0: খহটা কৰাৰ পিছতে যোনটো বেক্টেৰিয়া আমাৰ মুখৰ ভিতৰত থাকে, সেই বেক্টেৰিয়াটো তাত বহি যায় দাঁতৰ ওপৰত, আৰু সি লাহে লাহে মানে দাঁতটো ডেমেজ কৰা আৰম্ভ কৰি দিয়ে।
1: হয়, আৰু আমি ভালকে ব্ৰাছেৰে দাঁত চাফা কৰিবলৈ আমি কেনেকৈ শিকিম, ক'ৰ পৰা শিকিম?
0: সেইটো কাৰণেতো প্ৰথম এনেই ডেণ্টিষ্টৰ তাত যাব লাগিব, আৰু আজিকালি বাৰু ইউটিউব আহি গৈছে বা আপোনাৰ গুগলত আপুনি চাৰ্চ কৰি চাব পাৰে যে প্ৰপাৰ ব্ৰাছিং টেকনিক কেনেকুৱা হয়। ছ' সেইটোৱে আৰু। বাকী ডেণ্টিষ্টৰ তাত গ'লে ডেণ্টিষ্টে দেখায় আৰু।
1: হয়, আৰু আমি যদি বয়সৰ হিচাপে চাবলৈ যাওঁ, একেবাৰে সৰুখিনি আৰু কিশোৰ কিশোৰী আৰু বয়োজ্যেষ্ঠখিনি, একেবাৰে সৰুখিনিৰ মাজত হোৱা আটাইতকৈ বেছি দাঁতৰ বেমাৰ কোনবিলাক আপুনি পৰিলক্ষিত কৰিছে?
0: মেইনলিটো আপোনাৰ হেৰিয়ে কৰে, একচুৱেলি বহুতে এতিয়া গাখীৰটো খাই থাকে, গাখীৰ 2 ইয়াৰ্চলৈ খোৱাটো ভাল, তাতকৈ বেছি খালে আপোনাৰ দাঁত চব গজা আৰম্ভ হৈ যায়। আৰু ৰাতি যোনটো আমাৰ ফিডিং কৰায় আৰু, ফিডিং কৰিবলৈ বহুতে গাখীৰটো এৰিব নিবিচাৰে, ছ' সেই গাখীৰটো দাঁতৰ শিশু চব আপোনাৰ দাঁতত লাগি থাকে, লাগি থকাৰ কাৰণে আপোনাৰ সিহঁতৰ সোনকালে পোকে খাই দিয়ে।
1: হয়,
0: এনেই 2 বছৰৰ পিছত খাব নালাগে, কিন্তু বহুতে ধৰক খায়ে থাকে, বিশেষকৈ ৰাতি খায়। ৰাতি খালে কি হয়, সেইটো লাগি থাকে গোটেই ৰাতিটো, লাগি থকাৰ লগে লগে ৰাতি লাহে লাহে খোৱা আৰম্ভ কৰি দিয়ে পোকে।
1: আৰু বহুতৰ কেতিয়াবা কি হয়, সকলো ঠিকেই থাকে, ঘপককে অকণমান আলুত খজুৱাবলৈ ধৰে বা ফুলি আহে, আৰু সেই ফুলাটো লাহে লাহে ক্ৰমাৎ বিষলৈ ৰূপান্তৰিত হয়গৈ, ইয়াৰ কাৰণবিলাক কেনেকুৱা?
0: আলু ফুলাটো বহুত কাৰণ আছে, যেনেকে আপোনাৰ ভিটামিন ডেফিচিয়েঞ্চি হলে হয়, আৰু বাকী পোকে খোৱাৰ পিছত যদি পোকটো আপোনাৰ বেছি ভিতৰলৈ গুচি যায় দাঁতৰ, তেতিয়া আপোনাৰ ইনফেকশ্যন হৈ যায়, মানে পোচ জমা হৈ যায়। পোচ জমা হোৱাৰ পিছত আলু চব ফুলি যায়, তাৰপৰা আপোনাৰ পোচটো জ্বলাই থাকে।
1: হয়, আৰু মুখৰ কেতিয়াবা দুৰ্গন্ধ ওলোৱা দেখা যায় বহু লোকৰ, গতিকে তাৰ কাৰণ কেনেকুৱা ধৰণৰ হ'ব পাৰে?
0: সেইটো আপোনাৰ কেলকুলাছ বুলি কয়, টাৰ্টাৰ বা কেলকুলাছ, সেই যোনটো মই ক'লোঁ খোৱাৰ পিছত ব্ৰাছ নকৰিলে তেনেকৈ থাকিলে, ছ' টাৰ্টাৰটো আপুনি জমা হৈ বহুত টান হৈ যায়, পিছত সেইটো কেলকুলাছ বুলি কয়, পাথৰৰ নিচিনা হৈ যায়, দাঁতৰ গুৰিত লাগি থাকে, আৰু সেইটো কাৰণে আপোনাৰ গোন্ধটো ওলায়। আৰু কেতিয়াবা হয় আপোনাৰ বোলে খালী পেটত আছে, বহুত দেৰি আপুনি খোৱা নাই, 3 ঘণ্টা মূৰে মূৰে একো মিল লোৱা নাই, বা পানী কমকৈ খাইছে, গোন্ধটো তাৰ কাৰণে ওলায়, সেইটো ভিতৰৰ পৰা ওলায় আৰু, একদম ষ্টমাক পেটৰ পৰা। আৰু বাকী দাঁতৰ পৰা আপোনাৰ আলুখিনিৰ কাৰণে হয় আৰু, বোলে তেজ ওলাই থাকে আলুৰ পৰা, বা পাথৰ চাথৰ জমা হৈ আছে, সেই তাৰপৰা আপোনাৰ গোন্ধটো ওলায়।
1: হয়, আৰু ইয়াৰ চিকিৎসাবিলাক কেনেকুৱা ধৰণৰ হয়?
0: তাৰ কাৰণে আমি স্কেলিং বুলি কয়, স্কেলিং কৰিব লাগে, আপোনাৰ ধৰ 6 মাহ বা 1 বছৰ এবাৰ স্কেলিং কৰি ল'লে ভাল আৰু, এটলিষ্ট একচুৱেলি চেকআপ এটা কৰিলে ভাল, চেকআপত গম পোৱা যাব যে আপোনাৰ পাথৰ হৈছে নাই হোৱা, কাৰোবাৰ অলপ বেছিকৈ হয় পাথৰ, কাৰোবাৰ কমকৈ হয়, ছ' অলপমান হ'লে কৰি দিয়াটো ভাল, সেইটো নকৰিলে পিছত গৈ ধৰক কেঞ্চাৰ বা তেনেকুৱা কিবা ফৰ্ম হ'ব পাৰে আৰু।
1: আৰু বৰ্তমান যিবিলাক পেকেট জাতীয় সামগ্ৰী ওলাইছে, সেইবিলাক ল'ৰা ছোৱালী সমান্তৰালভাৱে আমি খোৱা দেখা পাওঁ, গতিকে এই কথাবিলাক কিমান ভয়াৱহ?
0: সেইটোতো বহুত ডাঙৰ কথা, একচুৱেলি খাব নালাগে, পেকেট চব ধৰক আজিকালি থাকেই, আকা থাকে যে কেঞ্চাৰ হ'ব পাৰে, আপুনি নাখালে ভাল, বিশেষকৈ কম এজৰ বহুতে খায়, যোনে ধৰক আপোনাৰ ৱৰ্কিং ক্লাছ যোনখিনি ধৰক আপোনাৰ সৰু সুৰা কাম কৰিলে, লেবাৰ ক্লাছ, সিহঁতে দেখোঁ বহুত খায়, ছ' দিনটো একো কাম নাই, ছ' আমি খাই থাকিব লাগে বা চুবাই থাকে, ছ' চুবাওঁতে চুবা বহুতৰ কেঞ্চাৰ ফৰ্ম হৈ যায় সেইটো, ছ' একদম নাখালে ভাল আৰু।
1: আৰু টান বস্তু চুবোৱাটো দাঁতৰ কাৰণে
0: কিছুমান আপোনাৰ হেৰি টুথপেষ্ট কোম্পানী হওক বা হেৰি, এনেও আমি সিহঁতে দেখায় যে এইটো টুথপেষ্ট দি ব্ৰাছ কৰিলে

0: আপুনি একদম ডাঙৰ অখৰোট চখৰোট তেনেকৈ আপুনি ভাঙি দিব পাৰে, কিন্তু একচুৱেলি সেইটো কৰিব নালাগে। যিহেতু টান বস্তু এটা লিমিটলৈকে আপুনি খাব পাৰে, কিন্তু তাতকৈ যে বেছি টান বস্তু খাই দিয়ে দাঁতটো ভাঙা আৰম্ভ হৈ যাব, খৈ যোৱা আৰম্ভ হ'ব, লাহে লাহে চেঞ্চিটিভিটি হ'ব, জিনজিনাব আপোনাৰ। চ' টান বস্তু খাব নালাগে বিশেষকৈ।
1: হয়, বিশেষকৈ সৰুসকলৰ যিখিনি বেমাৰ হয় দাঁতৰ সেইখিনি বিষয়টো আপুনি অৱগত কৰিছে। বয়স্থসকলৰ দাঁত সৰা আৰম্ভ হয়, সেইখিনি সময়ত তেওঁলোকে কিদৰে যতন ল'ব?
0: যদি একচুৱেলি দাঁতটো সৰি যায় তেতিয়া দাঁতটো ৰিপ্লেচ কৰা ভাল, মানে লগাই লোৱা ভাল, কিয়কি এটা দাঁত সৰাৰ লগে লগে ছাইডৰ দাঁতখিনি আপোনাৰ আকৌ লৰি যায়, বা যদি তলৰ দাঁত সৰিলে ওপৰৰ দাঁতটো তললৈ নামি আহে তেতিয়া দাঁতৰ মাজত আপোনাৰ ফাঁক হোৱা আৰম্ভ হৈ যায়। চ' এইটো যেতিয়াই সৰে তেতিয়াই আপুনি লগাই ল'লে বেটাৰ হয় আৰু।
1: হয়,
0: একদম গুৰি যোনটো লাষ্ট থাৰ্ড মানে মোলাৰ বুলি কয় সেইটো দাঁত নলগালেও হয়, কিন্তু তাৰ বাহিৰে যিমানখিনি দাঁত আছে যদি সৰে সেইটো লগে লগে লগাই লোৱাটো ভাল আৰু। বা পোকে চোকে খালেও আপোনাৰ ফিলিং কৰাটো ভাল হয়, বা আজিকালি আৰ চি টি বুলি কয় আৰ চি টি কৰিব লাগে, আৰ চি টি কৰি কেপ চেপ কৰি ল'লে ভাল আৰু।
1: কিন্তু
0: এনেই এণ্টিবায়'টিক খাইতো লাভ নাই, এণ্টিবায়'টিক হওক বা পেইন কিলাৰ হওক সেইখিনি খাই পেলাই আপুনি এনেই আপোনাৰ পিছত শৰীৰত আপোনাৰ ক্ষতি কৰে।
1: হয়, মই এইটো কথা সুধিম বুলিয়ে ভাবিছিলোঁ। আমি দাঁতৰ অকণমান বিষ আৰম্ভ হ'লে কি কৰোঁ, চিধাই গৈ পেইন কিলাৰ এটা কিনি খাই দিওঁ, বা আজিকালি খুব কম সময়তে ভাল পোৱা কিছুমান মলমো বজাৰত উপলব্ধ হৈছে, সেইবিলাক আনি পেলাই দাঁতত লগাই দিওঁ, গতিকে সেইবিলাকে দাঁতজুৰিক ভাল কৰিব নে ক্ষতি কৰিব?
0: সেইখিনি ধৰক আপোনাৰ টেম্পৰেৰী এটা ৰিলিফ দিব আৰু, ধৰক 6 ঘণ্টা 8 ঘণ্টা বা আপোনাৰ 24 আৱাৰ্ছ, তাৰপিছত আকৌ হোৱা চান্সেছ থাকে। চ' তাতকৈ বেটাৰ আপুনি ঔষধ খোৱাতকৈ এজন ডেণ্টিষ্টৰ তাত গৈ যে মোৰ কি অসুবিধা হৈ আছে, কি প্ৰব্লেম হৈ আছে মুখৰ ভিতৰত, সেইটোৰ আপোনাৰ চলিউশ্যনটো ওলোৱাটো বেছি ভাল আৰু।
1: হয়, আৰু এটা বয়সত আমাৰ গুৰি দাঁতকেইটা যেতিয়া ওলায়, এটা বয়স আমি ডাঙৰ হওঁ অকণমান, যেতিয়া ডাঙৰ হওঁ বিশেষকৈ কিমানমান বয়সত ওলায় বাৰু গুৰিৰ দাঁত?
0: একে লাষ্টৰ চব আপোনাৰ ধৰক 16-17ৰ পৰা ওলোৱা আৰম্ভ হৈ যায় আৰু।
1: খুব অসহ্যকৰ এটা বিষ আৰম্ভ হয়, সেই বিষটোৱে ক্ৰমান মূৰত ধৰেগে, গতিকে সেই সময়খিনিত কেনেকৈ যতন ল'ব লাগিব?
0: তাৰ কাৰণে আপোনাৰ মলম কিছুমান আহে আলুত লগাবৰ কাৰণে, সেইটো লাষ্টৰ দাঁতটো, তাৰপিছত দাঁত নগজে আৰু। চ' সেইটো কাৰণে কি হয়, সি অলপ অলপকৈ ওলাই থাকে, কাৰোবাৰতো 30 ইয়াৰ্ছলৈকে ওলায়। চ' তাৰ কাৰণে বিশেষকৈ আপুনি মাউথৱাছ ইউজ কৰিব লাগে, ৰাতি মাউথৱাছ ইউজ কৰিলে আৰু কিছুমান মলম আহে, সেই মলমটোৰে আলুত মালিচ কৰিলে বিষটো কমি আহে আৰু। ত' মানে জাগাটো আপুনি চাফা কৰি ৰাখিব লাগিব আৰু।
1: এইটো নোলোৱা কৰি দিব পাৰি নেকি একেবাৰে?
0: না, দাঁতটোতো ওলাবই, সেইটো
1: ওলালে
0: কিছুমানৰ কি হয় একদম জাগা নাথাকে, স্পেচ নাথাকে, স্পেচ নাথাকে কাৰণে সি ওলাব নোৱাৰে, তেতিয়া আমি পেলাব লগা হৈ যায় আৰু, কেতিয়াবা দাঁতটো উঠাই দিব লগা হয় আৰু তেতিয়া।
1: আৰু বেৰিয়া দাঁতৰ সমস্যাটো বাৰু কিহৰ কাৰণে হয়?
0: বেৰিয়া আমি একচুৱেলি সেইটো মাক আৰু দেউতাক দুজনৰ পৰা আমাৰ হাৰ্ডি আৰু হেৰিটো আহে, দাঁতৰ যোনটো মুখৰ হাৰ্ডিটো আৰু দাঁতটো আহে, যদি সেইটো মিছমেচ হৈ যায় যে দেউতাকৰ পৰা আপোনাৰ দাঁতটো আহিলে মাকৰ পৰা বোনটো আহিলে হাৰ্ডিডাল আহিলে, তেতিয়া আপোনাৰ বেৰিয়া হোৱাৰ চান্সেছ থাকে। আৰু কেতিয়াবা কি হয় আপোনাৰ বোলে গাখীৰ খোৱা দাঁত থাকি গৈছে, সৰাবলৈ দিয়া নাই, তেতিয়া বেকা বেকিকৈ ওলাই দাঁত চব। আৰু কেতিয়াবা আপোনাৰ হেৰি দি হয়, যদি ফেমিলিত তেনেকুৱা কিবা ইছ্যু আছিলে আগতে মাক বা দেউতাকৰ বা আগৰ, তেতিয়া আপোনাৰ সেই বেৰিয়া বেৰিটো হয় আৰু। সেইটো আজিকালি হেৰি আছে, চলিউশ্যন আছে, ব্ৰেচেছ লগায় আজিকালি, ব্ৰেচেছ ইনভেজিলাইন আছে, সব ট্ৰিটমেণ্ট কৰিব পাৰি।
1: সৰু বয়সত ওলোৱা এটা বেৰিয়া দাঁতে পাছত ডাঙৰ হ'লে অসুবিধা কৰিব পাৰে নেকি?
0: সেইটো তাত ধৰক বেৰিয়া বেৰি হৈ থাকিলে খোৱা বোৱা জমা হোৱা চান্সেছ থাকে, তাৰপৰা আপোনাৰ পোকে খোৱা চান্সেছ থাকে, সেইটোৱে আৰু। চ' তাতকৈ আপুনি ট্ৰিটমেণ্টটো কৰি ল'লে ভাল হয় আৰু।
1: আৰু উঠাই দিব পৰা যায় আজিকালি?
0: উঠাই দিব পাৰে, কিন্তু এটা মাজৰ দাঁতটো উঠাই দিলেতো খালি হৈ যাব,
1: খালি হৈ যাব,
0: তাতকৈ আপুনি ট্ৰিটমেণ্ট কৰাটো ভাল আৰু।
1: হয়,
0: মই ব্ৰেচেছ বুলি ক'লো, ব্ৰেচেছ লগোৱাটো ভাল হয় আৰু।
1: আপুনি ব্ৰেচ লগোৱাৰ কথা কৈছে, স্কেলিং কৰাৰ কথা কৈছে, এনেকুৱা বিভিন্ন দাঁতৰ যিবিলাক চিকিৎসা পদ্ধতি আছে সেই বিষয়ে আপুনি অকণমান অকণমান কওকচোন, যে কোনটো দাঁতৰ বেমাৰৰ কাৰণে কোনটো চিকিৎসা লাগে আৰু কিমান দিনীয়া হয়?
0: এনেইতো আপোনাৰ ধৰক যোনটো পাথৰ বুলি ক'লো মই অথনি, চ' পাথৰ বা আপোনাৰ দাগ লাগে, যোনটো চেক লাগে, ধৰক তামোল পাণ খালে তাৰ কাৰণে, বা আইৰণৰ কিছুমান দাগ লাগে, চ' তাৰ কাৰণে আমি স্কেলিং কৰিব লাগে। আৰু তাৰপিছত যদি আমাৰ ধৰক কেভিটি, যোনটো পোকে খোৱা বুলি কয়, যদি আমাৰ কেভিটি হয় তেতিয়া আপুনি ফিলিং কৰিব লাগে, আৰু যদি কেভিটিটো বাঢ়ি পেলাই আপোনাৰ ইনফেকশ্যন হোৱা আৰম্ভ হৈ গ'ল তেতিয়া আমি ৰুট কেনেল ট্ৰিটমেণ্ট কৰোঁ, তাৰ ওপৰত আমাৰ কেপ এটা লগাওঁ। আৰু তাৰপিছত যদি আমাৰ বেৰিয়া বেৰি দাঁত হয় তেতিয়া আমি সোনকালে কৰিলে ভাল আৰু, 15-16 ইয়াৰ্ছত তেতিয়া বয়সটো কম হৈ থাকেতো, তেতিয়া ট্ৰিটমেণ্টটো সোনকালে হৈ যায়, কিন্তু এইটো লাগি যায় এবছৰ ডেৰ বছৰ লাগি যায়, মাহে মাহে আহিব লাগে এবাৰ। চ' সেইটো ব্ৰেচেছ লগোৱা বুলি কয়। আৰু বাকী আজিকালি ধৰক আপোনাৰ দাঁত লগোৱা বোলে দাঁত নাই, গোটেই পাৰি দুই পাৰি নাই বয়সস্থ মানুহ

0: উৎসৱৰ, তাত আপোনাৰ খোলা মেলা দাঁতো লগোৱা হয় আৰু ফিক্সকৈ লগোৱা হয়। খোলা মেলাটো আপুনি নিজে খুলি থ'ব পাৰে আৰু ফিক্সটো এইটো ইমপ্লাণ্ট বুলি কয়। ইমপ্লাণ্ট কিছুমান লগোৱা হয় বনত, তাৰ ওপৰত আপোনাৰ দাঁত পাৰি লগাই দিয়া হয়।
1: মানে একেবাৰে ফিক্সকৈ যিটো লগাই ল'ব সেইটোৱে কিবা দিগদাৰি দিব নেকি?
0: অঁ নাই নাই, সেইচব আপোনাৰ টাইটেনিয়ামৰ থাকে, চ' সি বনত আপোনাৰ থাকিব, বনৰ ভিতৰত থাকিব আৰু তাৰ ওপৰত আপোনাৰ দাঁতখিনি লাগি যায় আৰু।
1: মানে ভাঙি যোৱাৰ কিবা চান্স বা
0: তেনেকৈ পুটুককৈ নাভাঙে, চিপ অফ বুলি কয়। কিছুমান অলপ লেয়াৰটো অলপ পাতল হ'ব পাৰে টান বস্তু খোৱাৰ কাৰণে বা হেৰি, বাকী তেনেকৈ পুটুককৈ ভাঙি নাযায় আৰু সেইটো।
1: হয়, আৰু টান বস্তু চুবাব পৰাৰ সুবিধাখিনিও হৈ যায় সেইখিনি দাঁত লগাই লোৱাৰ পাছত?
0: অঁ, টান বস্তু খাব পাৰিব তেতিয়া আৰু, সেইখিনি বহুত মানে টান হাৰ্ড হয়তো। পৰ্চেলিন যোনটো আমি টাইলছত ইউজ কৰোঁ, সেই বস্তুটো দিয়ে বনোৱা হয় আৰু আপোনাৰ দাঁতখিনি।
1: গতিকে বৃদ্ধ বয়সত যদি একেবাৰে দাঁতখিনি সৰি যায়, সম্পূৰ্ণ দাঁতখিনি ভালকৈ লগাই লোৱাৰ পাছত কোনো অসুবিধা নহয়?
0: অঁ, কোনো অসুবিধা নহয়। মেইনলি দাঁত থাকিলে সুবিধা হয়, যিহেতু আমাৰ চুবাব লাগিব, নুচুবাই পেলাই আমি জমা মানে আপোনাৰ গিলি দিলে তেতিয়া হজমটো কম হ'ব, পেটৰ প্ৰব্লেম হয়।
1: যোনটো
0: খোলা মেলা সি অলপ ঢিলা হয়, সি অলপ লৰচৰ কৰি থাকে, লৰচৰ হৈ থাকিলে মানুহ বহুতে দিগদাৰ
1: পায়,
0: দিগদাৰ পায় বা ধৰক বেছিকে আঁ কৰিলে বোলে সেইটো ঢিলা হৈ গ'ল, ওলাই আহিলে, তেনেকুৱা এটা প্ৰব্লেম থাকে। আৰু দাঁতখিনি পেলাই দিয়াৰ লগে লগে কি, আমাৰ হাৰ্ডিটো শুকাই আহে, মুখখন ধৰক বহুতৰ সোমাই যায়। চ' হাৰ্ডিৰ থকাটো বহুত ইম্পৰ্টেণ্ট খোলা মেলাৰ কাৰণে। যদি হাৰ্ডি নাথাকে, খোলা মেলা লগোৱাটো অসুবিধা হৈ যায়, মানে বহুত লুজ হৈ যায়, মানে লুজ ফিটিং হৈ যায়। আৰু যদি ফিক্সকৈ লগাওঁ, যেনেকৈ আগত দাঁত আছিলে আপুনি নেচাৰেল দাঁতখিনি, তেনেকুৱা নিচিনা হৈ যায়, খুলিব নালাগে। চ' যেনেকৈ আপুনি এইটো ব্ৰাছ কৰিলে নেচাৰেল দাঁতটো আগৰখিনি, তেনেকৈ ব্ৰাছ চাছ কৰি চাফা কৰি ৰাখিব পাৰে।
1: হয়, আপুনি বিভিন্ন চিকিৎসা পদ্ধতিৰ বিষয়ে খুব সুন্দৰকৈ ক'লে। ইয়াৰ উপৰিও দাঁত চাফা কৰোৱা হয় নহয় জানো?
0: হয় হয়, দাঁত চাফা কৰাটো আপোনাৰ ভাল। একচুৱেলি ইণ্ডিয়াৰ বাহিৰতো ধৰক এটা ছমাহ বা এবছৰ আপোনাৰ চবেই চাফা কৰেই, বা টাৰ্টাৰ বা যোনটো কেলকুলাছ বুলি ক'লোঁ, পাথৰটো হৈছে নেকি সেইটো চেক আপ কৰা হয়। কিন্তু আমাৰ ইয়াত বহুতে নকৰে, মানে বহুতে ভাবে যে আমি দাঁতখিনি চাফা কৰাৰ পিছত আমাৰ দাঁতখিনি উইক হৈ গ'ল।
1: এইটো শুনা যায় যে দাঁত চাফা নকৰা বিধে ঢিলা হৈ যাব।
0: হয় হয়, সেইটো মানে কি হয়, বহুত মানুহ বহুত দেৰিকৈ যায় ডেণ্টিষ্টৰ তালে,
1: সম্পূৰ্ণ ভুল ধাৰণা এইটো।
0: অঁ, যেতিয়া বোলে অলৰেডি মানে দাঁতখিনি মানে আলুটো খাই দিলে, আপোনাৰ আপোনাৰ বোনটো খাই দিলে, দাঁতখিনি লৰা আৰম্ভ হ'লেই, তেতিয়া গৈ পেলাই ডেণ্টিষ্টক কয় যে মোৰ দাঁতটো লেতেৰা হৈছে বা আপোনাৰ দাঁতটো লৰা আৰম্ভ হৈছে। চ' সেইটো আমি পাথৰটো আঁতৰাবই লাগে, নহ'লে বেমাৰটো বাঢ়ি বাঢ়ি গৈ থাকে। কিন্তু সেই চাফা কৰি দিয়াৰ পিছত দাঁতখিনি যিহেতু আকৌ লৰা আৰম্ভ হয়, পেচেণ্টে ভাবে যে আমি চাফা কৰাৰ কাৰণে দাঁতটো লৰি গ'ল, যোনটো আগতে অকল পাথৰখিনিয়ে ধৰি থাকে সেইটো কাৰণে অলপ টাইট হৈ থাকে। তাত যেতিয়া পাথৰটো আঁতৰাই দিয়া হয় তেতিয়া আমাৰ লৰা আৰম্ভ হৈ যায়। তেতিয়া পেচেণ্টে ভাবে যে অঁ, মোৰটো আগতে ঠিকেই আছিলে, লৰা নাছিলে, কিন্তু মই চাফা কৰাৰ পিছত দাঁতখিনি লৰি গ'ল, চ' ডেণ্টিষ্টে মোৰ দাঁতখিনি বেয়া কৰি দিলে। কিন্তু সেইটো নহয়, আপুনি লেটকৈ যোৱাৰ কাৰণে তেনেকুৱা এটা প্ৰব্লেম দেখা দিয়ে, আৰু সেইটো নকৰিলে লাহে লাহে গোটেই দাঁতখিনি লৰি যায়, তাৰপিছত আপোনাৰ সৰি যায়, মুখখন সোমাই যায়, বোনটো কমাৰ লগে লগে। চ' আমি চাফা কৰাটো ইম্পৰ্টেণ্ট হয় এইটো বহুত।
1: হয়, তাৰপাছতে দাঁতৰ গুৰিত বা কেতিয়াবা ডিঙিৰ তলত কেতিয়াবা যে এইবিলাক আমাৰ পিঠা খোৱা ওলায়, সেইটো কেনেবাকৈ দাঁতৰ বেমাৰৰ লগত জড়িত হৈ আছে নেকি?
0: অঁ, সেইটো মাম্পছটো, সেইটো নহয়, সেইটো কেতিয়াবা কি হয়, আমাৰ বোলে গুৰি দাঁত গজিছে, তাৰ কাৰণে ইনফেকশ্যন হৈছে। সেই ইনফেকশ্যনটো আপোনাৰ গ্লেণ্ড কিছুমান থাকে ডিঙিত, সেই গ্লেণ্ডলৈ আপোনাৰ হেৰি হয়, গুচি যায়, তেতিয়া আপোনাৰ গ্লেণ্ডছ অলপ ফুলে, তাৰ কাৰণে। বাকী মাম্পছটোতো টোটেলি বেলেগ বস্তু, সেইটোতো ভাইৰেল ইনফেকশ্যন হয়, চ' ভাইৰাছৰ কাৰণে হয়। খালি সেই দাঁতৰ গুৰিত আপোনাৰ কিছুমান ফুলি যায়, সেইটো আপোনাৰ পোচ জমা হয়, পোচ জমা হোৱাৰ কাৰণে সেইটো বস্তু হয়। সেইটো কেতিয়াবা দাঁতটো পোকে খালেও হয় বা কেতিয়াবা নতুন দাঁত ওলোৱাৰ কাৰণে হয়।
1: হয়, আৰু পেটৰ বেমাৰৰ লগত দাঁতৰ কিবা বা মুখৰ কিবা বেমাৰৰ সম্পৰ্ক থাকে নেকি?
0: অঁ, পেটৰ প্ৰব্লেম মানে সেইটো মই যেনে ক'লোঁ যে আপোনাৰ নুচুবাই বহুতে, দাঁত নাই, চ' লাহেকৈ গিলি থৈ দিলে নুচুবোৱাকৈ, চ' তেতিয়া আপোনাৰ হজমটো নহয়, হজম নহ'লে পেটৰ আপোনাৰ গেছ চেছ হ'ল বা আপোনাৰ পেটৰ বিষ হোৱা আৰম্ভ হয়। চ' সেইটো কাৰণে আপোনাৰ সেই আৰু চুবাই খালে ভাল আৰু, অলপ টাইম লৈ পেলাই চুবাই, তাৰপিছত খালে বেছি বেটাৰ হয় আৰু।
1: মানে খাদ্য বস্তু হজম নহ'লে বা পেটত গেছৰ সমস্যা, বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণে মুখত দুৰ্গন্ধ ওলোৱা, এনেকুৱা কথাবিলাক হ'ব পাৰে।
0: হয় হয়
1: হয়,
0: মেইনলি নুচুবোৱাৰ কাৰণে হয় আৰু, ভালকৈ নুচুবাই গিলি দিলে, চ' সেই গিলি দিয়াৰ লগে লগে হজম নহ'লে, হজম নোহোৱাৰ কাৰণে আপোনাৰ ধৰক গেছ হৈ যায় আৰু, সেইটো কাৰণে চুবাই পেলাই খালে বেছি বেটাৰ হয় আৰু।
1: হয়, আৰু আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা যদি মই ক'বলৈ দিওঁ, আটাইতকৈ বেছি আপুনি দাঁতৰ কোনবোৰ বেমাৰৰ পেচেণ্ট বেছিকৈ পায়?
0: মেইনলিতো আমি সেই বিষৰে পাওঁ, মানে পোকে খোৱাৰ যোনটো কলো আৰু বেক্টেৰিয়া খাই দিলে তাৰপিছত আপোনাৰ পেইন আৰম্ভ হ'ল, তেতিয়া পেচেণ্ট আহে। যেতিয়ালৈ পেইন নহয় বহুত পেচেণ্ট নাহে ডেণ্টিষ্টৰ ওচৰলৈ, যেতিয়া পেইনটো হয় বিষ হয় তেতিয়াহে আহে, আৰু তেতিয়ালৈ বহুতখিনি ধৰক লেট হৈ যায় মানে। চ' যোনটো বস্তু অকল আমি ধৰক স্কেলিং বা ফিলিং কৰিলেই হৈ যায়, সেইটো পিছত আমি ৰুট কেনেল ট্ৰিটমেণ্ট কৰিব লগা হৈ যায় বা দাঁতটো উঠাব লগা হৈ যায় কেতিয়াবা। চ' তাতকৈ যদি সোনকালে আহি পেলাই মানে বস্তুটো ষ্টাৰ্ট হোৱা আৰম্ভণিতে আহে তেতিয়া বেছি বেটাৰ হয় আৰু।
1: হয়, আৰু যদি আমি বছৰটোত এবাৰ হ'লেও যদি নিজৰ দাঁতজুৰি ৱাশ্ব কৰোঁ, চাফা কৰোঁ, তেতিয়াহ'লেও আমাক বিভিন্ন বেমাৰৰ পৰা আমাক আঁতৰাই থ'ব পাৰে নেকি?
0: হয় হয়, সেইটো ৱাশ্ব কৰিবলৈ ভাল হয় আৰু এবাৰটো চেক আপ এটা কৰাৰ ভাল আৰু। যদি বোলে পাথৰ হৈছে তেতিয়া ডেণ্টিষ্টে ৱাশ্ব কৰি দিব, আৰু যদি বোলে আপোনাৰ পাথৰ চাথৰ হোৱা নাই তেতিয়া আমি ৱাশ্ব নকৰোঁ আৰু, স্কেলিংটো নকৰোঁ আৰু।
1: হয়,
0: চাই ল'ব লাগিব, চবৰে বেলেগ বেলেগ হয়, কাৰোবাৰ পাথৰ হয় কাৰোবাৰ নহয়। আৰু আমাৰ ইয়াত এনেকুৱা হয়, এতিয়া আমাৰ ধৰক গাড়ী এখন, বাইক বা স্কুটি, আমি সেইটো অলপমান লেতেৰা হ'লেই চাৰ্ভিচিং কৰাই পেলাই চাফা কৰি ৰাখোঁ, কিন্তু আমাৰ মুখৰ হেৰিত আমি সেইটো যত্ন নলওঁ। যেতিয়ালৈকে আমাৰ বিষ নহয় তেতিয়ালৈকে আমি ডেণ্টিষ্টত নেযাওঁ।
1: মানে চাব গ'লে কিন্তু আমাৰ দাঁতজুৰিৰ আমাৰ শৰীৰটোত এটা ডাঙৰ ভূমিকা আছে। আমি খাদ্য বস্তু নাখালে আমি জীয়াই নাথাকিম, আৰু খাদ্য বস্তু ভালকৈ চুবাই খাবলৈ হ'লে দাঁতজুৰিয়ে অন্যতম উপায়। হয়, দাঁতৰ বাহিৰেতো আমি বেলেগকৈ চুবাই খাব নোৱাৰোঁ। আপুনি খুব সুন্দৰকৈ দাঁতৰ বিভিন্ন ৰোগ সম্পৰ্কে আমাৰ শ্ৰোতাসকলক অৱগত কৰিছে। আমি আশা ৰাখিছোঁ শ্ৰোতাসকলেও কথাখিনি বুজি পাইছে। আৰু এটা সমস্যা মোৰ এইখিনিতে মনত পৰিছে, দাঁতৰ আলুৰ পৰা যে তেজ ওলায়, দাঁতৰ দাঁতজুৰি ঠিকে থাকে, দাঁতৰ বিষ নহয়, কিন্তু আলুবিলাক কোমল কোমল আৰু খুব বিষায় কেতিয়াবা, বা কোনো ধৰণৰ বিষ নথকাকৈও তেজ ওলায়, সেইটো কিহৰ কাৰণে হয় বাৰু?
0: সেইটো আপোনাৰ মেইনলি ভিটামিন ডেফিচিয়েন্সি কাৰণে হয়। চ' যদি গাত আপোনাৰ ভিটামিনৰ পৰিমাণটো কমি আহিছে তেতিয়া সেইটো দেখা যায়। কেতিয়াবা আমি প্ৰেগনেঞ্চি সময়তো দেখোঁ, যিহেতু প্ৰেগনেঞ্চি সময়ত আমি ধৰক আইৰণ চাই ফলিক এচিড এইখিনি খাব লাগে, মাল্টিভিটামিন খাব লাগে, কেলছিয়াম খাব লাগে, চ' সেইটো খোৱা নহয়। খোৱা নোহোৱাৰ কাৰণে কি হয়, আমাৰ আলু চব ফুলি আহে, তাৰপৰা তেজ তেজ ওলাই থাকে বা ব্ৰাছ কৰিলে তেজ ওলায়। চ' সেইটো কাৰণে আমি ভালকৈ খাদ্যটো খাব লাগে আৰু, আৰু লগতে ভিটামিন সাপ্লিমেন্ট সেইখিনি খাই থাকিব লাগে।
1: কোনবিলাক ভিটামিনৰ অভাৱৰ কাৰণে এনেকুৱা হয়?
0: সেইটো আপোনাৰ ভিটামিন চি আছে, তাৰ ভিটামিন বি কমপ্লেক্স আছে, চ' সেইটো। আৰু আজিকালি মাল্টিভিটামিন আহি গৈছে, তাতে আপুনি গোটেইখিনি ভিটামিন থাকেই।
1: হয়,
0: চ' লাইকোপিন বুলি এটা আহে যোনটো আমাৰ বিলাহী পৰা আমি পাওঁ, চ' লাইকোপিন থকা ভাল ভিটামিন খালে তেতিয়া আপোনাৰ ভিটামিন ডেফিচিয়েঞ্চি কমি থাকে আৰু।
1: হয়, আৰু আমি এইখিনি সমস্যাৰ পৰা আঁতৰি থাকিবৰ কাৰণে বা ভিটামিন ডেফিচিয়েঞ্চিৰ পৰা আঁতৰি থাকিবৰ কাৰণে আমি ঘৰতে থকা বিভিন্ন খাদ্যবস্তুৰ দ্বাৰাও আমি নিজক যতন ল'ব পাৰোঁ নেকি? কেনেকুৱা ধৰণৰ খাদ্যবস্তু আমাৰ খাদ্যৰ তালিকাত আমি এড কৰিব লাগিব বা কোনবোৰ খাদ্য আমি এৰাই চলিব লাগিব, এই সম্পৰ্কে অকণমান কওকচোন।
0: আমি ধৰক ভেজিটেবলছখিনি খাব লাগে বা ফ্ৰুটছখিনি যিও ওলাই, ছিজনেল হওক বা নন ছিজনেল, সেইখিনি আমি খাব লাগে। চ' মেইনলি আপোনাৰ সেই শাক পাচলিটো খোৱাটো বহুত ইম্পৰ্টেণ্ট, বা কেঁচাজাতীয় বস্তু যোন চব ফ্ৰুটছখিনি আমি খাওঁ, ধৰক আপেল হওক আপোনাৰ, তাৰপিছত কমলা, ভিটামিন চি থাকে তাত, সেইখিনি বস্তু খোৱাটো বহুত ইম্পৰ্টেণ্ট। এতিয়া বহুতে ধৰক ভাল নাপায়, চ' ফ্ৰুটছ নাখায় বা ভেজিটেবলছ নাখায়, বিশেষকৈ সৰু ল'ৰা ছোৱালী যোনখিনি আহিছে, চিকেন খাব মানে অনলি প্ৰটিনটো খাই থাকে, চ' সেইটোৱে। বাকী আমি ষ্টিকি ফুড খোৱাটো ইমান ভাল নহয়, ষ্টিকি ফুড মানে ধৰক আঠাজাতীয় বস্তু আৰু, বিশেষকৈ এইটো চকলেটতে পৰে। চকলেটটো আমাৰ ধৰক চকলেট খালে ধৰক আপোনাৰ দাঁতৰ প্ৰব্লেম নহয়, কিন্তু সেই চকলেটৰ পৰা যোনটো আপোনাৰ মানে আঠাজাতীয় বস্তু, সেইটো এটা পৰিমাণ দাঁতত লাগি থাকে যদি আমি লগে লগে চাফা নকৰোঁ, সেই লাগি থকাটোৰ পৰাই আপোনাৰ দাঁতখিনি বেয়া হৈ যায়। চ' বিশেষকৈ ষ্টিকিটো অলপ এভইড কৰিলে ভাল আৰু।
1: হয়, মুখৰ ভিতৰত যে কেতিয়াবা বগা বগা দাগ হয়, বস্তু চুবাব নোৱাৰা অৱস্থা হয়, খুব পোৰে, গুটি নিচিনা ওলাই আহে, প্ৰথমতে এটা হয়, তাৰপিছত এটা এটাকৈ বাঢ়ি বাঢ়ি গৈ থাকে, এইটোক কি বুলি কোৱা হয় আৰু কিহৰ কাৰণে হয়?
0: সেইটো আপোনাৰ আলচাৰ হয় মুখৰ ভিতৰত, সেইটো মেইনলি আপোনাৰ ভিটামিন ডেফিচিয়েঞ্চি কাৰণে হয়।
1: হয়,
0: ভিটামিনৰ পৰিমাণটো কমি গ'লে তেনেকুৱা আলচাৰ আপোনাৰ দেখা যায়, আৰু সেইটো আপোনাৰ খুব জ্বলা পোৰা কৰে। আপুনি আপুনি কিবা গৰম, তাৰপিছত জ্বলা, সেইখিনি খালে তাত লাগি যায়। আৰু এটা প্ৰব্লেম আছে কেতিয়াবা আমাৰ ধৰক সেই যোনটো ক'লোঁ তামোল পাণ, চাধা, সেইখিনি বস্তু বহুতে খায়, সেইখিনি বস্তু খালে আপোনাৰ কিছুমান প্ৰি কেঞ্চাৰাছ আপোনাৰ লেজেণ্ড বুলি কয়, চ' সেইটো দেখা দিয়ে, মানে কেঞ্চাৰ হোৱা আগৰ ষ্টেজটো।
1: হয়,
0: চ' আপোনাৰ মুখৰ যোনটো ওপৰৰ ছাল, ওপৰ লেয়াৰটো মানে ডেমেজ কৰি দিয়ে, ডেমেজ কৰি দিলে সেইটো লাহে লাহে বগা হোৱা আৰম্ভ হয়, প্ৰথমতে ৰঙা হ'ব, তাৰ লাহে লাহে সেইটো বগা হৈ যায়। চ' সেইটো এটা হেৰি আছে,
1: মানে যিকোনো ধৰণৰ সমস্যাৰ আৰম্ভণি হওঁতেই চিকিৎসকৰ ওচৰত যাব লাগিব। আৰু তাৰ পাছতেই এতিয়া যিহেতু গৰম দিন আহি আছে, মানুহে খুব আইচক্ৰীম, ঠাণ্ডা, বৰফজাতীয় সামগ্ৰীবিলাক

0: খাবলৈ আৰম্ভ কৰিব, কোল্ড ড্ৰিংকছ, এই বস্তুবিলাকেও নিশ্চয় প্ৰভাৱ পেলাব।
1: হয় হয়, এতিয়া ধৰক আপোনাৰ আইচক্ৰীম, আইচক্ৰীমটো পিয়'ৰলি এইটো ধৰক চেনি আছে, চুগাৰ আছে, চ' আইচক্ৰীমটো খাই পেলাই আমিতো লগে লগে বহুতে পানী নাখাওঁ, নৰ্মেল পানীটো নাখাওঁ, চ' আপুনি সেই লাগি থাকিব নালাগে দাঁতত। আৰু বাকী কোল্ড ড্ৰিংকছ, কোল্ড ড্ৰিংকছৰ কিছুমান এচিড থাকে, চ' এচিড চবে আপোনাৰ সেই দাঁতৰ ওপৰৰ লেয়াৰটো ডেমেজ কৰি দিয়ে।
0: হয়,
1: চ' যিও খাক, আপুনি যদি আইচক্ৰীম খালে বা কোল্ড ড্ৰিংকছ খালে, খোৱাৰ পিছতে আপুনি নৰ্মেল ৱাটাৰ অলপ খাই দিব লাগে যাতে সেই বস্তুটো লাগি নাথাকে দাঁতত।
0: হয়, আমি প্ৰায় গোটেইখিনি কথা পাতিছোৱেই। একেবাৰে শেষত মই পুনৰ আমাৰ বয়োজ্যেষ্ঠসকলৰ কথা পাতিব খুজিছোঁ। প্ৰায় সমস্যা হয় এটা বয়সৰ পাছত দাঁতবিলাক সৰিবলৈ আৰম্ভ কৰে, আৰু পোকে খোৱাৰ পাছত ইটো দাঁতৰ লগত লাগ লাগি থকাৰ বাবে সিটো দাঁতো ক্ৰমাৎ বেয়া হৈ যাবলৈ আৰম্ভ কৰে। তাৰ ফলত দুই তিনিটা দাঁত প্ৰায় একে সময়তে আঁতৰাই দিব লগা হয়, কেতিয়াবা এবছৰতে এগৰাকী মানুহৰ তিনিটা চাৰিটা দাঁতো আঁতৰাই দিব লগা হয়। আৰু তাৰ পাছত আমাৰ চুবুৰ সমস্যাবিলাক আৰম্ভ হয়, আমি ভালকৈ মাছ মাংস খাব নোৱাৰোঁ, গোটা বস্তু, বাদাম, দাইলজাতীয় সামগ্ৰী খালে সেইটো দাঁতত সোমাই ধৰে। গতিকে এইবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কেনেকুৱা ধৰণৰ চিকিৎসা ব্যৱস্থা আছে?
1: হয় হয়, সেইটো পেলোৱাৰ পিছতো আপোনাৰ খালী হৈ যায়, খালী হৈ যোৱাৰ লগে বহুত প্ৰব্লেম দেখা দিয়ে। আমাৰ তলৰ পাৰিবলৈ দাঁত নাই, তেতিয়া ওপৰখিনি নামি আহে, নামি অহাৰ লগে লগে ওপৰত আপোনাৰ ফাক হৈ যায়। আৰু তাৰ কাৰণে আমি আগতেতো খোলা মেলা লগাইছিলে, খোলা মেলা লগালে কি হয়, তাত এখন প্লেট থাকে, চ' প্লেটখন আপোনাৰ অলপ দিগদাৰ দিয়ে, জিভাখনে দিগদাৰ পায়, জিভা এটা স্পেচ লৈ লৈ প্লেটখনে, চ' তাৰ কাৰণে আজিকালি কি হয়, ফিক্সকৈ লগাই দিয়া হয়। ফিক্সটো এইটো ইমপ্লাণ্ট বুলি কয়, এটা স্ক্ৰু এটা আপোনাৰ বনত বহাই দিয়া হয়, তাৰ ওপৰতে আপোনাৰ দাঁতখিনি লগাই দিয়া হয় ফিক্সকৈ, আৰু সেইটোতো বহুত হাৰ্ড হয়, চ' সেইটো লগালে আপুনি টান বস্তু খাব পাৰে আৰু জিভাখনো আপোনাৰ একো দিগদাৰ নাপায়, ফ্ৰী মুভমেণ্ট হ'ব পাৰে, কথা চথা খোৱাত একো প্ৰব্লেম নাথাকে। আৰু আগতে যেনেকুৱা আপোনাৰ নেচাৰেল দাঁতখিনি আছিলে, ফিক্স দাঁতটো লগোৱাৰ লগে লগে আপুনি তেনেকুৱাই ফিল এটা হয়।
0: হয়, দাঁতখিনি লগোৱাৰ সময়ত কষ্ট পাব নেকি পেচেণ্টগৰাকীয়ে?
1: নাই নাই, সেইটো আপোনাৰ এনাস্থেছিয়া দি লোৱা হয় আৰু, জেগাটো চেঞ্চলেছ কৰি পেলাই ইমপ্লাণ্টটো বহোৱা হয়, তাৰপিছত কেতিয়াবা আমি লগে লগে দাঁতটো লগাই দিওঁ, কেতিয়াবা আমি 4 মাহমান ৱেইট কৰিব লাগে, তাৰপিছত লগোৱা হয়।
0: হয়, এটা দাঁতৰ মাজত ইটো দাঁতৰ ব্যৱধান থাকিলে বয়সৰ লগে লগে সেই ব্যৱধানটো বাঢ়ি যায় নেকি?
1: হয়, খোৱা বোৱা বস্তু জমা হ'ব, তাত জমা হোৱাৰ লগে লগে আপোনাৰ পোকে খাব, পোকে খোৱাতকৈ আপুনি তাৰ আগতে আপুনি ৰুট কেনেল বুলি কয়, ৰুট কেনেল ট্ৰিটমেণ্ট কৰি যদি আপুনি কেপিং কৰি দিয়ে দুটা তিনিটা একেলগে দাঁত, তেতিয়া সেই গেপটো নাইকিয়া হৈ যায়।
0: হয়, একেবাৰে শেষত মই অকণমান খৰচৰ কথাও সুধিব খুজিছোঁ, কাৰণ শ্ৰোতাসকলে অন্ততঃ খৰচটোৰ কথা প্ৰথমেই জানিব বিচাৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে নতুন দাঁত এখিনি লগাই ল'লে মিনিমাম কিমানমান খৰচ হ'ব পাৰে?
1: নতুন যদি খোলা মেলা লগায় তেতিয়া আপোনাৰ 12,000-15,000 তেনেকুৱামান পৰে, বাকী 20,000মানলৈকে গুচি যায়। আৰু যদি সেইটোৱে আপুনি ফিক্সত লগাব যায় তেতিয়া 2 লাখ পৰে, কেতিয়াবা আমাৰ বোলে 3 দিনৰ আমাৰ দাঁত লাগে তেতিয়া 4 লাখমান পৰি যায়।
0: আৰু যদিহে টেম্পৰেৰীকৈ লগায়, মানে খুলি থ'ব পৰাকৈ লগালে,
1: সেইচব আপোনাৰ 1,200-2,000 তেনেকুৱামানত আহি যায় আৰু এটা এটা দাঁত।
0: আৰু দাঁতৰ মাজত যেতিয়া ব্যৱধান থাকে সেইখিনি ফিল আপ কৰোঁতে কিমানমান খৰচৰ কথা আহে?
1: ফিল আপ ইনেইটো ধৰক আপোনাৰ নৰ্মেল ফিলিং কৰিলে 1,000-2,000 তেনেকুৱা গুচি যায় এটা এটা দাঁতত। আৰু যদি আপুনি ৰুট কেনেল কৰে, ৰুট কেনেল আপোনাৰ 4,000মান পৰে, আৰু দাঁতৰ আপোনাৰ 2,500-3,000 তেনেকৈ পৰে, যদি অলপ ভাল কোৱালিটিৰ দাম লগায় তেতিয়া 5,000-6,000 তেনেকৈ পৰে।
0: হয়,
1: চ' দাঁতৰ কোৱালিটিৰ লগত কথা আৰু বেলেগ বেলেগ।
0: হয়, আমি সামৰিম। সামৰাৰ পূৰ্বে যেতিয়া দাঁতত ৰুট কেনেল লাগি থাকে সেই সময়খিনিত খোৱা বোৱাৰ ক্ষেত্ৰত কিদৰে যতন ল'ব লাগিব, কাৰণ এইটোতো
1: হয় যেতিয়া আপোনাৰ ট্ৰিটমেণ্ট চলি থাকে বিশেষকৈ মানে ৰুট কেনেল, তেতিয়া আমি সেইটো চাইডেদি চুবাব নালাগে, কিয়কি ৰুট কেনেল কৰাৰ সময়ত আমি দাঁতটো বহুত এটা পৰিমাণ আমি কাটি দিওঁ, চ' সেইটো বহুত উইক হৈ থাকে মানে, চ' সেইটো কাৰণে এটা টেম্পৰি ফিলিং এটা দিয়া থাকে কমপ্লিট হোৱা আগেলৈকে আগলৈকে। তাৰপিছত আমি ধৰক এটা চাইডে আপুনি কৰিলে ৰাইট চাইডে যে আপুনি ৰুট কেনেল কৰি আছে তেতিয়া আপুনি লেফ্ট চাইডেদি চুবোৱা হয়, বাকী চব খানা খাব পাৰিব, খালি য'ত আপুনি ট্ৰিটমেণ্ট চলি আছে সেইটো চাইডে আপোনাৰ খোৱাটো বন্ধ কৰা হয় আৰু খাব নোৱাৰে আৰু সেইটো চাইডে।
0: হয়, এতিয়া সময় ইংগিত দিছে আমি অনুষ্ঠান সামৰিব লাগিব, আৰু একেবাৰে শেষত দাঁতৰ বিষয়ে ইমানখিনি কথা খুব সুন্দৰকৈ সৰলভাৱে আমাৰ শ্ৰোতাসকলক বুজাই দিয়াৰ বাবে আপোনাক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।
1: ধন্যবাদ।
0: প্ৰিয় শ্ৰোতা, আমাৰ স্বাস্থ্য অনুষ্ঠানত আমি দাঁতৰ বিভিন্ন সমস্যা, ইয়াৰ প্ৰতিকাৰ আৰু চিকিৎসা পদ্ধতিৰ সম্পৰ্কে কথা পাতিলোঁ, আৰু আজিৰ অনুষ্ঠানত ভাগ ল'লে নগাঁৱৰ দন্ত বিশেষজ্ঞ ডাক্তৰ কুণাল মজুমদাৰে। আজিলৈ সময় হ'ল, মই হিৰণ্যপ্ৰভা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ, কুশলে থাকক, শান্তিৰে থাকক।
2: আমাৰ স্বাস্থ্য অনুষ্ঠানত দাঁতৰ যতন, ইয়াৰ ৰোগ আৰু চিকিৎসা সম্পৰ্কে আলোচনাটি শুনিলে, আলোচনাটি যুগুতাই আগবঢ়ালে হিৰণ্যপ্ৰভা দিহিঙীয়াই। FM বেণ্ডৰ 102.7 মেগা

0: আকাশবাণীৰ 90 বছৰীয়া বৰ্ণিল যাত্ৰাৰ এই সন্ধিক্ষণত আকাশবাণী নগাঁও কেন্দ্ৰৰ এজন নিয়মীয়া শ্ৰোতা বৰপাথৰী দক্ষিণ সূতাৰ গাঁৱৰ মাধৱ হাজৰিকাই এইদৰে নিজৰ অনুভৱ ব্যক্ত কৰে।
1: মোৰ নাম মাধৱ হাজৰিকা, মোৰ ঘৰ বৰপাথৰী দক্ষিণ সূতাৰ গাঁও। আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰায় অনুষ্ঠানেই শুনিবৰ কাৰণে সদায় সাজু হৈ থাকোঁ। মই প্ৰায় 1962-63 চনত যেতিয়া চীন ভাৰতৰ যুদ্ধ হৈছে তেতিয়া মই LP স্কুলত পঢ়ি আছোঁ। তেতিয়া আমাৰ গাঁৱত ৰেডিঅ' নাই, কাৰো ঘৰতেই নাই। আমাৰ গাঁৱৰ বৰপাথৰী সূতাৰ গাঁৱৰ গান্ধী লাইব্ৰেৰীত এটা বৰ ডাঙৰ ৰেডিঅ' চৰকাৰে
0: দিছিলে,
1: এটা হৰণসহ দিছিলে। আমি তেতিয়া সন্ধিয়া সময়ত ঢাপলি গ'লোঁ ৰেডিঅ'টো কি বস্তু চাবলৈ আৰু লগতে শুনো। তাত বিভিন্ন ভাষাৰ বাতৰি দিয়ে। প্ৰথমতে দিয়ে দিছ ইজ অল ইণ্ডিয়া ৰেডিঅ', ইয়ে আপাতানি প্ৰগাম্পৰ মুনিম বুজি। আকৌ দিয়ে ইয়ম আকাশবাণীম সম্প্ৰতি বাৰ্তাহে চুয়ন্তাম। আৰু অসমীয়াটো বাতৰি দিয়ে এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়াৰ আঞ্চলিক বাতৰি। মই মানে এনেকুৱা ভাল লাগে যে বা এনেকুৱা এটা অনুষ্ঠান মই কিমান ভাল লাগিছে, তাৰ ৰেডিঅ' এটা মই কেনেকৈ ক'ত ল'ম, ক'ত পাম, বহুত ভাবোঁ মানে নোৱাৰোঁ, মানে ৰেডিঅ' ওলোৱাই নাই তেনেকৈ দোকানত। সেই ৰেডিঅ'টোকে শুনিবলৈ তেতিয়া মই কিজানি দ্বিতীয়মান শ্ৰেণীৰ অনুমান মই তেনেকুৱা দিনতে পঢ়ি আছোঁ। আৰু যুদ্ধও লাগিছে, মানে ভাৰত পাকিস্তান হেৰিয়া চীনৰ যুদ্ধৰ বাতৰি শুনিবলৈ মানুহবিলাক ব্যাকুল হৈ থাকে। আৰু তেতিয়াৰ পৰাই মই মানে ৰেডিঅ' শুনি শুনি ভাল পাওঁ আৰু ৰেডিঅ' শুনিবলৈ মোৰ মন যায়। আৰু প্ৰায় অনুষ্ঠানবিলাকেই ধৰক মই শুনো এতিয়াও ঠিক তেনেকৈ। ধৰক আপোনালোকে এতিয়া 5:45 আমাৰ নগাঁও আকাশবাণী কেন্দ্ৰৰ পৰা আপোনাৰ যিটো বন্দে মাতৰ মংগল ধ্বনি আৰম্ভ কৰা হয়, তাৰপিছত 6:00 হিন্দী বাতৰি, 6:05 ইংৰাজী বাতৰি, 6:15 ভক্তিমূলক অনুষ্ঠান উপাসনা।
2: এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰা হৈছে টুকাৰী গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ শিল্পী পুতুল চন্দ্ৰ নাথ।

অতুলচন্দ্ৰ নাথৰ কণ্ঠত টুকাৰ গীত শুনিলে। FM বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এতিয়া আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ক্ৰমে সমাচাৰ সন্ধ্যা আৰু নিউজ 8 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

পুৰণি হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা নিশাৰ আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

0: আৰু এই গীতেৰে সামৰিছোঁ আমাৰ আজিৰ চিত্ৰগীত অনুষ্ঠানটিৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিশাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুস্মিতা তামুলী। জনজাতীয় লোকসকলৰ মাজত চৰকাৰী কল্যাণমূলক আঁচনিৰ বিষয়ে সজাগতা সৃষ্টিৰ লগতে যোগ্য হিতাধিকাৰীক প্ৰাপ্য সুবিধা প্ৰদানৰ বাবে বিভিন্ন জিলাত জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। যোৰহাট জিলাত আজি দেশজুৰি আৰম্ভ হোৱা এই অভিযানৰ শুভাৰম্ভ কৰা হয়। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত জয় শিৱানীয়ে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। 25 মে'লৈ চলিবলগীয়া এই বিশেষ সপ্তাহটোত জনজাতীয় লোকসকলৰ বাবে থকা বিভিন্ন চৰকাৰী কল্যাণমূলক আঁচনিৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ লগতে প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহাঅভিযান আৰু ধৰতী আৱা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ আঁচনিৰ অধীনৰ সকলো গাঁৱতে বিশেষ হিতাধিকাৰী সম্পৃক্তকৰণ শিবিৰ অনুষ্ঠিত কৰা হ'ব। মাজুলী জিলাতো জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জিলা আয়ুক্ত সৃষ্টি সিঙৰ উপস্থিতিত দেশজুৰি হ'বলগীয়া এই অভিযানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। ডিব্ৰুগড় জিলাত আজি দেশজোৰা এই অভিযানৰ শুভাৰম্ভ কৰা হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত অভিযানৰ ৰূপায়ণ কৌশল, আন্তঃবিভাগীয় সমন্বয়, প্ৰসাৰ কাৰ্যসূচী আৰু নথি পত্ৰ প্ৰস্তুতকৰণ সন্দৰ্ভত আলোচনা কৰা হয়। আনহাতে মৰিগাঁও, গোৱালপাৰা, দৰং জিলাতো আজি জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2026-27 শৈক্ষিক বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়নৰ অন্তিম তাৰিখ 24 মে'লৈ বৃদ্ধি কৰিছে। এই সন্দৰ্ভত আজি পৰিষদৰ 1 নম্বৰ সংমণ্ডলৰ যুটীয়া সচিবে অধিসূচনা জাৰি কৰে। এই অনুসৰি 30 মে' পৰ্যন্ত বিদ্যালয়সমূহে পঞ্জীয়ন মাচুল জমা দিব পাৰিব। নিৰ্ধাৰিত সময়ত সকলো বিদ্যালয়ক ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। পৰৱৰ্তী সময়ত পঞ্জীয়নৰ সময় বৃদ্ধি কৰা নহ'ব বুলিও অধিসূচনাত উল্লেখ কৰা হৈছে। আনহাতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি ৰাজ্যৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াৰ বাবে কোনো বাধা নাথাকিব বুলি এখন জাননী জাৰি কৰিছে। অৱশ্যে বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াৰ সুবিধা সংশ্লিষ্ট বিদ্যালয়খনত থাকিব লাগিব বুলিও জাননীখনত স্পষ্ট কৰি দিয়া হৈছে। ইতিমধ্যে 2026-27 শৈক্ষিক বৰ্ষৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়ন প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে। যিসকল শিক্ষাৰ্থীয়ে দুয়োটা বিষয় ইংৰাজী মাধ্যমত পঢ়িব বিচাৰে তেওঁলোকৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়াত কোনো সাল সলনি কৰাৰ প্ৰয়োজন নহয় বুলিও পৰিষদে জনাইছে। সাম্ভাব্য বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতামূলক ব্যৱস্থাসমূহৰ ওপৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে কাইলৈ সন্ধিয়া উত্তৰ লখিমপুৰ নগৰত জৰুৰীকালীন অনুশীলন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে জাৰি কৰা জাননী অনুসৰি কাইলৈ সন্ধিয়া 6:15ৰ পৰা 7:15ৰ ভিতৰত এই প্ৰস্তুতিমূলক আখৰা কৰা হ'ব। সেয়েহে এই সময়ছোৱাত বিপদ সংকেত বাজি উঠাৰ লগে লগে সকলো লাইট নুমুৱাই দি পুনৰ চাইৰেন বাজি নুঠালৈকে অঞ্চলটো আন্ধাৰ কৰি ৰাখিবৰ বাবে জিলা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে। এই প্ৰস্তুতিমূলক আখৰা সফল কৰি তুলিবৰ বাবে জিলা প্ৰশাসনে লখিমপুৰবাসীৰ সহায় সহযোগিতা কামনা কৰিছে। ৰাজ্যত পৰ্যাপ্ত পৰিমাণে পেট্ৰল, ডিজেল, ৰন্ধন গেছকে ধৰি পেট্ৰলিয়ামজাত সামগ্ৰী মজুত আছে আৰু ৰাজ্যখনত যোগান সুস্থিৰ অৱস্থাত আছে বুলি ভাৰতীয় তেল নিগম লিমিটেডে আজি প্ৰকাশ কৰে। প্ৰতিষ্ঠানটোৰ গুৱাহাটী ৰাজ্যিক কাৰ্যালয়ৰ কাৰ্যবাহী সঞ্চালক আৰু ৰাজ্যিক মুৰব্বীয়ে আজি এই বিষয়ে সদৰি কৰি কয় যে টাৰ্মিনেল আৰু ডিপুৰ পৰা আৰম্ভ কৰি খুচুৰা বিপণীলৈকে ইন্ধন যোগান প্ৰক্ৰিয়াত কোনো ব্যাঘাত সৃষ্টি হোৱা নাই। প্ৰতিষ্ঠানটোৱে জনসাধাৰণক ইন্ধনৰ নিৰৱিচ্ছিন্ন যোগানৰ বিষয়ত নিশ্চিত হৈ থকাৰ লগতে আতংকিত নহবলৈ আহ্বান জনায়। ওদালগুৰি জিলা কাৰাগাৰত আজি অসম কৰ্কট কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত কাৰাবন্দী আৰু জিলা কাৰাগাৰৰ কৰ্মচাৰীসকলৰ বাবে সজাগতা সভা আৰু নিৰীক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত দৰং কৰ্কট কেন্দ্ৰৰ অধীক্ষক ডঃ

চৈয়দ ইফতিকাৰ চুভানীয়ে কৰ্কট ৰোগৰ লক্ষণ আৰু সাৱধানতা সম্পৰ্কে বক্তব্য আগবঢ়ায়। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত কাইলৈ গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও এই অনুষ্ঠানত উপস্থিত থাকিব। কাইলৈ বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি ব্ৰহ্মপুত্ৰ বৰ্ডৰ সামগ্ৰিক কাম কাজ মূল্যায়ন কৰা হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:05 বজাত শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া শুনক শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক উস্তাদ আমজাদ আলী খাঁৰ সুৰুদত ৰাগ সাহানা গজ্জবতাল একতাল আৰু তিতাল।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত সৰুদ বাদন আৰু সাৰংগী বাদন শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10 বজাৰ লগে লগে আজি আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰৰ ইমানতে অন্ত পৰিল। এই একেই বেণ্ডতে কাইলৈ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান মুকলি কৰা হ'ব 5:55। আজিৰ অনুষ্ঠান প্ৰচাৰৰ সময়ত কাৰ্যকক্ষত প্ৰচাৰণ সহায়ক হিচাপে দায়িত্বত আছিল মৃণালী শৰ্মা আৰু নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল পি কে ৰাজা আৰু নিজুম নাৰ্জাৰী। এতিয়া অনুষ্ঠান সামৰি মই পদুম ৰাজখোৱাই বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।